নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ দুদিন, 1948 শকাব্দৰ আহাৰ মাহৰ 28 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 19 তাৰিখ। এতিয়া সময় পুৱা 5:33:38। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ ৰুমত বনশ্ৰী হাজৰিকা বৈশ্য আৰু প্ৰিয়াংকী দেৱ চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিৎ শৰ্মা আৰু আশিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্রমে প্রশান্ত ৰাজখোৱাৰ কণ্ঠত, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত, হীৰকজ্যোতি শর্মা আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, বুলুমণি ডেকা আৰু সহযোগী শিল্পীৰ কণ্ঠৰ চিয়া গীত, আৰু শেষত জিতেন বসুমতাৰীৰ কণ্ঠৰ এটি ভজনেৰে।

0: কিন্তু তাক অভ্যাস কৰিবলৈ আমি সাজু হলেই সি উজু হৈ পৰে। অভ্যাস কৰ্তব্য পালনৰ ডাঙৰ সহায়। অভ্যাসৰ বলত আমি নভবা নিচিন্তা কৰি বহুতো কাম কৰি যাওঁ। তাৰে পৰা আমাৰ আৰু লগতে আমাৰ পৰিয়ালৰ তথা আত্মীয় স্বজনৰো জীৱন যাত্ৰা বহুতো পৰিমাণে সহজ হৈ পৰে। তাৰ ফলত যিবোৰ কামত আমাৰ চিন্তাৰ আৰু বিবেচনাৰ আৱশ্যক, সেইবোৰ কামত আমি বিশেষ মনোযোগ দিবলৈ পাৰগ হওঁ। সহজ অভ্যাস গঠন কৰ্তব্য পালনৰ এটা উপায়। সহজ অভ্যাস গঠন কৰিবলৈ যথেষ্ট প্ৰয়াস পাব লাগে। সৰু কালৰে পৰা সহজ অভ্যাসৰ চৰ্চা কৰিব লাগে, কাৰণ অভ্যাসৰ প্ৰকৃতি পানীৰ দৰে। বান্ধ বান্ধি থলে পানী নাযায়, সামান্য ৰেখা এটা দাগ দি দিলে পানী অলপমান যায়। যিমানে পানী যায় তিমানে সেই দাগটো বহল আৰু দ হৈ গৈ থাকে, পাছলৈ সেই বাটেদি পানী অবাধে গৈ থাকে। টান বা অৰুচিকৰ কামো তদ্ৰূপ। এবাৰ কৰিলে পাছৰ বাৰলৈ সেই কাম কৰা সহজ হয়, শেষত সেই কাম অভ্যস্ত হয়। তাৰ বাবে কোনো চিন্তাৰ বা পৰিশ্ৰমৰ আৱশ্যক নকৰে। সহজ অভ্যাস এইদৰে আৰ্জিব লাগে। বেয়া অভ্যাসতো এই উপমা ৰজে। এতেকে বেয়াৰ ফালে প্ৰথম দাগটো কাটিলেই সাৱধান হ'ব, তেতিয়াই তাক পূৰাই দিবা। হেলা সহজ অভ্যাস গঠনৰ শত্ৰু। এবাৰো হেলা নকৰিবা। ভাল অভ্যাস গঠনলৈ মন কৰি কোনো চলতে তাৰ ব্যতিক্ৰম হ'বলৈ নিদিবা। বেজি সোমাবলৈ বাট পালে সেই বাটেদি ক্ৰমে ক্ৰমে প্ৰকাণ্ড বৃক্ষও সোমাব। এতেকে বেজিৰ বাটতে বিন্ধাত বাধা দিবা। কৰ্তব্য পালনৰ আৰু এটা উপায় নিষ্ঠা। যি কাম কৰিব লাগে তাক নিষ্ঠাৰে কৰিব লাগিব এনে ভাব ল'বা। যিমান দুখ নহওক, শাৰীৰিক বা মানসিক, যিমান বিপদ নহওক, কৰিবলগীয়া কাম কৰিহে এৰিবা। ইয়াৰ বাবে মনৰ দৃঢ় বল লাগে, সিও অভ্যাসৰ দ্বাৰা পাব পাৰিবা। অনেক সৰু কথাত আমি কৰ্তব্যৰ পৰা পিছলি পৰোঁ। স্কুললৈ যাব লগা সময়ত বৰষুণ হ'লে স্কুললৈ নাযাওঁ। বজাৰ কৰিবলৈ যাব লাগে, আজি নকৰোঁ কালিলৈ কৰিম। চিঠি এখন লিখিব লাগে, মই নিলিখোঁ, মোৰ ভাইটোৱে লিখক। এনেবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্তব্যও হেলাৰ উদাহৰণ। এনেবিলাক ক্ষুদ্ৰ হেলাই চৰিত্ৰ গঠনৰ বেৰাত বেজি সোমাবলৈ বাট দিয়ে। তেনে বাট নিদিবা। নিষ্ঠাই মনত বল দিব। কোনো বাধালৈ বাধা বুলি নগণিবলৈ চাবা। অৱশ্য অসংখ্য বাধা পাবা, তেতিয়া তাক বিবেচনা কৰি অসংখ্য বুলি মানি লোৱা। কি কৰ্তব্য কি অকৰ্তব্য তাকো জানিব লাগে। তাৰ অৰ্থে উপদেশ বা শিকনিৰ তিমান আৱশ্যক নাই। আমাৰ সকলোৰে এটা সহজ বিবেচনা আছে, ইংৰাজীত কমন চেন্স বুলি কয়। আমাৰ সহজ বিবেচনা মতেই প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে কৰ্তব্য আৰু অকৰ্তব্যৰ ভেদ বুজি পাওঁ। কোনো কোনো ক্ষেত্ৰত বিশেষ বিবেচনাৰ আৱশ্যক কৰিব, তেতিয়া বিজ্ঞ বয়োজ্যেষ্ঠ আৰু বিশ্বাসী গুৰুজনক আৰু অন্তৰংগ বন্ধুজনক পৰামৰ্শ কৰিব পাৰি। তেতিয়াও কিন্তু নিজৰ বিবেচনাৰ ওপৰত বেছি কৰি নিৰ্ভৰ কৰিব লাগে। মুঠে সাৱধান হ'বা যেন নিজে নিজক ফাঁকি নিদিয়া, অৰ্থাৎ কষ্টকৰ, অসুবিধাজনক, হানিকাৰক ইত্যাদি ভাৱৰ দ্বাৰা অনুভাৱিত হৈ অকৰ্তব্যক কৰ্তব্য বা কৰ্তব্যক অকৰ্তব্য বুলি নাভাবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সাহিত্যিক শৰৎ চন্দ্ৰ গোস্বামীৰ লিখনিৰ পৰা লোৱা হল। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া আগবঢ়োৱা

0: तुम्हें जे बेड़ी चो कोटी विश्वर सबुरी भितरे बाहरे तुम्हें जे बेड़ी चो कोटी विश्वर सबुरी भितरे बाहरे
1: এইটো হ'ল প্ৰথম অন্তৰা। ইয়াৰ পিছত লিখা এতিয়া দ্বিতীয় অন্তৰা।
0: লুহ হৈ তুমি ঝৰি পৰ পৰা কেতে নয়নৰ কোণৰু লুহ হৈ তুমি ঝৰি পৰ পৰা কেতে নয়নৰ কোণৰু হস হৈ পুনি ফুল পৰি ফুট কেতে যে নৰম অধৰু হস হৈ পুনি ফুল পৰি ফুট কেতে যে নৰম অধৰু কেউ নাম ধৰি ডাকিবি তুমকু তুমি যে সৰ্বনাম
1: এতিয়া আমি গীতটি শিকিম। এইটো গান খেমটা তালৰ ছয় মাত্ৰাত আছে। তালটো কেনেকুৱা প্ৰথমে শুনি লোৱা।

0: এতিয়া গীতটো শিকি লোৱা।
1: নাম ধৰি ডাকিবি তোমাকো

0: গীতটি মনত ৰাখিবা, পাহৰি নাযাবা। এইটো তোমালোকে গাবা, তোমাৰ ভাইটি ভণ্টিহঁতকো শিকাবা, তোমাৰ বন্ধু বান্ধৱকে শিকাবা। আজিলৈ আহোঁ।
1: সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত আজি এটি উৰিয়া ভাষাৰ গীতৰ পাঠদান আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আৰম্ভ কৰা হৈছে তাহানিৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে প্ৰফুল্ল বৰুৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বৈত কণ্ঠৰ এটি গীত।

প্ৰফুল্ল বৰুৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক ৰাণীপালৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ পুৰুষোত্তম দাসৰ।

ৰাণীপালৰ কণ্ঠৰ গীতটি শুনিলে। তাহানিৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী তৰিকুদ্দিন আহমেদ, গীতিকাৰ মলিন চন্দ্ৰ বৰা, সুৰ দুৰ্গা ভূঞাৰ।

মলিন চন্দ্ৰ বৰাৰ গীতৰ কথাৰে তাৰিকুদ্দিন আহমেদৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে বন্দনা বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ।

বন্দনা বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। তাহানিৰ গীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

সন্ধিয়া 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলত উচ্চ শিক্ষাৰ সমস্যা এই বিষয়ে নবীন চন্দ্ৰ কুৰ্মীৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ, লগতে ধনঞ্জয় কুৰ্মীৰ স্বৰচিত কবিতা পাঠ আৰু সোমেশ্বৰ কৰ্মকাৰ আৰু সংগীতবৃন্দই গোৱা ঝুমুইৰ। 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ নুৰুল ইছলাম আৰু ডক্টৰ ৰাম কুমাৰ দাসে। প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 এই মাহৰ গীত, শিল্পী বিউটি শৰ্মা বৰুৱা।

সংগীত সংৰচনা ৰমেন চৌধুৰীৰ। নিশা 9:30 বজাত এটি আলোচনা সংসদ কে সমক্ষ মুদ্দে, পুৱা 10:30 বজাত চেমনীয়া চোৰা অনুষ্ঠানত প্ৰাৰ্থনা গগৈৰ কথিকা, কিশোৰ কিশোৰীৰ উপযোগী কেইখনমান কিতাপ, লগতে সমবেত কণ্ঠৰ বৰগীত আৰু চেমনীয়াৰ গীত মাত শুনিবলৈ পাব। দিনৰ 11:02 বজাত নাটশালা অনুষ্ঠানত ইন্দিৰা ভূঞা ৰচিত নাটক চন্দ্ৰৰ কলংক মোচন, প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰৰ। দিনৰ 12:30 বজাত আইদেউৰ বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাটক হৃদয়ৰ চিঞৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। 1:10 বজাত ধাৰাবাহিক নাট গোবৰ্ধন চৰিতৰ প্ৰথম খণ্ড, ৰচনা তৰুণ শইকীয়াৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 8:30 বজাত সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী ভূপেন হাজৰিকা, ৰাণী দাস, বিজয় মহন্ত, অনিমা বৰঠাকুৰ আৰু তৰুণ দাস। 6:55 বজাত জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:00 বজাত নিয়োগ বাতৰি যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত নিদান অনুষ্ঠানত টীকাকৰণ আৰু ইয়াৰ গুৰুত্ব, এই বিষয়ে ডাঃ সবিতা দাসৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 বজাত অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 1:50 বজাত বৃন্দগান, 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বজাত আধুনিক গীতৰ অনুষ্ঠান, 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান আৰু 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 5:55 বজাত বৃন্দগান, 6:40 বজাত চয়নিকা মজুমদাৰৰ কণ্ঠৰ বৰগীত, 7:00 বজাত ডক্টৰ নৰেন কলিতাৰ কথিকা অসমৰ পুথিচিত্ৰৰ ঐতিহ্য, 7:20 বজাত বিনয় তালুকদাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, সন্ধিয়া 7:30 বজাত মিডিয়াম ৱেবযোগে ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত মুকুল ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত, সন্ধিয়া 7:45 বজাত সংবাদ চলন্তিকা, নিশা 8:10 বজাত গজলৰ অনুষ্ঠান, 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, 9:00 বজাত চিত্ৰগীত, 10:00 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: ভাৰ্চুৱেল ৰিয়েলিটি বা আৱাসী বাস্তৱতা, এটা কাল্পনিক বাস্তৱতাৰ অনুকৰণ কৰি মানুহৰ মনত যি প্ৰত্যয়জনক ভ্ৰম বা ভ্ৰান্তিৰ জন্ম দিয়ে সিয়ে হৈছে আৱাসী বাস্তৱতা বা ভাৰ্চুৱেল ৰিয়েলিটি। ই প্ৰকৃত বাস্তৱ নহয়, কিন্তু বাস্তৱত লাভ কৰা অনুভূতিৰ সৃষ্টি কৰিব পাৰে। এই ব্যৱস্থাটোত এটা বা ততোধিক ইনপুট আহিলাৰ জৰিয়তে ব্যৱহাৰকাৰীজনে কম্পিউটাৰ বা ভাৰ্চুৱেল ৰিয়েলিটিৰ সৃষ্টি কৰিব পৰা এটা যন্ত্ৰৰ সৈতে নিজকে সংযোগ কৰে আৰু যন্ত্ৰটোৰ পৰা পোৱা তথ্য এটা বিশেষ আহিলাৰ জৰিয়তে সেই পৰিৱেশৰ সম্পূৰ্ণ অভিজ্ঞতা লাভ কৰে। যোৱা শতিকাৰ শেষৰ ফালে কম্পিউটাৰ বিজ্ঞানৰ দ্ৰুতগতিত বিকাশ সাধন হয় আৰু এই বিকাশে ভাৰ্চুৱেল ৰিয়েলিটি সৃষ্টি কৰা কলা কৌশলসমূহক শক্তিশালী কৰি তুলিবলৈ সক্ষম হয়। কম্পিউটাৰৰ সহায়েৰে বাস্তৱত শুনা শব্দ আৰু দৃশ্যৰ সৃষ্টি কৰিব পাৰি, যাৰ সহায়েৰে মানুহৰ মনত সঁচাকৈয়ে যেন এটা বাস্তৱ পৰিঘটনা প্ৰত্যক্ষ কৰিছে তাৰ অনুভূতি জন্ম দিয়ে। প্ৰযুক্তিগতভাৱে আধুনিক কালৰ যি ভাৰ্চুৱেল ৰিয়েলিটি, সেই ধাৰণা জন্ম দিছিল আমেৰিকাৰ বিজ্ঞানী ইয়ান ছাদাৰলেণ্ডে। 1960ৰ দশকত তেওঁ আমেৰিকাৰ মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজি আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত সেই দেশৰ প্ৰতিৰক্ষা বিভাগৰ গৱেষণা প্ৰকল্পত কাম কৰিছিল। উল্লেখযোগ্য যে এডভান্স ৰিচাৰ্চ প্ৰজেক্ট এজেঞ্চি নামৰ এটা প্ৰকল্পৰ জৰিয়তে বিশ্বব্যাপী কম্পিউটাৰ নেটৱৰ্ক অৰ্থাৎ ইণ্টাৰনেটৰ বিকাশ সাধন হৈছিল। ছাদাৰলেণ্ডে পোনপ্ৰথমে মানুহ আৰু কম্পিউটাৰৰ মাজত এটা অন্তৰপৃষ্ঠৰ বা ইণ্টাৰফেচৰ ধাৰণা আৰু আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল। অন্তৰপৃষ্ঠ হ'ল দুটা আহিলা বা নিকাৰ মধ্যৱৰ্তী সীমা।

এই সীমাৰ মাজেৰে আহিলা দুটা বা নিকায় দুটাৰ মাজত সংযোগ স্থাপন হয়। ছাদাৰলেণ্ডৰ ধাৰণাটো আছিল কম্পিউটাৰৰ প্ৰদৰ্শক বা মনিটৰত ভৌতিক জগত এখনৰ অনুকৰণ সৃষ্টি কৰি তাৰ সৈতে ইন্দ্ৰিয় অনুভূতিৰ জৰিয়তে মানুহ এজনৰ পোনপটীয়া সংযোগ স্থাপন বা ইণ্টাৰেকশ্যন স্থাপন কৰিব পাৰি। 1968 চনৰ এখন গৱেষণা পত্ৰত তেওঁ কম্পিউটাৰ গ্ৰাফিক্স আৰু স্থান সংসূচক বা পজিচন চেন্সৰ ব্যৱহাৰ কৰি ত্ৰিমাত্ৰিক আৱাসী জগতৰ সৃষ্টি কৰিব পৰাকৈ কেনেদৰে এটা প্ৰদৰ্শন যন্ত্ৰ তৈয়াৰ কৰিব পৰা যায় তাৰ ব্যাখ্যা আগবঢ়ায়। যি যন্ত্ৰই মানুহৰ মূৰত পিন্ধি সেই ত্ৰিমাত্ৰিক আৱাসিক জগত বা ভাৰ্চুৱেল ৰিয়েলিটিৰ পৰিৱেশটো চাব পাৰে। 1970ৰ দশকৰ আগভাগত এনেধৰণৰ প্ৰথমটো যন্ত্ৰ নিৰ্মাণ কৰি উলিয়ায়। এই যন্ত্ৰটো মূৰত পিন্ধিব পৰা লিকুইড ক্ৰিষ্টেলেৰে তৈয়াৰী এটা প্ৰদৰ্শন ব্যৱস্থা। ই ব্যৱহাৰকাৰীজনক চৌপাশৰ বাস্তৱ জগতখনৰ পৰা বিচ্ছিন্ন কৰি এখন ভাৰ্চুৱেল জগতত নিমজ্জিত হোৱাত সহায় কৰে। কম্পিউটাৰ সৃষ্ট এই ভাৰ্চুৱেল ৰিয়েলিটিৰ জগতখনৰ গৱেষণা কৰা পৰৱৰ্তীকালৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলক ছাদাৰলেণ্ডৰ চিন্তা ভাৱনা আৰু ধ্যান ধাৰণাই প্ৰেৰণা যোগাই আহিছে। 1980ৰ দশকত আমেৰিকাৰ সামৰিক বিভাগে পৃষ্ঠপোষকতা কৰা গৱেষণাত উন্নত পৰ্যায়ৰ মূৰত পিন্ধি ল'ব পৰা এনে যন্ত্ৰ নিৰ্মাণ কৰি উলিয়ায়। সামৰিক বিভাগে পৃষ্ঠপোষকতা কৰা সমকালীন অন্যান্য গৱেষণাই উন্নত আৰু বিস্তাৰিত অনুকৰণ ব্যৱস্থা, টেলি ৰবটিক্স আদিৰ দৰে ভাৰ্চুৱেল ৰিয়েলিটিৰ প্ৰযুক্তিৰ বহুতো গুৰুত্বপূৰ্ণ উপাদানৰ বিকাশত অৰিহণা যোগাইছে। ভাৰ্চুৱেল ৰিয়েলিটিৰ ব্যৱস্থাত ব্যৱহাৰ হোৱা এটা অতি গুৰুত্বপূৰ্ণ যন্ত্ৰ হ'ল হাতত পিন্ধা এযোৰ মোজা বা গ্ল'ভ, য'ত বিভিন্ন ধৰণৰ সংসূচক থাকে। হাতৰ গতিবিধি অনুসৰি সেই সংসূচকবোৰে কম্পিউটাৰলৈ সংকেত প্ৰেৰণ কৰে আৰু কম্পিউটাৰৰ পৰা পোৱা সংকেত হাতে অনুভৱ কৰিব পৰা কৰি তোলে। এইবোৰৰ উপৰিও দেহৰ বিভিন্ন অংশত স্থাপন কৰিব পৰা আৰু বহুতো সংসূচক আহিলা আছে। এই আহিলাবোৰ পিন্ধি এজন লোকে যেতিয়া এটা ভাৰ্চুৱেল পৰিৱেশত সোমাই পৰে, তেতিয়া তেওঁৰ মনৰ অনুভৱ, শ্ৰৱণ, স্পৰ্শ আৰু মাংসপেশীৰ চালচলন আদি ইন্দ্ৰিয়ৰ অনুভূতিবোৰ এটা প্ৰকৃত পৰিৱেশত সোমাই পৰাৰ দৰেই অনুভৱ কৰে। উল্লেখযোগ্য যে অভিযান্ত্ৰিক আৰু স্থাপত্যবিদ্যাৰ ক্ষেত্ৰত ভাৰ্চুৱেল ৰিয়েলিটিৰ ইতিমধ্যে বহুল প্ৰয়োগ ঘটিছে। উদাহৰণস্বৰূপে, এজন অভিযন্তাই ভাৰ্চুৱেল ৰিয়েলিটিৰ সহায়ত এনে এটা ভাৰ্চুৱেল ঘৰ নিৰ্মাণ কৰি উলিয়াব পাৰে আৰু প্ৰকৃততে তেনে ঘৰ এটা নিৰ্মাণ কৰাৰ আগতেই এজন মানুহে সেই ভাৰ্চুৱেল ৰিয়েলিটিৰে সৃষ্টি কৰা ঘৰৰ ভিতৰলৈ সোমাই যাব পাৰে। ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি প্ৰকৃত ঘৰটোত থকাৰ দৰে অনুভূতি লাভ কৰিব পাৰে। প্ৰয়োজন হ'লে সেই ভাৰ্চুৱেল ৰিয়েলিটিতে ঘৰটোৰ অভিযান্ত্ৰিক সাল সলনি ঘটাব পাৰে। কোনটো পৰিৱৰ্তন কিমান সুবিধাজনক হ'ব পাৰে সেই কথাও পৰীক্ষা কৰি চাব পাৰে। সেই একেধৰণে অভিযন্তাসকলে ভাৰ্চুৱেল ৰিয়েলিটিৰ জৰিয়তে বিভিন্ন যন্ত্ৰ, মটৰ গাড়ী আৰু অন্যান্য অভিযান্ত্ৰিক আহিলাৰ চানেকি প্ৰস্তুত কৰিব পাৰে আৰু সেইবোৰ প্ৰকৃততে নিৰ্মাণ কৰি উলিওৱাৰ আগতেই সেইবোৰৰ ব্যৱহাৰিক আৰু কাৰ্যকৰিতা সম্পৰ্কে পৰীক্ষা কৰি ল'ব পাৰে।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান

0: গ্ৰেড ওৱান ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত। নতুন ভাৰত

আপোনাৰ ওচৰৰ পুখুৰী খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰাম। গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। ভাৰতৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ নীতিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনো ধৰণৰ সাল সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা বিচাৰিব। সংসদৰ বৰ্ষাকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব আৰু 13 আগষ্টত অধিৱেশনৰ সামৰণি পৰিব। এই অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আলোচনা আৰু গ্ৰহণৰ বাবে সদনত উত্থাপন কৰা হ'ব। ভাৰতৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ফৰ্চেছ ফাৰ্ষ্ট সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীসিঙে কয় যে ভাৰতে অকল দেশৰ ভিতৰতে নহয় বৰং প্ৰয়োজন হলে সন্ত্ৰাসবাদীৰ ঘাটিত প্ৰৱেশ কৰিও আক্ৰমণ চলাবলৈ

0: आतंकवाद के खिलाफ भी हमारी गवर्नमेंट ने पूरी दुनिया के सामने अपने बदले हुए नजरिए को स्पष्ट किया है। आतंकवाद के विरुद्ध जीरो टॉलरेंस हमारे लिए केवल एक स्टेटमेंट नहीं है बल्कि लाइन ऑफ एक्शन है। आतंकवाद के खिलाफ हम दरवाजे पर नहीं बल्कि घर में घुसकर मारेंगे। ऑपरेशन सिंदूर के दौरान सारी दुनिया ने यह देख भी लिया, हमारी सेनाओं का पराक्रम तो हमेशा ही अद्भुत रहा है।
1: অপাৰেচন সিন্ধুৰ সময়ত সমগ্ৰ বিশ্বই ভাৰতৰ এই নীতি প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি শ্ৰীসিঙে ইয়াক কাৰিকৰী যুদ্ধৰ এটা উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্ধুৰৰ সময়ত আকাশতীৰ, আকাশ ক্ষেপণাস্ত্ৰ প্ৰণালী আৰু ব্ৰহ্মছসহ ভালেমান অত্যাধুনিক প্ৰতিৰক্ষা সঁজুলি ব্যৱহাৰ কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাত সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে। শ্ৰীসিঙে কয় যে চৰকাৰে দেশৰ প্ৰতিৰক্ষা আৱশ্যকতা পূৰণৰ বাবে আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ সংকল্প লৈছে। সশস্ত্ৰ বাহিনীসমূহৰ আধুনিকীকৰণৰ বাবে বাজেটত আবণ্টিত ধনৰ 75% ভাৰতীয় উদ্যোগৰ পৰা সামগ্ৰী ক্ৰয়ৰ বাবে আছুতীয়াকৈ ৰখা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে দেশত প্ৰতিৰক্ষা আহিলাপাতিৰ উৎপাদনত গতি প্ৰদানৰ উদ্দেশ্যে এই বছৰৰ নতুন প্ৰতিৰক্ষা ক্ৰয় ব্যৱস্থা প্ৰৱৰ্তন কৰিব। বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ নীতিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। দলৰ তথ্য প্ৰযুক্তি কোষৰ মুৰববী অমিত মালব্যই কালি সামাজিক মাধ্যমযোগে কয় যে এই আঁচনিয়ে খেতিয়কসকলৰ আয় বৃদ্ধি আৰু শক্তি সুৰক্ষা সুদৃঢ় কৰাত সহায় কৰাৰ লগতে আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। তেওঁ কয় যে এই আঁচনিৰ মূল্যায়ন ৰাজনৈতিক দৃষ্টিভংগীৰে নহয় বৰং পৰিণামৰ ভিত্তিত কৰা উচিত। শ্ৰীমালব্যই প্ৰকাশ কৰা মতে 2014-15 বৰ্ষৰ পৰা এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে খেতিয়কসকলে প্ৰায় 1,66,000 কোটি টকাৰ অতিৰিক্ত আয় অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে খাৰুৱা তেলৰ আমদানি হ্ৰাস পোৱাত দেশে প্ৰায় 1,98,000 কোটি টকাৰ বিদেশী মুদ্ৰা ৰাহি কৰিবলৈ সমৰ্থ হৈছে। এই আঁচনিৰ ফলত কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস পাইছে আৰু চেনিকলসমূহৰ আয় বৃদ্ধি পোৱাৰ ফলত কুঁহিয়াৰ খেতিয়কসকলক ধন আদায় দিয়াৰ প্ৰক্ৰিয়া পূৰ্বৰ তুলনাত ত্বৰান্বিত হৈছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। দেশকেইখনৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমতী মুৰ্মুৱে দেশ তিনিখন ভ্ৰমণ কৰিব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ প্ৰথমটো ভ্ৰমণ। আনহাতে বিগত 3 দশকৰ পাছত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমানিয়া ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে সেই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ভ্ৰমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনোধৰণৰ সাল সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই নীতিৰ সময়সীমাৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া নহ'ব। অৱশ্যে মেট্ৰমিটাৰিং অৰ্থাৎ উপভোক্তাৰ দ্বাৰা উৎপাদিত নবীকৰণযোগ্য বিদ্যুতৰ অতিৰিক্ত অংশ বৈদ্যুতিক গ্ৰীডলৈ প্ৰেৰণৰ সুবিধা থকা আৰু অপেন এছ এছ আৰ ই পাৱাৰ অৰ্থাৎ বৃহৎ পৰিমাণে বিদ্যুৎ ব্যৱহাৰ কৰা উপভোক্তাসকলে স্বতন্ত্ৰ বিদ্যুৎ উৎপাদক পৰা পোনপটীয়াকৈ বিদ্যুৎ ক্ৰয়ৰ সুবিধা থকা সৌৰ শক্তি প্ৰকল্পসমূহক চলিত বৰ্ষৰ 31 ডিচেম্বৰলৈ সীমিত সকাহ প্ৰদান কৰা হৈছে। ইয়াৰ ফলত এনে উপভোক্তাসকলক সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ তালিকাত অন্তৰ্ভুক্ত সৌৰ কোষ নিৰ্মাতাসকলৰ পৰা ক্ৰয় বৃদ্ধিৰ বাবে পৰ্যাপ্ত সময় লাভ কৰিব। সৌৰ সা সঁজুলি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলা আৰু গোলকীয় সৌৰ উদ্যোগত অগ্ৰণী দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে তেওঁৰ আনুষ্ঠানিক ইষ্টনীয়া ভ্ৰমণসূচীৰ সময়ত টালিনত ভাৰত ইষ্টনীয়া ব্যৱসায়িক মঞ্চত ভাষণ দি বাণিজ্য, বিনিয়োগ, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গভীৰ সহযোগিতাৰ আহ্বান জনায়। এই মঞ্চত দুয়োখন দেশৰ জ্যেষ্ঠ চৰকাৰী প্ৰতিনিধি, উদ্যোগপতি আৰু ব্যৱসায়িক প্ৰতিনিধি দলসমূহক একত্ৰিত কৰি দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ নতুন পথ অন্বেষণ কৰা হয়। ইষ্টনীয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাৰ্গাছ চাহকনাই আদৰণি ভাষণেৰে এই মঞ্চৰ শুভাৰম্ভণি কৰে আৰু শ্ৰীগোৱেলে উদ্বোধনী ভাষণ দিয়ে। তেওঁৰ ভাষণত মন্ত্ৰীগৰাকীয়ে বিগত 2 দশকত ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হিচাপে ভাৰতৰ উত্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
2: Indian economy moved from a fragile 5 economy 12 or 13 years ago to amongst the top 5

0: or six economies in the world. We have seen India strengthen its macroeconomic fundamentals, sporting very strong economic ratios. We have very low inflation. We have for the last several years been the fastest growing large economy. Our banking system is robust, probably with net non-performing loans at under 1% today.
1: জম্মু আৰু কাশ্মীৰত প্ৰতিকূল বতৰৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে আজিৰে পৰা পেহেলগাম আৰু বালতাল পথেৰে পবিত্ৰ অমৰনাথজীৰ যাত্ৰা স্থগিত ৰখা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ অহা কেইদিনমান বেয়া বতৰৰ আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে। তেওঁ জানিবলৈ দিয়ে যে পৰৱৰ্তী জাননী জাৰি নকৰালৈকে ভক্তসকলক বালতাল আৰু নুনৱান চন্দনবাড়ী বেছ কেম্পৰ পৰা আগলৈ যোৱাৰ অনুমতি দিয়া নহ'ব। বতৰৰ পৰিস্থিতিৰ বিস্তৃত মূল্যায়নৰ অন্তত এই পথসমূহৰ নিৰাপদ ঘোষণা কৰাৰ পাছতহে যাত্ৰা পুনৰ আৰম্ভ হ'ব। উল্লেখযোগ্য যে বৰ্তমানলৈকে শ্ৰী অমৰনাথজীৰ পবিত্ৰ গুহাত 3,07,000 ভক্তই সেৱা জনাইছে। যোৱা 3 জুলাইৰ পৰা আৰম্ভ হোৱা এইবাৰৰ পবিত্ৰ অমৰনাথজীৰ যাত্ৰা 28 আগষ্টত অন্ত পৰিব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এজৰি কোনচা আৰু বুকায়ু চাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া 2টা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ু চাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে 8টা গ'ল দিয়াৰ বিপৰীতে বাপে 10টা গ'ল দিছে। ইপিনে আজি নিশা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ কাজলে হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত ৰেংকিং মল্লযুদ্ধৰ প্ৰতিযোগিতাৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। কাজলে কালি ফাইনেলত আমেৰিকাৰ ডায়মণ্ড প্ৰেচিয়াছ গিলফৰ্ডক পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। ইয়াকে লৈ প্ৰতিযোগিতাত ভাৰতে 3টা সোণৰ পদক অৰ্জন কৰে। ভাৰতে 53 আৰু 57 কিলোগ্ৰাম ওজন শাখাত 2টা ৰূপৰ পদকো লাভ কৰে। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। ভাৰতৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ নীতিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

এজি ওয়েলসে কৈছিল, মানুহৰ নৈতিক উন্নয়নে যেতিয়া উচ্চতম অৱস্থা পায়গৈ সেই অৱস্থাটোক ঈশ্বৰ প্ৰাপ্তি বুলি ক'ব পাৰি। প্ৰিয় শ্ৰোতা, ইংৰাজৰ কবলৰ পৰা ভাৰতক মুক্ত কৰিবলৈ প্ৰথমখন স্বাধীনতা সংগ্ৰামৰ সূচনা হৈছিল 1857 চনত। এই প্ৰথম স্বাধীনতা সংগ্ৰাম তথা চিপাহী বিদ্ৰোহৰ অন্যতম উল্লেখযোগ্য নেতা হ'ল মংগল পাণ্ডে। তেওঁ ব্ৰিটিছৰ

হাতোৰাৰ পৰা ভাৰতক মুক্ত কৰিবলৈ নিজৰ সৰ্বোচ্চ ত্যাগ কৰি শ্বহীদ বৰণ কৰিছিল। 1827 চনৰ 19 জুলাই তাৰিখে জন্ম লাভ কৰা মংগল পাণ্ডে শৈশৱৰ পৰাই সমাজ হিতৈষী মনৰ অধিকাৰী আছিল। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ 1849 চনত 22 বছৰ বয়সত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত চিপাহী হিচাপে যোগদান কৰে। কিন্তু যোগদান কৰাৰ পিছতে মংগল পাণ্ডে তাত কৰ্মৰত ব্ৰিটিছ সৈনিক আৰু ভাৰতীয় সৈনিকৰ মাজত বৈষম্যমূলক আচৰণ তথা বিভেদ প্ৰত্যক্ষ কৰে। ইংৰাজ বিষয়াৰ সন্মুখত ব্ৰিটিছ সেনা আৰু ভাৰতীয় সেনাৰ আচৰণৰ মাজত আছিল আকাশ পাতাল পাৰ্থক্য। থলুৱা সৈন্যই সদায় ইংৰাজ বিষয়াৰ আগত প্ৰণাম কৰিবলৈ বাধ্য আছিল যদিও ইংৰাজ সৈন্যৰ ক্ষেত্ৰত এইসমূহ বাধ্যবাধকতা পৰিলক্ষিত হোৱা নাছিল। ইয়াৰ উপৰিও থলুৱা সেনা আৰু ব্ৰিটিছ সেনাৰ মাজত দৰমহা দিয়াৰ ক্ষেত্ৰতো বৈষম্য আছিল। পদোন্নতিৰ সুযোগো নাছিল ভাৰতীয় সৈনিকৰ। আনকি যুদ্ধত ভাৰতীয় সৈন্যৰ মৃত্যু হলে আৰ্থিক সাহায্য নোপোৱাৰ উপৰিও সৌজন্যতাৰ খাতিৰত পৰিয়ালৰ খবৰো লোৱা নাছিল ব্ৰিটিছ বিষয়াই। 1853 চনত ব্ৰিটিছ চৰকাৰে এনফিল্ড ৰাইফল নামৰ এক নতুন ধৰণৰ আগ্নেয়াস্ত্ৰ প্ৰৱৰ্তন কৰিছিল য'ত গুলী ভৰোৱাৰ আগত কাৰ্ট্ৰিজৰ খোলাটো দাঁতেৰে ফালি পেলাব লাগিছিল। ভাৰতত এই অস্ত্ৰ জনপ্ৰিয় হোৱাৰ লগে লগে কাৰ্ট্ৰিজৰ খোলাটো গৰু গাহৰিৰ চৰ্বিৰে বনোৱা বুলি খবৰ বিয়পি পৰিছিল। ইয়াৰ ফলত ধৰ্ম নষ্ট হোৱাৰ আশংকাত অধিকাংশ ভাৰতীয় সৈন্যই ৰাইফল ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে ব্ৰিটিছে তেওঁলোকক বাৰে বাৰে ৰাইফল ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰদান কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় সৈন্যসকলৰ মনত ক্ষোভৰ সৃষ্টি হৈছিল। ক্ৰমান্বয়ে ইংৰাজৰ বিৰুদ্ধে চিপাহীসকলৰ সংঘবদ্ধ বিদ্ৰোহৰ সূত্ৰপাত হয় আৰু এই বিদ্ৰোহ ফলৱতী কৰিবলৈ বিশেষভাৱে সাৰ পানী যোগাই সৈনিকসকলক উৎসাহিত কৰে মংগল পাণ্ডেই। মংগল পাণ্ডেৰ এই আচৰণৰ কথা জ্ঞাত হৈ ব্ৰিটিছ চৰকাৰে মংগল পাণ্ডেক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে। কিন্তু ব্ৰিটিছৰ হাতত ধৰা দিবলৈ অনিচ্ছুক মংগল পাণ্ডে নিজৰ বন্দুকেৰে নিজকে গুলিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰে যদিও সেই চেষ্টাত ব্যৰ্থ হয়। অৱশেষত ইংৰাজে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু বিচাৰৰ অন্তত ফাঁচীদণ্ডেৰে দণ্ডিত কৰে মংগল পাণ্ডেক। ভাৰতীয় ইতিহাসত বৰ্তমান সময়লৈকে উজ্বলি থকা সাহসী আৰু শক্তিশালী যোদ্ধা হ'ল মংগল পাণ্ডে, যাৰ নাম সোণালী আখৰেৰে সদায় লিপিবদ্ধ হৈ থকাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব, যাৰ বাবে 1984 চনত ভাৰত চৰকাৰেও তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ডাক টিকট প্ৰচলন কৰে। আজি এই বীৰ যোদ্ধাগৰাকীৰ উপজা দিনত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। এগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ আজি উপজা দিন। 1938 চনৰ 19 জুলাই তাৰিখে জন্মগ্ৰহণ কৰা জয়ন্ত বিষ্ণু নাৰ্লিকাৰে 1957 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যায় আৰু তাতেই তেখেতে গণিতত পুনৰ স্নাতক ডিগ্ৰী লাভ কৰে। 1960 চনত নাৰ্লিকাৰে জ্যোতিৰ্বিজ্ঞানৰ বাবে টাইছন মেডেল লাভ কৰে। 1964 চনত ক্ৰমে জ্যোতিৰ্বিদ্যা আৰু জ্যোতি পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। 1972 চনত তেওঁ ভাৰতৰ মুম্বাইত অৱস্থিত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত অধ্যাপক হিচাপে যোগদান কৰে। 1988 চনত পুণেত ভাৰতীয় বিশ্ববিদ্যালয় অনুদান আয়োগে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞানৰ আন্তঃ বিশ্ববিদ্যালয় কেন্দ্ৰ স্থাপন কৰে আৰু নাৰ্লিকাৰ এই কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক হয়। এইগৰাকী জ্যোতিৰ্বিজ্ঞানী বিশ্ব সাংস্কৃতিক পৰিষদৰো প্ৰতিষ্ঠাপক সদস্য আছিল। ভালেমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত জয়ন্ত বিষ্ণু নাৰ্লিকাৰক ভাৰত চৰকাৰে 1965 চনত পদ্মভূষণ আৰু 2004 চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। তেওঁ গৱেষণা পত্ৰ, কিতাপ আৰু জনপ্ৰিয় বিজ্ঞান সাহিত্য ৰচনা কৰাৰ উপৰিও ক্ৰমে ইংৰাজী, হিন্দী আৰু মাৰাঠী ভাষাত কল্পবিজ্ঞান বিষয়ক কিতাপ, উপন্যাস আৰু চুটিগল্পও লিখি থৈ গৈছে। নাৰ্লিকাৰ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথিসমূহৰ পৰামৰ্শদাতাও আছিল। প্ৰিয় শ্ৰোতা, অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক, সাহিত্যিক, নিবন্ধকাৰ তথা সাংবাদিক সত্যপ্ৰসাদ বৰুৱাৰ সৈতে আছে আকাশবাণী গুৱাহাটীৰ এক ঐতিহাসিক সম্পৰ্ক। সত্যপ্ৰসাদ বৰুৱাই ৰচনা কৰা ধৰালৈ যিদিনা নামিব সৰগ নাটকখনেই হ'ল আকাশবাণীযোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।

1929 চনৰ 29 অক্টোবৰত জন্মগ্ৰহণ কৰা সত্যপ্ৰসাদ বৰুৱাই 1938 চনত কটন কলেজৰ পৰা অৰ্থনীতিত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰি আইনৰ শিক্ষা গ্ৰহণ কৰে। 1948 চনত তেওঁ আকাশবাণীত অনুষ্ঠান কাৰ্যবাহী হিচাপে প্ৰথম চৰকাৰী চাকৰিত যোগ দিয়ে। 1965 চনলৈকে ৰেডিঅ'ত কাম কৰি সেই বছৰতে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালকৰূপে যোগদান কৰি 1970 চনত বিভাগটোৰ সঞ্চালকো হয়। 1972 চনত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালকৰূপে দায়িত্ব গ্ৰহণ কৰি 1974 চনত চাকৰিৰ পৰা অৱসৰ লয়। অনাতাঁৰ যুগে শতাধিক নাটকত অংশগ্ৰহণ কৰা সত্যপ্ৰসাদ বৰুৱাই সংস্কৃত, প্ৰাকৃত আদি প্ৰাচীন ভাৰতীয় ভাষাৰ নাটসমূহৰ উপৰিও পাঞ্জাবী, হিন্দী আদি ভালেসংখ্যক ভাৰতীয় আধুনিক ভাষাৰ নাটক অধ্যয়ন কৰিছিল। সেইসমূহৰ বিষয়ে তেওঁ গ্ৰন্থ, প্ৰবন্ধ ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 1986 চনত সংগীত নাটক অকাডেমী বঁটা, 1993 চনত অসম চৰকাৰৰ শংকৰদেৱ বঁটা লাভ কৰা, অসমৰ আধুনিক নাট্য আন্দোলনৰ পিতৃস্বৰূপ নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা আকাশবাণীৰ গৌৰৱ। তেখেতৰ পৰলোক প্ৰাপ্তি হয় 2001 চনৰ 26 জুন তাৰিখে। আহকচোন তেখেতে ৰচনা কৰা ধৰালৈ যিদিনা নামিবহৰক নাটকখনৰ কিয়দংশ শুনো।

0: অনিল,
1: আইমিনা,
0: সেই ব্ৰেকফাষ্ট খাই উঠি তহঁতৰ কথাকে ভাবি আছিলো।
2: শিখা ক'ত আছে খুৰাদেউ?
0: তই ভিতৰলৈকে যাচোন, তাই চাগে গা ধুব গৈছে।
3: খুৰাদেউ, আপোনাৰ কিতাপখন শেষ হ'বলৈ আৰু কিমান বাকী?
0: প্ৰায় শেষ হৈ আহিছে। এই তোমাক শেষৰ ছয় দেখুৱাই নাই নহয়। অনিল, আই থিংক দিছ ইজ গোয়িং টু বি মাই লাষ্ট গ্ৰেট বুক, বুজিছা? জীৱনটো ডাক্তৰী কৰোঁতে গ'ল, দেশ সেৱা সাহিত্য সেৱা কৰিবলৈ সময় পালো ক'ত।
3: ডাক্তৰীৰ মাজেৰে যি জনসেৱা কৰিছে সিওতো প্ৰশংসনীয়।
0: কি ডাক্তৰী কথা কৈছা অনিল, ভাবিলে দুখ লাগে, গান শিয়ৰি উঠে। একো একোটা এপিডেমিকত হাজাৰ হাজাৰ লাখে লাখে মানুহ মৰে, অথচ তাৰ প্ৰতিকাৰৰ কোনো ব্যৱস্থাই কৰিব নোৱাৰি। আৰু এজন বা দুজনেই বা কি কৰিব? বিদেশী শাসনৰ হেঁচাত গোটেই জাতিটো একেবাৰে নিস্তেজ হৈ পৰিছে। গোটেই জাতিটোক জগাই তুলিব লাগিব।
2: দেউতা, তুমি আকৌ কিতাপত ধৰিছা? বুজিছা অনিল দা, নিজে ডাক্তৰ তথাপিও যদি নিয়ম মানি চলে, আজি কেইদিনমানৰ পৰা আকৌ প্ৰেচাৰটো বাঢ়িছে।
0: তই দেখিছো প্ৰেচাৰ প্ৰেচাৰ বুলি মোৰ অসুখটোকে বঢ়াই তুলিবি। অনিল বোলা, আমি সেইটো কথালৈকে
2: যাওঁ। সঁচাকৈয়ে শিখা, খুৰাদেউৰ অন্তৰত কিবা এটা শক্তি আছে। তেখেতৰ কিতাপবোৰ পঢ়িলে মই একেবাৰে আপোন পাহৰা হৈ যাওঁ।
4: মই হ'লে বৰ টান পাওঁ দে, গোটেইবোৰ কিতাপেই দীঘল দীঘল লেকচাৰ আৰু বুজিব নোৱাৰা তথ্যৰে ভৰা।
2: তই ভুল বুজিছ শিখা, নৈত যেতিয়া বান আহে তাক ভেটা দি ৰখা টান। মানুহৰ ভিতৰতো কিবা এটা প্ৰেৰণাই ঠাই ল'লে তাৰ প্ৰকাশো হয় বাধাহে।
4: জানো, দেউতা ইমান লিখা পঢ়া কৰি থকা মই ভালেই নাপাওঁ, এইবোৰৰ কাৰণেহে মোৰ অসুখটো হ'বলৈ পালে।
2: খুৰাদেৱে দেউতাক কি কৈছে জানো?
4: কি কৈছে?
2: তেখেতৰ হেনো একমাত্ৰ হেঁপাহ নিজৰ আদৰ্শটো তোৰ মাজত ফুটাই তোলা।
4: দেউতাই যিমানেই নকওক, অসাধাৰণ হোৱা স্পৃহা মোৰ নাই ভাই। দৰ্শনৰ ডাঙৰ ডাঙৰ তথ্য মই বুজিও নাপাওঁ আৰু সেই আৰ্হিত নিজৰ জীৱনটো গঢ় লোৱাবও নোৱাৰো। কি হ'ল আগুনা?
5: আইদেউ ল'ৰা এজনে আপোনালৈ এইখন চিঠি দি পঠিয়াইছে।
6: প্ৰিয় শ্ৰোতা, আমাৰ অভিলেখাগাৰৰ পৰা সত্যপ্ৰসাদ বৰুৱাই ৰচনা কৰা ধৰালৈ যিদিনা নামিব সৰগ নাটকখনৰ কিয় অংশ শুনিলে। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, 1955 চনত ভাৰতীয় ক্ৰিকেট খেলুৱৈ ৰজাৰ বিন্নীৰ জন্ম হয়। 2012 চনত ভাৰতবৰ্ষৰ ত্ৰয়োদশগৰাকী ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। প্ৰিয় শ্ৰোতা, ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰ দেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকা

0: গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপচন লাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে নম্বৰ 9101085876 আৰু 9864013036।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এক প্ৰকাৰ PM জয় গৰীবৰ জয় বন গ।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজি আয়ুষ্মান অ্যাপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাওক। বিশদ বিবরণের বাবে 14555 নম্বরত ফোন করক।
1: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পৰা জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
2: বুকিংৰ বাবে আজি ফোন করক 9957568450।
0: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: প্রিয় শ্রোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীর পৰা আজি প্রকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি সমূহ। দেশৰ মহাকাশ গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন ইতিহাস ৰচনা কৰি কালি উৎক্ষেপণ কৰা হয় বিক্ৰম ওৱান। দেশৰ প্ৰথমটো বেচৰকাৰী স্পেচ ৰকেট হিচাপে চিহ্নিত বিক্ৰম ওৱানৰ উৎক্ষেপণৰ লগে লগে ভাৰতৰ মহাকাশ অভিযানৰ নতুন অধ্যায় সূচনা হয়। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা বিক্ৰম ওৱানৰ উৎক্ষেপণ কৰা হয়। সুদীর্ঘ 29 দিন ব্যাপী 48খন দেশৰ মাজত অনুষ্ঠিত ফুটবলৰ মহাযজ্ঞ সমাপনৰ দিশে আগবাঢ়িছে। আজি নিৰ্ণয় হ'ব 2026 চনৰ ফিফা বিশ্বকাপৰ অন্তিম ৰণ। এই যুঁজত মুখামুখি হ'ব ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা আৰু আন এখন শক্তিশালী ফুটবল দেশ স্পেইন। কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে কালি ঘোষণা কৰা 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত জুইফুলে লাভ কৰিছে শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান। কেন্দ্রীয় মাধ্যমিকৰ 2026 চনৰ দশম শ্রেণীৰ দ্বিতীয় বোর্ড পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। পাকিস্তান অধিকৃত কাশ্মীৰৰ গণতান্ত্ৰিক প্ৰতিবাদকাৰীক পাকিস্তান চৰকাৰী বাহিনীয়ে নৃশংসভাৱে হত্যা কৰা কাৰ্যৰ বিৰুদ্ধে তৎপৰ হৈছে ৰাষ্ট্ৰসংঘ। পাকিস্তানী চৰকাৰী বাহিনীৰ আক্ৰমণত শেহতীয়াকৈ যিসকল আন্দোলনকাৰী বা নিৰীহ লোক নিহত হৈছে সেইসকলৰ বিতং তথ্য বিচাৰিছে ৰাষ্ট্ৰসংঘই। খেলৰ পৃষ্ঠাত, অসমৰ গৌৰৱময় ক্ৰীড়াযাত্ৰাত আন এক ঐতিহাসিক ঘটনা সন্নিৱিষ্ট কৰা অসম ক্ৰিকেট সন্থাই প্ৰথমবাৰৰ বাবে ৰাজ্যত আয়োজন কৰিবলগীয়া অসম প্ৰিমিয়াৰ লীগৰ খেলুৱৈৰ নিলাম আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসমৰ ভাৰ্গৱ শইকীয়াই ইতিহাস গঢ়ি কোৱালিফায়াৰ খেলুৱৈৰূপে ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ শ্ৰোতাসকল, আজি আমি এই অনুষ্ঠানত টীকাকৰণ, সাৰ্বজনীন টীকাকৰণ বা সাধাৰণতে টীকাকৰণ সম্পৰ্কীয় কথা কিছু পাতিব খুজিছোঁ। আৰু এই টীকাকৰণ কিয় প্ৰয়োজন, কি কি বিষয়ৰ ওপৰত বা কি কি অসুখৰ বিৰুদ্ধে আমাৰ টীকাকৰণ কৰা হয়, প্ৰতিষেধক ব্যৱস্থা দিয়া হয়, সেইখিনি কথা পাতিব খুজিছোঁ। আৰু সেইখিনি কথা শ্ৰোতাক অৱগত কৰাৰ বাবে ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ সবিতা দাসক। নমস্কাৰ ডক্টৰ দাস।
1: নমস্কাৰ।
0: বিষয়টোতো ক'লোৱেই আমি অনুষ্ঠানত আপোনাৰ পৰা থুলমূলকৈ, যে টীকাকৰণনো কি, প্ৰথমতে তাৰ পৰা আৰম্ভ কৰোঁ। টীকাকৰণ বুলিলে আমি কি বুজোঁ?
1: টীকাকৰণ জৰিয়তে, ভেকচিনেশ্যনৰ জৰিয়তে আমাৰ বডিৰ যোনটো ৰোগ প্ৰতিষেধক ক্ষমতা আছে সেইটো অলপ জাগৃত কৰি দিয়ে, বেছি ভাল কৰি দিয়ে, যাতে কিছুমান স্পেচিফিক

0: কি প্রথমতে তার পৰা আৰম্ভ কৰো, টীকাকৰণ বুলিলে আমি কি বুজো?
1: টীকাকৰণ জৰিয়তে, ভেকচিনেশ্যনৰ জৰিয়তে আমাৰ বডিৰ যোনটো ৰোগ প্ৰতিৰোধক ক্ষমতা আছে সেইটো অলপ জাগৃত কৰি দিয়ে, বেছি ভাল কৰি দিয়ে, যাতে কিছুমান স্পেচিফিক বেমাৰ, মাৰাত্মক বেমাৰ কিছুমান আছে, 12টা বেমাৰ আছে, সেই বেমাৰবোৰ যাতে আমাৰ নৱজাতক শিশুক আক্ৰমণ কৰিব নোৱাৰে। সাধাৰণতে আমাৰ যিটো ছাৰ্ভে কৰা হৈছিলে সেইটো হিচাপত 2-3 মিলিয়ন ডেথ আমাৰ প্ৰিভেণ্ট কৰা হয় ভেকচিনেশ্যনৰ থ্ৰুদি জৰিয়তে, আমাৰ 2-3 মিলিয়ন ডেথ প্ৰিভেণ্ট কৰা হয়। গতিকে এইটো এটা ডাঙৰ ভাৰতবৰ্ষৰ ভাৰত গভৰ্ণমেণ্টৰ এটা ডাঙৰ টীকাকৰণ আঁচনি হয়।
0: প্ৰথমতে কৈ লওঁ, টীকাকৰণ বিনামূলীয়া,
1: টীকাকৰণ প্ৰচেছটো একেবাৰে বিনামূলীয়া আৰু ছেফ হয়, নিৰাপদ হয়, ইয়াৰ পৰা কাৰো একো অপকাৰ নহয়। আৰু ভালদৰে নিৰীক্ষণ কৰিবলৈ আমাৰ ডক্টৰসকল আছে, গাঁৱে ভূঞে ডক্টৰসকল আছে, আমাৰ এন এম বাইদেউসকল আছে, তেওঁলোকেও টীকাকৰণৰ আগদিনাখনো তেওঁলোকে ঘৰে ঘৰে যায়, ইয়াৰ পিছত টীকাকৰণৰ ছেকেণ্ড ডেও তেওঁলোকে ঘৰে ঘৰে গৈ কাৰোবাৰ কিবা অসুবিধা হৈছে নেকি এইখিনিও খবৰ লয়। গতিকে একেবাৰে এটা নিৰাপদ টীকাকৰণ পদ্ধতি
0: হয় সাধাৰণতে নতুনকৈ জন্ম হোৱা শিশুবিলাকৰ। আৰু তেওঁলোকক যেতিয়া আমি টীকাকৰণ কৰোঁ, সাধাৰণতে আমি বহুত ক্ষেত্ৰত তেওঁলোকক ইণ্টাৰভেনাছ অৰ্থাৎ ইনজেকশ্যন দিওঁ, কোনো কোনো ক্ষেত্ৰত তেওঁলোকক অৰেল বা মুখেৰে খোৱা হেৰি প্ৰতিষেধক ব্যৱস্থাও দিয়া হয়। আপুনি কৈছে 12টা অসুখৰ কাৰণে দিয়া হয়, আমি এই 12টা অসুখনো কি প্ৰথমতে আমি জানি ল'ম সেইকেইটা, আৰু তাৰপিছত টীকাকৰণ কৰা আৰু নকৰাৰ মাজত পাৰ্থক্যটো কিমান হ'ব পাৰে সেইটো আপোনাৰ পৰা জানিব বিচাৰিম।
1: এই টীকাকৰণৰ জৰিয়তে আমি 12টা মাৰাত্মক বেমাৰ, যিখিনি যিকেইটা বেমাৰে আমাৰ শিশুসকলৰ জীৱনলৈ
0: মৃত্যুৰ
1: ভাবুকি আনি দিব পাৰে, সেইকেইটা হ'ল মেইনলি টিবাকুলচিছ, যক্ষ্মা বেমাৰ বুলি আমি কওঁ, তদুপৰি যোনটো আমি ঘোঁৰা খলকা বুলি কওঁ ডিফথেৰিয়া, পাৰ্টুচিছ বুলি কয় যোনটো আমাৰ হপিং কাহ, টিটেনাছটো আমি সকলোৱে জানো ধনুষ্টংকাৰ, তদুপৰি হেপাটাইটিছ বিৰ পৰা আমাৰ সাধাৰণতে যদি হয় কেনেবাকৈ তাৰ পৰা সাধাৰণতে কেঞ্চাৰ হ'ব পাৰে বা চিৰচিছ হ'ব পাৰে। আৰু এইটো বেবীবিলাকৰ ক্ষেত্ৰত 90% চান্সেছটো বহুত বেছি, ক্ৰনিক হৈ যাব পাৰে। আৰু যোনখিনি 1-5 ইয়াৰ্ছৰ তেওঁলোকৰ 30% চান্সেছ আছে, আৰু আফটাৰ 6 ইয়াৰ্ছ অনলি 6% চান্সেছ আছে। কিন্তু নিউবৰ্ণ বেবীৰ ক্ষেত্ৰত আৰু মাতৃৰ পৰা ডিউৰিং ডেলিভাৰী টাইমত মাতৃৰ পৰা বেবীলৈ ট্ৰেন্সমিশ্যন হ'ব পাৰে, বহুত মাৰাত্মক বেমাৰ। গতিকে হেপাটাইটিছ বিটো আমি উইদিন 24 আৱাৰ্ছ ডেলিভাৰীৰ জন্মৰ 24 ঘণ্টাৰ ভিতৰতে হেপাটাইটিছ বিটো দিয়া হয়, কাৰণ এইটোৰ পৰা নহ'লে আমাৰ 15টো যদি কাৰোবাৰ ক্ৰনিক হৈ যায়, ক্ৰনিক হ'লে সোনকালে অতি সোনকালে মৃত্যু হ'ব পাৰে, 30% চান্সেছটো বহুত বেছি তেওঁলোকৰ। তদুপৰি আমাৰ এটা আছে ৰোটা ভাইৰাছ ডায়েৰিয়া, তাৰ কাৰণে আমাৰ ৰোটা ভাইৰাছ ডায়েৰিয়া ভেকচিনটো দিয়া হয়। ইয়াৰ উপৰিও মিজিলছ যোনটো আমি সৰু আই বুলি কওঁ বা ৰুবেলা এইবিলাকৰ কাৰণে, তদুপৰি যোনটো আমি সকলোৱে জানো জাপানিজ এনকেফেলাইটিছ, আমাৰ অসমতো বহুত কমন, তাতো বহুতো মানুহৰ মৃত্যু হয়, সেইটো আমাৰ ভেকচিনটো বেবীবিলাকক দিয়া হয়।
0: এনেকৈ আপুনি কৈছে 12টা মাৰাত্মক যি অসুখ হ'ব পাৰে সেইবিলাকৰ ভেকচিন তেওঁলোকক দিয়া হয়। এই ভেকচিনে আপুনি কৈছে যে আমি প্ৰায় 0 বছৰৰ পৰা আৰম্ভ হৈ যায়, এতিয়া কিমান বয়সলৈকে এই ভেকচিনখিনি চলাই ৰাখিব লাগে বা এইবিলাক ৰিনিউ কৰিব লাগে নেকি?
1: হয়, একচুৱেলি ভেকচিন প্ৰত্যেকটো বেমাৰৰ এগেইনষ্টত ভেকচিনটো দিয়া হয়, আৰু ভেকচিনৰ কিছুমান নেশ্যনেল ৰাষ্ট্ৰীয় যোনটো টীকাকৰণ আঁচনিখন আছে সেইমতেদি আমাৰ এটা কাৰ্যসূচী আছে, আমি তেনেকৈ ভেকচিনেশ্যন দিয়া হয়। এতিয়া জন্মৰ পিছতে উইদিন 24 আৱাৰ্ছ আমি হেপাটাইটিছ বিটো দিওঁ, অৰেল পলিঅ' ভেকচিনটো আমি 0 ডজটো আমি দিয়া হয়, ঠিক তেনেকৈ BCGটো দিয়া হয়, এইটো আমাৰ জন্মতে দিয়া হয়, জন্মৰ সময়তে উইদিন 24 আৱাৰ্ছৰ ভিতৰত দিয়া হয়। আৰু BCGটো আমি এবছৰলৈ দিব পাৰোঁ, কিন্তু আগতে দিলে বেছি বেটাৰ হয়। ইয়াৰ পিছত এই 3টা ভেকচিন দিয়া, এটা 0 ডজ বুলি কোৱা হয়, ইয়াৰ পিছত আমি 1.5 মাহত 6 উইকছত আমি আকৌ আনাডা 5টা ভেকচিন দিব লগা হয়, তাৰে 2টা আছে অৰেল পলিঅ'টো অৰেলি দিয়া হয়, আৰু ৰোটা ভাইৰাছ ভেকচিন এইটো 5 ড্ৰপছকৈ অৰেলি দিয়া হয়। তাৰ উপৰিও আমাৰ আছে পেণ্টাভেলেণ্ট, তাতে 5টা বেমাৰৰ কাৰণে তাতে ইনজেকশ্যনটো দিয়া থাকে,
0: এটা 5টা
1: আছে, এইটো পেণ্টাভেলেণ্ট বুলি কয়। নেক্সটটো হ'ল কি আপোনাৰ আমাৰ যোনটো PCV বুলি কওঁ আমি সেইটো, আৰু এটা হ'ল ফ্ৰেকচনেল IPVটো অৰেল পলিঅ' ভেকচিন হয়, সেইটোৱে হয় অৰেলটো, এইটো যেনিবা ইনজেক্টেবল হয়, ইনজেক্টেবল পলিঅ' ভেকচিন ফ্ৰেকচনেল IPV, এইকেইটা প্ৰথম 1.5 মাহত দিয়া হয়। আফটাৰ 1 মাহৰ পিছত এগেইন আমাৰ 3টা ভেকচিন দিয়া হয়, সেইকেইটা হ'ল কি আপোনাৰ ছেকেণ্ড ড'জটো আহিব,

0: তাৰ পিছতে আপোনাৰ আহিব অয়েল পলিও ভেকচিনটো আহিব, এনেকৈ কৰি আমি দিওঁ আৰু ৰটা ভাইৰাছটো আহিব। আফটাৰ এগেইন এমাহৰ পিছত আমি থাৰ্ড ড'জটো দিওঁ। থাৰ্ড ড'জত আপোনাৰ এগেইন প্ৰথমৰ পাঁচটাকৈ আহি যায়, অৰেল পলিঅ আহিব, ৰটা ভাইৰাছটো অৰেলি দিব লাগিব, তাৰপিছতে পেণ্টা আহিলে, ইয়াৰ পিছতে ফ্ৰেকচনেল আই পি ভি আহিব আৰু পি চি ভিটো আহিব। এইকেইটা আমি থাৰ্ড ড'জত আমি দি দিলোঁ। থাৰ্ড ড'জত দিয়াৰ পিছত নাইন টু ইলেভেন মান্থৰ ভিতৰত আমি মিজিলচ ভেকচিনটো দিয়া হয়। মিজিলচ ভেকচিন দিয়াৰ পিছতে আমাৰ জে ই ভেকচিন আহিব, ভিটামিন এ চলিউচন আহিব, তাৰ লগতে আমাৰ ফ্ৰেকচনেল আই পি ভি থাৰ্ড ড'জটো দিয়া হয়। আৰু আমি এইকেইটা যেতিয়া তিনিটা ড'জ অ' পি ভি, তিনিটা ড'জ আপোনাৰ পেণ্টা ভেলেণ্ট ইনজেকচনটো, এইকেইটা যদি যেতিয়া লোৱা হয় বি চি জি ভেকচিন, এইখিনি আমি এফ আই চি বুলি কওঁ, ফুল ইমিউনাইজেশ্যন কভাৰেজ বুলি কওঁ, এইকেইটা ল'বই লাগিব নাইন মান্থৰ ভিতৰত। নাইন মান্থ হৈ যোৱাৰ পিছত আমি বুষ্টাৰ ড'জটো দিওঁ, টুৱেল্ভ টু ফৰ্টিন টু ছিক্স টুৱেণ্টি ফ'ৰ মান্থৰ ভিতৰত আমি এগেইন এম আৰৰ ছেকেণ্ড ড'জ দিয়া হয়, ঠিক তেনেকৈ জে ইৰ ছেকেণ্ড ড'জ দিয়া হয়, ঠিক তেনেকৈ আমাৰ ডি পি টি বুষ্টাৰ দিয়া হয়। এতিয়া বুষ্টাৰ আহি যাব আৰু ভিটামিন এ চলিউচন, আৰু আফটাৰ ডেট ফাইভ টু ছিক্স ইয়াৰ্ছৰ ভিতৰত এগেইন ডি পি টি ছেকেণ্ড বুষ্টাৰ ড'জটো দিয়া হয়। আৰু ইয়াৰ লগে লগে আমাৰ ছিক্স মান্থৰ মূৰে মূৰে আমাৰ ভিটামিন এ চলিউচন দিয়া হয়। এইখিনি আমাৰ
1: কিমান দিনলৈকে চলি থাকিব?
0: ছিক্স ইয়াৰ্ছলৈকে আমি দিলোঁ, ফাইভ টু ছিক্স ইয়াৰ্ছ ডি পি টি বুষ্টাৰ ড'জ। ইয়াৰ পিছত যেতিয়া স্কুল গৈ ল'ৰা ছোৱালীবোৰ স্কুলত যাব, চিলড্ৰেনবোৰ, তেওঁলোকৰ টেন ইয়াৰ্ছত আমি টি ডি ভেকচিনটো দিয়া হয়। টি ডি, তাতে টিটেনাছ আৰু ডিফথেৰিয়া থাকে, সেইটো আমাৰ টেন ইয়াৰ্ছত দিওঁ। আৰু আনাডাৰ আমি ছেকেণ্ড ড'জটো দিওঁ আমি ইপিনে ছিক্সটিন ইয়াৰ্ছত, টি ডি ছিক্সটিন, এইটো ছিক্সটিন ইয়াৰ্ছৰ ল'ৰা ছোৱালীখিনিক এইটো দিয়া হয়। সেইটো কৰাৰ পিছত
1: এইটো মানে স্কুল ভিত্তিত দিয়া হয় নেকি? স্কুলত গৈ দিয়া
0: হয়, মেইনলি স্কুলতে দিয়া হয়। আৰু যোনখিনি আমাৰ ড্ৰপ আউট আছে, স্কুলত নোযোৱা ল'ৰা ছোৱালী, তেওঁলোকক আমি চেণ্টাৰত, আমাৰ আশা বাইদেউসকলে আনে চেণ্টাৰত, তাতে দিয়া হয়।
1: তাৰমানে ধৰকচোন এজন নৱজাতক, এটি শিশুৰ জন্মৰ পিছত আপুনি ষোল্ল বছৰলৈকে আপুনি তেওঁক নিৰীক্ষণ কৰি থাকিব লাগিল। আপোনালোকৰ এনেকুৱাটো হ'ব পাৰে যে কোনোবা এগৰাকী শিশু সেই ঠাইৰ পৰা বদলি হৈ বেলেগ ঠাইলৈ গুচি গ'ল, তেনেকুৱা ক্ষেত্ৰত তেওঁ সেইটো মানে কি, সেই গৈ স্থানীয় যি স্বাস্থ্য সেৱা বিভাগৰ অফিচ আছে, কাৰ্যালয় আছে, তাত যোগাযোগ কৰিব লাগিব নিশ্চয়?
0: নালাগে, তেওঁ যোগাযোগ কৰিব নালাগে, কিন্তু সেই যোনটো প্লেচত তেওঁ গ'ল, সেইটো প্লেচত আমাৰ যোগাকৈ আশা বাইদেউ থাকে, আশা বাইদেউ তেতিয়া তেওঁ লিষ্টত আহি যাব। আশা বাইদেউ যিহেতু ঘৰে ঘৰে যায় গোটেই মানুহ, সেইটো তেওঁ নিজৰ এৰিয়াত কিমানখিনি নতুনকৈ আহিছে মানুহ বা ইয়াৰ পৰা ওলাই গৈছে, তেওঁ নোট কৰা থাকে। সেইটো হিচাপত তেওঁ আমাৰ যোনখন এম চি পি কাৰ্ড আছে, মাডাৰ্ছ এণ্ড চাইল্ড প্ৰটেকশ্যন কাৰ্ড, সেইখন চেক কৰিব, তাতে লিখাই থাকে গোটেই কাৰ্ডখনতে, সেইখনৰ মতে তেওঁলোকে নেক্সট ডিউ ড'জটো,
1: এই কাৰ্ডখনটো মাকগৰাকীৰ লগত থাকিব,
0: এটা কপি কাউণ্টাৰ ফইলটো আমাৰ এন এম বাইদেউগৰাকীয়ে ৰাখে আৰু বাকী কাৰ্ডখন
1: মাকৰ হাতত থাকিব। হয়, গতিকে এই যে ক'লে ইমান দীঘলীয়া কাৰ্যসূচী, তাৰ ভিতৰত মই দেখিছোঁ যিটো যে ন মাহলৈকে খুব ইণ্টেনচিভ, ন মাহলৈকে খুব বেছিকৈ এইটো দৰকাৰ, সঘনাই আহিবৰ দৰকাৰ হয়। আৰু তাৰ ভিতৰত এতিয়া ধৰক যেন কোনোবাই কিবা এটা পৰ্যায়ত ড্ৰপ আউট হৈ গ'ল, তেতিয়া সেইটো কভাৰ কৰাৰ কাৰণে সেইটো কিবা এটা উপায় আছে নেকি, যে কোনোবাই যিটো নিৰ্দিষ্ট সময়ত ভেকচিনেটৰ বুষ্টাৰ ড'জটো ল'ব লাগিছিল লোৱা নহ'ল? সাধাৰণতে ন মাহ মানলৈকে ধৰকচোন বৰ এটা পৰিৱৰ্তন নহয়, কাৰণ ইমান সৰু শিশু গুৰুত্বত লৈ ফুৰা নাযায়, খুব কমেই হয়। তাৰ পিছত যদি হয়, পঢ়া শুনাৰ কাৰণে কোনোবা বাহিৰলৈ ওলাই যাব পাৰে, মানে ল'ৰা ছোৱালীক গাঁৱৰ পৰা চহৰলৈ আনিলে, এনেকুৱা কথাবিলাক থাকেতো, তেনেকুৱা ক্ষেত্ৰত সেই কিবা এটা কাৰণত যদি তেওঁৰ নিৰ্দিষ্ট সময়ত লোৱা নহয়, সেইটো মেক আপ কৰাৰ কাৰণে বেলেগ ব্যৱস্থা আছে?
0: আছে আছে, আমাৰ ট্ৰেকিং কৰা হয়, আমাৰ এন এম বাইদেউগৰাকীয়ে ট্ৰেকিং কৰে। যেতিয়া আমাৰ মাইক্ৰ' প্লেন বনোৱা হয়, একশ্যন প্লেন বনোৱা হয়, সেইটো এৰিয়াত কিমানখিনি ল'ৰা ছোৱালী আছে, তেওঁলোকৰ এম চি পি কাৰ্ডটো চোৱা হয়, সেইটোৰ ওপৰত তেওঁলোকৰ, আৰু আমাৰ যিখন আৰ চি এছ ৰেজিষ্টাৰ আছে, প্ৰেগনেণ্ট মাডাৰৰ যিখন আমাৰ ৰেজিষ্টাৰ আছে, মেইনটেইন কৰা হয় এন এম বাইদেউবিলাকে চাব চেণ্টাৰত, সেইখনৰ পৰা আমাৰ ড্ৰপ আউটটো উলিয়াই লোৱা হয়, কোনটো বেবীয়ে আমাৰ ড্ৰপ আউট হৈ আছে, তেওঁ পোৱা নাই, তেওঁ কিবা অসুখ হৈ আছিল বা তেওঁ ক'ৰবালৈ বাহিৰলৈ গৈছিলে, সেই ড্ৰপ আউটটো উলিওৱা হয়। তেওঁ যদি আমি ড্ৰপ আউটৰ পৰা আমি গম পাওঁ, নেক্সট আমাৰ ছেশ্যনত তেওঁক মাতি অনা হয়।
1: আৰু আৰু আপুনি এই ক্ষেত্ৰত, আমি এতিয়ালৈকে কথা পাতোঁ, আমি শিশুৰ কথা পাতিলোঁ, গৰ্ভৱতী মাতৃৰ, তেখেতসকলৰ টীকাকৰণ আঁচনি দলত তেখেতসকলকো সামৰি লোৱা হয়, তেখেতসকলৰ কাৰণে কি কি টীকাকৰণ ব্যৱহাৰ কৰা হয়?
0: গৰ্ভৱতী মহিলাৰ কাৰণে আমি টি ডি ভেকচিনটো দিওঁ, টিটেনাছ ডিফথেৰিয়া, আগতেতো টি টি বুলি কৈছিলে, টিটেনাছ টক্সইড আছিলে, এতিয়া টি ডি দিয়া হৈছে। যেতিয়া আমাৰ গৰ্ভৱতী মহিলাসকল গম, আমি চাব চেণ্টাৰত যেতিয়া ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আহে, যেতিয়া আমি গম পাওঁ যে তেওঁ গৰ্ভৱতী হৈছে, তেতিয়া আমি এজ আৰ্লি এজ পচিবল, যিমান সোনকালে পাৰি আমি টি ডি ভেকচিনটো দি দিয়া হয় তেওঁক, আৰু আফটাৰ ওৱান মান্থ ছেকেণ্ড ড'জটো দিয়া হয়, আৰু থাৰ্ড ড'জটো দিব নালাগে, দুটা ড'জে দিয়া হয়। আৰু তেওঁ যদি ছেকেণ্ড টাইম প্ৰেগনেঞ্চি হয় উইদিন থ্ৰী ইয়াৰ্ছৰ ভিতৰত, তিনি বছৰৰ ভিতৰত যদি তেওঁ আগৰ গৰ্ভৱতী হয়,

0: তেতিয়া তোক আমি বুস্টার ডোজটো দিয়া হয়। উইদিন থ্রি ইয়ার্স হলে আমি এটা বুস্টার ডোজ দিয়া হয় তিদি।
1: এইখিনি হলতো রেগুলারলি দিয়া হেৰি। কোনোবা শিশুৱে এই আঁচনিৰ পৰা বাহিৰত থাকি গ'ল কিবা কাৰণত, যিকোনো কাৰণত নহওক, সাধাৰণতে কোনটো ৰোগৰ পৰা তেওঁলোকৰ সবাতোকৈ বেছি বিপদজনক অৱস্থাত থাকে?
0: আমাৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ আমি যিটো পাইছোঁ তাৰ পৰা আমি সাধাৰণতে নিউমনিয়াটো দেখা পাইছোঁ। নিউমনিয়াটো হয় বা মিজিলছটো খুব কমন, মিজিলছ মানে সৰু আই যোনটো আমি কওঁ, সৰু আই যেতিয়া যদি তাৰ পৰা কেতিয়াবা কমপ্লিকেশ্যন হয় তাৰ পৰা কেতিয়াবা নিউমনিয়া হ'ব পাৰে বা ডাঙৰ বেলেগ বেলেগ বেমাৰ কিছুমান হ'ব পাৰে, ব্ৰেইনতো ধৰে। চ' সেইবিলাকৰ পৰা মৰ্টেলিটিটো বেছি
1: তাৰোপৰি এটা কথা হৈছে ধনুষ্টংকাৰ, সেইটো এটা খুব মাৰাত্মক, কাৰণ কটা চিঙা এইবিলাক হৈ সাধাৰণতে হয়। এতিয়া এই যে প্ৰতিষেধকবিলাক দিলে এইবিলাকে আমিতো তেওঁক ন মাহলৈকে দিলোঁ, তাৰপিছত এঘাৰ বাৰ মাহলৈকে দিলোঁ, তাৰপিছত দহ বছৰ, তেনেকে ষোল্ল বছৰ, পাঁচ ছবছৰলৈকে এটা আঁচনি আছে তেনেকে। কিন্তু এই যিমানখিনি আমি তেওঁক প্ৰতিষেধক দিলোঁ সেইবিলাকৰ কভাৰেজটো তেওঁলোকে কিমান দিনলৈ এই শিশুটিক এই সুৰক্ষাটো দিয়ে?
0: হয়, যিখিনি আমি ভেকচিনটো দিওঁ তেওঁ ইমিউনিটিটো এনহেঞ্চ কৰে আৰু তেওঁলোকক সুৰক্ষিত কৰি ৰাখে ইন ফিউচাৰ।
1: কিমান বয়সলৈকে ৰাখিব
0: সেইটো একজেক্ট টাইমটো আমি ক'ব নোৱাৰোঁ, একজেক্ট টাইমটো, কিন্তু এইটো সুৰক্ষিত কৰি ৰাখে। কিন্তু আমি দেখিছোঁ যে কিছুমান বেবী ধৰক ডাঙৰ অৱস্থাত আমাৰ ধৰক মিজিলছ আমাৰ ভেকচিনটো ল'লে ফুল কভাৰেজ হৈ গ'ল, কিন্তু ডাঙৰটো ধৰক টুৱেণ্টি এইটিন ইয়াৰ্চতো কেতিয়াবা মিজিলছটো হ'ব পাৰে কোনো, কিন্তু তেতিয়া আমি দেখিছোঁ যে ছিভিয়াৰিটিটো কমি থাকে, তেতিয়া মানে এইটো মৃত্যু হ'ব নোৱাৰে, মৃত্যু নহয় তাৰমানে, সেইটো কাৰণে প্ৰটেকশ্যনটো দি থৈ দিয়ে।
1: অৰ্থাৎ মই কথাটো এনেকে বুজিছো যে আমি যিখিনি এই প্ৰতিষেধক ব্যৱস্থা ললো, টীকাকৰণ কৰিলো, টীকাকৰণৰ জৰিয়তে তেওঁৰ যিটো সবাতোকৈ সংবেদনশীল বয়সৰ সীমা, এই সৰু বয়সটো পোন্ধৰ ষোল্ল বছৰলৈকে, সেইখিনি সময়ত এই একেখিনি অসুখেই তেওঁৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। কিন্তু সেইখিনি সময় পাৰ হৈ যোৱাৰ পিছত তেওঁ যেতিয়া প্ৰাপ্তবয়স্ক হয় বা যৌৱনৰ পিনে আগবাঢ়ে তেতিয়া তেওঁৰ শৰীৰত প্ৰতিৰোধটো ভালকে গঠন হয়, প্ৰতিৰোধ যি ক্ষমতাটো, আৰু গতিকে সেইবিলাক বেমাৰে তেওঁক আৰু আক্ৰান্ত কৰি তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰে,
0: আৰু
1: নপৰে বা তেতিয়া আৰু নতুন চিকিৎসা ল'ব পাৰে তেওঁ, নহয় জানো? গতিকে লোৱা নোলোৱাৰ মাজত মূল প্ৰভেদ এইটো। এতিয়া মই আৰু এটা কথা সুধিব খুজিছোঁ আপোনাক যে প্ৰতিষেধক ব্যৱস্থা বুলি ক'লে আমিতো এতিয়া শিশু বা ৰাষ্ট্ৰীয় আঁচনিখন গৰ্ভৱতী মহিলা আৰু নৱজাতক আৰু শিশু অৱস্থাত কিশোৰ তেওঁলোকক সামৰি লোৱা হয়। তাৰোপৰি সাধাৰণভাৱে আমিতো বিভিন্ন সময়ত প্ৰাপ্তবয়স্ক মানুহেও ইভেন এইজেড অলপ বয়সস্থ মানুহেও প্ৰতিষেধক লোৱাৰ প্ৰয়োজন আছে, কোনবোৰ অসুখত সাধাৰণতে এই প্ৰতিষেধক ল'ব পৰা যায়?
0: হয়, নিশ্চয় আছে। যোনখিনি বয়সস্থ মানুহ আমি দেখিব পাইছোঁ যে এতিয়া যিহেতু পলিউশ্যনৰ কাৰণেও বহুত নিউমনিয়া বেমাৰটো বা ব্ৰংকাইটিছ এনেকুৱা ধৰণৰ শ্বাসজনিত ৰোগবিলাক বহুত কমন হৈছে লাহে লাহে, আৰু যিটো এলাৰ্জিৰ কাৰণেও, গতিকে আমাৰ বয়সস্থ লোকসকলেও যোনটো আমি নিম্ন ককাচ বুলি কওঁ সেইটো ভেকচিনটো কিন্তু ৰেগুলাৰলি ইয়াৰলি ল'ব লাগে।
1: মানে এইটো আপুনি
0: যিহেতু অসমখনত জেইটো খুব জাপানিজ এনকেফেলাইটিছ বেমাৰটো বহুত হৈ থাকে, গতিকে আমাৰ ডাঙৰসকলেও জেই ভেকচিনটো লোৱাটো অত্যন্ত জৰুৰী।
1: কিন্তু এই ভেকচিনবিলাক লওঁতে তেওঁলোকে ধৰকচোন কোনোবাটো বছৰি ল'ব লাগে, কোনোবাটো দুবছৰ বা তিনিবছৰ ম্যাদ থাকে, গতিকে সেই সময়খিনিত লৈ থাকিব লাগে। তাৰোপৰি আমি এটা কথা, এই যিটো হেপাটাইটিছ বি
0: হয়
1: এইটোৰ সুৰক্ষা বহুতেই লোৱা নাই, তাৰো ভেকচিন ল'ব পাৰে,
0: ল'ব পাৰে হেপাটাইটিছটো,
1: হয়, আৰু সেইটো কিমান জৰুৰী? মানে বিভিন্ন সময়ত আমি কেম্পেইন কৰা দেখিছোঁ চৰকাৰৰ ফালৰ পৰা যে হেপাটাইটিছ বিৰ ভেকচিন ল'ব পাৰে, কিন্তু যেতিয়া প্ৰাপ্তবয়স্ক এজনে লয় তেতিয়া সেইটো বোধ কৰোঁ বিনামূলীয়াটো নহয় তেতিয়া সেইটো?
0: প্ৰাপ্ত আমাৰ যিহেতু প্ৰগ্ৰামত নাই এইটো বিনামূলীয়া নহয়, কিন্তু হেপাটাইটিছ বি ভেকচিন লোৱাটো অত্যন্ত জৰুৰী, কাৰণ মই অলপ আগতে ক'লোঁ যে তাৰ পৰা আমাৰ চিৰচিছ, লিভাৰ চিৰচিছটো হ'ব পাৰে বা লিভাৰ চিৰচিছ বা কেঞ্চাৰ বেমাৰটো হ'ব পাৰে, গতিকে হেপাটাইটিছ ভেকচিন বি ভেকচিন লোৱাটো অত্যন্ত জৰুৰী।
1: ইয়াত মানুহৰ অনীহা থাকে নেকি, মানুহে অনিচ্ছুক মানুহ পায় নেকি আপোনালোকে?
0: হয়, নিশ্চয় পাওঁ, আমি ৰিফিউজেল বুলি আমি যাক কওঁ, মেইনলি আমি গাঁওবিলাকত বেছিকৈ পাওঁ ৰিফিউজেল, গতিকে তেওঁলোকৰ কাৰণে আমাৰ আই চি টো যোনটো আমি কমিউনিকেশ্যন পাৰ্চন এইটো কৰোঁ, তেওঁলোকৰ কাৰণে আমাৰ বেলেগ এটা আমি ছিষ্টেমত যাওঁ, তেওঁলোকক বুজাওঁ, আৰু আমাৰ আশা বাইদেউ বা এন এমসকলেও গাঁৱৰ যোনকেইজন নেতৃত্ব প্ৰধানৰ মানুহ থাকে তেওঁলোককো হেল্প লয়, নামঘৰৰ মানুহেই হওক বা স্কুলৰ টিচাৰ, তেওঁলোকেও আমাক বহুতখিনি হেল্প কৰে, তেওঁলোকক সহায় লৈ পেলাই তেওঁলোকৰ লগত আলোচনাৰ জৰিয়তে তেওঁলোকক ছেচনলৈ লৈ অহা হয়।
1: এইখিনিতে মই কথা এটা সুধোঁ, এই কথাটোতো যে কোনোবাই যদি ভেকচিন ল'ব খোজা নাই, অভিভাৱকে শিশুটিক দিব খোজা নাই, সেইটোতো বাধ্যতামূলক নহয়।

0: সেইটো স্বেচ্ছামূলকহে, গতিকে সেইটো একমাত্ৰ কাউন্সেলিং বা পৰামৰ্শদানৰ মাজেদিহে আনিব লাগিব, জোৰ কৰিতো দিব নোৱাৰি নহয় জানো। এই ক্ষেত্ৰত মানে তেওঁলোকে অভিভাৱকে কিবা ইচ্ছাপত্ৰত চহী কৰি দিব লাগে নেকি?
1: চহী নকৰে, কিন্তু আমি গৈ আমি নিজেও যাওঁ, গৈ তেওঁলোকৰ লগত কাউন্সেলিংটো কৰোঁ, খুব বঢ়িয়া ভালদৰে কাউন্সেলিং কৰোঁ। তাৰপিছত বহুতখিনি অভিভাৱকে কিন্তু ল'বলৈ আহে
0: আহে নহয়। আৰু এই ক্ষেত্ৰত মূল সংশয়টো কি, কি ভয় কৰে তেওঁলোকে? টীকাকৰণ বেজি চেজি দিলে ল'ৰা ছোৱালী অকণমান কান্দিব মেলিব, কষ্ট পাব, সেইটো
1: হয়। মেইন গাঁওবিলাকত আমি দেখিছোঁ নৱজাতকক দিলে যে অলপ ভেকচিন দিয়াৰ পিছত অকণমান
0: জ্বৰ উঠে,
1: বিষ হয় বা জ্বৰ উঠে, বিষৰ কাৰণে জ্বৰ উঠে বা বেবীটোৰ কাৰণে। মেক্সিমাম মাক দেউতাকক সেইটোৱে সংশয়, তেওঁলোকে ভয় কৰে। আমি সেইখিনি আমাৰ যেতিয়া চাৰিটা প্ৰধান মেছেজ দিয়া হয়, যেতিয়া ভেকচিনেশ্যনটো কৰা হয়, ইমিউনাইজেশ্যন কৰে, ANM গৰাকীয়ে চাৰিটা মেছেজ দিয়ে, তেতিয়া কৈয়ে দিয়া হয় যে ইয়াৰ পৰা কি হ'ব পাৰে, জ্বৰ উঠিব পাৰে বা অলপ বিষাব পাৰে, একো চিন্তা কৰিব নালাগে, কান্দিব বেবীটো, আপোনালোকে চিন্তা কৰিব। এইটো মেছেজ আমি চাৰিটা কি মেছেজ, প্ৰধান মেছেজ ডিউৰিং ভেকচিনেশ্যন আমি দি দিবলৈ কোৱা হয়, ANM গৰাকীয়ে দি দিয়ে, গতিকে তেওঁলোক নিশ্চিন্ত মনে থাকিব পাৰে। সেইটো সেইটোৱে মেইন তেনেকুৱাই হয় একচুৱেলি।
0: আৰু কিবা পৰিৱেশত এনেকুৱা কিবা কণ্ডিশ্যন, হেল্থ কণ্ডিশ্যন বা স্বাস্থ্যজনিত কিবা কাৰণ থাকিব পাৰে নেকি যিটো কাৰণত আপোনালোকে ভেকচিনেশ্যন নকৰে?
1: হয় হয়, যদি ছিভিয়াৰ ইলনেছ থাকে বেবীটো, তেতিয়া সেইটো সময়ত আমি ভেকচিনেশ্যন কৰা নহয়, কিন্তু সাধাৰণ চৰ্দি জ্বৰ হ'লে, সাধাৰণ বেমাৰ হ'লে ল'ব পাৰে, কিন্তু ছিভিয়াৰ যিখিনি ইলনেছ থাকে তেতিয়া আমি দিয়া নহয় ভেকচিনেশ্যন কৰা।
0: আৰু সাধাৰণতে আজিকালি যিহেতু হস্পিটেল ডেলিভাৰী হয়, শিশুৰ প্ৰসৱ যিহেতু হস্পিটেলতে হয় বা হেল্থ চেণ্টাৰত হয়, গতিকে তেনেকুৱা ক্ষেত্ৰত সেইখিনিতো আমাৰ কেয়াৰ চকুৰ আমাৰ নিৰীক্ষণৰ ভিতৰতে থাকে, কিন্তু ক'ৰবাত যদি ঘৰুৱাভাৱে কেতিয়াবা কিবা কাৰণত, ইমাৰ্জেঞ্চি কাৰণত ঘৰুৱা প্ৰসৱ হয়, তেতিয়া সেইখিনি কথা আমাৰ আশা কৰ্মীগৰাকীয়ে চকু ৰাখে?
1: হয় ৰাখে, আশা কৰ্মীগৰাকী আৰু ANM গৰাকীয়ে যেতিয়া হোম ডেলিভাৰী হয় বা ঘৰত ডেলিভাৰী হয়, তেওঁলোকে তেতিয়া ঘৰত গৈ পেলাই টাইমে টাইমে তেওঁলোকে চেক আপটো কৰি থাকিব লাগে, আৰু যেতিয়া টাইম হ'ব তেতিয়া বেবীটো হস্পিটেলত আনি ভেকচিনেশ্যনটো কৰা হয়।
0: হয়, গতিকে এইটো এটা সুৰক্ষা প্ৰদানৰ কাৰণে হোৱা এটা কাৰ্যসূচী। এই কাৰ্যসূচীত ৰাইজৰ বিনামূলীয়া কাৰ্যসূচী, আৰু তাত চৰকাৰে বহুত বাজেট, বহুত খৰচ পাতি কৰি এইটো কৰে, একমাত্ৰ দেশক সুস্থ সবল কৰি ৰখাৰ কাৰণে, আমাৰ দেশৰ যিটো জনসংখ্যা তাক। গতিকে এসময়ত এইবিলাক সুবিধা নাছিলেই, আজিকালি হৈছে। গতিকে এই যিটো সাৰ্বজনীন টীকাকৰণ আমাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ সকলোৱে সুবিধা লোৱা উচিত। আৰু এই আহ্বানেৰে আমি আজি আজিৰ অনুষ্ঠানটি এইখিনিতে সামৰিছোঁ। ডক্টৰ দাস, আপোনাক নমস্কাৰ,
1: ধন্যবাদ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠানত নিদান

0: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
6: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
8: পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয়ও,
8: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
10: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।
11: देश

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ঘণ্টেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা, ধবংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধবংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। তেওঁ কয় যে বন বিভাগে বালি আৰু শিলগুটি পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানৱীয় হস্তক্ষেপ হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যৱসায়ীসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হলে হোৱাটছএপৰ জৰিয়তে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পৰ্যায়ক্ৰমে CCTV আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুণ্ণ ৰাখি দেশৰ অন্য বন্যপ্ৰাণী থলীৰ দৰে কাজিৰঙাতো পৰ্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে। ডিব্ৰুগড়ত শীঘ্ৰে এটা নতুন চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হ'ব। ভাৰতীয় চাহ পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ে ডিব্ৰুগড়ৰ অসম চাহ বজাৰ LLPক চৰকাৰীভাৱে চাহ নিলামৰ ব্যৱসায় চলাই নিবলৈ আনুষ্ঠানিক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। চাহ বিপণন নিয়ন্ত্ৰণ আদেশ 2012ৰ 12 নম্বৰ ধাৰাৰ অধীনত এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। এই পদক্ষেপ ডিব্ৰুগড়ৰ চাহ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ সংযোজন হিচাপে গণ্য কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ধেমাজিৰ চিমেনচাপৰিত কালি বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষকৰ উৎপাদন বৃদ্ধি আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিভিন্ন প্ৰকল্পৰ অধীনত কৃষকসকলৰ মাজত

0: উন্নতমানৰ বীজ বিতৰণ কৰা হয়। ইয়াৰ লগতে পথাৰতে কৃষি আৰু কৃষকৰ সমস্যা সমাধানৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়োৱা উদ্ভিদ স্বাস্থ্য ক্লিনিক প্ৰদৰ্শন কৰি ইয়াৰ সেৱাসমূহৰ বিষয়ে কৃষকক অৱগত কৰোৱা হয়। কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালকালয়ৰ সহযোগী সঞ্চালক ডঃ মৃণাল শইকীয়া, জোনাইৰ বিধায়ক ভুৱন পেগু, চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। অহা 17 আগষ্টৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত হ'বলগীয়া 30 সংখ্যক BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীৰ্ষ সংগীত কালি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে 17 বছৰৰ পাছত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰাটো ভাৰতৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত। এই প্ৰতিযোগিতাৰ আয়োজনে বেডমিণ্টন খেলত দেশৰ অগ্ৰগতিকে প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিযোগিতাই অগণন যুৱক যুৱতীক এই খেলবিধৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত বিশ্বৰ ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ দিশত আগবাঢ়িছে। উল্লেখযোগ্য যে 2009 চনত হায়দৰাবাদত শেষবাৰৰ বাবে BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছিল। এইবাৰৰ প্ৰতিযোগিতাত 55খন দেশৰ 800ৰো অধিক খেলুৱৈয়ে অংশ ল'ব। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি পতাকা উত্তোলন, মুকলি সভা, গ্ৰন্থ উন্মোচন আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অৰূপ ৰাহৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাত অসম প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া তথা বিশিষ্ট লেখক ধ্ৰুৱ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীহাজৰিকাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উলিওৱা মুখপত্ৰ উন্মোচন কৰে। যোৰহাট জিলাত অনুষ্ঠিত আনন্দ চন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী আন্তঃক্লাব টেবুল টেনিছ প্ৰতিযোগিতাৰ চূড়ান্ত খেল আৰু বঁটা বিতৰণী আজি অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত জয় শিৱানীৰ উপস্থিতিত কালিৰ প্ৰতিযোগিতাখন আৰম্ভ হৈছিল। এইবাৰ এই প্ৰতিযোগিতাত 11টা দলৰ প্ৰায় 70গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: बारिश के पानी की एक एक बूंद को हमें बचाना है, तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
2: जल है तो हम है, आइए घरों ऑफिसों में रेन वाटर हार्वेस्टिंग तकनीक अपनाएं। रिचार्ज पिट और शाफ्ट बनवाएं, अनुपयोगी बोरवेलों को ठीक करें, जलाशयों से गाद निकालें, अधिक से अधिक पेड़ लगाएं। इस बारिश आइए जुड़े कैच द रेन अभियान से।
3: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार। संसद का मॉनसून सत्र कल से शुरू, दोनों सदनों के सुचारू संचालन के लिए सर्वदलीय बैठक आज। राष्ट्रीय परीक्षा एजेंसी का छात्रों और अभिभावकों को कड़ा निर्देश, फर्जी या AI से बनी OMR शीट जमा करने पर होगी कानूनी कार्रवाई। केंद्रीय माध्यमिक शिक्षा बोर्ड ने 10वीं कक्षा की दूसरी बोर्ड परीक्षा के परिणाम घोषित किए। खराब मौसम के कारण श्री अमरनाथ जी और माता वैष्णो देवी यात्रा अस्थायी रूप से स्थगित। और फीफा फुटबॉल विश्व कप फाइनल में आज अर्जेंटीना और स्पेन आमने सामने, इंग्लैंड ने फ्रांस को हराकर तीसरा स्थान प्राप्त किया। संसद के मॉनसून सत्र से पहले सरकार ने आज सर्वदलीय बैठक बुलाई है। बैठक में सरकार संसद के दोनों सदनों के सुचारू संचालन के लिए सभी राजनीतिक दलों से सहयोग के लिए चर्चा करेगी। मॉनसून सत्र कल से शुरू होकर 13 अगस्त तक चलेगा। सत्र के दौरान कई महत्वपूर्ण विधेयकों पर चर्चा और पारित होने की संभावना है। राष्ट्रीय परीक्षा एजेंसी NTA ने विद्यार्थियों और अभिभावकों को ऑप्टिकल अंक प्रमाणन पत्र OMR शीट की जांच के लिए केवल असली शीट ही जमा करने का परामर्श दिया है। फर्जी या AI से बनाई गई OMR शीट देने पर कानूनी कार्रवाई हो सकती है, इसलिए विद्यार्थियों और अभिभावकों से अपील की गई है कि वे जांच के लिए केवल असली OMR शीट ही जमा करें। परीक्षा एजेंसी के अनुसार हाल के दिनों में जांच के लिए भेजी गई कई OMR शीट फर्जी पाई गई थी, इसलिए अब हर शिकायत और हर OMR शीट की सावधानी से जांच की जा रही है। केंद्रीय माध्यमिक शिक्षा बोर्ड CBSE ने 10वीं कक्षा की दूसरी बोर्ड परीक्षा का परिणाम घोषित कर दिया है।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰে তেওঁৰ গীতেৰে। গীতৰ কথা নবকান্ত বৰুৱাৰ, প্ৰযোজনা শিল্পীৰ নিজৰ।

0: নবকান্ত বৰুৱাৰ গীতৰ কথাৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে ৰাণী দাসৰ কণ্ঠৰ এটি গীত, গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: ৰাণী দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল কীৰ্তি কমল ভূঞা।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানৰ এইবাৰৰ শিল্পী বিজয় মহন্ত, গীতৰ ৰচনা ডিম্বেশ্বৰ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: ডিম্বেশ্বৰ দাসৰ ৰচনাৰে বিজয় মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এইখিনিতেই জনাব খুজিছোঁ, ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজীৰদেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3:00 পৰা 6:00 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজীৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপচনলাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে নম্বৰ 9101085876 আৰু 9864013036। শ্ৰোতাসকলে, গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক তফজ্জুল আলীৰ গীতৰ কথাৰে অনিমা বৰঠাকুৰৰ কণ্ঠৰ গীত, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

0: অনিমা বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল তফত জুলালী।
1: এক প্ৰকাৰ পিএম জয় অব গৰীবৰ কি জয় বন গৈ।

দাসৰ কণ্ঠত সতীশ দাসৰ ৰচনাৰে গীতটি শুনিলে। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে অসমৰ স্থান লাভ। সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য। উদ্যোগ মন্ত্ৰী বিমল বৰাৰ নলবাৰী আৰু বজালী জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন। বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী বি ডব্লিউ এফ বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ মুকলি অনুষ্ঠানত প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা আৰু স্পেইন মুখামুখি। অসমে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নেৰে নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সুস্থিৰ উদ্যোগ অনুকূল নীতি, আইন শৃংখলা আৰু আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ সহায়ত অসমে নীতি আয়োগৰ বিনিয়োগ বান্ধৱ সূচাংকত অগ্ৰণী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মদক্ষতা, চৰকাৰী নীতিৰ কাঠামো, পৰিৱেশ আৰু আইন শৃংখলাৰ অধ্যয়ন কৰি নীতি আয়োগে অসমক বিনিয়োগৰ অনুকূল স্থান হিচাপে চিনাক্ত কৰাটো উল্লেখযোগ্য দিশৰূপে পৰিগণিত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শক্তিশালী চৰকাৰী নীতি অনুকূল প্ৰাতিষ্ঠানিক পৰিৱেশ, উন্নত আইন শৃংখলা, সংযোগৰ আন্তঃগাঁথনি বৃদ্ধি আৰু শিক্ষাখণ্ডৰ উন্নয়নে বিনিয়োগকাৰীৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাইছে। সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধবংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধবংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। তেওঁ কয় যে বন বিভাগে বালি আৰু শিলগুটি পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানৱীয় হস্তক্ষেপ হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যৱসায়ীসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হলে হোৱাটছএপৰ জৰিয়তে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পৰ্যায়ক্ৰমে চিচিটিভি আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুণ্ণ ৰাখি দেশৰ অন্যান্য

0: বন্য প্ৰাণীথলীৰ দৰে কাজিৰঙাটো পৰ্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নলবাৰী আৰু বজালি জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে টিহুৰ নাথকুছিত থকা নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক পৰিদৰ্শন কৰি উদ্যোগসমূহৰ উৎপাদন ব্যৱস্থা আন্তঃগাঁথনি আৰু সামগ্ৰিক কাৰ্যকলাপৰ বুজ লয়। শ্ৰীবৰাই তামোলৰ ঢকুৱাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী অষ্ট্ৰেলিয়া কলম্বিয়াকে ধৰি বিভিন্ন দেশলৈ ৰপ্তানি কৰি সফলতা লাভ কৰা স্থানীয় উদ্যোগৰ শলাগ লয়। পৰিদৰ্শন কালত শ্ৰীবৰাই এই উদ্যোগসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে আৰু উদ্যোগ বিকাশৰ বাবে চৰকাৰৰ প্ৰয়োজনীয় সহযোগিতা অব্যাহত থাকিব বুলি আশ্বাস দিয়ে।
1: দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত উদ্যোগীকৰণৰ দিশটোক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু সেইবাবে কেনেধৰণে কি সম্ভাৱনা আমাৰ মাজত লুকাই আছে সেইসমূহ আমি অন্বেষণ কৰিব লাগিব। আমাৰ থলুৱাভাৱে এনে বহু ৰ মেটেৰিয়েলছ আছে, ইভিন সেই ৰ মেটেৰিয়েলছসমূহ পৃথিৱীৰ বিভিন্ন দেশলৈও ৰপ্তানি কৰা হৈছে। এই নাথকুছিত উৎপাদন কৰি তেওঁলোকে অষ্ট্ৰেলিয়ালৈ এক্সপৰ্ট কৰে, কলম্বিয়ালৈ এক্সপৰ্ট কৰে। তেখেতলোকে পৰিকল্পনা কৰিছে যে বিভিন্ন গাঁও অঞ্চলসমূহত সৰু সৰু প্ৰাইমেৰী প্ৰচেছিং চেণ্টাৰ যদি কৰে তেতিয়া মাৰ্কেট লিংকেজ তেওঁলোকে কৰিব পাৰে, তেনেকুৱা ধৰণৰ কথাও আছে। ডেফিনেটলি এখন বজাৰ যে আমাৰ হাতত আছে সেই কথাটো গম পোৱা যায় আৰু সেইকাৰণে আমাৰ এই উদ্যোগীকৰণৰ যাত্ৰাত আমি সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু ইয়াৰ কৰ্মসংস্থাপন সৃষ্টিৰ সমান্তৰালভাৱে এটা কৃষি অৰ্থনীতি এটা ভাল ধৰণে গঢ় লৈ উঠিব।
0: মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে পাঠশালাৰ টিটকাৰ ঔদ্যোগিক পাম্প পৰিদৰ্শন কৰে। সাংবাদিকৰ আগত শ্ৰীবৰাই ঔদ্যোগিক ক্ষেত্ৰ আগবাঢ়িলেহে অৰ্থনৈতিকভাৱে ৰাজ্যখন আগবাঢ়িব পাৰিব বুলি উল্লেখ কৰে। তেওঁ যুৱক যুৱতীসকলক উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায়। পৰিদৰ্শনকালত তেওঁ উদ্যোগসমূহৰ বিষয়াসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে। বিশেষকৈ পথ যোগাযোগ সম্পৰ্কীয় সমস্যাৰ দ্ৰুত সমাধানৰ বাবে তেওঁ সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। ডিব্ৰুগড়ত শীঘ্ৰে এটা নতুন চাহ নিলাম কেন্দ্ৰ স্থাপন হ'ব। ভাৰতীয় চাহ পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ে ডিব্ৰুগড়ৰ অসম চাহ বজাৰ LLPক চৰকাৰীভাৱে চাহ নিলামৰ ব্যৱসায় চলাই নিবলৈ আনুষ্ঠানিক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। চাহ বিপণন নিয়ন্ত্ৰণ আদেশ 2012 নম্বৰ ধাৰাৰ অধীনত এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। এই পদক্ষেপক ডিব্ৰুগড়ৰ চাহ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ সংযোজন হিচাপে গণ্য কৰা হৈছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ কালি ঘোষণা কৰা হয়। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুই ফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে চলচ্চিত্ৰখনৰ পৰিচালকসহ সকলো শিল্পী আৰু কলাকুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে জুই ফুলৰ সফলতাই অসমৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্ব দৰবাৰত অসমীয়া কাহিনী অধিক আত্মবিশ্বাসেৰে উপস্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰিব। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুইফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহপ্ৰযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আদিত্য সুহাস জাম্ভালৰ দ্বাৰা পৰিচালিত আৰ্টিকল 370 নামৰ ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আৰু কাৰ্তিক আৰিয়ান আৰু মামুটিলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হয়। আনহাতে য়ামি গৌতমে আৰ্টিকল 370ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। সুমীৰা ৰায়ে পৰিচালনা কৰা ভংগাৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হয়। শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে মাৰাঠী ভাষাৰ ছবি হাম চফৰে। আনহাতে ষ্টেচু অব ইউনিটি একতাকাৰ প্ৰতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হয়। পৰত 41 ডিগ্ৰী ছায়া মকবৰ নামৰ তথ্যচিত্ৰখনৰ সংগীত পৰিচালনাৰ বাবে শিৱপাল সিং কাঙক শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা প্ৰদান কৰা হয়। আনহাতে সঞ্জীৱ শ্ৰীবাস্তৱলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হয়। অহা 17 আগষ্টৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত হ'বলগীয়া 30 সংখ্যক BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীৰ্ষ সংগীত কালি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে 17 বছৰৰ পাছত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰাটো ভাৰতৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত। এই প্ৰতিযোগিতাৰ আয়োজনে বেডমিণ্টন খেলত দেশৰ অগ্ৰগতিকে প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিযোগিতাই অগণন যুৱক যুৱতীক এই খেলবিধৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে।
2: As we begin the final 30-day countdown to the BWF World Championship

0: New Delhi 2026, we celebrate much more than the return of the World Championship to India after 17 years. In recent years, Indian badminton has celebrated several historic milestones, from becoming World Champions and Thomas Cup winners to winning our first ever medal at the BWF World Junior Championship. At the same time, India has emerged as one of the badminton's most trusted hosts. After successfully hosting the BWF World Junior Championship in 2025, we now proudly welcome the BWF World Championship in 2026.
1: অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত বিশ্বৰ ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ দিশত আগবাঢ়িছে। উল্লেখযোগ্য যে 2009 চনত হায়দৰাবাদত শেষবাৰৰ বাবে BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছিল। এইবাৰৰ প্ৰতিযোগিতাত 55খন দেশৰ 800ৰো অধিক খেলুৱৈ অংশ ল'ব। এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন নীতি ৰূপায়ণ কৰিবলৈ বিজেপি বদ্ধপৰিকৰ বুলি বিজেপি নেত্ৰী সুস্মিতা দেৱে মন্তব্য কৰিছে। পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নেত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী দেৱে কয় যে যুটীয়া সংসদীয় কমিটীয়ে এবছৰৰো অধিক সময় ধৰি এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ বিষয়টো লৈ আলোচনা কৰি আছে আৰু সকলো মতামত বিবেচনা কৰি এই নীতি ৰূপায়ণ কৰা হ'ব। তেওঁ লগতে অসমৰ সন্তান হোৱা সত্ত্বেও পশ্চিমবংগৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে বিজেপিৰ পশ্চিমবংগ আৰু কেন্দ্ৰীয় নেতৃবৰ্গৰ শলাগ লয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এজৰি কোনচা আৰু বুকায়ু চাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয় অৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া 2টা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ু চাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গোল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে 8টা গ'ল দিয়াৰ বিপৰীতে বাপে 10টা গ'ল দিছে। অহা 23 জুলাইৰ পৰা গ্লাছগ'ত হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ভাৰতীয় দলৰ বেতন কঢ়িয়াব। আন এগৰাকী অলিম্পিক পদকজয়ী খেলুৱৈ মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে ভাৰতৰ পতাকা বহন কৰিব। ভাৰতীয় অলিম্পিক সন্থাই কালি এই কথা নিশ্চিত কৰিছে। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই লাভলীনা আৰু মীৰাবাইৰ লগতে দলৰ সকলো সদস্যক শুভেচ্ছা জনাই খেলুৱৈ দুগৰাকীয়ে এই দায়িত্ব লাভ কৰাটো অতি সন্মান আৰু গৌৰৱৰ কথা বুলি উল্লেখ কৰে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: কালি ঘোষিত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ ৰজত কমল সন্মান, ইতিহাস ৰচনা কৰি বিক্ৰম 1 ৰকেটৰ সফল উৎক্ষেপণ, সমাজকৰ্মী সোণম ৱাংচুকক চিকিৎসালয়ত ভৰ্তি আৰু বিশ্বকাপ ফুটবলৰ ফাইনেলৰ বিভিন্ন বাবাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত যদুমণি দত্তৰ জুইফুলে শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ ৰজত কমল সন্মান লাভ কৰাৰ এটা বাতৰি, যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ বঁটা শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমিসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ মহাকাশ গৱেষণাক নতুন মাত্ৰা দি কালি দেশৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট সফলভাৱে উৎক্ষেপণ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথমটো বেচৰকাৰী অৰ্বিটেল ৰকেট বিক্ৰম 1ৰ সফল উৎক্ষেপণ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া খবৰ, দৈনিক অসম, দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে আজি নিশা হ'বলগীয়া বিশ্বকাপ ফুটবলৰ ফাইনেলৰ বাতৰি আজি মাৰ্কিন ভূমিত বিশ্বকাপ ফুটবলৰ মহাৰণ শিৰোনামেৰে প্ৰকাশ কৰিছে কাকতখনে। লগতে গ্লাছগ'ত হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজয়ী অসমৰ লাভলীনা বৰগোহাঁয়ে ভাৰতীয় দলৰ বেতন কঢ়িয়াব বুলি এটা বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। বিশ্বকাপ ফুটবলৰ বাতৰি দৈনিক অগ্ৰদূত আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে অসমৰ বাবে 1875 MBBS আসনত অনুমোদন জনোৱাৰ বাতৰি দ্য

0: টিনেল কাকতে এন এম চি এপ্ৰুভছ 1875 MBBS ছিটছ ফৰ আছাম শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখপাত্ৰ হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে নতুন দিল্লীৰ যন্তৰ মন্তৰত অনশন কৰি থকা সমাজকৰ্মী সোনম ৱাংচুকক চিকিৎসালয়ত ভৰ্তি কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি বাতৰি মাজলৈ ঘূৰি যাওঁ।
1: শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধাৰেকণীৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে অসমৰ স্থান লাভ। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য। উদ্যোগ মন্ত্ৰী বিমল বৰাৰ নলবাৰী আৰু বজালী জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন। বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ বি ডব্লিউ এফ বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ মুকলি অনুষ্ঠানত প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা আৰু স্পেইন মুখামুখি। পুৱাৰ বাতৰি ইমানতে অন্ত পৰিল। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে ময়ো এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত
5: এক প্ৰকাৰ PM জয় अब गरीबों की जय बन गई है।

0: টকালৈকে বিনামূলীয়া চিকিৎসাৰ অধিকাৰ লাভ কৰিছে। এতিয়ালৈকে 12 কোটিৰো অধিক লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে, যাৰ ফলত দৰিদ্ৰ পৰিয়ালৰ চিকিৎসাৰ ব্যয় প্ৰায় 2 লাখ কোটি টকা ৰাহি হৈছে। আজি আয়ুষ্মান এপ ডাউনলোড কৰি আয়ুষ্মান কাৰ্ড এখন বনাওক। বিশদ বিৱৰণৰ বাবে 14555 নম্বৰত ফোন কৰক।
1: এতিয়া আগবঢ়োৱা হৈছে কণ কণ মইনাহঁতৰ বাবে প্ৰচাৰিত অনুষ্ঠান অকণিৰ মেল।

0: নমস্কার অকনিহঁত, তোমালোক আটাইলৈ বহুতো মৰম জনাই মই জোনালী বাইদেৱে অকনিৰ মেল আৰম্ভ কৰিবলৈ লৈছো। অকনিহঁত, চাওঁতে চাওঁতে তোমালোকৰ গৰমৰ বন্ধৰ 18টা দিনেই পাৰ হৈ গ'ল। বিগত এই বন্ধৰ দিনকেইটা তোমালোকে নিশ্চয় খুব সুন্দৰকৈ খেল ধেমালিৰ মাজেৰে, হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ কৰিলা নহয় জানো? আৰু এতিয়া নিশ্চয় আটাই আহি পেলাই ৰেডিঅ'ৰ কাষত ৰৈ আছা তোমালোকৰ অকনিৰ মেল শুনিবলৈ, নহয়নে? তেনেহ'লে আহা তোমালোকৰ মেল আৰম্ভ কৰোঁ। আজি তোমালোকৰ সৈতে কথা পাতিছে মামণি বাইদেৱে।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী পত্যুষা ডেকা।
1: পত্যুষা, ক'ৰ পৰা আহিছা?
2: দৰং জিলাৰ শংকৰদেৱ শিশুনিকেতন জলজলিৰ পৰা।
1: সুন্দৰ, আজি আমাক মেলত কি শুনাবা?
2: ভূপেন্দ্ৰ সংগীত,
1: ডক্টৰ ভূপেন হাজৰিকাৰ গীত শুনাবা, গোৱা।

0: নমস্কার নমস্কার,
1: ভাল আছে। আমি এতিয়া কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী মধুস্মিতা বৈশ্য, মই দৰং জিলা সতাহতৰ পৰা আহিছোঁ।
1: আজি কি শুনাবা আমাক?
2: মই কবিতা আবৃত্তি কৰিম।
1: আবৃত্তি কৰিবা, কৰা।
2: মোৰ দেশ ভাল সকলো দেশত কৰি, মোৰ দেশ ভাল স্বৰ্ণত সেৱা যাৰ কৰোঁ চিৰকাল, ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সোধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননীত, ক'ত আছে এনে পলু এৰি মুগাপাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত, ক'ত আছে এনে ফুল ফুলে বাৰমাহ, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাইহৰ।

0: ফুলনি কত আছে এনে আই সোণৰ গোহাঁনী, ভাই ভনী মিলি যত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল।
1: সকলো দেশত কৈ আমাৰ নিজৰ দেশখন ভাল নহয়নে? বাৰু এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰিব যাবি ইমান সুন্দৰ কবিতাটিৰ কাৰণে। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী নন্দিনী কাশ্য বৰুৱা।
1: নন্দিনী, আজি আমাক কি শুনাবা মেলত?
2: বৰগীত।
1: তুমি ক'ৰ পৰা আহিছা আগতে কৈ লোৱা।
2: পানাৰ তৰুণ পুথি ভঁৰালৰ পৰা আহিছোঁ।
1: বৰগীত কোৱা।

0: ইৰিগাই নমস্কাৰ।
1: খুব সুন্দৰ হৈছে। এতিয়া আমি কি কৰিম
2: অকণিহঁত? ইমান পৰে তোমালোকে তোমালোকৰ সমনীয়া কেইটিমান কণ কণ ভাইটি ভণ্টিৰ গীত মাত শুনিলা। আমি আকৌ তোমালোকৰ গীত মাত শুনিম, কিন্তু তাৰ আগতে তোমালোকক এটা সাধু শুনাবৰ মন গৈছে। সাধু শুনি নিশ্চয় তোমালোক আটাইয়ে ভাল পোৱা নহয় জানো? সাধু শুনি ময়ো খুব ভাল পাওঁ জানা। মই এতিয়াও সাধু পুথি পঢ়োঁ, আৰু তোমালোকৰ দৰে মোৰো দুটি অকণি আছে, তেওঁলোককো মই প্ৰায়েই সাধু শুনাওঁ। ঠিক তেনেকৈ যেনেকৈ মোক মোৰ মায়ে শুনাইছিল, বা তোমালোকক তোমালোকৰ মায়ে শুনায়। আজি তোমালোকক ক'বলৈ ওলোৱা সাধুটিও মই মোৰ মাৰ মুখেৰেই শুনা। আহা, তেনেহ'লে সাধুটি আৰম্ভ কৰোঁ। বহুদিনৰ আগৰ কথা, এখন গাঁৱৰ এমূৰে এখন হাবি আছিল। গাঁওখনৰ গৰখীয়াবোৰে যেতিয়া পথাৰত গৰু চৰায়, কেতিয়াবা কেতিয়াবা দুই এটা গৰু গৈ হাবিখনত সোমায়গৈ। আৰু হাবিত কি কি থাকে? বিভিন্ন জীৱ জন্তু থাকে, বাঘো থাকে। কেতিয়াবা কেতিয়াবা কি হয় জানা? এই যে কিছুমান গৰু কেতিয়াবা কেতিয়াবা হাবিত সোমাই বাঘে ধৰি খাই পেলায়। গতিকে পৰাপক্ষত আমাৰ গৰখীয়া কেইজনে হাবিৰ ফালে গৰুবোৰ যাতে নাযায় সেইটো চকু দিয়ে। এই গৰখীয়াবোৰৰ মাজতে এটা অকণমান চঞ্চল স্বভাৱৰ গৰখীয়া আছিল। সি এনেকে গৰু চৰাই থাকোঁতে এদিন ভাবিলে, মই এটা খেল খেলোঁ। সি বুলি ভাবি সি কি কৰিলে জানা? সি মিছাতে,
3: ও বাঘ, ও বাঘ, বাঘ, বাঘ, ও খালে, ও খালে, নিলে, নিলে, নিলে, ও বাঘ, ঐ বাঘ, বাঘ, বাঘ,
2: এইবুলি চিঞৰ বাখৰ কৰিব ধৰিলে। তাৰ চিঞৰ বাখৰবোৰ শুনি বাকী গৰখীয়াসকলতো আগবাঢ়ি আহিলেই, বাটেদি গৈ থকা বাটৰুৱা বা যিয়ে তাৰ চিঞৰ বাখৰবোৰ শুনিলে সকলো তাৰ ফালে একদম ধুপলিয়াই আহিল, ক'ৰবাত বাঘে আক্ৰমণ কৰিছে বুলি। আৰু এই যে মানুহবোৰ উধাত উখাই তাৰ ওচৰলৈ লৰি আহিল, তাকে দেখি সি পেটত হাত দি বৰ জোৰেৰে হাঁহিবলৈ ধৰিলে।
3: হেই, মই মিছাকেহে কৈছিলো বাঘ আহিছে বুলি।
2: তাৰ এই কাণ্ড দেখি বাকী মানুহবোৰৰতো বিৰাট খং উঠিল। সিহঁতে তাক খং কৰি গালি পাৰি আটাই ঘৰাঘৰি গৈ

0: এইদৰে আৰু কিছুদিন পাৰ হ'ল। কিছুদিন যোৱাৰ পিছত সেই গৰখীয়াটোৰ মূৰত আকৌ এই দুষ্টবুদ্ধিটো খেলালে। সি আকৌ মিছাতে এদিন দুপৰীয়া গৰু চৰাই থাকোঁতে,
1: ও বাঘ, বাঘ, বাঘ, বাঘ, ও নীলে নীলে নীলে, ও বাঘে গৰু নীলে নীলে নীলে,
0: চিঞৰ বাখৰ লগালে। আগৰ ঘটনাটো ঘটিবৰ কিছুদিন গৈছিলেই, গতিকে মানুহবোৰে কথাটো পাহৰি গৈছিল প্ৰায়। তাৰ চিঞৰ শুনি আকৌ গোটেই গাঁৱৰ মানুহবোৰ দৌৰি আহিল। গাঁৱৰ মানুহবোৰক তেনেদৰে ঢুপলিয়াই অহা দেখি সি এইবাৰো সেই আগৰ বাৰৰ দৰে পেটত হাত দি হাঁহিবলৈ ধৰিলে। মই এইবাৰো মিছাকেই চিঞৰিছিলো, একো বাঘ চাঘ অহা নাই, মই মিছাকেই চিঞৰিছিলো, একো বাঘ চাঘ অহা নাই, মই মিছাকেই কৈছিলো, মানুহবোৰে কেনেকৈ যে ঢপলিয়াই আহিছে নহয়। তাৰ এই কাণ্ড দেখি মানুহবোৰৰ বিৰাট খং উঠিল। আৰু খং উঠিবৰে কথা দিয়াচোন, কাৰণ কোনেওতো এনেই বহি নাথাকে, প্ৰত্যেকেই কিবা নহয় কিবা কামত ব্যস্ত হৈ থাকে। সেই এনেদৰে প্ৰাণৰ আত্ৰাণীত মৰা চিঞৰকেইটা শুনিহে মানুহবোৰে জোৰে কাম ততে পেলাই দৌৰি আহিছিলে। গতিকে মানুহবোৰে একদম খঙত একো নাই হৈ তৎক্ষণাত তাৰ পৰা আঁতৰি গ'ল। কিন্তু গৰখীয়া ল'ৰাটোৱে সি যে এটা বেয়া কাম কৰি আছে, সি যে এটা ভুল কাম কৰি আছে, সেই কথাটো বুজিয়েই পোৱা নাই। সি খালি এই যে মানুহবোৰ থৰকাচুটি হেৰুৱাই দৌৰ

আহিল তাৰ ওচৰলৈ, জোৰে বন তাতে পেলাই সেই কথাটোতে সি বিৰাট ফূৰ্তি পাই আছে আৰু সি হাঁহি থাকিল তাৰ পিছতো। কিন্তু তাৰ পাছত কি হ'ল জানা? তাৰো কেইদিনমান পিছত এদিন সঁচাকৈয়ে হাবিৰ পৰা এটা বাঘ ওলাই আহিল আৰু বাঘটোৱে আহিয়েই হাবিৰ কাষতে চৰি থকা এটা চিঞৰি কামুৰি হাবিৰ ফাললৈ টানি নিবলৈ ধৰিলে। আমাৰ সেই দুষ্ট লৰামুঠীয়া গৰখীয়াটোৱে হঠাতে দেখা পালে। দেখা পাই পেলাই সি একদম প্ৰাণৰ আত্ৰাণীত চিঞৰিব ধৰিলে, ঐ বাঘ, বাঘ বাঘ বাঘ, ঐ নীলে নীলে নীলে, ঐ চিঞৰিটোক নীলে, বাঘ বাঘ, ঐ কোন কৰা চোৱা, আহ আহ বাঘ বাঘ। তাৰ চিঞৰ এইবাৰো আন গৰখীয়া আৰু গাঁৱৰ মানুহবোৰৰ কাণত পৰিল, কিন্তু আগৰ দুবাৰৰ দৰে এইবাৰো সি মিছাকৈয়ে তেনেকৈ মতা বুলি কোনেও

0: হয়। কিন্তু তাৰ চিঞৰক এবাৰ গাঁৱৰ মানুহবোৰে বা আন গৰখীয়াবোৰে আওকাণ কৰিলে। এইকাৰণেই আওকাণ কৰিলে কাৰণ আগৰ দুবাৰ সি যে মিছাকে চিঞৰিছিল। আৰু ইপিনে কি হল জানা? ইপিনেতো বাঘটো সঁচাকৈ আহিছিল। বাঘটোৱে চিঞৰিটোক কামুৰি টানি হাবিৰ ভিতৰলৈ লৈ গ'ল। ইপিনে আমাৰ গৰখীয়া ল'ৰাটোৱে মূৰে কপালে হাত দি ডাঙৰ ডাঙৰকৈ ৰাউচি জুৰি কান্দি থাকিলে। গধূলি সময়ত যেতিয়া ঘৰ চাপিবৰ সময় হ'ল, তেতিয়া আন গৰখীয়াসকলে যেতিয়া দেখিলে যে সি মূৰে কপালে হাত দি কান্দি আছে, চাপিকুচি তাৰ ওচৰলৈ আহিল। আহিলতহে উৰহি গছৰ উৰ ওলাল। তেতিয়াহে সকলোৱে গম পালে যে আজি সঁচাকৈয়ে বাঘ আহিছিল আৰু বাঘে আমাৰ গৰখীয়াটোৰ চিঞৰি এজনী লৈ গ'ল। মানুহবোৰৰ বেজাৰ লাগিল, লাগিবৰে কথা নহয় জানো? সকলোৱে ইচিচ আচাচ কৰিলে। কিন্তু তাৰে মাজত এজন বয়সস্থ লোকে গৰখীয়াটোক উদ্দেশ্যি ক'লে,
1: হেৰৌ বাপু, চাচোন তোৰ কামৰ বাবেই আজি এনেকুৱা হ'ল। এই আগৰ দুবাৰ যদি তই মিছাকৈয়ে ভাওখন নুধৰিলিহেঁতেন, তেতিয়াহ'লে আজি এই সঁচা বিপদৰ সময়ত গোটেই গাঁওখন দৌৰি আহিলেহেঁতেন তোক বচাবলৈ, চেউৰীজনী বচাবলৈ। কিন্তু তই যে আগৰ দুবাৰ মিছাকে মানুহখিনিৰ আলা আঁঠনিখন কৰিলি, এতিয়া বুজিলি মিছা কথা ক'ব নেপায়। মিছা কথা ক'লে বিপদ হয়, বুজিলি নে নাই?
0: গৰখীয়াটোৱে লাহেকৈ মূৰ তুলি চালে। দুখে সুখে ম্ৰিয়মান হৈ সি আছিলেই, আৰু এতিয়া তাৰ প্ৰকৃত ভুলটো, সি যে আজি অতদিনে ভুলটো কৰি আহিছিলে, মিছাকৈ মানুহবোৰক মাতি আনি ৰং চাইছিল, সেই কথাটো অনুধাৱন কৰি, সেই কথাটো বুজি পাই তাৰ খুব দুখ লাগিলে। সি আকৌ কান্দিব ধৰিলে আৰু কান্দি কান্দি সি মানুহখিনিৰ ওচৰত ক্ষমা ভিক্ষা কৰিলে।
2: মই এতিয়াহে বুজি পাইছো ৰাইজ, মই আজি অতদিনে এইখন ভুল কৰি আছিলো, মই আজিহে বুজি পালো ৰাইজ, মোক।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত।
2: শ্রোতাসকলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত পি কে ছবিখনৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক শ্রেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

0: শ্রেয়া ঘোষালৰ কণ্ঠত পি কে ছবিৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: বাইদেউ, আকৌ এবাৰ সাধক সুন্দৰ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ সৈতে হোৱা কথা বতৰা শুনি শ্ৰোতাসকলে খুব ভাল পাইছে। আজিৰ খণ্ডটি আমি আৰম্ভ কৰিব বিচাৰিছো আপোনাৰ আৰু আপোনাৰ স্বামী দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কথাৰে। আপোনাৰ জীৱনত আপোনাৰ স্বামী দ্বিজেন্দ্ৰ মোহন শৰ্মা অসমৰ সংগীত জগতৰ এগৰাকী অতি শ্ৰদ্ধাৰ ব্যক্তি, তেখেতৰ অৰিহণা আছে, তেখেতৰ সান্নিধ্য, তেখেতক আপুনি জীৱন সংগী হিচাপে পায়, আপোনাৰ সংগীত জীৱনটো বহু পৰিমাণে সমৃদ্ধ হৈছিল। আমি আপোনাৰ সেই বৈবাহিক সম্পৰ্কৰ আৰম্ভণিৰ কথা জানিব বিচাৰিছো। কিদৰে আপুনি তেখেতক লগ পালে, তেখেতৰ সৈতে চিনাকি হল, বা আপোনাৰ যুগ্ম জীৱনৰ আৰম্ভণি কিদৰে হল, সেই বিষয়ে অলপ কওকচোন বাইদেউ, ভাল লাগিব।
1: বৰ ডাঙৰ কথা সুধিছা। এওঁক মই কেনেকে জীৱনত লগ পালো বা জীৱন সংগী মোৰ কেনেকে হল, এই বিষয়ে কবলৈ হলে মই বহুত পিছুৱাই যাব লাগিব। যেতিয়া মই লগ পাইছিলো, আচলতে আমি আগতে পৰিচয় হৈছিল আমাৰ দুয়োৰে। মোৰ গুৰু শ্ৰীযুতা লক্ষী বাইদেৱে মোক চিনাকি কৰাই দিছিল। তেতিয়া মই নতুন প্ৰথমতে মই আকাশবাণী গুৱাহাটীত গীত গাবলৈ আহোঁ। আগতে জেনেৰেল প্ৰগ্ৰামবিলাক হয়, লাইভ প্ৰগ্ৰামবোৰ হয়তো তাত গীত গাবলৈ আহোঁ। তেতিয়া বাইদেৱে মোক দুই এটা গীত দিছিলে, তাৰ মাজত এওঁৰ গীতো আছিল, আৰু সেই অনুপাতে তেনেকুৱা ধৰণেৰে সংগীতেৰে মুঠতে আমাৰ চিনাকি হৈ এনেকে মাজে মাজে এনেকে দুই এটা গীত পঠোৱা বা এনেকুৱা ধৰণৰকে পৰিচয় হৈছিল। তাৰপিছত আমি অকমান বেছিকে আমি লগ পাইছিলো, গুৱাহাটীলৈ আহিলে লগ পাওঁ বা এনেকুৱা গীতো লওঁ মই। মোৰ কেইবাটাও গীতো মই আগতে বিয়াৰ আগতে গোৱা গীত, এটা গীত মায়া মৃগ খেদিছে সদায় ৰিক্ত উদাস হৃদয়ে, এইটো স্পেচিয়েল প্ৰগ্ৰামৰ গান আছিলে, বৰ সুন্দৰ গান, মই পিছত বাণীবদ্ধ কৰিছো।
0: অলপ শুনাব নেকি বাইদেউ আজি?
1: অকমান শুনাব পাৰো, বৰ সুন্দৰ গীত, মানুহে লৈছে নে নাই মই নাজানো, কিন্তু মই নিজে খুব ভাল পাওঁ কাৰণে বাণীবদ্ধ কৰিছো। আৰু এই গীতটি মোক এওঁ শিকাবলৈ লাজ কৰিছিল, এওঁ ৰিদীপ দত্তক দাদাক মানে লগত লৈ আহিছিলে, আহি পেলাই মোক শিকোৱাইছিলে এই গীতটি, ৰিদীপ দাই মোক শিকাইছিলে মায়া মৃগ খেদিছে সদায়, বৰ সুন্দৰ কথা, ইমান ধুনীয়া, বৰ গভীৰ কথা আছে।
0: তেখেত অলপ লাজকুৰীয়া স্বভাৱৰ আছিল নেকি?
1: এওঁ অকমান লাজকুৰীয়া আৰু বৰ মানে মৰম বিচৰা মানুহ আছিলে, খুব ছফ্ট হাৰ্টেড।
0: হয়, আৰু তেখেতৰ গীতসমূহ যেতিয়া শুনা যায় তেতিয়া এনেকুৱা লাগে যে গীতিকাৰ সুৰকাৰ হিচাপে তেখেত খুব ৰোমান্টিক আৰু খুব আৱেগিক ধৰণৰ যেন লাগে তেখেতক।
1: হয়, ৰোমান্টিকটো আছিলেই গীতৰ কথাতে গম পায়, তাৰোপৰি খুব মৰম আকলোৱা, আৰু কথাও যদি কেতিয়াবা অকণমান বেচুৰা হয় কথা ক'লে তেতিয়াও এওঁ বেয়া পাইছিলে।
0: হয়,
1: সেইকাৰণে আমি ঘৰতো সকলোৱে জানে এইটো কথা, আৰু বিশেষকৈ লিখা পঢ়াৰ সময়ত বা গীত বনোৱাৰ সময়ত, গীত এটা মানে ক'ৰবাৰ পৰা যদি বজাৰ কৰি যদি ঘূৰিয়া হয় আৰু গুণগুণাই যদি আহে, তেতিয়া জানো যে চিধা মানে সেইটো আজি এটা কিবা মানে মনত আহিছে, আজি গান এটা হ'ব, আৰু এটা গানৰ সৃষ্টি হ'ব আজি। বজাৰ কৰি আহিলেও বেগ থৈয়ে চিধা মোক কয় তোমাৰ সময় আছে নেকি অকণমান, আৰু মই এতিয়া মায়ে মোক কয় যোৱা যোৱা তুমি, তেতিয়া মই চিধা গানৰ ৰুমলৈ যাওঁগে, এওঁ কাপোৰ সলাই চিধা গানৰ ৰুমত বহি যে এইটো মনত ৰাখি থোৱাচোন, এইখিনি মোক মুখৰাটো মানে প্ৰথম পেৰাগ্ৰাফটো মোক দি দিয়ে, মই মনত ৰাখো, সুৰে কথাই, পিছৰখিনি তেওঁ পিছত লিখিব বা যি কৰিব, মানে সৃষ্টিবিলাকৰ আৰম্ভটো। আৰু কিবা এটা যদি মই কৈছিলো যে মোক এনেকুৱা ধৰণৰ লাগে অকণমান, এনেকুৱা ধৰণৰ গীত এটা হ'ব নেকি, এনেকুৱা চাবাচোন, ইমান ধনী আছিলো মানে মই কি ক'ম, মই যেনেকুৱা ধৰণৰ বিচাৰো পাওঁ। আনকি আমাৰ এখন মিউজিক স্কুল আছিলে ন, অলকানন্দা সংগীত বিদ্যালয়, সেই স্কুলখনত মোৰ ভাটখণ্ডে ইউনিভাৰ্চিটিৰ যিখিনি কোৰ্চ সেইখিনিও শিকাওঁ, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই শাস্ত্ৰীয় সংগীতৰ লগত লঘু সংগীত শিকাইছিলোঁ, সৰু সৰু আধুনিক গীতবিলাক, অসমীয়া ল'ৰা ছোৱালীৰ গীতবিলাক, সেইবোৰ এওঁক মই কৈছিলো যে মোক এনেকুৱা এটা লিখি দিয়া, এনেকুৱা এটা দিয়া, এনেকুৱা দিয়া, এওঁ মানে জাষ্ট সেইখিনি, তেতিয়া মই অলপ সাৰেগামা গোৱাই পেলাই যদি মই কওঁ যে মোক এনেকুৱা এটা লাগে তুমি এইখিনি মই গোৱাওঁ মানে মোক দিবাচোন কিবা এটা, এওঁকো মই বৰকৈ সময় মানে এওঁ ব্যস্ত থাকেতো, তেতিয়া এওঁ সৰু টুকুৰা এটাত লিখি পেলাই মোক দি দিয়ে যে এইটো দিব পাৰা, তেতিয়া সেইটো সুৰ কৰি পেলাই মই দিওঁ। এনেকুৱাকৈ ইমান ধুনীয়া শিশু গীতৰ সৃষ্টি হৈছিল নহয়। তাৰপিছত আমি এখন চিডিও উলিয়াইছিলোঁ মলা ঘৰৰ গীত বুলি, সেই ষ্টুডেণ্টবিলাকৰ লগত গোৱাই পেলাই, বৰ সুন্দৰ হৈছিলে এইখনো।
0: কিন্তু আমি কথা

0: পাতি পাতি বহু দূৰ আগুৱাই গলো। আমি মায়ামৃগ গীতটিৰ কথা পাতিছিলো, আমি গীতটি অলপ শুনি লওঁ বাইদেউ এই মুহূৰ্তত।
1: হ'ব বাৰু, ঠিক আছে। মায়ামৃগ গীতটি কিন্তু বৰ গভীৰ গীত, অকণমান মন দি শুনিলেই শ্ৰোতাসকলে বৰ আমেজ পাব।

0: আমি আৰু আপোনাৰ কথা পাতিব লাগিব, কিন্তু এই গীতটি শুনাৰ আগতে আপুনি কৈ আছিল শিশুৰ বাবেও তেখেতে গীত লিখি দিছিল আপোনাক, সেই বিষয়ে অলপ কওকচোন। শিশুৰ প্ৰতি তেওঁৰ নিশ্চয় এটি মৰম আছিল, সেই মৰমৰ বাবেই তেখেতে শিশুৰ বাবেও গীত লিখি দিছিল বা আপোনাক সহযোগ কৰিছিল, সেই বিষয়ে অলপ কওকচোন।
1: হয়, সেই সময়ত আচলতে মই এওঁক যেনেকে পাইছো, শিশুক এওঁ যিকোনো কথা শিকাই হলেও খুব ভাল পাইছিল, আৰু সেইকাৰণে আকাশবাণী গুৱাহাটীতো আমি আগতে শিশু দিৱসত নেহেৰু খুৰাৰ জন্মদিন উদযাপন হিচাপত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সংগীতালক্ষ আমি কৰিছো আকাশবাণী গুৱাহাটীত, আৰু সেইবিলাকত শিশুৱে গাব পৰা তেনেকুৱা ধৰণৰ গীতেৰে সুতি বৰ সুন্দৰকে সজাইছিল। তাৰ উপৰি শিশু গীতৰ বেছ কিছু সংখ্যক শিশু গীত এওঁৰ আছে।
2: অ আ ক খ নালাগে নপঢ়ো অ।

0: শিশুসকলক এওঁ শিকায়ো ভাল পাইছিল আৰু পিকআপ বৰ সুন্দৰ কৰিছিলে। যিবিলাক ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে বৰ সহজতে শিকিছিল আৰু সহজ আমি বনাইছিলোঁ। এইকাৰণে বনাইছিলোঁ যাতে তেওঁলোকে এইখিনি গীত গাই শাস্ত্ৰীয় সংগীতৰ প্ৰতি আকৰ্ষিত হয় আৰু সেই আকৰ্ষণ হ'লেহে তেওঁলোকৰ গীত গোৱাৰ বেছটো কণ্ঠত স্থিতি ল'ব, তাৰ পৰা তেওঁলোকে আগলৈকো ভাল গীত গাব পাৰিব। সেইটো এটা মানে আমি নিজে বিচাৰ কৰি পেলাই ধুনীয়াকৈ আগবঢ়াইছিলোঁ আৰু আগবাঢ়ি আহিছিলোঁ। তেনেকৈ ভজনবিলাকো অলপ উজু ধৰণৰ ভজন শিকোৱা হৈছিলে, সুন্দৰকৈ আগবাঢ়িছিল। তেতিয়া খুব মৰম আছিলে শিশুসকলৰ প্ৰতি।
1: আৰু আপুনি যিহেতু শিশুৰ গীতৰ কথা কৈছে, অলপ অলপো আপুনি গাই শুনাই ভাল লাগিব।
2: ৰতিছে বৰষুণ দিছে খৰাহিয়ালৰ বিয়া ঘনচিৰিকাইত

মোৰ নিজৰে আচলতে সেইবিলাক খুব প্ৰিয় আৰু মোৰ তেওঁলোকলৈ মনত পৰি যায়। শিশুসকলক যাক যাক মই শিকাইছিলোঁ এতিয়াও সেইসকলৰ কাৰোবাৰ কাৰোবাৰ লগত মোৰ যোগাযোগ আছে। কোনোবা দূৰে দূৰে থাকে, কোনোবা বম্বেত থাকে, কোনোবা বোলে বেংগালোৰত থাকে, এনেকে পঢ়াই শুনাই তেওঁলোক দূৰে দূৰে আছে। কিন্তু শিশু দিৱস হ'লে, চিলড্ৰেনছ ডে আৰু টিচাৰ্ছ ডেত আমাৰ কিন্তু মনৰ ভালপোৱাৰ, শ্ৰদ্ধাৰ, শুভেচ্ছাৰ আদান প্ৰদান এতিয়াও চলি আছে। কাৰণে বহুত গভীৰ সম্পৰ্ক এইটো আমাৰ। মোৰ খুব ভাল লাগিছিল তেওঁলোকক লগ পাই।

0: যিহেতু আপোনালোক দুয়ো সংগীতৰ চৰ্চা কৰিছিল আৰু আপোনালোকৰ পৰিয়ালত সকলোৱে সংগীত ভাল পোৱা এটি পৰিয়াল, গতিকে তেনেকুৱা অৱস্থাত আপোনাৰ দুগৰাকী কন্যা আৰু পুত্ৰ, তেওঁলোকো শৈশৱৰ পৰা এই সংগীতৰ চৰ্চাত কিদৰে জড়িত হৈছিল?
1: তেওঁলোকো আচলতে কি ক'ম, সমানেই তেওঁলোকে একেলগে আমি শিকা আৰু চৰ্চা কৰাত আমি খুব ব্যস্ত আছিলোঁ। সেইবাবেই ঘৰত সময় বান্ধি দিয়া হৈছিল যে ইমানখিনিৰ পৰা ইমানখিনি, এইখিনি সময় খেলা ধূলাৰ, গান গোৱাৰ, পঢ়া শুনাৰ, এনেকে নহ'লেতো নহয়গে। সেইকাৰণে সেইটো বস্তুত খুব গুৰুত্ব দিয়া হৈছিলে। যেতিয়ালৈকে এওঁলোকে তাত পঢ়া শুনা কৰি আছিলে অসমত, সেই সময়লৈকে আমাৰ ল'ৰা শতসূৰ্য বাবা বুলি মাতো, তেওঁক আমি তাবলা শিকোৱাইছিলো। আৰু তাবলা শিকোতে তেওঁ কিন্তু পাৰ্কাচনৰ প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্ট তেওঁ বজাব পাৰিছিল, আৰু অলপ অলপ বাঁহী, মেণ্ডলিন, গীটাৰখন এইবিলাক বজাব পাৰে তেওঁ। সেইবোৰ যদিও মানে শিকোৱা বেলেগ বেলেগকে নাই, কিন্তু তাবলা শিকিছিলে তেওঁ। আৰু কাপানী গুৱাহাটীত স্বীকৃতি পাইছিলে যুৱ বাণীৰ বাবে, জেনেৰেলৰ বাবেও তেওঁ পাইছিলে, কিন্তু তাৰপিছত তেওঁ পঢ়োৱাৰ ক্ষেত্ৰত বাহিৰলৈ অহাত অলপ ব্যতিক্ৰম হৈছে। তথাপি এতিয়া যেতিয়া হাত দিয়ে তেওঁ সুন্দৰ বজায়। আৰু তাৰ আগতে তেওঁ সেইখিনি সময়ত সৰু থাকোঁতেই আমি যেতিয়া

0: ষ্টেজ প্ৰগ্ৰামবিলাক কৰি ফুৰিছিলোঁ, তেওঁ মোৰ লগত সংগত কৰিছিলে। কমাৰ্চিয়েলো তেওঁ খুব ভাল বজাইছিলে। আৰু মানুহে মানে কয় যে বাইদেউ ইমান সৰু ল'ৰাটো আপুনি ডেৰ ঘণ্টা দুঘণ্টা সময় একেলেথাৰে বজাই থাকে, হাত নিবিষাই নে তেওঁৰ, এনেকে কয়। খুব ড্ৰাম ছেটতো বহে, পাৰ্কাশ্যন বা তাবলাত বহে, এনেকুৱা এখিনিলৈ আগবাঢ়িছিলে। আৰু কিন্তু সংগীতত বহুত ইণ্টাৰেষ্ট আছে, ভাল পায়, সংগীতৰ প্ৰতি শ্ৰদ্ধা আছে, এতিয়াও আছে।
1: আৰু কন্যা দুগৰাকী,
0: কন্যা দুগৰাকী তেনেকে তেওঁলোকে অডিশ্যন যুৱবাণীলৈকে তেওঁলোকে গাইছে, জেনেৰেল অডিশ্যন কৰা নহ'লে। তেওঁলোক দুইজনীয়ে সংগীত বিচাৰত কৰিছে, মোৰ ওচৰতে শিকিছে আৰু সমানে আধুনিক গীতো গায়। সেইকাৰণে মই কৈছো, কথা ওলাওঁতেই আচলতে কথাবোৰ ওলাই পৰে। ডাঙৰজনী ছোৱালী ঋগ্বেদী খুব যে সকলোৱে পৰিচিত, গানটো খুব ভাল পায় সকলোৱে, বেছি দিন লগতে নাথাকো, দেউতা মনত নিদিবি দুখ, এই গীতটি আচলতে মোৰ ডাঙৰজনী ছোৱালী ঋগ্বেদী তাইৰ বাবে লিখা গীত আছিলে।
1: কওকচোন গীতটিৰ বিষয়ে।
0: এবাৰ মানে আমাৰ প্ৰগ্ৰাম কৰি ফুৰোতো, তেতিয়া তাই সৰু, 4 বছৰ তেতিয়া, আমাৰ তেজপুৰত প্ৰগ্ৰাম আছিলে। তেজপুৰত থাকোঁতে তাই খুব মানে জিদ কৰিছে যে ময়ো গাম তোমালোকৰ লগত গান। তেতিয়া মই ক'লোঁ এওঁক যে তাই গাব পৰা কিবা এটা লিখি দিয়া না, একেলগে যাব, যদি গাই গাব আৰু তাতে, জোৰ নকৰোঁ। তেনেকে তাইক সেই বেছি দিন লগত নাথাকো গীতটো শিকাই দিয়া হ'ল। বয়স অনুযায়ী তাই গাইছে, লৈছে আৰু। এনেকে ফাংচন চলি আছে, ৰাতি 2:30 বাজিছে, মোৰ আগতে আমাৰ সকলোৰে মৰমৰ আদৰৰ চাৰু গোহাঁইদেৱৰ গীত পৰিৱেশন কৰি আছিলে সেইটো সময়ত। চাৰুদাৰ প্ৰগ্ৰাম চলি আছে, বহুত সময় গাইছে, মানুহে বিচাৰিছেও গাই আছে তেখেতে। 2:30 বাজিছে তেতিয়া, মই ঠিক সেই সময়ত মই ষ্টেজত উঠিছোঁ আৰু মই কৈছোঁ হেৰি, দুটা এটা গান গালোঁ, গাই পেলাই কৈছোঁ যে হেৰি তাই আজি গাব নালাগে, বহুত দেৰি হৈছেতো, তাই টোপনি আহিছে চাগে। তাৰপিছত এওঁ মোক কৈছে তুমি চোৱাচোন ছাইডলৈ, স্ক্ৰীণৰ ছাইডলৈ চোৱা তুমি। এতিয়া মই চাইছোঁ, হয়, ফ্ৰকটো এনেকে ধৰি পেলাই তাই ৰৈ আছে, থিয় হৈ পেলাই।
1: মানে কেতিয়া মাতিব মোক গাবলৈ?
0: অঁ, কেতিয়া মাতিব মোক গাবলৈ? তাৰপিছত কি কৰিম আৰু, তেতিয়া আনি পেলাই এওঁ টেবুলখনৰ ওপৰতে বহাই দিলে, হাৰমনিয়ামটো কাষতে বহাই পেলাই হেৰি খালি মাইকত যিখিনি কথা শিকাই থৈছিলোঁ সেইখিনিহে অকণমান ডাঙৰ এটা ভুল কৰি দিলে তাই। শ্ৰদ্ধেয় ৰাইজটো মানে তাই মুখত গৈ স্বৰ্গীয় ওলালগে, সেইটো এটা হৈছিলে। কিন্তু তাই গাইছিল আৰু সেই তাইৰ গানটো শুনিয়ে মানুহে তেতিয়া চকু পানী ওলাইছিল। আৰু সেই গীতটি তাই যেতিয়া বিচাৰত পাছ কৰিলে, তাৰপিছত যুৱবাণী অডিশ্যন দিলে, যুৱবাণীটো তাই বেছ ভাল, খুব ভাল গীত গোৱা বুলি তাইৰ নাম আছিল সেই সময়ত। তেতিয়া তাই এই গীতটো যুৱবাণীত অনুষ্ঠানত গাইছিলে, আধুনিক গীতৰ অনুষ্ঠানত, আৰু দূৰদৰ্শনতো তাই গাইছিলে। তাৰপিছত মই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত মই গীতটো মানিবদ্ধ কৰিছিলোঁ। আৰু সেই গীতটো মই যোৰহাটত থাকিবলৈ যে যাওঁ মাজে মাজে, তেতিয়া মোক এটা প্ৰগ্ৰাম দিলে, সেইটো মই গাইছিলোগে তাত গৈ। আৰু খুব কম ইনষ্ট্ৰুমেণ্ট আছিলে জানা সেইদিনা, বুটকৰ হীৰেণ দাই ৰেকৰ্ডিংটো কৰিছিল নেকি, খুব কম ইনষ্ট্ৰুমেণ্ট আছিলে। কৈছে আজি কৰিবা জানো, এনেকে খুব কম আছে, অহা নাই এনেকুৱা। মই বোলো নাই ঠিকে আছে, ভাল হ'ব, তেখেতেও ক'লে যে ভাল হ'ব, কৰক কেতিয়াবা কম হেৰি। কিন্তু সেই গানটো ইনষ্ট্ৰুমেণ্ট লৈ কথা নহয়, গীতবোৰ যে নিজৰে এটা পাৱাৰ থাকে, সেইটো কথাহে মই কৈছো। ইমান ডাঙৰ এটা মানে সম্পৰ্ক গঢ় দিলে মানুহৰ মনত সেই গীতৰ কথা আৰু সুৰে, গতিকে বাদ্যযন্ত্ৰ ক'ৰবাতে থাকিলে সেই গীতটো তেনেকে জন্ম হোৱা। আকৌ দীঘলকে উৰণি গীতটিৰো তেনেকুৱাকে, মোৰ সৰুজনী ছোৱালী, এইবিলাক বহুত হেৰি লগা কথা জানা, বুকুত লাগি যায়, মানে মনত লাগে খুব।
1: দীঘলকৈ উৰণি সেই গীতটিৰ সৃষ্টিৰ কথাও শুনিম, কিন্তু এই মুহূৰ্তত যদি আমি বেছি দিন লগত নাথাকো এই গীতটিও আমি অলপ শুনিব পাৰো, ভাল লাগিব।
0: সেইটো গীত শুনালেও আকৌ বিপদ নহয়, সেইটো গীত শুনিলেই দেখোন সকলোৰে চকু পানী ওলায়, মোক কয় আপুনি কিয় কন্দুৱাই থাকে মানুহবিলাকক। কিন্তু কি কৰিম, এইবিলাকতো সঁচা কথা নহয় জানো,
1: ছোৱালীবোৰ
0: বেছি দিন লগত নাথাকে যে।
1: হয়,
0: এই গীতটি আচলতে ঋগ্বেদীৰ বাবে লিখাটো, ঋগ্বেদী মোৰ কাষতে আছে, কিন্তু ঋগ্বেদীয়ে অলপ গাই দিয়ক নেকি,
1: ভাল লাগিব, যদি ঋগ্বেদীয়ে গাই শুনায় তেতিয়াহ'লে ভাল লাগিব।
0: হয়, সেইকাৰণে মই তাইকে অনুৰোধ কৰোঁ এবাৰ গাই দিয়ক তাই, নহয় জানো।
1: হয়।

0: এই গীতটি শুনোৱাৰ আগতে আপুনি কৈ আছিল আৰু এটি গীতৰ কথা, দীঘলকৈ উৰণি নলবা মাজনী। এই গীতটিৰ সৃষ্টিৰ কথা আপুনি কবলৈ আৰম্ভ কৰিছিল, এতিয়া যদি আপুনি সেই গীতটিৰ সৃষ্টিৰ কথাখিনি কয় ভাল লাগিব।
1: হয়, সেই গীতটিৰ সৃষ্টি আচলতে কথাটো বৰ মনত লগা কথাই হয়। যেতিয়া মোৰ সৰুজনী ছোৱালী হাম্বেদী, ঘৰত চিমলি বুলি মাতো, হাম্বেদীয়ে মানে এওঁক পাপা বুলি মাতিছিলে তেওঁলোকে, দেই। এওঁক কৈছিল, পাপা আমি যে বিয়াত যে ইমান ধুনীয়াকে কইনাবোৰে সাজোন কাচোন কৰে, ড্ৰেছ কৰে ইমান ধুনীয়াকে, আৰু সন্মুখত ইমান ধুনীয়া পূজা হৈ থাকে, হোম হৈ থাকে, কিয় চাবলৈ নিদিয়েনো, লুকাই কিয় থাকে, ইমান দীঘলকৈ কিয় উৰণি লয়, এই প্ৰশ্ন তাই কৰিছিল। তেতিয়া এওঁ খুব আৱেগিক হৈ পৰিছিল আচলতে। তাইও এওঁৰে ছোৱালী, হয়তো পিছৰ কথা বহুতখিনি কিবা কিবি ভাবিছিল আৰু আৱেগিক হৈছিল। তাৰপিছত এওঁ এই গীতটি লিখিছিল, দীঘলকৈ উৰণি নলবা মাজনীও, হৰিহে হোম জুই জ্বলিছে চুৱাৱৈ ৰাম ৰাম, নিশা পোহৰিলে চুৱাৱৈ। এই কথাখিনিৰে এই গীতটি, বিয়াৰ বৰ্ণনা আছে কিন্তু ইয়াতে মাজত শৈশৱৰ কথাও আছে। শৈশৱ শেষ হ'ল ধূলিৰে উমলি।

0: এনেকুৱা ধৰণৰ, তাৰপিছত আকৌ যে দৰাজনৰ লগত যাবগৈ এনেকুৱা ধৰণৰ কথা, ইমান সুন্দৰকৈ আনিছে কথাখিনি, মই মই মানে মই ভাবি নাপাওঁ যে এওঁ কেনেকৈ ইমান সুন্দৰকৈ মনৰ ভাব সুৰে সৈতে মিলাই পেলাই এওঁৰ আহিছিল। মই কিন্তু ছেকেণ্ড এজন ব্যক্তি এনেকুৱা লগ পোৱা নাই জানা ইন্দ্ৰজিৎ, মই আজি তোমাক কৈছোঁ ময়ো অলপ আৱেগিক হৈয়ে উঠিছোঁ। আৰু এই গীতটি সাম্বেদীয়ে আকাশবাণী গুৱাহাটীৰ যুৱবাণী অনুষ্ঠানত গীতটি পৰিৱেশন কৰিছিল আৰু তাই খুব নাম কৰিছিল, তাইও খুব সুন্দৰ গাইছিল। এতিয়া চৰ্চা আছে, কিন্তু এতিয়া অফিচৰ কামৰ মাজতহে চৰ্চা আছে, কিন্তু চৰ্চা ৰাখিছে কাৰণ সংগীত প্ৰেমী যে সেইকাৰণে।
1: হয়, আৰু এগৰাকী পিতৃ হিচাপে নিজৰ কন্যাক যে এদিন বিদায় দিব লাগিব, আনৰ ঘৰলৈ পঠিয়াব লাগিব, সেই কথাখিনি ভাবি জীয়ৰীৰ শৈশৱ কালটোৰ কথা ভাবি বা পৰৱৰ্তী সময়ত কি হ'ব সেই সকলো চিন্তাৰে তেখেতে গীতটি লিখিছিল,
0: বৰ মনত লাগি যোৱা কথা।
1: হয়, আৰু আজি যদি সাম্বেদীয়ে শুনাই গীতটি নিশ্চয় ভাল লাগিব আমাৰ।
0: সাম্বেদীয়ে শুনালে ময়ো ভাল পাম, আচলতে এইটো সুযোগতে ময়ো শুনিম আৰু শ্ৰোতা দৰ্শকেও শুনিব আৰু আশীৰ্বাদ কৰিব, খুব সুন্দৰ কথা।
1: আজি আপোনাৰ সৈতে যি সুৰীয়া আলাপ সঁচাকৈ ভাল লাগিছে, আপোনাৰ সুৰীয়া জীৱনটোৰ কথা শুনি থাকি ইমানেই ভাল লাগিছে যে আমাৰ আজিৰ খণ্ডটি সামৰিবলৈ মনেই যোৱা নাই, তথাপি দীঘলকৈ উৰণি এই গীতটিৰে আজি আমি অনুষ্ঠানৰ সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী খণ্ডত আপোনাৰ সৈতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কেইটিমান বিশেষ গীত তথা দ্বিজেন্দ্ৰ মোহন শৰ্মাই লিখা কেইটিমান বিশেষ গীত আৰু ভূপেন হাজৰিকাৰ সৈতেও আপুনি গীতত কণ্ঠদান কৰিছিল সেই বিষয়েও বহুতো কথা পাতিবলগীয়া আছে, অহা খণ্ডত আপোনাক পুনৰ লগ পাম, আজিলৈ আমি বিদায় লৈছো।
0: বাৰু ইন্দ্ৰজিৎ, ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

0: নোহোৱাকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া আগবঢ়োৱা হৈছে চেমনীয়া ভাইটি ভণ্টিহঁতৰ বাবে প্ৰচাৰিত অনুষ্ঠান চেমনীয়াৰ চোৰা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছো। আশা কৰোঁ তোমালোক আটাই কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ প্ৰথমেই শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীতৰ শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিহঁতে পৰিৱেশন কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত দুটি বৰগীত। আহাচোন শুনো বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱাই।

ইমান পৰে আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীত শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টীসকলে পৰিৱেশন কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলা। ভাইটি ভণ্টিহঁতক বৰগীতটি শিকালে প্ৰশান্ত ৰাজখোৱাই, পৰিৱেশন কৰিলে ক্ৰমে মেঘনা দাস, চায়নজ্যোতি কাশ্যপ, আৰ্ণা আদ্ৰিতা ৰাজবংশী, ৰাগিনী কাশ্যপ, হিমাঘ্ন বৈশ্য, জয়িতা চেতিয়া, প্ৰিয়াংশী বৰ্মন, বৃষা ভৰদ্বাজ, ইবন চিৰিং আৰু দৃশা ঠাকুৰীয়াই। বৰগীতটিত খোল সংগত কৰিলে গিৰেণ কলিতাই, তালত গোবিন্দ ডেকা আৰু বাঁহীবাদনত প্ৰসন্ন বৰুৱা, লগতে ভায়লিন বাদনত আছিল আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ ভায়লিন শাখাত উত্তীৰ্ণ হোৱা ময়ূখ ডেকা। চেমনীয়া চোৰাৰ বৰগীতৰ শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা ভাইটি ভণ্টীসকলে পৰিৱেশন কৰা আন এটি বৰগীত শুনোৱা হয়।

ইমান পৰে আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীতৰ শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিসকলে পৰিৱেশন কৰা বৰগীত শুনিলা। বৰগীতটি পৰিৱেশন কৰিলে নিত্যাপ্ৰিয়া দাস, জ্যোতিবৰ্ণন শৰ্মা, গৌৰিকা তামুলী, ভাৰ্গৱী ভূঞা, কৃষ্ণামণি ৰাভা, প্ৰিয়াক্ষী মেচ, নাইচা শৰ্মা, ফৰিহা আহমেদ আৰু নিবিৰ চলিহাই। ভাইটি ভণ্টিসকলক বৰগীতটি শিকালে প্ৰশান্ত ৰাজখোৱাই। বৰগীতটিত খোল সংগত কৰিলে গিৰেণ কলিতাই, তালত গোবিন্দ ডেকা আৰু বাঁহীবাদনত প্ৰসন্ন বৰুৱা। লগতে বৰগীতটিত ভায়লিন বাদন কৰিলে আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ ভায়লিন শাখাত উত্তীৰ্ণ হোৱা আয়ুষী ভৰদ্বাজে। ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ আগবঢ়াবলৈ লৈছোঁ এটি কথিকা, কিশোৰ কিশোৰীৰ উপযোগী গ্ৰন্থ। এই বিষয়ে কাকোপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈয়ে লিখি পঠিওৱা কথিকাটি শুনোচোন আহা।

চেমনিয়াম ভাইটি ভণ্টিহঁত, আশা কৰোঁ তোমালোক ভালে আছা। এখন ভাল কিতাপে আমাৰ গোটেই জীৱনটোত প্ৰভাৱ পেলাব পাৰে। তোমালোকক শিক্ষকসকলে বা অভিভাৱকসকলে সদায় কিতাপ পঢ়াৰ কথা কয়, হয়নে বাৰু? আমি দৈনিক শ্ৰেণীৰ পাঠ্যপুথিবোৰ যে পঢ়ো, সেয়া হৈছে আমাৰ নিৰ্ধাৰিত পাঠ্যক্ৰম বা ছিলেবাছ। এই নিৰ্ধাৰিত পাঠ্যক্ৰমৰ বাদেও আমি সময় পালে আন কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগে। এই গ্ৰন্থ অধ্যয়নে আমাক এজন ভাল

মানুহ হ'বলৈ অনুপ্ৰেৰণা দিয়ে আৰু আমাক সাহসী আৰু আত্মবিশ্বাসী কৰি তোলে। লগতে গ্ৰন্থ অধ্যয়নে আমাৰ মানসিক স্বাস্থ্যও ভালে ৰাখে। কিতাপ পঢ়া মানুহ কেতিয়াও নিসংগ নহয়। গ্ৰন্থ অধ্যয়ন হৈছে আজৰি সময় অতিবাহিত কৰাৰ এটি উত্তম উপায়। ডিজিটেল যুগত গ্ৰন্থ অধ্যয়নৰ অভ্যাস আমাৰ উঠি অহা প্ৰজন্মৰ মাজত কমি অহা পৰিলক্ষিত হৈছে। জ্যেষ্ঠসকলেও প্ৰায় কিশোৰসকলক কিতাপ পঢ়াৰ কথা কৈ থাকে, কিন্তু তেওঁলোকে কেনেধৰণৰ কিতাপ পঢ়া উচিত সেয়া কেতিয়াবা কোৱা নহয়। আজি সেয়েহে মই কেইখনমান কিতাপৰ কথা তোমালোকক ক'ম। তোমালোকে স্কুলীয়া পৰ্যায়ত তিনিটা ভাষা শিকি আহিছা। অসমীয়াৰ বাদেও তোমালোকে কেতিয়াবা ইংৰাজী, হিন্দী বা আন ভাষাত প্ৰকাশিত কিতাপ পঢ়িছানে বাৰু? মই প্ৰথমে কওঁ, আমাৰ অসমীয়া ভাষাৰ শিশু আৰু কিশোৰ সাহিত্য অতি চহকী। আমাৰ স্বনামধন্য সাহিত্যিকসকল যেনে লক্ষ্মীনাথ বেজবৰুৱা, মিত্ৰদেৱ মহন্ত, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ, যোগেশ দাস, অতুল চন্দ্ৰ হাজৰিকা, হৰেন্দ্ৰনাথ বৰঠাকুৰ, লীলা গগৈ, গগনচন্দ্ৰ অধিকাৰী, বন্দিতা ফুকন, যতীন্দ্ৰ কুমাৰ বৰগোহাঁই, হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই, সন্তোষ কুমাৰ কৰ্মকাৰ, ৰিজু হাজৰিকা, ৰঞ্জু হাজৰিকা, ৰথীন্দ্ৰনাথ গোস্বামী, অৰূপা পতংগীয়া কলিতা, দিগন্ত ওজা আদি বহু সাহিত্যিকেই শিশু আৰু কিশোৰৰ বাবে সাহিত্য ৰচনা কৰিছে। আমাৰ ককা আইতাহঁতৰ মুখ বাগৰি অহা লোককাহিনী, সাধুকথা, প্ৰবাদ, প্ৰবচন আদিৰো গুৰুত্ব আছে। এনে কাহিনীবোৰে আমাক আমোদ দিয়াৰ লগতে আমাক নীতি শিক্ষাৰ পাঠো দিয়ে। থাউকতে মনলৈ অহা কেইখনমান গ্ৰন্থ হৈছে মৰমৰ দেউতা, তুষপ্ৰভা কলিতাই অনুবাদ কৰা জাপানী লেখিকা টেটচুকু কোৰয়ানগিৰ আত্মজীৱনীমূলক গ্ৰন্থ, হোমেন বৰগোহাঁইৰ কিতাপ পঢ়াৰ আনন্দ, সাউদৰ পুতেকে নাও মেলি যায়, মৃণাল কলিতাৰ বকুল ফুলৰ দৰে আৰু ৰুবুল মাউতৰ মোৰো এটা সপোন আছে, অৰূপা পতংগীয়া কলিতাৰ তানিয়া আৰু কাঁইটত কেতেকী নামৰ দুখন শিশু গ্ৰন্থ আছে, মণিকুন্তলা ভট্টাচাৰ্যৰ ইছবু নামৰ শিশু গ্ৰন্থ এখন আছে, দিগন্ত ওজাৰ ডাঙৰ মানুহৰ সাধু আৰু পৃথিৱী ৰক্ষাৰ ৰণুৱা এই দুয়োখন শিশু গ্ৰন্থই বৰ সমাদৰ পাইছে। লগতে আছে মাধুৰিমা ঘৰফলীয়াৰ ফচং। নেশ্যনেল বুক ট্ৰাষ্ট আৰু অসম প্ৰকাশন পৰিষদেও বহু ভাষাৰ পৰা শিশু গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে। এইকেইখন গ্ৰন্থৰ উপৰিও মই তোমালোকক কেইখনমান গ্ৰন্থ পঢ়িবলৈ পৰামৰ্শ দিব বিচাৰিছো। ৰুবুল মাউতৰ আত্মজীৱনী মোৰো এটা সপোন আছে অসমীয়া শিশু সাহিত্যৰ এখন সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ। তোমালোকে পঢ়িবলগীয়া আন এখন গ্ৰন্থ হৈছে বকুল ফুলৰ দৰে। যিসকলে পৰীক্ষা দি আজৰি হৈছা তোমালোকে এইখন গ্ৰন্থ পঢ়িবাই। যদি তোমালোকে জীৱনী গ্ৰন্থ পঢ়ি ভাল পোৱা তেনেহ'লে আব্দুল কালামৰ উইংছ অৱ ফায়াৰ, এন ফ্ৰাংকৰ ডায়েৰী আৰু হেলেন কেলাৰৰ আত্মজীৱনী দ্য ষ্টৰী অৱ মাই লাইফো পঢ়িব পাৰিবা। যদি ফেণ্টাচি বা কমিক পঢ়ি ভাল পোৱা জাপানী মাংগা ছিৰিজ পঢ়িব পাৰিবা। তোমালোকে জানানে আমাৰ দক্ষিণ ভাৰতৰ লেখক আৰ কে নাৰায়ণৰ স্বামী এণ্ড হিজ ফ্ৰেণ্ডছ নামৰ এখন ভাল কিতাপ আছে। স্বামী আৰু বন্ধুহঁত বুলি অসমীয়ালৈ অনুবাদো হৈছে এইখন গ্ৰন্থ। এইখন গ্ৰন্থ পঢ়ি তোমালোকে ভাল পাবা। স্বামীনাথন নামৰ এজন কিশোৰ আৰু তেওঁৰ বন্ধুহঁতৰ স্কুল আৰু চুবুৰীটোত ঘটি থকা বিভিন্ন কাহিনীক লৈ ৰচিত এই গ্ৰন্থখন কিশোৰসকলৰ লগতে বয়স্কসকলেও ভাল পায়। মহাশ্বেতা দেৱীৰ ইংৰাজী ভাষাত লিখা একমাত্ৰ শিশু গ্ৰন্থখন হৈছে হোৱাই হোৱাই গাৰ্ল। এই গ্ৰন্থখন হৈছে মইনা নামৰ স্কুললৈ যাবলৈ সুবিধা নোপোৱা এজনী ছোৱালীৰ কাহিনী। ঘৰ, বাহী বন আৰু বাৰীত কাম কৰি থকা মইনাৰ মনতনো কি কি চিন্তাই ভুমুকি মাৰিছিল আৰু তাইৰ জীৱনটো কেনেকৈ সলনি হৈছিল কিতাপখন পঢ়িলে তোমালোকে জানিব পাৰিবা। তোমালোকেও এই কিতাপখনৰ জৰিয়তে মইনাৰ মনৰ জগতখনত ভুমুকি মাৰিব পাৰিবা। ভাষাটো সহজ, হিন্দীলৈও অনুবাদ হৈছে। ৰশ্মি নাৰ্জাৰীৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ হিজ চেয়াৰ অৱ স্কাই অসমীয়ালৈ বিদিশা কলিতাই বেঙাভাইৰ ৰঙালাও নামেৰে অনুবাদ কৰিছে। এই গ্ৰন্থখনতো প্ৰকৃতিৰ কোলাত ডাঙৰ হোৱা এটি শিশুৰ কাহিনী আছে। এই দুয়োখন কিতাপেই শিশুসকলৰ বাবে বেছ উপযোগী আৰু

এখন অতি ভাল লগা কিতাপ হৈছে শান্তনু তামুলীৰ জয় ইন দ্য জাংগল। এইখনৰ PDF তোমালোকে ইণ্টাৰনেটতো পঢ়িবলৈ পাবা। কিছুমান গ্ৰন্থ ইংৰাজীতে পঢ়িবলৈ চেষ্টা কৰিবা। যিহেতু ভাষা সৰল, তোমালোকে ইংৰাজীত পঢ়িলেও ইংৰাজী ভাষাটো শিকিব পাৰিবা। কিতাপ পঢ়িলে আমাৰ ভাষা জ্ঞানো বাঢ়ে নহয় জানো? গ্ৰাফিক গ্ৰন্থবোৰত যিহেতু ছবিও থাকে, সেয়েহে বুজাত সহায় হয়। তোমালোকক মই মালবিকা আয়াৰ নামৰ মটিভেশ্যনেল স্পীকাৰগৰাকীৰ জীৱন কাহিনীক লৈ ৰচিত মাই নামৰ কিতাপখনো পঢ়িবলৈ কওঁ। মালবিকা আয়াৰ নামৰ ছোৱালীজনীয়ে অকস্মাতে হোৱা দুৰ্ঘটনাৰ পৰা উঠি কেনেকৈ নিজৰ জীৱন গঢ় দিছিল সেয়া এই গ্ৰন্থখনত পাবা। এইখন এখন গ্ৰাফিক নভেল, ছবি আৰু শব্দৰ মাধ্যমত কাহিনীটো লিখা হৈছে বাবে তোমালোকে পঢ়ি ভাল পাবা। কিশোৰসকলে পঢ়িবলগীয়া আন এখন গ্ৰন্থ হৈছে অনিতা দেশাইৰ ভিলেজ বাই দ্য চি। এইখন গ্ৰন্থ অসমীয়ালৈ হেমন্ত বৰ্মনে অনুবাদ কৰিছে, সাগৰৰ পাৰৰ গাঁওখন নামেৰে। এই গ্ৰন্থখনত আছে দক্ষিণ ভাৰতৰ সাগৰৰ পাৰৰ থুল নামৰ মাছমৰীয়া গাঁও এখনত জন্ম হোৱা লীলা আৰু তাইৰ ভায়েক হৰি আৰু ভনীয়েকহঁতৰ জীৱন সংগ্ৰামৰ কাহিনী। গ্ৰন্থখন পঢ়িলে তোমালোকে সেই ঠাইৰ সংস্কৃতি আৰু জীৱন ধাৰণৰ বিষয়েও গম পাবা। আন এখন তোমালোকে সংগ্ৰহ কৰিবলগীয়া গ্ৰন্থ হৈছে সুভদ্ৰা সেনগুপ্তাৰ এ চিলড্ৰেন্স হিষ্ট্ৰী অৱ ইণ্ডিয়া। তোমালোক যিসকলে তথ্য সমৃদ্ধ কিতাপ পঢ়ি ভাল পোৱা, এই কিতাপখনো তোমালোকে ভাল পাবা। চেমনীয়া ভাইটি ভণ্টিহঁত, আজি মই তোমালোকক বহুকেইখন গ্ৰন্থৰ কথা কলো। আশা কৰোঁ তোমালোকে গ্ৰন্থকেইখন সংগ্ৰহ কৰি পঢ়িবলৈ চেষ্টা কৰিবা। তোমালোকৰ বন্ধু বা বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা আনিও এনেধৰণৰ গ্ৰন্থ পঢ়িব পাৰা। মই আমেৰিকান ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ এষাৰী বাণীৰে আজিৰ কথিকাৰ সামৰণি মাৰিছো। কিতাপতকৈ বিশ্বাসযোগ্য বন্ধু আন কোনো নাই। কিতাপৰ বন্ধু হোৱা আৰু কিতাপক নিজৰ বন্ধু কৰি তোলা। তোমালোক আটাই ভালে কুশলে থাকা।

কিশোৰ কিশোৰীৰ উপযোগী গ্ৰন্থ। এই বিষয়ে কাকোপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈয়ে লিখি পঠিওৱা কথিকাটি শুনিলা। কথিকাটি তোমালোকক পাঠ কৰি শুনালে পৰিণীতা শইকীয়াই। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময় হৈ আহিল। তোমালোকলৈ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

চেমনীয়াৰ চৰা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নফিচা আহমেদ, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, হৰমোহন বৰ্মন, আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। অসমে নীতি আয়োগে প্ৰকাশ কৰা

0: প্ৰথম বিনিয়োগ বান্ধৱ সূচ্যাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। অহা 17 আগষ্টৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত হ'বলগীয়া 30 সংখ্যক BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীৰ্ষ সংগীত কালি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। সীমা বিবাদৰ নামত বনধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ কালি ঘোষণা কৰা হয়। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুই ফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। অহা 23 জুলাইৰ পৰা গ্লাছগোত হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদকজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই ভাৰতীয় দলৰ বেটন কঢ়িয়াব। আন এগৰাকী অলিম্পিক পদকজয়ী খেলুৱৈ মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে ভাৰতৰ পতাকা বহন কৰিব। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নলবাৰী আৰু বজালি জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন কৰে। ডিব্ৰুগড়ত শীঘ্ৰে এটা নতুন চাহ নিলাম কেন্দ্ৰ স্থাপন হ'ব। ভাৰতীয় চাহ পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ে ডিব্ৰুগড়ৰ অসম চাহ বজাৰ LLPক চৰকাৰীভাৱে চাহ নিলামৰ ব্যৱসায় চলাই নিবলৈ আনুষ্ঠানিক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো নাটশালা।

0: আজিৰ নাথালাৰ নিবেদন চন্দ্ৰৰ কলংকমোচন, ৰচনা ইন্দিৰা ভূঞা, প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰ, আৰম্ভ কৰা হৈছে চন্দ্ৰৰ কলংকমোচন।
1: মই চন্দ্ৰ দুৱাৰ ঘোল
2: উঠিছো, চাকিটো নুমাই থাকে, এতিয়া জুই শলা বাঁহটোকে বেয়া পাওঁ
1: নহয়।
2: এনেই কানি বহি এন্ধাৰতে উজুতি খাই কঁকালটো ভাঙি ল'লেহে হ'ব। জানো চাকিটো কেনেকে নুমা, তেল তুলু আছিল,
1: নুমালে মেলা হৈ আছে।
2: জানো ক'ত মেলা হৈ আছে, তয়ো গোপাই দুভাগ ৰাতিলৈকে ক'ত কি সোপা গিলি তাছ পাশা খেলি থাক জানো, গাঁওখন শুই নেপালেই দিলে। যা যা ভাত খাগে, ময়ো শুওঁ।
1: তই যে দুৱাৰ মেলিব লগা হল, বাকীবোৰ মানুহ মৰিল নেকি?
2: তৰাক মাহীয়েৰে ৰাতিটোলৈ মাতি নিছে, মহা নাই, অকলে শুবলৈ ভয়।
1: তৰাৰ কথা

0: ৰমাই
1: আৰুনো ঘৰত কোন আছে? ঘৈণীয়েৰে জ্বৰ বুলি গধূলিতে ঢাৰি পাতি ল'লে। মজিয়াত ভাত থাকি থৈছে হ'বলা? ককানৰ বিষটোৱে মোক মাৰিব আৰু। চাকিটো ফু মাৰি যাবি। ৰচোন ৰ, মই আঁঠুৱাখন খুচি লওঁ। নুমা নুমা, আৰু সেই দুৱাৰত দাংডাল দিলি নেকি?
0: দিলো হ'বলা, নিদিলেও বুঢ়ী তোৰ বৰপেৰাৰ পৰা ধনৰ মোনা নিবলৈ নাহে। তোৰে জানে পেৰাত লাম লাকুটি কেইডালৰ বাজে তোৰ একোৱেই নাই।
1: চিঙিজনী তেহেলে যা, মই বুঢ়ী মৰিছো বিশেষকোপে। ৰাতিটো ইভাগৰ সিভাগৰকে কটাওঁ। জ্বৰ উঠিছে বুলি জীয়েকজনীক আকৌ মোৰ টেটুত লগাই দিছেহি। এইজনীয়ে কানি কথা সোপাকে তিয়ালে, এতিয়াহে হল। ঐ ৰুণু, ৰুণু, এই মাৰক কচোন ভনীয়েৰে কানি কথা সোপাকে তিয়ালে, আৰু মোক কিবা কাপোৰ এখন দি যাওক। ৰুণু, ছাৰ পাইছনে? কি হল? কি কৈছ মই শুনা নাই। এনেয়ে কালৈ তাতে কপনি উঠিছে জাৰত। এ ওচৰলে আহ।
0: এই কিল চেঁচা ভাত সোপা খাওঁ কেনেকে?
1: মোক বিশালী বুঢ়ীজনীক কলে কিটো হব? ঘৈণীয়েৰক কগে।
0: এইজনী মোৰ টোপনিয়েই নে জ্বৰ ভমকত চেতনেই নাই, ক'বই নোৱাৰো। মাত বোল নাইচোন।
1: হেৰ, তেনে জ্বৰ কটনা আমাৰ গাতে গ'ল। এনে বৰকুঁৱৰীজনী গা মৰা ফুটছাই যেন তপত হৈছে কি নাই হোৱা, কওঁ কওঁ কৈ কানি কথা লৈ বৰচাঙত উঠিল। মাতবোৰ নাই, তুলিত ধৰি চচুৰাই আনগে। ৰুণু, আ মুনু, গুনু, আও, জীয়েক কেইজনীও মাকৰ ফুটতে উঠিছে। ঐ মাৰক জগাই নিদিয় কেলে?
0: মই হাত মুখ ধুবলৈ যাওঁ, ভাত তপতাই থোৱাবি।
1: ঐ মৰতী, সাৰ পাইছনে নাই? আও, গিৰিয়েকটো আহিছে ভোকে ভাগৰে। তাই ৰান্ধনীজনী হৈ টেটুৰ গুৰিলৈকে গিলি ফুচফুচাই শুই আছে। এই কি হল, মাৰ জীয়ে সোপাই মৰিলি নেকি? তেতিয়ানো কণা গোঁসাই এইজনীৰ পৰা মুকলি কৰি নিয়ে আৰু।
2: কি হল আই, ভৰ টোপনি থকা ছোৱালী কেইজনীক মৰা জীয়ৰ অৱলন বুলিছে কেলে হলনে? কি হল মোকেনো নকয় কেলৈ?
1: মা পোহালে টেটু ফালি মৰিলো, বৰ কৰি গা নলৰি। এতিয়া মৰ কুচিয়া জীয়েকজনী নাৱলতে একে চিটে খেদি আহিছে। ভাত খা, খিল যেন হৈ আছে, তপতাই দেগে।
2: আই মোৰ টিককে জ্বৰ উঠিছে, ঢাৰি পাতি গাৰে গা নিদিয়াকৈ চৰু চৌগৈ কেনেকৈ?
1: তেনেহলে থাকক গিৰিয়েৰ লঘোণত পৰি।
2: জুহালতে জেং বাঁহ জাপি থোৱাতে আছেচোন, তলত কাঠ খৰি ৰঙঠাও থাকিবই পায়। পুতেকেচোন ফু মাৰি দাইল ভজাকণ তপতায়ে ল'ব পাৰে।
1: কি কলি? মোৰ ল'ৰাই যদি ভাত তপতাই খাব লাগে, তোৰ লেখীয়া হাতীজনী পুহিছো কেলে হয়নে? যা যা, খাওতকে গা তিয়াই ভাত শাক তপতাই দি আহি মোকো কথা এখন দিবিহি। আজি বৰ জাৰ পৰিছে, ইফালে বিষটো চিকৰা লগাতে লাগি আছে নহয়। আৰু শুনিছনে নাই? এইজনীক ইয়াৰ পৰা লৈ যা। এইজনীচোন বহাতে আছে, নেমাতকিলে সি চেঁচা ভাত শাক খাব নোৱাৰে নেজানো নেকি?
2: মোৰ দেহাৰ থকা চুটি নাই, মই নাদ পানীৰে গা তিয়াও কেনেকৈ?
1: থ মাইকী মানুহক সেই উমি উমি জ্বৰতে থৰকাচুটি নেহেৰাই। সি চেঁচা ভাত শাক খাব নোৱাৰে নেজানো নেকি? নেমাতকিলে
2: নোৱাৰে যদি দুভাগ ৰাতিলৈকে ঘৰলৈ নহাকে থাকেনো
0: কেনেকৈ? কৈ দে, মই দুভাগ ৰাতি আহো, ৰাতি পোহৰ কৰো, মাত মাতিবলৈ কোন? ঘৰৰ মানুহ ঘৰত থাকি বন্ধ কৰি থাকিব?
2: আজি এসপ্তাহে জ্বৰত পৰি মই মানুহ হৈ আছোনে? তেওঁ বুলি বাঢ়িব নপৰা চৰলৈকে কোন ক্ষতি করা নাই,

0: την κάτι έβαλα το κορκόγο νοάρου μου.
1: Ωι, κι κολλή.
0: Μάτ το κορκόγο νοάρου.
1: Ήσουν βόβα είσαι.
2: Ζωρό τα πόντ γάτι έβονο. Μου ξαναπώ παρό.
0: Άκε που τέκε μπάγχε το αντί ντορίσε τσίκοτε. Ωρα μου κότου μάτου λάβω νέο.
1: Ωι, ήσουν βούτι μουχα μουχα. Το μάπτι με παρόλ. Ρο. Τάνταλε του μου του φάλκος. Ας το πω τα μόνο,
0: νοάρου του! Ε, πω κάσιλα νοχα ζωκίνη κορτσόρον σε λεγγε. Το πω τάν μου κολλε όβολα.
1: Τι κολλε.
3: বলিয়াও চ নিকে সব সব সব এ বলিছ না হাই ও মাহি মাহি তুমি নব ঘুরে নিয়া
2: পেলা ডান্ডাল
1: ঘুষ এই কাজে গড লগায় আর ঘুষ
3: তাকো গেদ উফ মাহি তুমি নব ঘুরে যা সব সব ডান্ডাল পে আসুন ককাই দো উফ কোন আমাহি
2: তাই মৰতে যিখনহে মোক
3: তই মনে মনে থাক বুঝিছ বেমাৰী মানুহজনীক মাৰি মাৰি আধা মৰা কৰিছে আৰু তই চাই আছ ককাইদেউ মোৰে শপত তই আৰু খেদি নাযাবি গাঁওখনৰ আগত নাক কাণ কাটিলি আৰু অ ককাইদেউ ককাইদেউ দে ডাংডাল দে মোৰ মূৰকে খা উফ তথাপি দে দেচোন দে দে বুলিছো নহয়
1: শপত দিলি কিনে এইছো বাৰু
3: কাইলৈ জিকৰ কৰিবি এতিয়া যা মাহী ঘৰতে শুই থাক গৈ মাহীয়ে ময়ে মানুহজনীক খেকপুতক দিওঁগৈ যা যা বুলিছো নহয়
1: যাওঁ তই সাৰিলি বুলি নেভাবিবি ৰাতিপুৱা তই বচাব নোৱাৰিব হলে কালি হাৰাম
2: অ তৰা এই ল'ৰাটো ভোকতে থাকিবচোন মাহীৰ চৰুত ভাত আছে জানো হেৰ কিবা জলপান চলপানকে এমুঠি দেগে
3: ৰাতি ফুৰা পুতেৰালৈ যদি ইমানটো লেৰেলা সাদৰ ৰান্ধি খোৱাগৈ মই নোৱাৰো যা মাহী অমাহী দুৱাৰৰ ডাংগাল খোলাচোন অমাহী মানুহজনী বাৰু চেতন আছেনে নাই

0: ভাগৱতী, নামঘৰ দিবলৈ পইচা লাগে বুলিছিলি নহয়।
1: দে দে, নামঘৰীয়া দৈনিক আহি খান্দিছেহি।
0: এই কালি কিবা মালিচ লাগে বুলি ভেন ভেনাই আছিলি নহয়, এই 10 টকাও ল, সৰু পুত্ৰক কবি আনি দিব।
1: থ থ, সি মোক মালিচ আনি দিবলৈ তাৰ আহৰি হলেহে হৈছে।
0: আহৰি নহয় বুলি কিনো কি অফিচাৰ চাহাবটো, হাঁহ ছাগলীৰ বেপাৰী, বুধবৰীয়া হাতলৈ ছাগলী দুটামান ডিঙিত জৰি লগাই নি বেচোতেই আহৰি নোহোৱা হলে কেনেকে হব। মোৰ গোটেৰে 10 বজাত হাজিৰা দিবলগীয়া চৰকাৰী পিয়নৰ চাকৰি কৰাহেঁতেন শাওন শোৱন এৰিলেহেঁতেন।
1: এ কিনো তই তাক ছাগলী বেপাৰী ছাগলী বেপাৰী বুলি পেংলা কৰি থাক।
0: নকৰিম কেলে, পিতাই মৰাৰ পৰা সিহঁতালোক ডাঙৰ দীঘল কৰি পঢ়ুৱালো শুনোৱালো, তৰাই বাৰু জহন তহন পাঠ খটৰা স্কুলৰ মাষ্টৰনী হৈছে, নহলেও নাই জোৰে জোখাৰে ল'ৰা পালে দি দিম।
1: তইহে তাৰ কথা তেনেকৈ ক, গোবিন মাষ্টৰ ৰেণুকা মাষ্টৰনীহঁতে কল্যাণীয়ে তাক শলাগিয়ে তৰণ নাই, বোলে সুৰতহে কাকো ভৰিত নধৰাকৈ হাঁহ ছাগলী পাম পাতি খাই বৈ আছে, ৰাইজৰ কামো কৰে।
0: তই আকৌ ৰেণুকানে ফেনুকা আৰু কল্যাণীক ঘৰত সোমাবলৈ দিছ?
1: মই নিদিলে নহাকে থাকিবনে? তোৰ ঘৈণীয়েকহঁতে ফুচফুচ ফাচ ফাচ কৰি মেল পাতি থাকেহি, তাতে তৰা কাচন মাহীয়ে আৰু কিমানৰ নাওলম আটাই মখাই উজানত উঠেহি। জানো সিহঁত দুজনীয়ে কিবা মায়া মন্ত্ৰহে জানে নেকি, তিৰোতা মুখা তাহাঁতৰ পাছে পাছে লাগি ফুৰে।
0: তই হৈছে ঘৰৰ বুঢ়ী, এই বোৱাৰী জীয়াৰীক যাৰে তাৰ লগত কথা পাতিবলৈ নিদিলে সিহঁতৰ সা আছেনে পাতিবলৈ?
1: বাৰু কথা কৈছ, মোক পাৰিলে উজুতিতে নিয়ে, ভাইগৰ গুণত তই দপদপাই থাক বুলিহে আৰ বে কনকে কৰে।
2: ককাইদেউ, অ ককাইদেউ, এই নবৰ এই বেজী দুটা আনিব লাগিব, সৰু কাইদে চৰকাৰী কম্পাউণ্ডাৰক মাতি আহিছে, ৰাতিপুৱা বেজী দিবহি, তই আহোঁতে জৰুৰ আনিবি।
0: মোৰ হাতত টকা নাই এতিয়া, আৰু তহঁতালৈকো কৈ দিছো

0: বেমাৰীজনীৰ লগত লাগি থাকিব নালাগে। মাকো ঘৰলৈ যাবগে, ইয়াত বেমাৰী পাতিবলৈ অহাই নাই কাৰো।
1: হয়তো মই বেমাৰী বুঢ়ীজনীয়ে কেঁকাই গোঠাই পৰি থাকো, চাওঁতা চিটোতা নাই। দিনৰ দিনটো গাভৰু মানুহজনীয়ে হুমি হুমি জ্বৰতে অত দিনে ঢাৰি পাতি লৈ আছে, কিন্তু মোক পানী এটোপা দিবলৈও কোনো নাই।
2: ভাল হৈছে, মাৰে পুতেৰে চেপি খুন্দি মানুহজনী আধা মৰা কৰি পেলাই লৈছ নহয়। থাক ভকি, দিনৰ দিনটো পাঁচজনী ছোৱালীৰ জাজ মাৰিও তোৰ কঁকাল ভৰি শেষ পুতক দিয়াৰে পৰা জালুকীয়া ৰান্ধি খোৱালৈকে লেকুৰ লেকুৰকৈ গেবাৰি খাটি থাকে।
0: তাকে নকৰিলে তাই চন্দ্ৰবদন চাই থাকিলে হব, মাইকী মানুহ কাম কৰিবই লাগিব।
2: মাইকী মানুহৰ বেমাৰ আজাৰ হলে দৰৱ জাতিও খুৱাব লাগিব। বেমাৰ হলে মাকৰ ঘৰলৈ পঠিয়াবি, আৰু ভাল হলে তহঁতৰ লেডেনা উকটিব লাগে। ভাল বিচাৰ কৰিছ, এইজনী মনে মনে থাক। বৰ ককায়েতো মুখে মুখে উত্তৰা উত্তৰি কৰিবলৈ লাজ নালাগেনে? পঢ়ি শুনি ইয়াকেহে জ্ঞান হল।
0: মই কৈছো নহয়, এই হাল ভাই ভনীহঁতকে অত কৰিলো, তেওঁ বুলি হালেই মোক সোঁতৰ হৈ খালে, পঢ়ুৱাই শুনাই ইয়াকেহে পালো।
2: পঢ়ুৱালী শুনালী গুণেহে তোৰ চকু গজাব পাৰো নেকি, গাই বাই চাইছো।
1: হেৰ, তোতকে ডাঙৰ বৰ ককায়ে সি অত বছৰে চৰকাৰী চাকৰি কৰিলে, এতিয়া তাইহে তাৰ চকু গজাবলৈ আছে। যাই জনী
2: ককাইদেউ, তই বেজী দুটা আনিবি নে নানো? সি পইচা নাই বুলি ক'লেই দেখোন, শেষৰপা খাবলৈ তাৰ পইচা ওলায়, আৰু ঘৈণীয়েকৰ বেজী দুটা কিনিবলৈ পইচা নাই।
0: বৌতি, মই আহিলো, এই দুৱাৰখন জপাই থবি, দাং নিদিবি, মোৰ আহোঁতে পলম হ'ব।
1: অঁ হ'ব হ'ব, যা। ঐ তৰা, সি দিনৰ দিনটো অত দুখ কৰি ঘটি পিটি ঘৰখন পোহপাল দি আছে। মতা মানুহ, তাতে ডেকা ল'ৰা, সমনীয়াৰ লগত কি খালে কি বৈছে টেপ টেপকৈ তই ভনীজনী হয় তাক অৱলম্বন বুলিব লাগেনে?
2: তয়ে তাক লাই দি দি মূৰটো খালি বুজিছ? আৰু শুন, নবক মাকৰ ঘৰলৈ পঠিয়াব নোৱাৰ, সি টকা নিদিয়ে নালাগে, মই দিম।
1: তই কেনেকৈ দিবি? নৰহৰি সোণাৰীয়ে পহিলা তাৰিখে ধন নিবলৈ নাহিবনে? কিস্তি কিস্তিকৈ ধন দিওঁ বোলাতহে হাতৰ কাণৰ বস্তু কেইপদ গঢ়ি দিওঁ বুলিছিল, নিদিলে নিদিওঁ বুলিব। ইফালে বৰ ককায়ে তোক এঘৰলৈ দিওঁ দি কৈয়ে আছে,
2: বোলক নিদিওঁ, হাতে কাণে গহনা পিন্ধাই মোক এঘৰলৈ উলিয়াই দিব নালাগে। নবক যি যাতনা ভোগাইছ সেই গতি হ'বলৈ।
1: হৰি হৰি, তোৰ কেলে তেনে গতি হ'ব? আৰু তাই কিবা তোৰ জোৰৰে নে লেখৰে? আমাৰ বংশৰ জোৰ পাবলৈ সাতোটা জনম ল'ব লাগিব।
2: জোৰৰ নহয় যদি আনিছিলি কেলে? নব কিবা নিজে আহিছিল নে? ৰুণু, অ শুনো মুনু, তহঁতি ওলালিনে স্কুললৈ যাবলৈ?
1: ৰুণু যাব নালাগে দে, মাকজনীও পাটিত পৰি আছে, এই দুলুকো চাব লাগে, কেঁচুৱাজনীকো একলা ল'ব পাৰিব।
2: দুলুক কি চাব লাগে, তাই দেখোন সৌৱা উমলি আছে, কেঁচুৱাজনীক তই একোলা লৈ দিবি। কিনো কৰ দিনৰ দিনটো, বুঢ়ী দুজনীমান গোটাই লৈ নবৰ শৰাত কৰিহে থাক। অঁ তহঁত ওলাই আহিলি, ব'ল ব'ল, তে স্কুললৈ আজি দেৰিয়ে হ'ল, পাই ব'ল।

0: Volvo. Oh, Volvo.
1: অ উত্তম, আহ আহ ব।
0: ঘৰখন চোন ৰিঙা ৰিঙা লাগিছে, কোনো নাই নেকি?
1: নাই, আটাইবোৰ ঠানে ঠানে গ'ল,
0: বোৱাৰী ৰেখা
1: মাকৰ ঘৰলৈ গৈছে। মাকৰ পৰি ভৰি ভাগিল।
0: অঁ
1: এই বুঢ়াৰ বাজে কেও নাই নহয় তাই। বুঢ়াই আকৌ চকুৰেও নমনে, তাইহে ঘৰখন ধৰিছেগৈ।
0: তোমাৰ ঘৰখন পিছে ধৰিছে কোনে?
1: ভাত মুঠি ময়ে সিজাইছো, দাইল ভজাকণ তৰাই জুহালতে ৰান্ধিছে। এই ভালেই হৈছে দে।
0: কি
1: এইজনী আঁতৰি থকা কথা কৈছো, কি কথা কি বতৰা নেজানো বোপাই। এই তাই থাকোঁতে ইয়াৰ চন্দ্ৰৰ খঙৰ ভমক কি চাবি। এই সৰু ছোৱালীজনী জন্ম হোৱাৰ পাছৰে পৰা কিচোন টিঙিৰ তোলা হৈ থাকে। মই পিছে তলকিব পাৰিছো,
0: তলকিছা?
1: তাৰ মনত শান্তি নাই বুইছ।
0: শান্তি নাই কেলে?
1: হেৰ, মানুহে অত সাহস কৰি ঘৰ সংসাৰ পাতিও যদি বাপেকী হ'ব নোৱাৰে।
0: বৰবৌ, তুমিনো কি কথা কৈছাহে? কিয়, কিচোন পাঁচজনী ছোৱালীৰ বাপেক?
1: ছোৱালীৰ বাপেকেও বাপেকী হোৱা বোলেনে? ল'ৰা পোৱালী অকণেই নহ'ল যদি তাৰ কি শান্তিটো থাকিব তাতে বুইছ।
0: কোৱা,
1: মানুহজনীও জাত বেমাৰী হ'ল, আধা এখন ঢাৰি পাতি লোৱা, সেইগুণে তাৰ বুইছ
0: কি?
1: সি ঘৰত মনেই নবহা হ'ল, ৰাতি এডোখৰতহে ঘৰ সোমাইহি।
0: কলৈ যায়নো?
1: তই তাৰ সমনীয়া, তইনো নেজাননে?
0: তুমি কি জনাৰ কথা বা কৈছা, ক'লেহে জানিম।
1: এই পৰশুহঁতৰ ঘৰতে তাচপাশা খেলে হ'ব।

0: তেনেহলে বুঝছো আর তাস পাখাই নহয় বৰবু, পানী দুনিও পিয়ে হবলা।
1: জানো
0: পিছে মোকনো কি কবলৈ মাতিছিলা?
1: হেৰ, তই মোৰ পৰ লেখীয়া, এই গুপুতে থম বুলি শপত ল যদিহে ক'ম।
0: মই বৰবু ৰাইজৰ সেৱা কৰা পৰলা মানুহ, গঞাক বিপদে আপদে যি পাৰো সহায় কৰো।
1: জানো জানো জানো গুণেহে কৈছো। এই তই মোক কাম এটা কৰি দি বংশটো উদ্ধাৰ কৰিব পাই।
0: কি কাম
1: তই নকও নহয় কাকো।
0: কোৱাচোন বাৰু, গুপুত কথা বুলিছা, ওলা বহিয়ে কোনোবা কোৱা কোৱা।
1: এই পৰশুৰ ভনীয়েক এজনী আছে নহয়,
0: অ আছে হবলা, এই বতাহীনে কি লাহৰী লাহৰী,
1: এই তাইকে চন্দ্ৰলে দিয়াৰ মন। পিছে পৰশুৰ মাকৰ সেই বায়েনৰ ঘৰৰ জীয়ৰী বুলি বৰ ভেম এচাটি আছে। পৰশুৱে বোলে চন্দ্ৰক বুদ্ধি দিছে।
0: বুদ্ধি দিছে কি?
1: এই আমাৰ ফালৰ পৰা বোলে ৰসতে নাম থৈ খোজা বঢ়া কৰি দিব লাগে। হেৰ উত্তম,
0: বৰবু
1: এই গাঁওখনত গঞাৰ বিপদে আপদে তোত বাজে কোনেনো উবুৰি খাই পৰে অ। সেই গুণেও বোপাই মই কঁকাল বিষালী বুঢ়ীয়ে পদূলিৰ বাজ হ'বই নোৱাৰোঁ। মোৰ হৈ তয়ে কাম ফেৰা কৰি দেও বোপাই।
0: পিছে সিজনী বোৱাৰী?
1: তাই ছমাহৰ আগতে অহা টান, বুঢ়া হাড় জোৰাৰ লগতে সময় ল'বই। এই চেগতে ছোৱালীজনী ঘৰ সোমোৱাই লওঁ।
0: পিছে তাইৰ কি হ'ব?
1: তাই থাকিব, কৰিব মেলিব খাব থাকিব, বাৰু সেইবোৰ হ'ব বাৰু। তই ৰাইজৰ উপকাৰ কৰা মানুহ, মোকো উদ্ধাৰ কৰ বোপাই। মৰিলে পিণ্ড পানী নোপোৱাকৈ থাকিলে বংশটো যাব, বোপা ককাকে তাকহে খাও দিব।
0: বাৰু কৈছে যেতিয়া কৰিম কিবা এটা, মই ৰাইজৰ উপকাৰ কৰা মানুহ যেতিয়া কাৰো অহিত চিন্তা কৰিব নোৱাৰো বৰবু। তেনেহ'লে মই যাওঁ দিয়া এতিয়া।
1: যা যা, মই হ'লে কাম সিজিল বুলিহে ভাবিছোঁ আৰু।

0: তোৰ কথা শুনি বুজিলোঁ, তেনেহ'লে চন্দ্ৰ আৰু মাৰে গোট খাই তাৰ বিয়া ঠিক কৰিছে।
1: হয় মোমাই, আপুনিতো বৌতি কথা জানেই, আপোনাৰ কথা শুনিব, আপোনাক বৌতিয়ে বাপেকহেনকৈ মানে।
0: তাইক বাৰু চম্ভালিব পাৰিম, পিছে ৰৌ চন্দ্ৰক জানো বলে পাৰিম।
1: ককাইদেউ, এই ককাইদেউ, উত্তম ককাইদেউ আৰু জয় ছাৰে ফাণ্ডত পেলাইছেই।
0: হে, কেনেকৈ অ?
1: উত্তম ককাইদেউ ৰাইজৰ কামত প্ৰায় চহৰলৈ গৈ থাকে নহয়,
0: অঁ,
1: উকিল ডাক্তৰ অনেকৰ লগতে চিনাকি। এই সিন্ধুনীল হাজৰিকা বুলি এজন ভাল নাম জ্বলা উকিলৰ পৰা গম পালে
0: কি
1: চৰকাৰী চাকৰিয়াল পিয়নেই হওক বা অফিচাৰে হওক, এগৰাকী পত্নী সুস্থ অৱস্থাত থাকোঁতে বিয়া কৰাব নোৱাৰে, আৰু যদিহে কৰে তেওঁ আইনমতে জগৰী হ'ব, আনকি চাকৰিও যাব পাৰে।
0: হয় নেকি? এই পিছে মোৰ এটা কথা মনত পৰিছে,
1: কওকচোন বাৰু কি।
0: এই আমাৰ স্কুলৰ ছেকেণ্ড মাষ্টৰৰ জোঁৱায়েকৰ ভায়েক, সি আকৌ সেই বান নিয়ন্ত্ৰণৰ কেৰাণী, পিছে কিবা বোলে গিৰিয়েক ঘৈণীয়েক দুয়োটাৰ মাজত লাগিল, এৰাই দিয়ে। কি আকৌ সেই আমাৰ গাঁৱৰে এজনী ছোৱালীও বিয়া কৰিলে, আৰু সেই ছোৱালীজনী তাইকো এঠাইত দিবলৈ বোলে ঠিক কৰিছে।
1: সেইটো সুকীয়া কথা, দ্বিতীয়বাৰ বিয়া কৰোৱাৰ আগতে আইনমতে এৰাই এৰি হ'লে পাৰিব, অৱশ্যে এৰাই এৰি হ'বলৈ কিছুমান কাৰণ থাকিব লাগিব।
0: কেনে কাৰণো কচোন?
1: এই ধৰক আপোনাৰ দুৰাৰোগ্য, বেমাৰ থকা, চৰিত্ৰ বেয়া, ল'ৰা ছোৱালী একেবাৰে নথকা, এই ইত্যাদি ইত্যাদি।
0: এই এৰাই এৰি হ'বলৈ ঘৈণীয়েকৰো মত লাগিব নেকি?
1: মতেই নহয়, ঘৈণীয়েকে চহী নিদিলে মকৰ্দমা হ'বই নোৱাৰে।
0: এই হেৰি নহয়, আৰু এটা কথাও, তোৰ কথা শুনিহে মই ভাবিছোঁ, হ'বও পাৰে নহ'বও পাৰে দেচোন, মই আইনৰ কথা নেজানো নহয়।
1: কওকচোন বাৰু।
0: মানে ধৰ এই চন্দ্ৰই ঘৈণীয়েকৰ লগত আইনমতে এৰাই এৰি হোৱাৰ আগতেই সি আনিলে এজনী, এই তেতিয়া ঘৈণীয়েকে তাৰ নামত মকৰ্দমা কৰিব পাৰিব?
1: পাৰে।
0: হে,
1: পাৰে।
0: আৰু বিয়া যদি লিখা পঢ়া কৰিহে হয়?
1: বিয়া লিখা পঢ়াই কৰক বা মন্দিৰতে কৰক বা হোম পুৰক, সেইটো ডাঙৰ কথা নহয়, মূলতে বিয়া কৰি পত্নীৰ স্বীকৃতি দিব নোৱাৰে।
0: হয় নেকি? এই পিছে তহঁতেনো চন্দ্ৰক কেনেকৈ বান্ধিলি?
1: আপুনি যাবচোন, সকলো গম পাব। অ, মই এতিয়া যাওঁ, আজি ঋণ ঘূৰোৱা দিন।
0: হে, অ অ, ৰচোন ৰ ৰ, তোৰ পাম্প খুলিবলৈ লোৱা ঋণ মৰিলনে?
1: আজি শেষ কিস্তি দিম।
0: পিছে ঘৰৰ ধনেৰে ঋণ পৰিশোধ কৰিছনে লাভৰ ধনেৰে?

0: হেৰি এই ঘৰৰ ধনেৰে ঋণ পৰিশোধ কৰিবলৈ ক'ত পাম? আৰু তাতে সি মোক দেখিবই নোৱাৰে, মই পাম খোলাটো বোলে সি পচন্দই নকৰে। কেৰাণীয়ে হওক বা টাইপিষ্টে হওক, মুঠতে চৰকাৰী চাকৰি এটাহে কৰিব লাগে।
1: তোৰ কাম তই কৰি যা। হেৰৌ, আটাইয়ে চাকৰি কৰিবলৈ চহৰলৈ ঢাপলি মেলিলে গাঁৱত থাকিব কোন? হেৰি নহয়, খেতি বাতি তয়ে নেচাৱ জানো?
0: চাওঁ চাওঁ, এইবাৰ ঘেঁহু কৰিছোঁ, চপালে দিম ৰ'ব। ঘেঁহু গুড়ি কৰা চাকি মেল এটাও বহুৱাম বুলি ভাবি আছোঁ।
1: চলিবনে?
0: চলিব চলিব, আজিকালিতো পিঠা পনা কোনো নকৰাই হ'ল, ঘৰে ঘৰে আটাৰ ৰুটি মালপোৱাহে চলে।
1: ভালেই হৈছে দে, স্বাধীন ব্যৱসায় কৰি গঞা জ্ঞাতিৰ কাম দুখন এখনো কৰিবলৈ আহৰি উলিয়াব পাৰিছ।
0: তাকো কৰিছোঁ, এতিয়া আৰু আপুনি চপৰাণী বাটত চাইকেল ঠেলি ঠেলি খোজকাঢ়ি আমাৰ ঘৰলৈ যাব নালাগে।
1: হেৰৌ, পকী হ'ল নেকি?
0: পকী হোৱা নাই, আমাৰ গাঁও উন্নয়ন সমিতিৰ ল'ৰা ছোৱালীবোৰে নিজে বাট বান্ধি নিমজ কৰি লৈছোঁ। স্কুলৰ ছাৰ বাইদেউহঁতে দিহা পৰামৰ্শ দিছে, তৰাহঁতেও মহিলা সমবায় শিপিনী সংঘ আদি পাতি ভালেখিনি কাম কৰিছে।
1: হক হক দে, এৰা, মই বোধহয় এবছৰ মানেই হ'ল হ'বলা নোযোৱাৰ, ভালেখিনি কাম কৰিছে। আৰু সেইগুণেহে তহঁতৰ গাঁৱৰ গঞাই এই বিয়াত সকা বাধা কৰিছে।
0: সেইটো কাম পিছে এই মহিলা সমবায়খনহে গা পাতি কৰিছে হ'লে দেই। এই যে এবাৰ কৈছিলোঁ আমাৰ হাইস্কুলৰ মনোহৰ ছাৰে চহৰীয়া এম এ পাছ ছোৱালী এগৰাকী বিয়া কৰিছে বুলি।
1: সেই আটায়ে যে কৈছিল মনোহৰে চহৰীয়া ছোৱালীৰ মুহত পৰি গাঁও এৰি চহৰ পাবগৈ বুলি।
0: সেই কল্যাণী নবৌয়ে তাহাঁতৰ সমবায়ৰ আগগুৰি ধৰিছে, লগত ৰেণুকা বাইদেউ আছে।
1: কল্যাণীয়ে তেনেহ'লে কল্যাণময় কামকে কৰিছে। আৰু চাচোন মানুহৰ ভুল ধাৰণাবোৰ, আৰু তাই কাণতে ভাবিছিলে কি আৰু তাই কৰিছে কি? আৰু এনেকুৱা ক্ষেত্ৰত গুৰি ধৰোঁতা মানুহো লাগে, বুজিছ? হয়নে নহয় কচোন?
0: হয় হয় মোমাই, পিছে মোমাই মই এতিয়া গৈ থাকোঁ, আপুনি তেনেহ'লে যাব।
1: যা যা, যাম যা।
2: তেনেহ'লে ককায়ে সেইটো দিহাহে দিলাগৈ।
1: আৰু তই মোৰ একেজনী ভনী, বৌ পিতাই মৰাৰ পিছৰে পৰা তোক জীয়ৰী গতেৰে তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ, স্কুলতো পঢ়াব খুজিছিলোঁ নহয়।
2: খুজিছিলা তোক, পিছে 11 বছৰীয়া পাট গাভৰুজনী কণ কণ ল'ৰা ছোৱালীৰ মুখাখতে বহিবলৈ লাজ লাগিহে নগ'লোঁ। এতিয়াৰ দৰে বুঢ়া স্কুল থকা হ'লে কথা সুকীয়া আছিল। পিছে তোমাৰ মনৰ এষা পূৰণ হৈছেই বোলা।
1: হে, কেনেকৈ?
2: এই ভাগিনীহঁতক নক'বা, সেই দুপৰীয়া দুজনীমান বুঢ়ী লগ হৈ সৌ বাৰীৰ পাছফালে শিকোতে শিকোতে অফলা কফলা পাৰি ক কমল খ খৰমত ধৰিছোঁ।
1: হয়নে? এই শিকাইছে কোনে?
2: মানে কি অ, সেই কেৰকণৰ আবিয়ৈ বায়েকজনীয়ে বুঢ়া স্কুলত পঢ়িছিল নহয়।
1: হে, বুঢ়া স্কুল নহয় অ, প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰ।
2: নামেৰে কি হ'ব, যি নামেৰে মাতা বোলে গোসাঁই গোসাঁয়ে। আৰু পিছে আমি পুথিখন পঢ়িব পৰা হ'লেই।
1: তেনেহ'লে পুতে জীয়েৰে ভূ নেপোৱা নাই?
2: নাই পোৱা, এই তৰাই আকৌ বুঢ়ী সোপাক নবৰ কথা লগাই নবৰ শৰাধ কৰ বুলি কেতেৰা জেঙেৰা কৰিয়ে থাকে, পিছে তিনিকাল গৈ একালত আছেগৈ।
1: পিছে
2: পুথিখন পঢ়ি পূৰ্ণকণ কৰোঁ বুলিলেও সেই বোৱাৰীহঁতৰ ভৰিত পৰিব লাগে, সেইগুণে নিজেই পঢ়িব পৰা হ'লে হ'ল আৰু, তাতকেনো শিকি কি কৰিম।
1: কথাৰ গুৰি সেইটো, পিছে মোৰ মতেৰে অকল সেইগুণে পঢ়িব নালাগে, পঢ়িব লাগে মনৰ এলান ধোঁৱা তৰাবলৈহে। পিছে মই কি কৈছিলোঁ?
2: পঢ়োৱা কথা,
1: সৰুৰে পৰা জীয়ৰীৰ গতেৰে তুলি বুঢ়ীকালত তোক এতিয়া পাপত বুৰিবলৈ এৰো কেনেকৈ, সেইকাৰণেহে কৈছোঁ। আৰু চন্দিকা, চন্দ্ৰই ছোৱালী আনো বুলি ক'লেও তই হকা বধা কৰাহে উচিত। কি হ'ল, মোৰ কথা শুনি মনে নধৰিলে?
2: ধৰিলে, তুমি আয়েনৰ কথা ভাঙি পাতি কৈছা, জানি শুনি ল'ৰাটোৰ চাকৰিটো খাব নোৱাৰোঁ নহয়, কিন্তু কি পাপৰ কথা কৈছা?
1: মই আগতে কোৱা সেইখন আইন কেঁচাৰিতহে খাতে, আকৌ আমাৰ সমাজত খটা আইন এখনো আছে নহয়।
2: জানো, মই তলকিবই পৰা নাই।
1: তই কি তলকিবি? আৰু ঋষি মনুৰ শাস্ত্ৰত কি লিখা আছে জানো?
2: কি
1: লিখা আছে? যে যি কেৱল কন্যা সন্তানহে প্ৰসৱ কৰে, তেনে তিৰোতাক 11 বছৰৰ পিছতহে এৰিব পাৰে। আৰু তোৰ বোৱাৰীৰে কণা 7 বছৰহে হৈছে।
2: চাৰিওফালৰ পৰা জেউৰা দিছা, এফালেও সাৰিব নোৱাৰো। পিছে চন্দ্ৰই মানিব জানো? আৰু ছোৱালীঘৰে বা কি কয়?
3: ছোৱালীঘৰে কি কয় তই নিজ কাণে শুনিবি ৰ,

0: এখন্তেক বাট চাচোন।
1: অ, মই বিশালী বুঢ়ী ডাংপৰালৈ যাওঁ এতিয়া শুনিবলৈ।
0: ডাংপৰালৈ যাব নালাগে, মাৰ পুতেৰে মিতি পাতিব খুজিছ। আমাৰ ঘৰখনো চাওক, কথাও পাতকহি বুলি সৰু ককাইদেৱে ভাত খোৱাকৈয়ে মাতি আহিছে, পাইহিহে লাগে।
1: অ' আই, চন্দ্ৰই জানে জানো?
2: চন্দ্ৰকো আজি ছুটি লৈ আহিবলৈ মই কৈ পঠিয়াইছো, আহিলে গম পাব নহয়।
1: তেনেহ'লে হেৰি নহয়, এই মাছ পুঠি দুটামান গোটাব লাগিছিল নহয়।
0: মাছ পুঠিয়ে নহয়, সৰু ককাইদেৱে ডাঙৰ হাঁহ এযোৰো দি পঠিয়াইছে পামৰ পৰা। নবৌ ৰন্ধা বঢ়া হ'লেই হ'বলা।
1: তই মোক নকলি কেলেই? সেইজনীয়ে জানোচা নিমখেই এজেবা দিয়ে, হাজাৰ হ'লেও সতিনীৰ কথা।
0: নিদিয়ে নিদিয়ে, ইমান জুতি লগাই ৰান্ধিছে যে তহঁতৰ হ'ব লগা মিতিৰ ভাতৰ পাতৰ পৰা নুঠিবই চাগৈ।
2: ঐ তৰা, মিতিৰ নেপাতো বুলি মাৰে মোক কথা দিছে।
0: হয় নে বটী? মোমাই, তোমাৰ জয় হ'ল তেনে।
1: এতিয়া মইহে কৈছো, চন্দ্ৰই বা আকৌ কি কয়? আৰু তেওঁলোকৰো জীয়ৰী ছোৱালীৰ কথা, তাৰ লগত বিয়া বুলি ওলাই বিয়া নহ'লে আগলৈ নিউতাই নোলাব।
2: সৌৰা আহিলেও তেওঁলোক আহিলে?
1: অ, সেইজনী ছোৱালীজনীও আহিছেচোন।
0: আহক বহক খুৰী, বহকচোন। অ পৰশুকাই, তুমি মূঢ়াটোতে বহা। আৰু হেৰি নহয় লাহৰী, তুমি একেবাৰে ভিতৰলৈকে ব'লা, ঘৰখন চাই লোৱাকৈ ব'লা।
1: আপোনাৰ গা মূৰ ভালনে? থৈছে আৰু গোসাঁয়ে, কালিৰে পৰা ককাইদেউক পাই দেহাৰ গতি মনলৈ অহাই নাই।
2: ময়ো আকৌ এবছৰমান অহাই নাছিলো। পিছে হেৰি নহয় পৰশু, সোনকালে যাবগৈ লাগিব। কথা চিঙা, ছোৱালী দিয়ানে নিদিয়া খোলোচাকৈ কোৱা।
3: এৰা, আমিও তিনিওটা আহিছো নহয়, দুৱাৰ দাং দি থৈহে আহিছো আৰু। হ'ব পাই, কথা চমু ক পৰশু।
4: একেষাৰে ক'বলৈ গ'লে ছোৱালী নিদিওঁ।
1: নিদিয়া? তেনেহ'লে চন্দ্ৰক আভুৱা ভৰিহে আছিলা?
4: আভুৱা ভৰা নাছিলো, নিজেহে আন্ধাৰত একো দেখা নাছিলো।
1: জানো কি কৈছা তোমালোকে?
2: অ পৰশু, এৰা পোনাই কৈ দিয়া, মোৰ ভনীজনী আকৌ বৰ অকৰা বুজিয়ে নাপায়।
4: আমি বৰ অন্যায় কৰিবলৈ ওলাইছিলো। আপোনালোকক সমবায়ৰ মহিলাখিনিয়ে যেতিয়া ফঁহিয়া ফঁহিয়া আমাৰ ভুলবোৰ আঙুলিয়াই দিলে, তেতিয়াহে নিজৰ ভুল বুজি পালোঁ।
1: সমবায়ৰ মাইকী মানুহ ডাং পৰা পাইছিলগৈতো?
3: গৈছিল। অত ভাল কথা জনা তিৰোতামুখাৰ লগতে একেখন গাঁৱতে থাকি চন্দ্ৰক তুমিনো হকা বধা কৰা নাছিলা কেলি? তাকেহে তত ধৰিব পৰা নাছিলো আৰু
2: দেই। আকৌ সেই বৰপুতিকলৈ বৰ চেনেহ, বুজিছে? তাৰ কথা পেলাবই নোৱাৰে তাই।
1: এৰা, তাৰ চেনেহতে সি ৰং পোৱা কথাতে হয় ভৰ দিছিলোঁ।
0: আপোনালোক ভিতৰলৈ আহকচোন, এই চাহটোপা খাই লওকহি। অ মোমাই, তুমিও আহা। বটি, তই ৰ'দৰ পৰা আহিব নালাগে, মই ইয়াতে দিমহি। আহক আহক আহক,
1: যোৱা যোৱা।
2: ব'ল।
1: জানো এইখন কি হৈছে, মই তলকিবই পৰা নাই। কিহৰ পৰা যে কিখন হ'লগে?
5: অ বটি, বটি,
1: কি হ'ল ঐ? মই এইখিনিতে বহি আছো, গুণা মহটো অহাদি যি গতিৰে আহিছ দেখাই নাই একেবাৰে।
5: বুটি, মই বাছৰ পৰা নামিয়ে ঢপলি আহিছো, আহোঁতে ডাংপৰাত সোমাইছিলো, পৰশু মাক ভনীক বুলি ইয়ালৈকে আহিছে।
1: ছোৱালী দিব যেতিয়া ঘৰ দুৱাৰ চাবই।
5: ছোৱালী দিলেও মই নানো, আমাৰ অফিচাৰ চাহাবে মোক এজনী ঘৈণী থাকোঁতে আন এজনী বিয়া কৰালে আইনৰ জগত পৰি কি দুৰ্গতি হ'ব ফঁহিয়াই কৈ পঠিয়াইছে। মোৰ মত নহ'লে ছোৱালী দিব কেনেকৈ?
6: বৰবৌ, দায় দুখ নধৰিব আৰু। আপোনাৰ আগতে এখেতক কথা এষাৰ কওঁ, কেৱল আপোনাৰ মতেই নহয়, মোৰ মত নাথাকিলেও দিওঁ বুলি ঘৰৰ মানুহে দিব নোৱাৰে, মোৰ মত নাই।
1: কি কৈছ জানো তই?
6: সমবায় আইসকলে ঠিকেই কৈছে।
1: কি কৈছে?
6: আজি শুৱনি নবৌক যিদৰে সোধ পোচ নোহোৱাকৈ এৰু বুলিয়ে এৰিবলৈ ওলাইছিল, মোকো তেনেকৈয়ে নেৰিব বুলি কেনেকৈ ভাবিম? গতিকে মই কিমান ভুল কৰিবলৈ ওলাইছোঁ পাছতহে বুজিছোঁ। আৰু বৰবৌ
1: কি ৰিয়াই?
6: নবৌটো মোৰ দৰে এজনী ছোৱালী আছিল।
1: আছিল?
6: তেওঁৰ ঘৰখন ভাঙিবলৈ অহাও মহাপাপ। মাইকী মানুহে মাইকী মানুহৰ কথা নেভাবিলে কোনে ভাবিব?
2: চন্দ্ৰ পালি, তোৰ কথাবোৰ ভিতৰৰ পৰাই শুনিছোঁ আৰু পলমকৈ হ'লেও আটাইৰে চকু গুজিল বুনেহে এই বোৱাৰীজনীৰ পাঁচজনী জীয়েকেৰে সৈতে এলাই আঠানিখন নহ'ল।
1: তৰা, এইজনীয়ে এই বটা তামোল পাণৰ মাননি কালৈ আনিছে?
0: মোক কেলে সুধিছ, বোৱাৰীৰো সোধ।
2: অ বোৱাৰী, আহ, এইফালে এই মাক পুতেক হালৰে মাজতে থোৱা। অ

0: আৰু চন্দিকা, এই বোৱাৰীয়ে বোলে জ্বৰৰ ভমকতে টানকৈ কিবা দুআষাৰ মাত বুলিছিল, জগৰ নধৰিবলৈ সেইকাৰণে মাননি দিছে। আশীৰ্বাদ তাতে
1: দে
0: ঐ দে।
2: হ'ব হ'ব আই, উঠ, পৰভুৱে কুশলে ৰাখক।
3: চন্দ্ৰকাই, তুমিচোন আঁতৰিহে গৈছা, মান নোলোৱা নেকি?
0: ঔ তৰা, এই ভাত দিবলৈ যোগাৰ কৰিছনে নাই? পৰশু মাক কলৈ গ'লো?
2: এই বাট ফুৰি অহা গাৰে ভাতত নবঢ়ে নহয়, গা তিয়াবলৈ গৈছে। আহিব আহা ককাইদেউ, তুমি তোমাৰ সময়ৰ নাটনি বুলিছিলা নহয়। পৰশু
0: বল বল বল।
2: পৰশু কলৈ গ'ল? লাহৰী তয়ো আহ।
3: যাম, আপোনালোক যাওকচোন, পৰশু ককাইদেৱে হাঁহৰ মাংসৰ গোন্ধ লৈ হোটালত ৰৈ থকা ভকত নহয়, ভাতৰ পাতত বহি গৈয়ে হ'বলা।
2: তহঁত আহিবি তেনেহ'লে, আমি যাওঁ। আহ চন্দ্ৰ, আহ।
3: যাব,

0: যাম, আপোনালোক যাওকচোন। পৰশু ককাইদেৱে হাঁহৰ মাংসৰ গোন্ধ লৈ চোতালত ৰৈ থকা ভকত নহয়, ভাতৰ পাতত বহি গৈয়ে হবলা।
1: তহঁত আহিবি তেনেহলে, আমি যাওঁ। আহ চন্দ্ৰ, আহ।
0: যাব যাব যাওক। নবৌ, অনবৌ, মাতা আকৌ চন্দ্ৰকাইক ভাত খাবলৈ।
2: আই, দাইদোষ এৰিব, জ্বৰৰ ভমকত কি বুলিলো ততেই ধৰিব নোৱাৰিলো।
1: হ'ব হ'ব, তই তাকে ক্ষমা খোজ। তিৰোতা স্বামীৰ সমান কোন হ'ব পাৰিব? সি মনত সুখ পালে তোৰ মনত দেৱতাই সুখ পোৱা।
3: পিছে বুদ্ধি, তেনে দেৱতাসকলৰো চলন ফুৰণ কাম কাজ দেৱতাৰ লেখীয়া হ'ব লাগে।
1: যা এজনী, কটাঘাত চেঙাতেল নেঢালিবি, মনে মনে ভিতৰলৈ যা, পানী পীৰা দি ভাত দিবলৈ দিহা কৰগে। ভনীয়েকজনী হৈ কথা কোৱাৰ চিৰি চোৱাচোন।
4: তাই কেলে খং কৰিছ? তাই উচিত কথা কেনেহে কৈছে? ই গঢ়িত কাম কৰি কাললৈ কলংক থবলৈ ওলাইছিল, পিছে ভায়েক ভনীয়েক হালেই চন্দ্ৰৰ কলংক মোচন কৰিলে। বল বল, অতৰা ভাতৰ দিহা কৰগৈ। সৰু সৰু ল'ৰালৰি হৈছে বোলে ঘৰত কেও নাই, মোৰো কাম আছে। বল বল।
3: এই বুটি, আহ, খুৰীৰ গা তিওৱা হ'ব পাৰে। চন্দ্ৰকাই, তয়ো আছোন। হেৰি নহয় নবৌ, এই লাহৰীক তুমিয়ে মাতি আনা। নবৌ,
0: তৰাইটো মোক ভাত খাবলৈ মাতিবলৈ কৈ গ'ল, মাতানে নামাতা এতিয়া? জখিনীৰ জোখাৰে ভাত আঁতিব জানো।
2: অ' ভাই, তোমাকনো এইবোৰ কথা কোনে লগালগৈ?
0: মোক বাৰু মাতি নিব নালাগে, জখিনীয়ে তেলনি মৰা গোন্ধ পালে নিজেই স্বৰূপ হ'বগৈ। পিছে দেৱতাকহে পূজা পাতল দিলেহে যাব হ'বলা। মই আহিলোঁ দেই, তুমি পূজা পাতল দিয়া।
2: জ্বৰৰ তাপত মনৰ শোকত কিবা আশাৰ বুলিছিলোঁ, তাকেনো লগাবগৈ লাগেনে? বোলা বোলা ভাত খোৱাগৈ। চাওঁ, এফালে ঘূৰাচোন।
5: মোক মান ধৰিব নালাগে, এই সমবায়ৰ মাইকী মানুহ সোপাক আৰু উত্তমকহে মান ধৰিমগে দুটাৰে। ওলাবি।
2: ধৰিম বাৰু, পিছে তৰা আৰু সুৰথে মোৰ হৈ দেহেকেহে নকটা হ'লে ইমান পৰে তুমি কিজানি হোমতে বহি লোৱাগৈহেঁতেন।
5: সিহঁত হালক পঢ়ুৱাই মন পোহৰ কৰিলোঁ গুণেহে মোৰ বাট পোহৰাব পাৰিলে। বল বল, ভাত খাবলৈ এটাই মুখা বাট চাই আছে চাগৈ।
2: তুমি আগবাঢ়াচোন।
5: মোক আগবাঢ়িবলৈকৈ মৰসা কৰিছ দেখোন, ভিতৰত জখিনী আছে একা।
2: হয় দিয়া, জখিনী নহয়, বাহৰিয়ে গোসানীৰ জোখাৰেহে কথা ক'লে। বোলা বোলা, চুপতি মাৰি থাকিব নালাগে এতিয়া।

ইন্দিৰা ভূঞা ৰচিত নাটক চন্দ্ৰৰ কলংকমোচন ইমানতে শেষ হ'ল। নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে চন্দ্ৰ ইন্দ্ৰ বনিয়া, চন্দ্ৰৰ মাক চন্দ্ৰিকা বুঢ়ী, মনোৰমা বৰঠাকুৰ, তৰা বিজু ভৰালী, সুৱনী অৰুণিমা বৰুৱা, শশধৰ ননী মহন্ত, উত্তম ছবিন ৰাজখোৱা, সুৰথ অমৃত বৰা, লাহৰী ৰবিজিতা গগৈ, খুৰী মীৰা দাস আৰু পৰশু দিলীপ শইকীয়া। নাটকৰ প্ৰযোজনা আছিল দুৰ্গেশ্বৰ বৰঠাকুৰৰ, সহযোগ কৰিলে বসন্ত শৰ্মায়।

0: নাটশালা শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি গীত।
1: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা পিছে

থকা বিনিয়োগৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে বাজেটত উল্লেখ কৰা এই জলসিঞ্চন উদ্যমৰ সবিশেষ প্ৰকাশ কৰি কয় যে অহা 5 বছৰত সমগ্ৰ ৰাজ্য চাপযুক্ত পাইপেৰে জলসিঞ্চনৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে 4,000 কোটি টকা বিনিয়োগ কৰা হ'ব। তেওঁ কয় যে প্ৰতিটোপাল পানীৰে অধিক শস্য উৎপাদনৰ দৃষ্টিভংগী অনুযায়ী পানীৰ অপচয় ৰোধ কৰা আৰু জলসিঞ্চন সামৰ্থ্য বৃদ্ধিৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে চৰকাৰে প্ৰথমে বৰাক, সুবনখেৰী, মানাহ, বেকী, পুথিমাৰী, জীয়াভৰলী, ধনচিৰি আৰু কপিলিকে ধৰি গুৰুত্বপূৰ্ণ নদ নদীসমূহৰ জলপৃষ্ঠৰ পুংখানুপুংখ মূল্যায়ন কৰিব। এই মূল্যায়নৰ ভিত্তিত কৃষিভূমিলৈ পানী যোগানৰ উদ্দেশ্যে পাম্পৰ সহায়ত চাপযুক্ত পাইপেৰে ক্ষুদ্ৰ আৰু মজলীয়া জলসিঞ্চন আঁচনি ৰূপায়ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এনে ব্যৱস্থাত পৰম্পৰাগত পানীপথৰ তুলনাত কম ভূমিৰ প্ৰয়োজন হয়। এই উদ্যমে ৰাজ্যৰ জলসিঞ্চনৰ ব্যৱস্থা সুদৃঢ় আৰু উৎপাদন বৃদ্ধি কৰাৰ লগতে খেতিয়কৰ আয়ু বঢ়োৱাত সহায় কৰিব। অসমে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নেৰে নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচ্যাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সুস্থিৰ উদ্যোগ অনুকূল নীতি, আইন শৃংখলা আৰু আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ সহায়ত অসমে নীতি আয়োগৰ বিনিয়োগ বান্ধৱ সূচ্যাংকত অগ্ৰণী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মদক্ষতা, চৰকাৰী নীতিৰ কাঠামো, পৰিৱেশ আৰু আইন শৃংখলাৰ অধ্যয়ন কৰি নীতি আয়োগে অসমক বিনিয়োগৰ অনুকূল স্থান হিচাপে চিনাক্ত কৰাটো উল্লেখযোগ্য দিশৰূপে পৰিগণিত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শক্তিশালী চৰকাৰী নীতি, অনুকূল প্ৰাতিষ্ঠানিক পৰিৱেশ, উন্নত আইন শৃংখলা, সংযোগৰ আন্তঃগাঁথনি বৃদ্ধি আৰু শিক্ষাখণ্ডৰ উন্নয়নে বিনিয়োগকাৰীৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাইছে। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধ্বংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধ্বংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। তেওঁ কয় যে বন বিভাগে বালি আৰু শিলগুটি পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। মহান বিপ্লৱী তথা স্বাধীনতা যুঁজাৰু মংগল পাণ্ডেৰ জন্মবাৰ্ষিকীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে মংগল পাণ্ডে মাতৃভূমিৰ গৌৰৱ আৰু সন্মানৰ স্বাৰ্থত নিজৰ জীৱন ত্যাগ কৰিছিল। তেওঁৰ বীৰত্ব আৰু ত্যাগে আজিও প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে মংগল পাণ্ডেৰ দেশপ্ৰেম আৰু বীৰত্বই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। মণিপুৰত এজোপা গছ মাৰ নামৰ পদক্ষেপৰ তৃতীয় পৰ্যায়ৰ সৈতে সংগতি ৰাখি উদযাপন কৰা 77 সংখ্যক বন মহোৎসৱৰ ৰাজ্যিক পৰ্যায়ৰ সেউজ ফাইনেল কালি ইম্ফলৰ চিটি সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে কয় যে বিগত দুসপ্তাহত বন বিভাগ, বিভিন্ন চৰকাৰী বিভাগ, সুৰক্ষা বাহিনী, অসামৰিক সংস্থা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামূহিক প্ৰচেষ্টাত ৰাজ্যখনত প্ৰায় 15 লাখ গছ পুলি ৰোপণ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ বাবে বনানীকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। শ্ৰীখেমচান্দে বিভিন্ন বনজ সামগ্ৰী আৰু বনজুৰ ৰোধ কৰা সঁজুলি প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দৰঙৰ মৃদু ডেকাই একেলগে 3টা ববিনত সূতা ল'ব পৰা বিদ্যুৎচালিত স্বয়ংক্ৰিয় যন্ত্ৰ উদ্ভাৱন কৰি 2025 বৰ্ষৰ গুজৰাট শক্তি উদ্ভাৱন বঁটাৰ বাবে বাছনি লাভ কৰিছে।
গুজৰাট শক্তি সংৰক্ষণ নিগম আৰু গুজৰাট উদ্ভাৱনমূলক উদ্যমশীলতা পৰিষদে আগবঢ়োৱা বঁটাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ উদ্ভাৱকৰ 10টা উদ্ভাৱনৰ ভিতৰত মৃদু ডেকা

0: এই যন্ত্ৰবিধো আছে। দৰঙৰ বিষ্ণুপুৰ নিবাসী তথা তামোলপুৰ পলিটেকনিকৰ পৰা কাৰিকৰী বিষয়ৰ ডিপ্লমাধাৰী ছাত্ৰগৰাকীৰ এই উদ্ভাৱনে অসমৰ শিপিনীৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে। 22 জুলাইত গুজৰাটত হ'বলগীয়া এটা অনুষ্ঠানত উদ্ভাৱক ছাত্ৰগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে চিৰাঙৰ ঢালিগাঁও উপনগৰীস্থিত বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ কালি সামৰণি পৰে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পবিত্ৰ কৰ্মৰাজিক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সংঘৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। বন্তী প্ৰজ্বলন তথা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয়। এই কৰ্মশালাত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডঃ মংগল সিং হাজৰিকাৰ লগতে অসম সাহিত্য সভাৰ গুৱাহাটী শাখাৰ সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মাসহ আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। গোলাঘাট জিলাৰ মেৰাপানীত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হয়। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, মেৰাপানীৰ পৰা গোলাঘাট অভিমুখে গৈ থকা চাৰিচকীয়া এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলতে বাহনখনত থকা যুৱক দুজনৰ থিতাতে মৃত্যু হয়। নিহত যুৱক দুজন মেৰাপানীৰ প্ৰিন্স মেচ আৰু সুৰজ বিশ্বকৰ্মা বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰক্ষী থানাৰ অন্তৰ্গত মধুটিঙত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আহত লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চাহ শ্ৰমিক কঢ়িওৱা এখন চাৰিচকীয়া বাহন আৰু এখন মটৰচাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি আমাৰ সংবাদদাতাই জনাইছে। অহা 23 জুলাইৰ পৰা গ্লাছগোত হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদকজয়ী মহিলা বক্সাৰ অসমৰ লাভলীনা বৰগোহাঁয়ে ভাৰতীয় দলৰ বেতন কঢ়িয়াব। আন এগৰাকী অলিম্পিক পদকজয়ী খেলুৱৈ মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে ভাৰতৰ পতাকা বহন কৰিব। ভাৰতীয় অলিম্পিক সন্থাই কালি এই কথা নিশ্চিত কৰিছে। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই লাভলীনা আৰু মীৰাবাইৰ লগতে দলৰ সকলো সদস্যক শুভেচ্ছা জনাই খেলুৱৈ দুগৰাকীয়ে এই দায়িত্ব লাভ কৰাটো অতি সন্মান আৰু গৌৰৱৰ কথা বুলি উল্লেখ কৰে। দুবাৰকৈ অলিম্পিক পদকজয়ী পি ভি সিন্ধুৱে আজি জাপান অপেনৰ খিতাপ জয় কৰিছে। সিন্ধু এই সন্মানীয় খিতাপ জয় কৰা ভাৰতৰ প্ৰথমগৰাকী বেডমিণ্টন খেলুৱৈ হিচাপে বিবেচিত হৈছে। সিন্ধুৱে প্ৰতিযোগিতাৰ ফাইনেলত 3 বাৰৰ বিশ্ব চেম্পিয়ন আকানে য়ামাগুচিক 21-17 পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয়খন খেলত সোঁভৰিত পোৱা আঘাতৰ বাবে ৱাশ্বিংটন সুন্দৰক এইখন খেলৰ পৰা বাদ দিয়া হৈছে। সুন্দৰৰ ঠাইত আজি অলৰাউণ্ডাৰ হৰ্ষ ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। শৃংখলাটো সম্প্ৰতি 1-1 ফলাফলত অমীমাংসিত হৈ আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ৰাজ্য চৰকাৰৰ চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী 5 বছৰত 4,000 কোটি টকা বিনিয়োগৰ পৰিকল্পনা। দৰঙৰ মৃদুদেখাক 2025 বৰ্ষৰ গুজৰাট শক্তি উদ্ভাৱন বঁটাৰ বাবে বাছনি। আৰু অলিম্পিক পদকজয়ী মহিলা বক্সাৰ অসমৰ লাভলীনা বৰগোহাঁইলৈ গ্লাছগো কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ বেতন কঢ়িওৱাৰ দায়িত্ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া আগবঢ়াইছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। প্ৰথমে শুনাবলৈ লৈছো এক ভিলেইন ছবিখনৰ পৰা অংকিত তিৱাৰীৰ কণ্ঠৰ এই গীতটি। গীতটি শুনাবলৈ আমালৈ অনুৰোধ কৰিছিল দুনীৰ পৰা নিশাৰাণী, ভাস্বতী, জিন্টু, গৌতম আৰু সবিতায়।

এক ভিলেইন ছবিখনৰ পৰা অংকিত তিৱাৰীৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ শুনক হাজুৰ পৰা ৰবীনা বেগম, ভাস্কৰ, ৰীণা, মৌচম, ৰিয়াজুল আৰু ছাবৰিনাই অনুৰোধ কৰা জুণ্ডা ইমান গুণ্ডা ছবিখনৰ এই গীতটি।

জুণ্ডাইমান গুণ্ডা ছবিখনৰ পৰা জুবিন, জুবলি, জিন্তী, নেহা, গাৰ্গী আৰু পৰিসীমাৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ শুনক ওম শান্তি ওম ছবিখনৰ পৰা কে কেৰ কণ্ঠৰ এই গীতটি। গীতটি শুনাবলৈ আমালৈ অনুৰোধ কৰিছিল পুথিমাৰীৰ পৰা সুমি, অৰ্পণা, ললিতা, দীপাংকৰ, কৌষ্টভ, সাজু আৰু নম্রতায়।

ওম শান্তি ওম ছবিখনৰ পৰা কে কেৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰুৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনী।

0: আইদেউ বুলনীৰ সমূহ শ্ৰোতালৈ সম্ভাষণ জনাই এয়া দেওবাৰৰ বুলনী মুকলি কৰিছোঁ। আপোনালোক চাগে ৰৈয়ে আছে প্ৰফুল্ল বৰা ৰচিত ধাৰাবাহিক নাটক হৃদয়ৰ চিঞৰ শুনিবলৈ। প্ৰযোজনা অৱনী বৰা আৰু
1: নয়ন প্ৰসাদৰ
0: এয়া হৃদয়ৰ চিঞৰ।

0: চহৰৰ বিখ্যাত উদ্যোগপতি অনুপম চৌধুৰীৰ পুত্ৰ নিৰুপম চৌধুৰী আমেৰিকাৰ পৰা ঘূৰি আহিল। মাক দেউতাকে পুতেকৰ বিয়াৰ বাবে কইনা বিচাৰিলে। অনুপম চৌধুৰী বন্ধু জগবন্ধুৰ সহায়ত ৰূপে গুণে উতলনীয়া পূবালীৰ লগত নিৰুপমৰ বিয়া হৈ গ'ল। পাতনি মেলিলে এক নতুন জীৱনে। শুনক নাটকখনৰ দ্বিতীয় খণ্ড।
1: সেয়া তুমি কি কৰি আছা বোৱাৰী?
2: অঁ, তুমি শাক তৰকাৰী কাটিব নালাগে নহয়। সেইবিলাক কৰিবলৈ ৰজনী, লুকু ইহঁত আছে নহয়।
3: নহয় মা, মই এনেই ৰৈ আছো।
2: তুমি সেইবিলাক আজিৰ পৰা কৰিব নালাগে, লাহে লাহে কৰিবা বাৰু। শুনা বোৱাৰী, ঘৰখন চম্ভালি ল'বা। বহুত আশা কৰি তোমাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছোঁ। আমি ব্যৱসায়ী যদিও, মানুহবোৰ কিন্তু ব্যৱসায়িক মনৰ নহয়। তেখেত বৰ সৎপথত চলা মানুহ। সেই সমাজত আমাৰ এটা সুকীয়া স্থান আছে। সেই সন্মান যেন সদায় থাকে, এতিয়াৰে পৰা আমাৰ লগতে সেই কথা তুমিও চিন্তা কৰিব লাগিব।
3: মই সদায় আপোনালোকৰ কথামতেই চলিম মা।
2: আমাৰ কথামতে মানে, ইয়াতো এটা কথা আছে, আমি যে সদায়ে শুদ্ধ কথা ক'ম তাৰতো কোনো মানে নাই। আমি কেতিয়াবা ভুল কথাও ক'ব পাৰোঁ, তুমি তেতিয়া সেই কথা আমাক শুধৰাই দিবা। মানুহৰ মনত এটা নিজস্ব মতামত থাকে, তোমাৰো আছে। তোমাৰ মতামতো তুমি সময়ত দাঙি ধৰিবা, বিশেষকৈ নিৰুপমৰ ওপৰত চকু দিবা। সি যেন কোনো কথাত, কোনো কামত কেতিয়াও ভুল নকৰে। আৰু ৰজনী আৰু লুকু, সিহঁত এইখন ঘৰতে সৰুৰে পৰা ডাঙৰ হৈছে। মাক দেউতাক এটাৰো নাই, একেবাৰে ঘৰৰ ল'ৰা ছোৱালীৰ দৰে সিহঁত এইখন ঘৰতেই ডাঙৰ হৈছে। কিবা কথাত কেতিয়াবা খং উঠিলেও সিহঁতক দেখুৱাই কিন্তু খং নকৰিবা দেই।
4: বাইদেউ, অঁ বাইদেউ, পালোঁ, আজি পালোঁ, আজি ক'লৈ যাব? মই জানো নহয়, এদিন নহয় এদিন পামেই। এই দেউতাই বহুত দিনৰ পৰা টেঙা জোল এখন খাম খাম বুলি কৈ আছিল নহয়।
2: হেৰ, কি পালি?
4: এইটো দেখা নাই? এইটো,
2: অঁ, এইটো দেখোন চিতল মাছ।
4: অঁ, দেউতাই সদায় চিতল মাছৰ কথা কৈ থাকে, আজি পাই গ'লো।
2: পিছে চালানী নহয়তো?
4: নহয় নহয় নহয়, একেবাৰে লোকেল, শুদ্ধ শুদ্ধ, একেবাৰে বিশুদ্ধ। বেপাৰীক পাল্লাত ধৰিবলৈ কৈ এবাৰ নহয়, দুবাৰ নহয়, সাতবাৰ মৎস্য দেৱতাৰ শপত খুৱাইছোঁ নহয়। তাৰপিছতো যদি খাওঁতে চালানী বুলি ধৰা পৰে, মাছৰ তৰকাৰী নি তাৰ মূৰত পাকি দিমগৈ নহয়। অ'ব, দাদা আপোনাক মাতি আছে। নহয় নহয়, খালী হাতেৰে নহয়, চাহ একাপ লৈ যাবলৈ কৈছে।
3: তেতিয়াহ'লে
4: ৰ'ব ৰ'ব ৰ'ব, আপুনি কিয় চাহ কৰিব? চাহ কৰিম মই, আপুনি খালী লৈ যাব, বুজা নাই?

0: আরা অনুপম, কি করি আছা হে?
1: জগা বন্ধু, আহা আহা আহা
2: বহা। বিয়া হৈ যোৱা আজি এসপ্তাহে হ'ল, আজিহে হ'বলৈ আহিবলৈ সময় পালা।
0: আহিবলৈ মানে ভাবিলোঁ দুদিনমান দেৰি কৰিয়ে যাওঁ।
2: কিয়?
0: একেবাৰে বোৱাৰীৰ খবৰটো লৈ আহোঁ, কাৰণ তোমাৰ সেই নতুনতে বোৱাৰীবোৰ কেনে ধৰিব নোৱাৰি নহয়, মূৰতটো উৰণি থাকেই। সেয়েহে ভাবিলোঁ অলপ দেৰি কৰি যাওঁ। পিছে বোৱাৰী কেনে পাইছা?
2: কেনে পাইছা মানে বেয়া পাবলৈ কাৰণ বিচাৰিয়ে পোৱা নাই।
0: আৰে, কাৰণ বিচাৰি পোৱা নাই যদি বিনা কাৰণে মাজে মাজে বেয়া পাবলৈ চেষ্টা কৰিবা। মাজে মাজে বেয়া নাপালে ভাল লগাখিনি নজমে নহয়। নিমখৰ চাহ খালেহে ৰসগোল্লাৰ সোৱাদ বেছিকৈ পোৱা যায়।
2: বুঝিছা জগবন্ধু, বোৱাৰীক ভাত পানী ৰন্ধা বঢ়া কৰিবলৈ আমি মানাই কৰিছোঁ। মানা কৰা স্বত্বেও সিদিনা জোৰ কৰি এখন মাছৰ কালিয়া ৰান্ধিলে, বুজিছা?
0: হয়নে?
2: তোমাক কি ক'ম জগবন্ধু, মই এনেকুৱা মাছৰ কালিয়া জীৱনতে খোৱা নাইহে।
3: হয় নেকি? মই

0: মান্দিলে মাছৰ কালিয়ে ৰান্ধি ৰান্ধি এনেহে খোৱালো।
1: তুমি আহিব বোলা শুনি আছা?
0: শুনি থকা নাই, মানে হঠাতে আহি শুনিলো আৰু। বুজিছে, এখেতে মই ৰন্ধা মাছৰ তৰকাৰী খায়ো এনেকুৱা মাছৰ তৰকাৰী জীৱনতে নাই খোৱা বুলি কয়। অ', তাৰ মানে ইমান দিনে আপুনি মোক মিছা কথাকে কৈ আছিল।
1: মিছা কথা নহয় হে, তুমি ৰান্ধা, তুমি ৰন্ধা তৰকাৰী ভাজি সঁচাকৈয়ে মই জীৱনত খাই পোৱা নাই বুইছা। চোৱাচোন, এতিয়া ঘৰখনলৈ বোৱাৰী এজনী আহিল, আমি এটা নতুন জীৱন পালোঁ। মই এতিয়া এই নতুন জীৱনত বোৱাৰীয়ে ৰন্ধা মাছৰ কালিয়াৰ কথাহে কৈছোঁ।
0: হৈছে হৈছে, মোক আৰু মিছা কথা কৈ ফুচলাব নালাগে। পিছে সঁচাকৈয়ে জানে, সিদিনা বোৱাৰীয়ে ৰন্ধা মাছৰ কালিয়াখন সঁচাকৈয়ে তেনে এখন মাছৰ কালিয়া ময়ো মোৰ জীৱনতে খোৱা নাই জানে।
1: তেতিয়াহ'লে

0: আপুনি আহক আহক আহক বহক। আপুনি অকলে আহিল? তেখেত
1: আহিব, মই অন্য এফালেহে গৈছিলোঁ। আহোঁতে ভাবিলোঁ আপোনাকো এবাৰ লগ পাই যাওঁ।
0: আমিও সকলোবিলাক দুদিনতে আপোনালোকৰ ঘৰলৈ যাওঁ বুলি ভাবি আছিলোঁ। যি যোৱাইও লণ্ডনৰ পৰা আহি পাইছে, তেওঁলোকো যাম বুলি কৈছে। তেওঁলোকে আপোনালোকৰ ছোৱালী ৰীণাক দেখাই নাই নহয়?
1: তেওঁলোক আছে?
0: নাই, মোৰ বাহিৰে সকলোবিলাক বজাৰ কৰিবলৈ গ'ল। আপুনি আহিল, ভালেই হ'ল। আগতীয়াকৈ কথাটো কৈ থওঁ, যি যোৱাৰ ইচ্ছা তেওঁলোক ইয়াত থাকোঁতেই কৌশিকৰ বিয়াখন হৈ যাওক।
1: আমিও ভাবি আছোঁ, নিৰুপমৰ বিয়াখন হৈ গ'ল যেতিয়া ছোৱালীজনীৰ বিয়াখনো পাতিয়েই পেলাওঁ। তেওঁলোক আৰু কিমান দিন থাকিব ইয়াত?
0: তেওঁলোক আহিছিল দুমাহৰ ছুটীত, এতিয়া এমাহমান গ'লেই নেকি?
1: হ'ব, এই এমাহৰ ভিতৰতে তেতিয়াহ'লে বিয়াখন ঠিক কৰি পেলাওঁ। পিছে ৰাহিযোৰা চোৱাবলৈ?
0: হেৰি, ৰাহিযোৰা থাকক, সিহঁতে ভাল পাই বিয়াখন কৰাব খুজিছে যেতিয়া ৰাহিযোৰা নাহিলেও বিয়া পাতিবই লাগিব, নে কি কয়?

0: দাদা, আপুনি আহক আহক, বহক বহক বহক।
1: পিছে ই আছেনে নাই?
0: দেউতা, সেই দেউতা অকণমান ওলাই গৈছে, আহিব এতিয়াই।
1: এই বৌৰে কেনে লাগিছে?
0: বৰ ভাল দাদা, বৌ এইখন ঘৰলৈ অহাৰ পৰা ঘৰখন এৰি বাহিৰলৈ যাবলৈ সেই মনেই নোযোৱা হ'ল।
1: হয় নেকি?
0: বজাৰলৈকো আৰু সেই যাওঁ নাযাওঁ কৰি বাধ্যত পৰিহে যাওঁ। কেতিয়াবা ৰাস্তাত বৌলৈ মনত পৰিলে আধা ৰাস্তাৰ পৰাই ঘূৰি আহি এই বুক মাত দিহে পুনৰ ওলাই যাওঁ।
1: হয় নেকি? পিছে ছোৱালী ঠিক কৰিছিল কোনে?
0: আপুনি আকৌ
1: বিয়াখন পাতিলে কোনে?
0: কোনে পাতিব আৰু আপুনি? দাদা কথা এটা কওঁ, আপুনি বহুতকে বিয়া পাতি দিলে,
1: কিন্তু নিজৰখন পাতিব নোৱাৰি বৰলা হৈ বহি আছো, নহয় জানো?
0: বহি থাকিলে নহ'ব দাদা, এতিয়াও সময় আছে, চেষ্টা কৰক।
1: কটা গৰু, এতিয়া মোৰ আৰু বিয়া পতাৰ বয়স আছে নেকি?
0: পুৰুষ মানুহৰ আৰু বয়সৰ কি সীমা আছে দাদা?
1: বুঢ়া বয়সত বিয়া পাতি কইনাজনীক দুদিনতে বিধৱা কৰাৰ বুদ্ধি দিছ ন? যা যা বৌৰক মাত।
0: বৌ নাই।
1: কোনো গ'ল?
0: এই অথনিয়ে দাদাৰ লগত ওলাই গ'ল, ডাক্তৰ তালৈ যাব নেকি?
1: ডাক্তৰ? কিবা অসুখ বিসুখ হৈছে?
0: নাই নাই নাই, অসুখ বিসুখ দেখাত নাই, এই ডাক্তৰৰ ওচৰত কিবা সেই পৰীক্ষা কৰিব নেকি, মাইকী মানুহৰ ডাক্তৰৰ ওচৰলৈ গৈছেতো।
1: অ' সেইটো পৰীক্ষা
0: ভগৱানে কৰিলে এই নাতি পোৱালি এতিয়া। এই সৰুৱা, এই দেউতা আহিলে।
2: জগবন্ধু
1: অনুপম,
2: কেতিয়া আহিলা?
1: আহা আহা, অলপ দেৰি হ'ল,
2: মোৰ কোঠাতে বহোগৈ, ব'লা আহা,
1: ব'লা
2: বহা বহা।
3: কৌশিকৰ দেউতাকৰ লগত লীনাৰ বিয়াৰ কথাটো আলোচনা কৰি আহিলোঁ, বুজিছা?
1: পিছে বিয়াৰ দিন বাৰ ঠিক হ'ল নেকি?
3: দুই এদিনতে দিন বাৰ ঠিক কৰিব লাগিব, এই লণ্ডনৰ পৰা তেওঁলোকৰ জী জোঁৱাই আহিছে, তেওঁলোক থাকোঁতেই তেওঁলোকে বিয়াখন হোৱাটো বিচাৰে।
1: বৰ ভাল কথা। পিছে তাতোকৈ এটি বেছি ভাল কথা, তুমি হেনো ককা হ'ব খুজিছা।
3: কিন্তু তোমাক কোনে ক'লে?
1: তোমালোকৰ ৰজনী ডাক্তৰ
3: ৰজনীয়ে ই এতিয়া গোটেইখন প্ৰচাৰ কৰি ফুৰিব যেন পাইছোঁ। যা হওক, নাতি এটা পাম বুলি ভাবিছোঁ, পালে বৰ ভাল লাগিব হে।
1: অঁতো আকৌ
3: ঘৰখন একেবাৰে ভৰি পৰিব।
4: আপুনি কেতিয়া আহিল?
1: কেতিয়া বাই, নাতিৰ অন্নপ্ৰাশন খোৱা মোৰ হৈয়ে গ'ল।
4: আপোনাৰো যে আৰু কথা, নাতি হ'ব কেতিয়া, অন্নপ্ৰাশন পাতিম কেতিয়া?
1: এই হ'বলগীয়াটো হ'বই যেতিয়া, এতিয়া আৰু কেতিয়া প্ৰশ্নবোৰ নাহে, ভগৱানে বান্ধি দিয়া সময়মতেই হ'ব। এই সময় নিজে নিজেই আহে, তুমি মই ঠিক কৰিব নালাগে, নাতি ছোৱালীয়েই হওক বা ল'ৰাই হওক, বিয়াখন কিন্তু মই আকৌ

0: আপুনি কাক বিচাৰি আহিল? আকৌ
1: ঘৰত কোন আছে?
0: সকলো আছে। কিয়?
1: চাওঁ মাতচোন মাত।
0: আপুনি মাত বুলি ক'লে আৰু মাতি দিব নোৱাৰো নহয়।
1: কথা সাংঘাতিক, সোনকালে মাত।
2: কোন ৰজনী?
0: এখেত নাম চাম কি আছিলে জানো পাহৰিলোঁ, এই ইয়ালৈ আগতেও আহিছিল।
1: মোৰ নাম হেমন্ত শইকীয়া।
2: আপুনি কিয় বা আহিল?
1: আপোনালোকৰ বোৱাৰী ক'লৈ গৈছিল?
2: সেই কথা আপোনাক কিয়?
1: আপুনি মোৰ কথাত গুৰুত্ব দিয়া নাই। শুনক, আপোনালোকৰ বোৱাৰী কিছু সময়ৰ আগতে এটা এক্সিডেণ্ট হৈ গৈছে।
2: এক্সিডেণ্ট? কি কি এক্সিডেণ্ট?
1: এক্সিডেণ্ট? আপোনালোকে থানাত খবৰ কৰক, সকলো জানিব পাৰিব। মই বৰ ব্যস্ত মানুহ, তথাপিও আপোনালোকক খবৰটো দিবলৈ আহিলোঁ। মই যাওঁ। কথা একো নহয়, খোলাখুলিভাৱেই কওঁ। আপোনালোকৰ বোৱাৰী ৰিক্সা এখনত আহি আছিল দলঙৰ ওচৰত। সেই নিৰ্জন ঠাইখিনিত কেইটামান দুৰ্বৃত্তই ৰিক্সাৰ পৰা নমাই গাড়ীত তুলি উঠাই লৈ গুচি গৈছে।
3: আপুনি এইবোৰ কি আজে বাজে কথা কৈছে?
2: কিন্তু কিন্তু বোৱাৰীটো নিৰুপমৰ লগত গাড়ীত ডাক্তৰৰ ওচৰলৈ গৈছে।
3: আপুনি অন্য কাৰোবাৰ কথা কৈছে?
1: নহয়, শুনক, আপোনালোকৰ বোৱাৰীক মই চিনি পাওঁ। স্পটত মই নিজে আছিলোঁ। মই বাধা দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সিহঁতৰ হাতত পিষ্টল দেখি সাহস কৰিব নোৱাৰিলোঁ। মই যাওঁ।
2: চাওঁ, নিৰুপমলৈ ফোন এটা কৰকচোন।
4: হেল্ল', কোন? নিৰুপম, তই তাত? বোৱাৰী ক'ত? অঁ অঁ অঁ ষ্টুপিড।
2: কি ক'লে নিৰুপমে? কি ক'লে?
3: সি বোৱাৰীক ডাক্তৰৰ চেম্বাৰত থৈ ফেক্টৰীলৈ আহিল, আহোঁতে বোৱাৰীক লৈ অহাৰ কথা।
4: হেল্ল', কোন? ডক্টৰ? কোন নাৰ্ছিং হোম?
5: হেল্ল', সবিতা নাৰ্ছিং হোমৰ পৰা কৈছোঁ। আপোনালোকৰ বোৱাৰী ৰাস্তাত পৰি আছিল, কেইজনমান মানুহে ইয়াত এণ্ট্ৰি কৰাই গৈছে। অঁ, তেওঁলোকে আপোনালোকৰ ফোন নম্বৰটো মোক দি গৈছে। কেছটো বৰ ছিৰিয়াছ, সোনকালে আহক।

0: কন্দা কটা নকৰিব, কন্দা কটা নকৰিব, হোৱাটো হৈ গ'ল, সেয়া আৰু কোনেও ঘূৰাই আনিব নোৱাৰে। এতিয়া বৰ্তমানৰ কথা ভাবক
1: ডক্টৰ, তেওঁ তেওঁ আকৌ সুস্থ হৈ উঠিবতো?
0: হ'ব, সুস্থ হ'ব, একেলগে কেইবাজনো, ব্লিডিংটো বন্ধ হ'লে।
1: দেউতা, হেভ পেচেঞ্চ, অধৈৰ্য নহ'ব, সময়ত সকলো ঠিক হৈ যাব। মই আছোঁ নহয়, তোৰ দেউতাৰ এতিয়াও জীয়াই আছে। দেউতা, মোৰ ওপৰত বিশ্বাস ৰাখ।
2: মই অকণমান বোৱাৰীৰ ওচৰতে থাকিব পাৰিমনে ডাক্তৰ?
0: যা যা, কিন্তু ৰোগীৰ জ্ঞান নহালৈকে মাত বোল একো নকৰিব। বৰ্তমান আপোনালোকে পুলিচত খবৰ দিয়ক।
1: পুলিচ?
0: ইয়েছ, পুলিচত এইবিলাক কেছত পুলিচক খবৰ দিয়াটো অতি প্ৰয়োজন।
1: পুলিচত খবৰ দিয়াৰ কথা মই এতিয়া ভবা নাই ডক্টৰ। মোৰ ঘৰখনৰ এটা মান সন্মান আছে, পুলিচত খবৰ দিয়া কথাটো লাহে লাহে চিন্তা কৰিম। ঠিক কথা দেউতা, ময়ো ভাবোঁ পুলিচত খবৰ বৰ্তমান নিদিয়াই ভাল।
0: সেয়া আপোনালোকৰ কথা, কিন্তু চাব পিছত যেন বিপদত নপৰে।

0: এই মোৰ কাৰণে ৰৈ ৰৈ ৰিক্সাত আহিব নালাগিলহেঁতেন। এই কথাটো তোমাক হেৰি ধৰাৰ সেই মুহূৰ্তত মই কিয় ভাবিব নোৱাৰিলো, কিয় পোৱালি। আজি মই কান্দো বুলিও কান্দিব নোৱাৰো জানা। আজি মই বাহিৰলৈ ওলাম কেনেকৈ? আঁতৰৰ পৰা মানুহে মোক দেখি হাঁহিব, হিটিকিং কৰিব, আৰু মই সহ্য কৰি যাব লাগিব। আৰু যদি সহ্য কৰিব নোৱাৰো, মই আত্মহত্যা কৰিব লাগিব।
1: দুখ মোৰ, মই কিয় আপোনাৰ কাৰণে অপেক্ষা নকৰি গুচি আহিলো? মোৰ কাৰণে এইখন ঘৰৰ সুনাম শেষ হৈ গ'ল। মোৰ মৃত্যুৱে এইখন ঘৰৰ সেই সুনাম নিশ্চয় ঘূৰাই আনিব পাৰিব।
0: কিন্তু কিয় এনে হ'ল? কাৰ পাপৰ কাৰণে এটা পৰিয়াললৈ মৰিশালীৰ স্তব্ধতা নামি আহিল? মই কি পাপ কৰিছিলো ভৱালি, মই কি পাপ কৰিছিলো?
1: পাপ আপুনি কৰা নাই, পাপ কৰিছিলো মই। কিন্তু মই নাজানো মই কি পাপ কৰিছিলো। জনা হ'লে বিয়া মই কেতিয়াও নহ'লোহেঁতেন, কাৰণ মোৰ কাৰণে এইখন ঘৰ ধ্বংসত পৰিণত হওক সেয়া মই নিবিচাৰোঁ, কেতিয়াও নিবিচাৰোঁ।

0: শুনা নিৰূপম, হৈ যায় বহুতো নিবিচৰা কথা মানুহৰ সংসাৰত হৈ যায়। কিন্তু খুৰা, এইবিলাক ভাগ্যৰ লিখন। এই ঘটনাটোৰ দায়ী তোমালোকো নহয় আৰু বোৱাৰীও নহয়, দায়ী সময়। সময়ৰ পৰিৱৰ্তনত জন্ম হৈছে উচ্ছৃংখলতা। সেই সময়ক তুমি মই অকলে জয় কৰিব নোৱাৰোঁ, জয় কৰিব লাগিব এটা জাতিয়ে। শুনা, নিজৰ বিবেকক বিসৰ্জন নিদিবা। বিবেক হ'ল এখন পবিত্ৰ আদালত, যিখন আদালতত নিজৰ বিচাৰ নিজেই কৰিব পাৰি আৰু সময়ৰ লগত যুদ্ধ কৰি জয়ী হ'ব লাগিব।
1: কিন্তু কেনেকৈ খুৰা, জীৱনৰ লগত যুদ্ধ কৰাৰ শক্তি যেন মই হেৰুৱাই পেলাইছোঁ। মোৰ ভাৱ হৈছে মই যেন বলিয়া হৈ যাম।
0: বলিয়ালি কৰিলেই মানুহ বলিয়া হয়, বলিয়ালি নকৰিবা। শুনা, বৰ্তমান আমাৰ দেশত প্ৰতি 17 ঘণ্টাত একোগৰাকী ছোৱালী, একোগৰাকী বোৱাৰী এনে ঘটনাৰ বলি হৈছে। কিছুমানে স্বীকাৰ কৰে আৰু কিছুমানে স্বীকাৰ নকৰে। দেশত এই বিষয়ৰ যি আইন আছে, সেই আইনৰ দ্বাৰা দুৰ্বৃত্তহঁতক সাক্ষী প্ৰমাণেৰে শাস্তি দিয়াটো বৰ কঠিন কাম। বৰ্তমান নতুন আইন হৈছে দুৰ্বৃত্তহঁতক মৃত্যুদণ্ড দিব লাগে। কিন্তু সাক্ষীৰ অভাৱত সিহঁত হাৰি যায়। যিখন দেশত নাৰীক বন্দনা কৰা হয় দেৱীৰূপে, পূজা কৰা হয় মাতৃৰূপে, সেইখন দেশতে সেই নাৰীক অপদস্থও কৰা হয়। শুনা, এতিয়া বোৱাৰীক ক'বা মহিলা সমিতি বা কাগজৰ সাংবাদিকক বোৱাৰীয়ে যেন কথাটো মিছা বুলি কয়।
1: খুৰা,
0: তাৰ আগতে কিন্তু তুমি ঘটনাটো মানসিকভাৱে বৰ সহজভাৱে ল'ব পাৰিব লাগিব।
1: কোৱা, পাৰিবানে? মই

0: নিশ্চয় পাৰিম, কাৰণ এই ঘটনাটো পুবালীয়ে ইচ্ছা কৰি নিজে কৰা নাই খুড়া। তদুপৰি পুবালী মাতৃ হৈছে, যি সন্তানৰ পিতৃ মই। পুবালীক মই ভাল পাওঁ, পুবালীক মই হেৰুৱাব নখোজো খুড়া, হেৰুৱাব নখোজো।
1: তেন্তে তেন্তে এতিয়াই যোৱা, বোৱাৰীক এই কথাটো কোৱাকৈ যোৱা।

শুনা ভৱালী, বাতৰি কাকতত ঘটনাটো প্ৰকাশ হোৱাৰ পিছত মহিলা সংগ্ৰাম সমিতিয়ে কেছটো হাতত লৈছে। কাইলৈ ডি চিৰ ওচৰলৈ গৈ তোমাৰ ষ্টেটমেণ্ট লোৱাৰ কাৰণে তেওঁলোকে তোমাক লৈ যাব। ভৱালী, মোৰ কথা ভাবি, মা দেউতাৰ কথা ভাবি আৰু এইখন ঘৰৰ সুনাম ৰক্ষা কৰিবলৈ তুমি এই ঘটনাটো মিছা বুলি ক'ব লাগিব। মই এই কথাটো বৰ সহজভাৱে লৈছোঁ ভৱালী। মোৰ মনত কোনো শংকা, কোনো অনুতাপ, কোনো সন্দেহ একোৱেই স্থান পোৱা নাই, একোৱেই স্থান পোৱা নাই। তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাৰ মৃত্যু হোৱা নাই, বৰং মোৰ মৰম ভালপোৱা আগতকৈ বেছি আৰু বেছিকৈ। বাবা ভৱালী, কোৱা, ঘটনাটো মিছা বুলি ক'বানে তুমি? ভৱালী, তুমি কান্দিছা কিয়? কোৱা, তুমি মিছা বুলি ক'বানে? মই যদি ঘটনাটো সহজভাৱে ল'ব পাৰোঁ, তুমি মিছা বুলি ক'বলৈ নোৱাৰিবা কিয়? আৰু আৰু যদি মিছা বুলি নকোৱা, তেন্তে মহাত্মা হত্যা কৰিব।

0: আহক।
1: নিউজ পেপাৰত বাতৰিটো পঢ়িহে গম পালোঁ এটা বৰ ডাঙৰ ঘটনা হৈ গ'ল।
2: কাগজৰ কথা এইবোৰ সকলো মিছা কথা। বোৱাৰী ৰিক্সাৰ পৰা পৰি এটা সাধাৰণ এক্সিডেণ্ট হোৱাতহে নাৰ্ছিং হোমলৈ নিব লগা হৈছিল।

0: আলপোৱা বিলাক বেয়া পোৱা হবলৈ বেছিদিন নালাগে নহয়। বিয়ালৈ অহা মিতিৰ কুটুমে কাৰ ঘৰৰ ছোৱালী বুলি সুধিলে আমি কি ক'ম? আৰু আজিকালি বাতৰি কাকততো সকলোৱে পঢ়ে। মইতো মোৰ পৰিয়ালৰ সুনামৰ কথাও চিন্তা কৰিব লাগিব।
1: আপোনাৰ দৰে মোৰ পৰিয়ালৰো এটা সুনাম আছে,
0: কিন্তু এই ঘটনাটোৰ পিছত আপোনাৰ সেই সুনাম দুৰ্নামলৈ পৰিণত হোৱা নাই জানো। আপুনি ভাবি চাওক,
1: কোনে ক'ব পাৰে, কোনে ক'ব পাৰে মোৰ সুনামত চেকা লাগিছে বুলি? মোৰ নাম অনুপম চৌধুৰী।
2: কিন্তু কথাটো যদি মিছা বুলি প্ৰমাণিত হয়, মানে বোৱাৰীয়ে যদি মিছা বুলি কয়, তেতিয়া আমাৰ ছোৱালীক বিয়া কৰোৱাত আপোনাৰ কিবা আপত্তি থাকিব নেকি?
0: নাথাকে, মিছা বুলি প্ৰমাণিত হ'লে নাথাকে। কাৰণ মই জানো, মই বিয়া নাপাতিলেও মোৰ ল'ৰা কৌশিকৰ অন্য ছোৱালী বিয়া কৰাবলৈ সহজে মান্তি নহ'ব। গতিকে বোৱাৰীয়ে আগতে মিছা বুলি কৈ আহকচোন, পিছৰ ব্যৱস্থা বাৰু পিছত কৰা যাব, নে কি কয়?

হৃদয়ৰ চিঞৰ, প্ৰফুল্ল বৰা ৰচিত নাটকখনৰ আজি দ্বিতীয় খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত আছিল অনুপম, ঈশান বৰুৱা, সঞ্জয়, অৱনী বৰা, ৰজনী, কৌস্তুভমণি শইকীয়া, জগবন্ধু, হৰি ডেকা, ডাক্তৰ দিলীপ শইকীয়া, নিৰ্মালী, প্ৰণতি বৰুৱা, নিৰুপম আৰু পূবালীৰ চৰিত্ৰত তপন দাস আৰু পূৰৱী শৰ্মা। অহা দেওবাৰে শুনিবলৈ পাব এই নাটকৰ তৃতীয় খণ্ড। আজি বোলনি ইমানতে সামৰিছোঁ। আকৌ লগ পাম মঙলবাৰে দিনৰ 12:30 বজাত।

0: বুলিয়ে তাই যেন বুকুতে পমি নাইকিয়া হয়ে যাব।
1: রূপেশ্বরী মই চিনি নাপাও নহয়, খুৱালেহেঁতেন ভূতেতাক। অমুকি বুলি ঠেঙৰ ওপৰত ঠেং তুলি খাবলৈ পাইছে। আমি আকৌ ৰূপেশ্বৰীৰ দৰে লেন চেলাব নেজানো নহয়। কি মতাৰ ফেশ্বন কি নাচাবা গোবৰদা? অ গোবৰদা, তাইৰ মূৰটো দৰকাৰ পৰিছে লেন চেলাবলৈ আমাৰ।
0: লেন বাৰু চেলাব নালাগে, কমচে কম এই বৰকিটাটোতো বন্ধ কৰচোন, গ্ৰহণ কৰ। এই কঁকালটোকে যদি অকণ পিটিকি দিলিহেঁতেন, নাই খবৰ নাই, উফ কি যে কুটকুটাই আছে।
1: সজা সজা উঠ, যদি উঠ, নহ'লে মই এতিয়া চেঁচা পানী ঢালিম। অঁ অইন কোনোবা আহি কাম বতাওকচোন, মই হাজি চুচৰি হ'লেও যাব নহয়। বোলো উঠিছনে নাই?
0: নুঠো বুলি কৈছো নহয়, নুঠো। তই মোৰ লগত ফেপেৰি পাতি নাথাকিবি। অঁ
1: ককায়েৰা টোপনি নুঠে এতিয়া।
2: কি শুনালা ল বৌ, মোৰ কাম বাদ দিছি টোপনি? গোবৰকাই কথাটো বুজি পাইছ নাই?
0: এই বহচোন বহ গলো। এই চাওঁ পানী এঘটি দে। এই কালি গেৰেলা ঘৰত এই ঘোষা পৰুৱান মানে এই নিশা টোপনি ক্ষতি হলো।
2: কাম হ'ল নে নাই মই বুজিছ নাই?
0: এই মুখখন ধুই আহোঁ ফটচনে।
2: ফট কৰা, কাইলৈ ভাওনা পাই কথাটো বুজিছ নাই? কলৈ পলাবি হেনো অধম পামৰ, মোহৰ হাতত আজি নাপাইবি নিস্তাৰ। চন্দ্ৰ সূৰ্য সাক্ষী কৰি প্ৰতিজ্ঞা কৰিলো, তোক নবধিলা আজি, তোক নবধিলা, তোক নবধিলা। কেনে শুনা নবৌ?
1: মই শুনাত ভালেই শুনিছো, পাছে তোৰ আচলজনীয়ে ভাল পালেহে আকৌ ভাওনালৈ বা আহে কি নাহে।
2: নাহিব মানে? কথাটো তুমি বুজিছা নাই নবৌ, তাইৰ বাপেক চৌধ্য পুৰুষ আহিব লাগিব। নাহিলে হ'ব, নতুন ৰয়েল 50 টকা বইনা কি এনেই দি আহিছে, কথাটো বুজিছা নাই?
1: হেৰৌ, আমাৰ ভাওনা কিন্তু শিখলতকৈ চমৎকাৰ হ'ব লাগিব গলো। সিহঁতে হাঁহিব নহ'লে মুখ টিপি টিপি। কণ মইনাহঁতেতো কৈয়ে আছে বোলে সেই খেলে ভাওনা পাতিব।
2: তুমি কথাটো বুজিছা নাই নবৌ, আমাৰ ভাওনা ফাৰ্ষ্ট ক্লাছ হ'ব, বুজিছা নাই? একেবাৰে চিনেমা, খবৰ কাগজৰ ৰিপৰ্টাৰকো মই মাতি আহিছোঁ, বুজিছা নবৌ?
0: এই যাচোন সাউত কৰি চাহ পানী এটোপা কৰ। গোলোক
2: মোৰ গদা ক'ত, কথাটো বুজিছা নাই? ধেনু,
0: তোৰ গদা ধেনুৰ ফেৰেম বনাই থৈছোঁ, তই খালি সেই কাপোৰ ৰঙীন কাগজ আৰু এঠা দিবি, 1 ঘণ্টাত তৈয়াৰ হৈ যাব।
2: কাগজ কাপোৰ যি লাগে বুজিছা নাই? তই এতিয়া নিজে খৰচ কৰ, মই পাছত দিম, বুজিছ নহয়? চাবি কিন্তু বস্তু বস্তু হ'ব লাগিব, কথাটো বুজিছ নাই? বচন মোৰ সলসলীয়া, মেডেল আনিবই লাগিব। অঁ আৰু এটা কথা বুজিছ নাই? মোৰ সিংহাসনখন বনাব লাগিব, বুজিছ নাই? অকণিহঁতৰ চোৰা ঘৰতে চালকিয়া এখন আছে, বুজিছনে? সেইখন নি 200 পৰা 200 পৰা ইটাৰ ওপৰত বহুৱাবি, তাৰ ওপৰত এখন বেড কভাৰ, বুজিছ নহয় কথাটো?
0: কৈ থাকচোন।
2: তাৰ ওপৰত 2খন চকী, বুজিছনে? চকীটো ফুলাম কাপোৰ, বুজিছনে? ৰঙীন কাগজৰ ফুল কাটি বাঁহৰ কামি বান্ধি একদম লগাই দিবি, বুজিছনে?
0: বুজিছো, কৈ যাচোন।
2: এই চালপিয়াৰ তলত 2টা পেকিং বাকচ দিবি, একদম খটখটি দিব, বুজিছ নহয়? মই এই বসন্ত মাটি সিংহাসনৰ ওপৰৰ পৰা সেই বাকচে দি একদম চিনেমা কাইদাত নামি আহিম। শুনা শুনা সভাসদ পত্ৰমন্ত্ৰী যত,
0: চাবি চাবি সেই চকীখন একেবাৰে হেলেক পেলেক ভাঙিলে মানে আৰু কাইলে ভাও দিবি আৰু।
2: যা তই চিলিং নষ্ট কৰি দিলি। অ'
3: গোবৰ,
0: মোমাই আহ, ঐ মোমাই আহিছে অ, বহ মোমাই।
3: এই পিছে তোৰ দেখোন একেবাৰে খা খবৰেই নাই অ, এই গন্ধ আজি নহয়, ভাওনা পাতো ভাওনা পাতো কৈ চিঞৰি থাকিবি আৰু হেৰি পাতি লৈ পিছত মোৰ পুলকা মাৰিবি। হঁত
2: চব কাম চোৰ, বুজিছনে বৰপিতাই? ভাৱৰীয়া কেইটাই ভাও দিয়াৰ পৰা ধাৰিকত গোটালৈকে সমস্ত কাম কৰিব লাগিব, বুজিছ নাই?
0: হেৰৌ, এই মোমাইহঁতৰ ডিঙি তিয়াবৰ ব্যৱস্থা কৰ।
3: গোবৰ
0: মোমাই,
3: তোৰ দেউতি বতাই দিওঁ শুন, এই ভাওনাত মানুহ এইবাৰ সৰহ হ'ব, গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰৰ পৰা ঢাৰি কঠ চঠ এই যি পাওঁ আনি হয় চিজিলকৈ পাৰি দিবি। আৰু শুন, স্কুলৰ হেড পণ্ডিতক কোৱা আছে এই 12 যোৰমান বেঞ্চি ডেক্সি আনিবি। এই আজিকালি আকৌ লং পেণ্ট পিন্ধা দৰ্শকহে সৰহ,
2: বুজিছনে বাবুচাই? আজি গন্ধত কিন্তু এটা কথা খাটাং কৰিব লাগিব, বুজিছ নহয়?
3: অঁ কচোন।
2: কোনো ভাৱৰীয়াই যাতে বুজিছ নহয় পানী দুনি পি নাহে, বিশেষকৈ দণ্ডি আৰু দলনক ৱাৰ্ণিং দি দিবি, বুজিছ নহয়?
3: আৰু যি

0: দুই এটাই ঢোক মাৰে, তাকে নকৰিলে বোলে সিহঁতৰ ফিলিং নাহে। হেল্ল, কাকনো কি কৰিবি কচোন, আগৰ পৰাতো ঠিকেই থাকে। আগৰ দিনত হেৰু নামঘৰৰ ভিতৰত মদ ভাঙহে নালাগে এই বি এটাকে হুপিবলৈ ভয় কৰিছিল, আজিকালি আকৌ মদ ভাং এই লাও পানী এই সোপা নুহুপিলে তোৰ খাই ঠেঙকে পোন নোহোৱা হ'ল।
1: মই কিন্তু বৰপিতাক কৈ দিছোঁ, দণ্ডিয়ে মোৰ প্ৰিয়াৰ ভাও লৈছে, যদি কেনেবাকৈ বচন মাতিবৰ সময়ত গোন্ধাই মোৰ নাকত লাগে বুজিছ নহয় মই চিঞৰি দিম।
2: হ'লা কি দুৰ্গন্ধ, যোৱাবাৰ বুজিছনে মই ভাগ্য বমি কৰি দিয়া নাই, সি দোলন ভাও লৈছিল মোৰ প্ৰিয়াৰ। সূত্ৰত আছে প্ৰিয়াৰ গলে ধৰি চুম্বন কৰি যে কৌশলে বুজিছনে, ইপিনে দোলনৰ মুখৰ ওচৰলৈ মুখ নি কি দুৰ্গন্ধ বুজিছনে, লাও পানীৰে ডিঙিৰে গোন্ধে মিলি আৰু মানে অলপতে মই বমি কৰা নাই। এলা ভাওনাত হ'লেও নিজৰ ক্ৰিয়াজনীৰ মুখত তেনে দুৰ্গন্ধ গুণ বুজিছনে,
0: পিছে গোবৰ
3: মোমাই
0: গন্ধলৈ মাহ প্ৰসাদ কেইটা দেৱী তাৰ পৰা এই গধূলিতে নি থবি। তাৰ আগতে আৰু এটা কাম কৰিবি, কুঁৱাৰ পৰা পানী এটি নি হয় নামঘৰটোত ছটিয়াই দি সাৰি আহিবি হা।
3: বাৰু।
0: আৰু শুন, এই বসুমতাৰীয়ে বোলে চাহ পানী আৰু চুজি খুৱাব, বাচন বৰ্তনখিনি নি তাতে থৈ আহিবি আৰু চুজিখিনিও আগতে বনাই থবি। যাওঁতে সেই নগাঁৱৰ বাৰীৰ পৰা এই তামোলৰ ঢকুৱা কেইডালমান লৈ যাবি বহিবলৈ।
1: এইবোৰ জিকৰ কৰিবি বুজিছনে, মোৰ কাম কিন্তু পেলাই থ'ব নোৱাৰ বুজিছনে, মেইন ভাও কিন্তু
3: চাহ পানী দিছে মোমাই
1: আচল কথাটো পাহৰিছোৱে গোবৰকাই, তই বুজিছ নাই, কাইলৈ কাউৰী মৰ্ণিঙতে জামগুৰি পহুচিব লাগিব নহয় বুজিছ নহয়।
3: কেলে
1: বুজা নাই কিয় মোক পোচাক, কথাটো তই বুজিছ নাই, দুপৰীয়ালৈ পোচাক আনি তই মোক দিব লাগিব বুজিছ নাই, মই এবাৰ পিন্ধি ট্ৰায়েল দিব লাগিব নহয় বুজিছ নাই।
3: কিন্তু হেৰি নহয় গ'লো,
1: আৰু কোনো হেৰি ফেৰি নাই ভাই, মেইন ভাও ইয়াক বিপাৰত পেলাব খুজিছ নেকি তই, তোৰ কথাটো বুজিছ নাই, ককাইদেউ চাৰ্কেল দিম বুজিছ নাই, খালি চিপ ৰাখি চিপ ৰাখি চলাই যাবি, নহ'লে চেইনডাল ফৰক ফৰক কৰি থাকে বুজিছ নাই।

0: বুলিবলগা হয় গাঁৱৰ ৰাইজে প্ৰভু শ্ৰীচৰণত খাই নাট এখন গাই সেৱা আগবঢ়াব খুজিছে, তাত যেন ভগৱন্ত প্ৰভু সন্তুষ্ট হৈ ৰাইজক কাম ফেৰা সুকলমে কৰিবলৈ শকতি দিয়ে, আৰু ৰাইজৰ যদি কিবা বহা টুটা হৈছে তাকো যেন নিজ গুণে মৰিখন কৰি আশীৰ্বাদ দিয়ে। অ' এইখিনি প্ৰাৰ্থনা হৈছে দেউৰী। অ' দেউৰী, এই সোনকাল কৰ সোনকাল কৰ, সেই সোনকালে খোলেহে যদি সেই ফেউজালি দিয়াতে বাহিৰ পৰখনতে বহি বহি পাৰিব।
1: হেৰি নহয় ৰাইজ, মা প্ৰসাদ বিলাই থাকে মানে হেৰি মানে এটা কথা ফয়চলা কৰি ল'ব লাগে।
2: কিহৰ কথা বা? এই কচোন কি কথা? গাঁওবুঢ়া তামোলা তাকে বখলি আহে।
1: হেৰি মানে ৰাইজ, কথাটো হ'ল মানে হেৰি, এই কাইলৈ ভাওনা, কিন্তু তোষেশ্বৰে আজি বচন আনি ঘূৰাই দিছে, ইয়াৰ মানে এটা মানে হেৰি ভাল বিচাৰ হেৰি মানে হ'ব লাগে,
3: দোষী বিচাৰ হ'ব লাগে, নহ'লে ভাওনাৰ নামত পানী আছিলোঁ ঢালি দি আমি গুচি যাব।
2: আগতে বক্তব্য শুনিবলৈ দেচোন, এই আগতে বক্তব্য শুনিবলৈ দেচোন, কচোন ক,
4: এই কি কুকুৰে ভায়েকৰ হাতত বচন কঠিয়াইছে বুজিছন নাই? কোনে ল'ব এতিয়া ভাও? আমাৰো টকা পইচা খৰচ কৰি ভাও দিবলৈ কি কৰ পইচা?
3: ঠিক আছে, আমি বচন ঘূৰাই দিম।
2: এই চিঞৰ এতিয়াতো ফালিবা নালাগে, এই আমি আছো নহয়, এই আকৌ শিখেলক এই লাই দিয় নে?
3: এৰা কথাটো হয় আলে দেই,
2: নাই হয় হয়, এৰা গা বুঢ়া মাতা হে।
5: মই সমুদায় মাত মতাত নাই বায়ন, আমি বুঢ়া কেইটাই সমুদায় গাই বাইহে দিব পাৰো হে, ভাওনা পাতিছে সমুদায় সিহঁতে, অতএব সিহঁতে কি হয় এটা ফয়চলা কৰক।
3: মোৰ বোধে তেখেতে দহ ৰাইজক অপমান কৰিছে, তাক এঘৰীয়া কৰি সেই জুই পানী নিষেধ কৰিব লাগে।
2: ঐ তোষেশ্বৰ,
1: হেৰি মানে সি মাইকীটো আহিব নে? চিনেমাত সোমা আছে
2: কৈছে, ভাও নোলোৱাৰ কিবা গুৰুতৰ সকাম আছে। ঐ তাৰ ভায়েক আছিলে নহয় পুনা,
1: ঐ ঐ ঐ পুনা, তই মানে হেৰি মানে জান নহয় হেৰি মানে

0: আমাৰ বিধি বাম হে অন্ধ স্বামী তোহৰ অদপি মূৰ হৈ আছ
1: তোৰ আকৌ কি হ'ল
0: বচন মুখস্থ কৰিছো হয়
1: বচন মুখস্থ এইখন কাৰ বচন
0: মোৰ ৰাইজে মোক ছিলেক্ট কৰিছে কাইলৈ ওলাব লাগে।

0: সূত্ৰ মো মো মো কি শব্দ লিখিলো এইটো চেন বচন এখন ভালদৰে গোট গোট আখৰে লিখিব নোৱাৰে এই জেপত ভৰাই মানে গাপ দিওঁতে এই দুখন মানে আখৰ মোচ খালে বুজিলো মোহক মোহক কৈ ক গৈলা তই দাঁত চেলালি দেখোন মই ভাৱ এটা লোৱাত তই ভালহে পাব লাগিছিল বোলে নিজৰ মানুহটো দহ ৰাইজৰ আগত ওলাব
1: পিছে তোৰ ভাওটো কি
0: গেন্ধাৰী
1: হে গেন্ধাৰী বচন কোনে দিলে তোক
0: ৰাইজে মানে তোষেশ্বৰে আহি ভাও ঘূৰাই দিলত কাইলে মানে ভাওনা ই ভাগো ভাগো আৰু কোনো নলয় ভাও
1: আৰু তই লৈ থৈ দিলি
0: নহলে ৰাইজে বেয়া নাপাব ঈশ্বৰৰ সাওপাত নালাগিব
1: দলি মাৰি থৈ গুচি আহিব লাগিছিল ভদা কৰোবাৰ ঠগিলে এই হলংগোজ মানুহটো পাই আভুৱা ভৰালে নাযাওঁ মই ভাওনা চাওনা চাবলৈ যা
0: কি কলি তই নগলে
1: মনে মনে থাক ভাল ভাও হোৱা হলে তোক দিলেহেঁতেন নে এতিয়া কোনেও নোলোৱা ভাওটো উপায় নাপায় তোক দিছে সেয়ে হৰি লোকৰ মতাই ৰয়েল নিমা মুকুট পিন্ধি গপচৰ ওলাব ঘৈণীয়েকহঁতৰ বুকু দুহাত ফুলিব আমাৰটো ওলাব মেখেলা চাদৰ পিন্ধি ক'লা কাপোৰ চকুত বান্ধি খেপিয়াই খেপিয়াই সবে মোৰ পিনে ইজনীয়ে সিজনী চিকুট মাৰি দেখুৱাই দেখুৱাই মুখ টিপি টিপি হাৰিব।

0: কথা এটা তোক কবলৈকে পাহৰিছো, টকা তিনিটা দিবি হে?
1: মই কচিটো বান্ধি থৈছো, শুই থাক মনে মনে।
0: কথা এটা ক'লে ইমানকে দাং খাই আহনো কেলৈ?
1: নাহিম নে কি ৰাজহুকত ৰাখিছ মোক? কালি তামোল বেচা টকা কেইটা হাতত আছে বুলি জানে নহয়, তাৰ চকুত টোপনি নাই, কেতিয়া সৰকাওঁ কেতিয়া সৰকাওঁ লাগি আছে বাপেকে।
0: হেৰু, টকানো কি বস্তু, অথিৰ ধনজন, জীৱনৰ যৌৱন। মই যদি মৰি থাকোঁ, তই টকাৰে মোক পুতি পেলালেও জানো জিম।
1: টকা তিনিটাতো কিয় লগা হ'ল শুনোচোন?
0: এই চুলি এডাল আৰু কিৰিটি এটা আৰু মণি কেইটামান আনিব লাগিব নহয়, আৰু মেখেলা চাদৰ এই অগ্ৰম বগ্ৰমবোৰ বাৰু তোৰবোৰে হ'ব বুজিছ।
1: তই কাইলৈ গেন্ধাৰি ওলাব নোৱাৰ।
0: হে কি কলি? ঐ গৈলা প্ৰাণ
1: পুত্ৰ।
0: কেনেকুৱা শুনিছ?
1: তোৰ মূৰটো থ বসন্ত, আহ নিশা শুব লাগে। হেৰু নাহ কিয়?
0: জানিছো কিয় আকৌ, হম নহয়। আৰে বচন মুখস্থ অহাই নে? দুখ দুখ পাইছো,
1: শুব লাগে অ।
0: এই দিছোন, এইটো

0: গুত্ৰ
1: সবেশকয়ে পঞ্চ পাল্লৱ সভাৰ মধ্যে এক পাশ হোৱা বৈশিহল্য তদন্তৰে চুহি অন্ধৰাজ ধৃতৰাষ্ট্ৰ আৰু তাহেৰ অনুগামী পত্নী গান্ধাৰীক প্ৰৱেশ দেশ।

0: por perto.
1: হলং গুজ মানুহটো পাই সবে তাক হাঁহি এটা পাত কৰিলে। নেচাওঁ মই ভাওনা চাওনা, যাওঁ পাই গেলি আহ।
2: এই চল প্ৰকাৰে প্ৰৱেশ কৰি অন্ধৰাজ গান্ধাৰীৰ সৈতে সভা মধ্যে এক পাক হোৱা বৈঠি ৰহল কথা শুনহ।
3: আহিলি বল ভাই বল ভাই, বুঝছনে কথাটা, বুঝছনে কথাটা, বুঝছনে তই চাহ বনা চাহ এগিলা চাই নল'লে পিতাম্বৰী কিবা হ'ব, বুঝছনে।

0: আরে গোবৰ গোবৰ ঐ তামুল কাপ ঐ খমুটা দৰ্শকক দিব লাগে নহয়
1: তে এইখন এৰা এই মেখেলাখন য'ত পত লাগিছে নহয়
0: এ চাদৰখন খুলিলে বুজিছনে চাদৰখন খুলিলে
1: তি লাজ নালাগিব সৌবোৰ ওচৰতে মাইকী মানুহ নহয়
2: হেৰি
3: নহয় মানে ঐ গোবৰ গোবৰ চাওঁ চাওঁ এই পৃথিৱীনে পিন দুটা ফিট কৰি মাৰি দেচোন ফিট কৰি
0: মাৰি দে চাহ কি হল গোবৰ অন্য গাঁৱৰ ৰাইজক সমুদায় চাহ খোৱাবৰ হল নহয়
1: প্ৰগ্ৰাম কেঁচা ঘড়ী নজ্বলে গাঁওবুঢ়া কাই
4: সেইখিনি বা খেৰানি সোমাই দিয়া বুজিছ নাই পিতাম্বৰী পৰিব এতিয়া

0: বিভিন্ন প্রকারে যুদ্ধ করি কহ অস্বস্থ মা ভঙ্গ দিয়া পলাল তা দেখি রাজা হবে আগ বাড়িয়ে বলল কথা রাজা হব রাজা হব রাজা হব রাজা হব
1: বোলে হিরম্বার সরু পুতেকৰ ভাও আছিল পোচাকে পাতিয়ে টোপনি আহিল শুই থাকিলেগে বোলে
0: ঠিক আছে ঠিক আছে পুত্ৰ অব প্ৰস্তুত থকা কথা শুন পাণ্ডৱ শিবিৰে যুধিষ্ঠিৰে অৰ্জুনক চাহি যে বোলল কথা যুধিষ্ঠিৰ বোলা
2: মাননীয় ৰায় আমাৰ সেই শিমলাগড়ৰ শ্ৰী গকুল ফুকনে এটা মেডেল আগবঢ়াইছে সেই আজিৰ যেনেকে সেই ভাওনাৰ শ্ৰেষ্ঠ ভাৱৰীয়াজনক এই মেডেল দিয়া হ'ব শ্ৰেষ্ঠ ভাৱৰীয়া নিৰ্বাচন কৰিবৰ কাৰণে মই তেখেতৰ হৈ আমাৰ সেই হাতীচুঙৰ শম্ভুৰাম কলিতা আৰু সেই পুৰণি গাঁৱৰ যেনেকে আমাৰ সেই ঋষভ বৰঠাকুৰ আৰু আমাৰ গাঁৱৰে শ্ৰীযুত ধনেশ্বৰ ৰাভা নাম প্ৰস্তাৱ কৰিলোঁ।

0: নম্বৰ ফুটা।
1: আস্তে আস্তে কচোন, বাটেদি সেইবোৰ মানুহ গৈ আছে, শুনিলে কি ক'ব?
0: কি ক'ব, যি যি কয় কৈ থাক। ভোদা হোলংগোজ মানুহটো পাই দেশৰ মানে গেবাৰী খটুৱাই ঠগিবলৈ পাইছে। মই চিঞৰি চিঞৰি ক'ম, শুনক, চবে শুনক, ৰাইজেও শুনক।
1: এইজনী পাগলী হওক কিয়,
2: বল বল আমি গুচি যাওঁ। এইখন গাঁৱত থাকি একো লাভ নাই, ইহঁতৰ মনত তিল মানুহ মৰম দয়া নাই।
1: বায়ন মোমাইহঁতেও দুখ কৰিছে।
2: গৈ এলা চকু পানী থওঁ।
1: নহয় বুজিছ, মোক অহাবাৰলৈ ৰজাৰ ভাও দিম বুলি কৈছে। মই ৰজা হ'ম, বুজিছ, ৰজা। এই চাওঁ, বেলা ওচৰৰ তলখিনি গৰমত গেলি গ'ল, এইবোৰ ক'ত কি বন্ধা আছে খোলচোন। এই
2: চাওঁ, ঘূৰ
1: ঘূৰ। এই মেডেলটো পাছে গুলুকে নিজেই কিনি দি নিজেই পালে।
3: দেওবৰীয়া নাট্যানুষ্ঠানত ইমান পৰে তৰুণ শইকীয়া ৰচিত নাট গোবৰ্ধন চৰিতৰ প্ৰথম খণ্ডটি শুনিলে। নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ইন্দ্ৰ বনিয়া, আনন্দমোহন ভাগৱতী, দুলাল শৰ্মা, লক্ষী বৰঠাকুৰ, মোৱাজিন আলী, থানেশ্বৰ শৰ্মা আৰু চেতনা দাসে। নাটখনিৰ প্ৰযোজনা আছিলে নীলু চক্ৰৱৰ্তীৰ। গোবৰ্ধন চৰিত নাটখনিৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা দেওবাৰে একে সময়তে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনক।
4: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হৈছে। প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে মংগল পাণ্ডেৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু আকস্মিক বানত কমেও 4 লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক সন্ধানহীন হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ৰাজ্যসভাৰ নেতা জে পি নড্ডাই অংশগ্ৰহণ কৰে। বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰি বৈঠক ত্যাগ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে কংগ্ৰেছ, ডি এম কে, জে এম এম, তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ আটাইকেইটা দলে প্ৰতিবাদ কৰি বৈঠকৰ পৰা ওলাই আহিছে। তেওঁ লগতে বৈঠকত উপস্থিত থকা এন চি পি আই কোনো স্বীকৃতিপ্ৰাপ্ত সংসদীয় দল নহয় বুলি অভিযোগ তোলে। অৱশ্যে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশ, চি পি আই এমৰ নেতা জন বিত্ৰাজ, জে এ এমৰ মহুৱা মাজি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই পুনৰ বৈঠকত ভাগ লয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। আজিৰ বৈঠকত চৰকাৰে সদনত নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ ওচৰত সহযোগিতা বিচাৰিছে। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 13 অগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ৰাষ্ট্ৰপতি মুৰ্মু মালডোভাত উপস্থিত হ'ব। এয়া হৈছে কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো মালডোভা ভ্ৰমণ। এই ভ্ৰমণকালত তেওঁ মালডোভাৰ ৰাষ্ট্ৰপতি মায়া চান্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ সংসদৰ বৰ্তমানৰ অধ্যক্ষ ইগোৰ গ্ৰছুক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে মালডোভা ভাৰত সংসদীয় মিত্ৰতা গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি ব্যৱসায় মঞ্চক সম্বোধন কৰিব আৰু প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে অহা 21 জুলাইত উত্তৰ মেচিডনিয়ালৈ যাব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো উত্তৰ মেচিডনিয়া ভ্ৰমণ।

শ্ৰীমতী মুৰ্মুৱে দেশখনৰ ৰাষ্ট্ৰপতি চিলাজানা ভস্কা ডাভোকোভাৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী আৰু এছেম্বলিৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ উপৰি মেচিডনিয়া এছেম্বলিক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায় মঞ্চৰ এখন বৈঠকতো অংশ ল'ব। উল্লেখযোগ্য যে দুয়োখন দেশৰ কৃষি, ভেষজ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তিকে ধৰি অগ্ৰাধিকাৰমূলক খণ্ডত অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক স্বাৰ্থ আছে। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত অহা 23 জুলাইত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি, অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী, ছিনেটৰ সভাপতি তথা ৰোমানিয়া ভাৰত সংসদীয় মিত্ৰতা গোটৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে সেই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ভ্ৰমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মহান বিপ্লৱী তথা স্বাধীনতা যুঁজাৰু মংগল পাণ্ডেৰ জন্মবাৰ্ষিকীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মংগল পাণ্ডেৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে মংগল পাণ্ডে মাতৃভূমিৰ গৌৰৱ আৰু সন্মানৰ স্বাৰ্থত নিজৰ জীৱন ত্যাগ কৰিছিল। তেওঁৰ বীৰত্ব আৰু ত্যাগে আজিও প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে মংগল পাণ্ডেৰ দেশপ্ৰেম আৰু বীৰত্বই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে মংগল পাণ্ডে 1857 চনৰ চিপাহী বিদ্ৰোহৰ জৰিয়তে জনসাধাৰণৰ মাজত আত্মসন্মান, সাংস্কৃতিক গৌৰৱ আৰু দেশপ্ৰেমৰ ধাৰণাক জগাই তুলিছিল। তেওঁ কয় যে ব্ৰিটিছৰ শোষণ আৰু অন্যায়ৰ পৰা ভাৰতক মুক্ত কৰাৰ বাবে মংগল পাণ্ডে সৰ্বোচ্চ ত্যাগ কৰিছিল। তেওঁৰ ত্যাগে জ্বলাই যোৱা বিপ্লৱৰ শিখাই ভাৰতৰ স্বাধীনতাৰ যুঁজখনক পৰৱৰ্তী সময়ত অধিক শক্তিশালী কৰিছিল বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ বাৰ্তাত কয় যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মংগল পাণ্ডেৰ নিৰ্ভীক আৰু সাহসী আহ্বানে জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তোলাৰ লগতে স্বাধীনতা আন্দোলনত যোগ দিয়াৰ বাবে অগণন ভাৰতীয়ক উৎসাহিত কৰিছিল। তেওঁ লগতে মংগল পাণ্ডেৰ ত্যাগ, বীৰত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণে পৰৱৰ্তী প্ৰজন্মক দেশৰ সেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাবলৈ নিৰন্তৰ অনুপ্ৰাণিত কৰি যাব বুলিও প্ৰকাশ কৰে। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু আকস্মিক বানত আজি 3 গৰাকী মহিলাকে ধৰি কমেও 4 জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালে সংখ্যক লোক সন্ধানহীন হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে মৃত্যু হোৱা আটাইকেইজন লোক সৰ্বাধিক ক্ষতিগ্ৰস্ত চুৰানকোট তহচিলৰ। এই অঞ্চলত উদ্ধাৰকাৰী দলে বানত আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে সাহায্য অভিযান চলাই আছে। পুঞ্চৰ নুনাবন্দী গাঁৱত বৰষুণৰ ফলত এটা বাসগৃহ উটি যোৱাত এগৰাকী মহিলাৰ মৃত্যু হয়। অৱশ্যে মহিলাগৰাকীৰ স্বামী আৰু 3টি সন্তান কোনোমতে ৰক্ষা পৰে। নামনি মুৰা গাঁৱত ভূমিস্খলনৰ ফলত একেখন ঘৰৰ 5জন সদস্য সন্ধানহীন হৈ আছে। ইপিনে মাৰহোদ গাঁৱৰ এগৰাকী নাবালিকা পানীত ডুব যোৱাৰ বিপৰীতে ধুণ্ডাক লাথুং দলঙৰ সমীপত আজি নদীত উটি অহা অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ৰাজৌৰী আৰু পুঞ্চ জিলাৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লৈছে। তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিক সাহায্য বিতৰণৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে আৰু যিকোনো পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ থাকিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় পৰম্পৰাগত কাৰুকাৰ্যই কেনেদৰে উদ্ভাৱন আৰু গোলকীয় অংশীদাৰিত্বৰ জৰিয়তে অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰে সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে লিখা এটা নিবন্ধ সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে। এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে এই সন্দৰ্ভত কয় যে এখন জিলা এবিধ সামগ্ৰী কাৰ্যসূচীয়ে স্থানীয় কাৰিকৰসকলক বজাৰ লাভ কৰাৰ লগতে বহনক্ষম উপাৰ্জন নিশ্চিত কৰাত সহায় কৰিছে। ইয়াৰ লগতে ঐতিহ্য সংৰক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দেশৰ প্ৰতিযোগিতামূলক মনোভাৱো বৃদ্ধি কৰিছে বুলি নিবন্ধটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা নতুন দিল্লীত জাঞ্জিবাৰ ৰাষ্ট্ৰপতি ডঃ হুছেইন আলিম মিনিক সাক্ষাৎ কৰে। ডঃ জয়শংকৰে সাক্ষাৎকালত উচ্চ শিক্ষা, সামৰ্থ বৃদ্ধি, পানী যোগান, স্বাস্থ্য, কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত অন্য খণ্ডসমূহত ভাৰত আৰু তাঞ্জানিয়াৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ বিষয় লৈ আলোচনা হোৱা বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজৰ জাঞ্জিবাৰ চৌহদ ভাৰতৰ ঘনিষ্ঠ সহযোগিতা আৰু আফ্ৰিকাৰ শিক্ষা তথা উন্নয়নৰ অগ্ৰাধিকাৰৰ প্ৰতি নিৰন্তৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ উজ্জ্বল নিদৰ্শন। জাঞ্জিবাৰ তাঞ্জানিয়াৰ এটা অৰ্ধ স্বায়ত্ত অঞ্চল। অঞ্চলটোৰ নিজা সংবিধান, ৰাষ্ট্ৰপতি, পতাকা আৰু সাংসদ আছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'ল

0: ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেক্লন ৰাইচ, এজৰি কনছা আৰু বুকায় ছাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ান বাপে দিয়া দুটা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ু ছাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰিত কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে 8টা গ'ল দিয়াৰ বিপৰীতে বাপে 10টা গ'ল দিছে। দুবাৰকৈ অলিম্পিক পদকজয়ী পি ভি সিন্ধুৱে আজি জাপান অপেনৰ খিতাপ জয় কৰিছে। সিন্ধুৱে এই সন্মানীয় খিতাপ জয় কৰা ভাৰতৰ প্ৰথমগৰাকী বেডমিণ্টন খেলুৱৈ হিচাপে বিবেচিত হৈছে। সিন্ধুৱে প্ৰতিযোগিতাৰ ফাইনেলত তিনিবাৰৰ বিশ্ব চেম্পিয়ন আকানে ইয়ামাগুচিক 21-17 পোনপটীয়া ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্বেন উফেইক পৰাস্ত কৰি জাপান অপেন ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপেও সিন্ধু বিবেচিত হৈছিল। সিন্ধুৱে ইয়াৰ পূৰ্বে 2024 চনত ছৈয়দ মোদী ইণ্টাৰনেশ্যনেলৰ খিতাপ জয় কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হৈছে। প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে মংগল পাণ্ডেৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু আকস্মিক বানত কমেও 4 লোকৰ মৃত্যু হোৱাৰ লগতে ভালে সংখ্যক লোক সন্ধানহীন হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নলিনীবালা দেৱীৰ ৰচিত দুটি বৃন্দগান।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্রোতাসকলে বৃন্দগান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্য চৰকাৰে চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী 5 বছৰত 4,000 কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে বাজেটত উল্লেখ কৰা এই জলসিঞ্চন উদ্যমৰ সবিশেষ প্ৰকাশ কৰি কয় যে অহা 5 বছৰত সমগ্ৰ ৰাজ্য চাপযুক্ত পাইপেৰে জলসিঞ্চনৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে 4,000 কোটি টকা বিনিয়োগ কৰা হ'ব। তেওঁ কয় যে প্ৰতিটোপাল পানীৰে অধিক শস্য উৎপাদনৰ দৃষ্টিভংগী অনুযায়ী পানীৰ অপচয় ৰোধ কৰা আৰু জলসিঞ্চন সামৰ্থ বৃদ্ধিৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে চৰকাৰে প্ৰথমে বৰাক, সোৱণশিৰি, মানাহ, বেকী, পুঠিমাৰী, জীয়াভৰলী, ধনশিৰি আৰু কপিলিকে ধৰি গুৰুত্বপূৰ্ণ নদ নদীসমূহৰ জলপৃষ্ঠৰ পুংখানুপুংখ মূল্যায়ন কৰিব। এই মূল্যায়নৰ ভিত্তিত কৃষিভূমিলৈ পানী যোগানৰ উদ্দেশ্যে পাম্পৰ সহায়ত চাপযুক্ত পাইপেৰে ক্ষুদ্ৰ আৰু মজলীয়া জলসিঞ্চন আঁচনি ৰূপায়ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে এনে ব্যৱস্থাত পৰম্পৰাগত পানীপথৰ তুলনাত কম ভূমিৰ প্ৰয়োজন হয়। এই উদ্যমে ৰাজ্যৰ জলসিঞ্চনৰ ব্যৱস্থা সুদৃঢ় আৰু উৎপাদন বৃদ্ধি কৰাৰ লগতে খেতিয়কৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিব। অসমে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নেৰে নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচ্যাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সুস্থিৰ উদ্যোগ অনুকূল নীতি, আইন শৃংখলা আৰু আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ সহায়ত অসমে নীতি আয়োগৰ বিনিয়োগ বান্ধৱ সূচ্যাংকত অগ্ৰণী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মদক্ষতা, চৰকাৰী নীতিৰ কাঠামো, পৰিৱেশ আৰু আইন শৃংখলাৰ অধ্যয়ন কৰি নীতি আয়োগে অসমক বিনিয়োগৰ অনুকূল স্থান হিচাপে চিনাক্ত কৰাটো উল্লেখযোগ্য দিশৰূপে পৰিগণিত হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শক্তিশালী চৰকাৰী নীতি অনুকূল প্ৰতিষ্ঠানিক পৰিৱেশ, উন্নত আইন শৃংখলা, সংযোগৰ আন্তঃগাঁথনি বৃদ্ধি আৰু শিক্ষাখণ্ডৰ উন্নয়নে বিনিয়োগকাৰীৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাইছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষিমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট পথৰ অভাৱ আৰু শীতল ভঁৰালৰ প্ৰয়োজনীয়তাৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডক অগ্ৰাধিকাৰ দি আহিছে আৰু পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ বাবে ব্যাপক হাৰত কাম কৰা হ'ব। বিশেষকৈ নৱেম্বৰৰ পৰা এপ্ৰিললৈ কৃষকসকলে সন্মুখীন হোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। ধান খেতিৰ লগতে ৰবি শস্যৰ খেতিত অধিক মনোনিৱেশ কৰিবলৈ তেওঁ কৃষকসকলক আহ্বান জনায়। শ্ৰীহাজৰিকাই খুমটাইৰ ফলঙনি বুৱতী জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰি পুনৰ এই আঁচনিখন কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে 1962 চনতে আৰম্ভ কৰা এই আঁচনিখন 40 বছৰ ধৰি অচল হৈ আছে। আঁচনিখন কাৰ্যক্ষম হলে মৰঙী মৌজাৰ কমেও 100খন গাঁৱৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। চহৰখনৰ 14টা ৱাৰ্ডৰ অধিকাংশ এলেকা পানীত বুৰ যোৱাৰ ফলত জনজীৱন ব্যাহত হৈছে। চহৰখনৰ দৌলমুখ চাৰিআলি, হেমচন্দ্ৰ বৰুৱা পথ, বাবুপট্টি, বৰ্ডিং ৰোড আদি পানী জমা হোৱাৰ ফলত জনসাধাৰণ অসুবিধাৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজে এই সমস্যাৰ তাৎক্ষণিক আৰু ফলপ্ৰসূ সমাধানৰ বাবে দাবী জনাইছে। গোলাঘাট জিলাৰ নুমলীগড় আৰু দেৰগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্ততো ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। নুমলীগড়ৰ পাৰ্বতীপুৰ গাঁৱৰ এটা অংগনবাড়ী কেন্দ্ৰত বৰষুণ

0: পানীসমূহৰ লগতে পাৰ্বতীপুৰ বিষ্ণুপুৰ আদৰ্শ গাঁও নেপালী খুঁটি ৰজাবাৰী আদি অঞ্চলো জলমগ্ন হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাক্সা জিলাৰ ভাঙাৰপাৰ নাৰায়ণগুৰিত আজি বি টি চিৰ শালবাৰী সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে খহনীয়া ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে। তেওঁ নিজৰ পৰিষদীয় সমষ্টি উন্নয়ন নিধিৰ জৰিয়তে খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয়খন খেলত সৌ ভৰিত পোৱা আঘাতৰ বাবে ৱাশ্বিংটন সুন্দৰক এইখন খেলৰ পৰা বাদ দিয়া হৈছে। সুন্দৰৰ ঠাইত আজি অলৰাউণ্ডাৰ হৰ্ষ ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। শৃংখলাটো সম্প্ৰতি 1-1 ফলাফলত অমীমাংসিত হৈ আছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনক মিনতি চৌধুৰীৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমান পৰে মিনতী চৌধুৰীৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

लागी दर्पण छाया हेरी हेरी।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বানমৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হৈছে। ৰাজ্য চৰকাৰে চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী 5 বছৰত 4,000 কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। মহান বিপ্লৱী তথা স্বাধীনতা যুঁজাৰু মংগল পাণ্ডেৰ জন্মবাৰ্ষিকীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ কালি ঘোষণা কৰা হয়। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুই ফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি সংসদ ভৱনত সৰ্বদলীয় বৈঠক।

0: অনুষ্ঠিত সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ। জালুকবাৰী আৰক্ষীৰ গুলীত চুৰি কাৰ্যত অভিযুক্ত যুৱক গুৰুতৰভাৱে আহত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন। এতিয়া শুনক বিতং বাতৰি। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই অংশগ্ৰহণ কৰে। বৈঠকৰ পাছত শ্ৰীৰিজিজুৱে অধিৱেশনৰ কাম কাজ সুকলমে পৰিচালনাৰ বাবে আৰু এই সময়ছোৱাত গঠনমূলক আলোচনা অনুষ্ঠিত কৰিবলৈ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ আগেয়ে আজি বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসমূহে বিভিন্ন বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰি বৈঠক ত্যাগ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে কংগ্ৰেছ, ডি এম কে, জে এম এম, তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ আটাইকেইটা দলে প্ৰতিবাদ কৰি বৈঠকৰ পৰা ওলাই আহিছে। তেওঁ লগতে বৈঠকত উপস্থিত থকা এন চি পি আই কোনো স্বীকৃতিপ্ৰাপ্ত সংসদীয় দল নহয় বুলিও অভিযোগ তোলে। অৱশ্যে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ, চি পি আই এমৰ নেতা জন বিত্তাছ, জে এ এমৰ মহুৱা মাজি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই পুনৰ বৈঠকত ভাগ লয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। আজিৰ বৈঠকত চৰকাৰে সদন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ ওচৰত সহযোগিতা বিচাৰে। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 13 আগষ্টত সামৰণি পৰিব। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধ্বংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধ্বংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। লগতে বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰা লোকক উচ্ছেদ কৰা হ'ব আৰু অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হ'ব বুলিও তেওঁ মন্তব্য কৰে। বিগত 5 বছৰত 1.5 লাখ বিঘা ভূমি অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। অনাগত দিনতো এই উচ্ছেদ অভিযান চলিব বুলি বন মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: বেদখলকাৰী বা বনাঞ্চল বেদখলকাৰীৰ ওপৰত প্ৰতিটো মুহূৰ্ততে অভিযান চলি গৈ থাকিব। যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি বেদখলমুক্ত কৰিছিলোঁ, তাৰ বেছিভাগ অঞ্চলে বনাঞ্চল, আৰু আজিও অসমত হায়েষ্ট বনাঞ্চলেই বেদখলকাৰী ৰাস্তাত আছে। গতিকে বনাঞ্চলৰ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখন অতি কঠোৰ। ইয়াত বেলেগ কথাই নাই, যি বনাঞ্চলতে এইবিলাক অচিনাক্ত মানুহ বা যিবিলাক আগ্ৰাসনকাৰী আছে তেওঁলোক একদম নিশ্চিত থাকক, অতি তীব্ৰ গতিত বনাঞ্চলৰ উচ্ছেদ চলি থাকিব।
0: উল্লেখযোগ্য যে বন বিভাগে বালি আৰু শিল পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানৱীয় হস্তক্ষেপ হ্ৰাস পাইছে বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লগতে তেওঁ কয় যে ব্যৱসায়ীসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হলে হোৱাটছএপৰ জৰিয়তে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পৰ্যায়ক্ৰমে CCTV আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুণ্ণ ৰাখি দেশৰ অন্য বন্যপ্ৰাণীথলীৰ দৰে কাজিৰঙাতো পৰ্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষিমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট পথৰ অভাৱ আৰু শীতল ভঁৰালৰ প্ৰয়োজনীয়তাৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডক অগ্ৰাধিকাৰ দি আহিছে আৰু পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ বাবে ব্যাপক হাৰত কাম কৰা হ'ব। বিশেষকৈ নৱেম্বৰৰ পৰা এপ্ৰিললৈ কৃষকসকলে সন্মুখীন হোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। ধান খেতিৰ লগতে ৰবি শস্যৰ খেতিত অধিক মনোনিৱেশ কৰিবলৈ তেওঁ কৃষকসকলক আহ্বান জনায়। শ্ৰীহাজৰিকাই খুমটাইৰ ফলঙতি বুৱতি জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰি পুনৰ এই আঁচনিখন কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
2: জলসিঞ্চনৰ ব্যৱস্থা নহ'লে ভালকে আমাৰ খেতিয়কে খেতি কৰিব নোৱাৰে। আমাৰ যি 5 মাহ লীন পিৰিয়ড থাকে, নৱেম্বৰৰ পৰা এপ্ৰিললৈকে মানুহে

0: খেতি কৰিব নোৱাৰে আৰু খেতি কৰিলেও নষ্ট হয়। গতিকে আমাৰ এই পাঁচ বছৰত আমি জলসিঞ্চনক অগ্ৰাধিকাৰ দিবলৈকে প্ৰচেষ্টা চলাম আৰু সেইকাৰণেই আজি ইয়ালৈকে আহিছিলো। আমি যেতিয়া কাম আৰম্ভ কৰিম অসমৰ যিখিনি খৰাং পীড়িত অঞ্চল জলসিঞ্চনৰ কাম য'ত আৰম্ভ কৰিম প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব সেই অঞ্চলসমূহ, মানে গোলাঘাটৰ যি অংশত খৰাং হয় আমি যদি জলসিঞ্চনৰ কাম কৰোঁ ইৰিগেশ্যনৰ কাম কৰোঁ ডেফিনেটলি গোলাঘাট অঞ্চলটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব। গতিকে অলপ দিন মানুহে আৰু কষ্ট খাব লাগিব কিন্তু নিশ্চয়কৈ আমাৰ দিনতেই গোলাঘাটৰ যথেষ্ট অঞ্চলত, মই 100% অঞ্চলত কৰিব পাৰিম বুলি নকওঁ কিন্তু যথেষ্ট অঞ্চলত আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিম।
1: উল্লেখযোগ্য যে 1962 চনত আৰম্ভ কৰা এই আঁচনিখন 40 বছৰ ধৰি অচল হৈ আছে। এই আঁচনিখন কাৰ্যক্ষম হলে মৰঙি মৌজাৰ কমেও 100খন গাঁৱৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যপাল তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিশ্ববিদ্যালয় আইন 2017-23(1)(খ)ৰ অধীনত বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে 4গৰাকী বিশিষ্ট ব্যক্তিক মনোনীত কৰিছে। ৰাজ্যপালৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ CCRAS-ৰ আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান গেংটকৰ সহকাৰী সঞ্চালক তথা বিজ্ঞানী ডঃ শ্ৰীপ্ৰকাশ আৰু কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দেৱজিৎ শৰ্মাক হিচাপে মনোনীত কৰা হৈছে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডঃ প্ৰভা কুমাৰী দেৱীকো সদস্য হিচাপে মনোনীত কৰা হৈছে। জাননীত উল্লেখ কৰা মতে মনোনীত সদস্যসকলে বিশ্ববিদ্যালয় আইনৰ ধাৰা অনুসৰি 3 বছৰৰ বাবে দায়িত্ব পালন কৰিব। ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্ট হৈছে বিশ্ববিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণকাৰী সংস্থা। এই নতুন মনোনয়নে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক গৱেষণা আৰু প্ৰশাসনিক ক্ষেত্ৰত অধিক দক্ষতাৰ সংযোজন ঘটাব বুলি আশা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। চহৰখনৰ 14টা ৱাৰ্ডৰ অধিকাংশ এলেকা পানীত বুৰ যোৱাৰ ফলত জনজীৱন ব্যাহত হৈছে। চহৰখনৰ দৌলমুখ চাৰিআলি, হেমচন্দ্ৰ বৰুৱা পথ, বাবুপট্টি, বৰ্দি ৰোড আদিত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীত চুৰিকাৰ্যত অভিযুক্ত এজন যুৱক গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ গুলীত আহত যুৱকজন আজনবী আলী বুলি জানিব পৰা গৈছে। যোৱা নিশা জালুকবাৰী আৰক্ষীয়ে চুৰিকাৰ্যত অভিযুক্ত আজনবী আলীক লগত লৈ চুৰি সামগ্ৰী উদ্ধাৰৰ বাবে যাওঁতেই পলায়নৰ চেষ্টা কৰে, যাৰ বাবে আৰক্ষীয়ে অভিযুক্তলৈ গুলী চলাবলৈ বাধ্য হয়। বৰ্তমান চুৰিকাৰ্যত অভিযুক্ত গুলীবিদ্ধ যুৱকজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হৈছে। ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ এই বাতৰি যুগুতোৱাৰ পৰলৈকে 24 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 160 ৰাণ সংগ্ৰহ কৰিছে। শৃংখলাৰ দ্বিতীয়খন খেলত সোঁভৰিত আঘাতৰ বাবে ৱাশ্বিংটন সুন্দৰক এইখন খেলৰ পৰা বাদ দিয়া হৈছে। সুন্দৰৰ ঠাইত আজি অলৰাউণ্ডাৰ হৰ্ষ ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। শৃংখলাটো সম্প্ৰতি 1-1 ফলাফলত অমীমাংসিত হৈ আছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এজৰি কনছা আৰু বুকায় চাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ান বাপ্পে দিয়া 2টা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায় চাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি সংসদ ভৱনত সৰ্বদলীয় বৈঠক অনুষ্ঠিত। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মহীশূৰ 411.5।

0: পাঁচ মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে ৰুমি দাস, নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তভ দাস, শেখ আব্দুল্লা আহমেদ আৰু মায়ামণি শৰ্মা, ট্ৰেন্সমিটাৰত আছে অজয় আনন্দ আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰেন্সমিটাৰত আছে নিখিল শৰ্মা আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহ গছৰ মাজে মাজে।

0: সম শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছোঁ বাগিচা অঞ্চলত উচ্চ শিক্ষাৰ সমস্যাৱলীৰ সম্পৰ্কে শিক্ষক নবীন চন্দ্ৰ কুৰ্মীৰ সৈতে হোৱা এটি কথোপকথন। কথোপকথনটিৰ আঁত ধৰিছে নিপা গোৱালাই। কুৰ্মী ডাঙৰীয়া, আপুনি এজন চাহ বাগিচাৰ যুৱক হিচাপে আমাৰ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিব?
1: নমস্কাৰ সকলো শ্ৰোতা বন্ধুলৈ, আমি আমাৰ তৰফৰ পৰা আন্তৰিক স্বাগতম জনাইছো।
0: ধন্যবাদ।
1: বাগিচা অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ক'বলৈ হ'লে আমি ক'ব লাগিব যে সাম্প্ৰতিক সময়ত শিক্ষা কেৱল জ্ঞান আহৰণৰ আহিলা নহয়, শিক্ষাই বহল ভিত্তিত মানুহ হিচাপে জীয়াই থাকিবলৈ উৎসাহিত কৰা সত্তালৈ পৰিণত হৈছে, যিটো সত্তাই মানুহক লৈ যায় দিগন্তৰ পৰা দিগন্তলৈ। অসমৰ চাহ বাগিচা অঞ্চলসমূহত উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ উচ্চ শিক্ষা হৈছে চাহ বাগিচাৰ লোকৰ উন্নতিৰ একমাত্ৰ মূল পথ। শিক্ষা অবিহনে চাহ জনগোষ্ঠীয় লোকসকলৰ উৎকৰ্ষৰ কোনো বিকল্প পথ দেখিবলৈ পোৱা নাযায়। অৰ্থনৈতিক স্বাধীনতা আৰু সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক শক্তিশালী উপায়, কিন্তু চাহ বাগিচাৰ পৰা শিক্ষাৰ ক্ষেত্ৰত অতি সীমিত সংখ্যক লোকহে আগবাঢ়িবলৈ সক্ষম হয়, কাৰণ চাহ বাগিচাৰ পৰা উচ্চ শিক্ষা লাভ কৰাটো অতি কষ্টকৰ। অধিকাংশই সুস্থ পৰিৱেশৰ, বিদ্যালয়ৰ অভাৱ, আনকি বিদ্যালয় থাকিলেও শিক্ষকৰ অভাৱ আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা আগলৈ আগবাঢ়িব পৰা বিভিন্ন কঠিনতাৰ সন্মুখীন হয়। সেয়েহে নিজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ বাগিচাৰ শিশুসকলক উচ্চ শিক্ষাৰ নিতান্ত প্ৰয়োজনীয়তা আছে।
0: হয়, আপোনালৈ অশেষ ধন্যবাদ থাকিল। আপোনালোক একো একোজন আমাৰ চাহ জনগোষ্ঠীৰ যুৱ প্ৰজন্মৰ বাবে আৰ্হি স্বৰূপ। এতিয়া নবীন কুৰ্মী ডাঙৰীয়া, আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি বহু ঘাত প্ৰতিঘাত তথা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আজি এইটো পৰ্যায় পাইছেহি, নিজকে সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিছে, এই ক্ষেত্ৰত আপুনি উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে, এই বিষয়ে আমাৰ শ্ৰোতাসকলক কিছু কথা কওকচোন।
1: প্ৰেক্ষাপটত এগৰাকী যুৱক হিচাপে আমি ক'ব বিচাৰিম যে যদিও আমাৰ ঘৰখন গাঁৱত অৱস্থিত, কিন্তু আমি স্বাৱলম্বী হোৱাৰ আগমুহূৰ্তলৈকে আমাৰ মা দেউতা বাগিচাৰ লগতে জড়িত আছিল। বাগিচাৰ কাষতে থকা বিদ্যালয়তে আমি পঢ়া শুনাবোৰ কৰিছোঁ। বাগিচাৰ বহুকেইজন যুৱক যুৱতী আমাৰ বন্ধু, তেওঁলোকৰ লগত খেলি ডাঙৰ হৈছোঁ আৰু সেয়েহে সৰুৰে পৰাই সমস্যাৰে জৰ্জৰিত নিজৰ সমাজখনক সন্মুখৰ পৰাই দেখিছোঁ। নিজেও উচ্চ শিক্ষা লাভ কৰাৰ পথত বহু সমস্যাৰ সন্মুখীন হৈছোঁ আৰু আটাইতকৈ ডাঙৰ সমস্যাটো আছিল আৰ্থিক সমস্যা। আমাৰ মা দেউতাৰ আটাইতকৈ বেছি আছিল বিদ্যালয়ৰ খৰচ, সেয়েহে নিজেও উচ্চ শিক্ষাৰ বাবে টিউচন কৰিবলগীয়া হৈছিল, মাজে সময়ে দিন হাজিৰা কৰিব লগা হৈছিল। আৰু এয়া কেৱল মোৰে নহয়, আমাৰ বাগিচাবোৰত থকা উচ্চ শিক্ষা প্ৰত্যাশী প্ৰত্যেকৰে একেই সমস্যা। তাৰপিছতে ক'ব লাগিব যে আমাৰ বাগিচা অঞ্চলবোৰত শিক্ষাৰ মান সম্পন্ন আৰু পূৰ্ণাংগ বিদ্যালয়ৰ অভাৱ। আমি বাগিচা অঞ্চলবোৰত দেখিবলৈ পাওঁ যে প্ৰাথমিক পৰ্যায়লৈকে শিক্ষাহে প্ৰদান কৰা

0: হয়। তাৰপিছত পুনৰ উচ্চ পৰ্যায়ৰ শিক্ষাৰ বাবে বাগিচাৰ পৰা আঁতৰত যাবলগীয়া হয়। আৰু এনে ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন নিজেও হৈছোঁ আৰু আমাৰ সমাজখনত সমস্যা হৈ থকা দেখিবলৈ পাওঁ। বাগিচা অঞ্চলত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নথকাৰ বাবেই হয়তো সঘনাই বিদ্যালয় পৰিৱৰ্তন কৰাৰ বাবে শিক্ষাৰ যিটো মানদণ্ড সেইটো উচ্চনীচ হৈ থকা দেখিবলৈ পোৱা যায়। তাৰোপৰি আমাৰ বিদ্যালয়ৰ যিবোৰ বাগিচা অঞ্চলত আছে সেই বিদ্যালয়বোৰত এজন বা দুজন শিক্ষক থকাৰ বাবে 5টাকৈ শ্ৰেণী পৰিচালনা কৰাটো অতি কঠিন হৈ পৰে। সেয়ে বহু কথাই বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে আধৰুৱাকৈ শিকিব লগা হয়। আৰু যেতিয়া উচ্চ শিক্ষা ল'বলৈ আঁতৰলৈ যোৱা হয় বা উচ্চ শিক্ষা ল'বলৈ যেতিয়া প্ৰয়াস কৰা হয় তেতিয়া কিন্তু এই বিষয়টোৱে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে।
1: হয় হয়,
0: আমিও যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। লগতে আমি যেতিয়া গ্ৰেজুৱেশ্যন কৰিছিলোঁ সেই তাৰ পিছতহে চৰকাৰী আঁচনি যেনে স্কলাৰশ্বিপ বা অন্যান্য সুবিধাসমূহৰ বিষয়ে গম পাইছিলোঁ। অৰ্থাৎ সেই সময়ৰ যদি আমি দৃশ্যপট আমাৰ সন্মুখলৈ আনো তেতিয়াহ'লে উপলব্ধি কৰিব পাৰি যে তেতিয়া স্কলাৰশ্বিপ বা অন্যান্য চৰকাৰী সুবিধাসমূহৰ বিষয়ে চাহ বাগিচাৰ লোকসকল অনভিজ্ঞ আছিল।
1: এইখিনিতে ক'ব পাৰি নেকি যে আমাৰ সজাগতাৰ অভাৱ?
0: হয়, এই সমস্যাৰ পৰা আঁতৰি আহিব পৰা নাই। আজিও বহুতো বাগিচাৰ লোকে চৰকাৰী আঁচনি স্কলাৰশ্বিপ আদিৰ বিষয়ে অনভিজ্ঞ হৈ আছে। ছাত্ৰ হিচাপে মই নিজেই প্ৰাথমিক পৰ্যায়ৰ পৰা শিক্ষা গ্ৰহণৰ বাবে অতিৰিক্ত পৰিশ্ৰম কৰিব লগা হৈছিল, কিন্তু মই নিজে ধৈৰ্যৰ সৈতে সেই কঠিন সময়বোৰ পাৰ কৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছিলোঁ আৰু নিজে উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ যে ধৈৰ্য আৰু অধ্যৱসায়ৰ জৰিয়তে আমি আমাৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব পাৰোঁ আৰু সফলতা লাভ কৰিব পাৰোঁ। আৰু এইখিনি কথা মই আজি দাঁতি ক'ব পাৰোঁ।
1: হয় হয়, এইখিনিতে মই নবীন কুৰ্মী ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছোঁ যে আমি উচ্চ শিক্ষাৰ যিবোৰ সমস্যা আমি বৰ্তমান পাইছোঁ বা আপোনালোকে পাই আহিছে, গতিকে এইখিনি দূৰ কৰিবলৈ হ'লে আমি প্ৰাথমিক পৰ্যায়ৰ পৰা কেনেধৰণৰ পদক্ষেপ ল'লে ভাল হয় বুলি আপুনি ভাবে?
0: প্ৰাথমিক পৰ্যায় শিক্ষা ভাল কৰিবলৈ হ'লে আমি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি কওঁ তেনেহ'লে প্ৰথমতে শিক্ষকৰ যিটো নাটনি সেই নাটনি দূৰ কৰিব লাগিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাক দেউতাকসকল সচেতন হ'ব লাগিব। শিশুক সদায় বিদ্যালয়লৈ যোৱাৰ মানসিকতা ঘৰতে গঢ়ি তুলিব লাগিব। তাৰোপৰি শিশুসকলক যথাসম্ভৱ মোবাইলৰ পৰা আঁতৰাই খেলা ধূলাৰ প্ৰতি আগ্ৰহী কৰিব লাগিব, কাৰণ খেলা ধূলাই সাম্প্ৰতিক সময়ত কেৰিয়াৰ গঢ়াৰ সুযোগ দিছে। খেলা ধূলাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি লাভ কৰিব পাৰোঁ। তাৰোপৰি আজিকালি খেলা ধূলাবোৰ ইমানেই উচ্চ স্তৰৰ হ'ব ধৰিছে যে খেলা ধূলা কৰিও মানুহ আত্মস্বাৱলম্বী হৈ নিজৰ সময়খিনি বা নিজৰ জীৱন অতিবাহিত কৰিব পাৰে। তাৰোপৰি প্ৰাথমিক পৰ্যায়ৰ পৰা শিশুসকলক আমি মন দিব লাগিব যে শিশুসকলক পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ পঢ়িবলৈ আগ্ৰহ জন্মাব লাগিব। আমাৰ বাগিচাৰ ল'ৰা ছোৱালীয়ে খুব কম সংখ্যক বাহিৰৰ কিতাপ পঢ়ে, সেইকাৰণে বাহিৰৰ পৃথিৱীখনৰ লগত খুব কম জড়িত হৈ থাকে। গতিকে বাগিচাৰ শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক বাহিৰা কিতাপ পঢ়িবলৈ আমি আগ্ৰহিত কৰিব লাগিব। আমি জানো যে কিতাপে মানুহৰ মনত উচ্চাকাংক্ষা সৃষ্টি কৰে, জ্ঞানবান কৰি তোলে। গতিকে যিমান কিতাপ পঢ়িব শিশুসকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ আভ্যন্তৰীণ বা মানসিক বিকাশ সম্পূৰ্ণৰূপে হ'ব বুলি মোৰ বোধ হয়।
1: হয় হয়, আমি গম পোৱা মতে আপুনি বহুখিনি এই ক্ষেত্ৰত পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে আৰু আমাৰ বাগিচা অঞ্চলৰ লোকসকলক আপুনি সজাগ কৰি তুলিছে কিতাপ পঢ়াৰ প্ৰতি। এইটো এটা বৰ ভাল খবৰ আমাৰ বাবে।
0: হয়
1: কুৰ্মী ডাঙৰীয়া, এইখিনিতে মই সুধিব বিচাৰিছোঁ যে আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে আমি শিশুসকলক সবল কৰিবৰ বাবে আমি কেনেধৰণৰ পদক্ষেপ ল'লে ভাল হয় বুলি আপুনি ধাৰণা কৰে, কওকচোন এই বিষয়ে।
0: বাগিচা অঞ্চলৰ কিশোৰ কিশোৰী আৰু জ্যেষ্ঠসকলৰ শাৰীৰিক মানসিক দ্বন্দ্বত ভোগে, কাৰণ শাৰীৰিক আৰু মানসিক উৎকৰ্ষই শিক্ষা ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সমস্যাৰ সমাধানৰ বাবে বিদ্যালয়সমূহে শাৰীৰিক শিক্ষা আৰু মানসিক স্বাস্থ্যৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ মাজত খেলা ধূলাৰ আৰু শাৰীৰিক ব্যায়ামৰ পৰিৱেশ গঢ়ি তুলিব লাগিব। পুষ্টিকৰ খাদ্যৰ গ্ৰহণতো গুৰুত্ব

0: দিব লাগিব আমি। এজন শিক্ষাৰ্থী যদি শাৰীৰিকভাৱে সুস্থ থাকে তেন্তে শিকিবলৈ অধিক আগ্ৰহী হয়। তাৰোপৰি আমি কাহিনী পঢ়িবলৈ দিয়া, কাহিনী তেওঁলোকক শুনোৱা, নাটক কৰোৱা, আবৃত্তি কৰোৱা, বিভিন্ন ভাষাবোৰ শিকোৱা, দলবদ্ধভাৱে কাম কৰিবলৈ আগ্ৰহ সৃষ্টি কৰা আদি কৰিও শিশুসকল বা ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰিব পৰা যায়।
1: অসম চৰকাৰে কেনেধৰণৰ সা সুবিধা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াইছে?
0: হয়, ইয়াৰে ভিতৰত চাহ বাগিচা অঞ্চলত 119খন আদৰ্শ বিদ্যালয় স্থাপন কৰা এক শলাগনীয় পদক্ষেপ। তাৰোপৰি ছাত্ৰ ছাত্ৰীৰ বাবে চাহ জনগোষ্ঠীয় আৰু আদিবাসী উন্নয়ন সঞ্চালকৰ জৰিয়তে প্ৰদান কৰা প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক, হায়াৰ ষ্টাডি স্কলাৰশ্বিপ, চিভিল ছাৰ্ভিচৰ বাবে ফ্ৰী কোচিং, 250জনতকৈ অধিক প্ৰতি বছৰে যুৱক যুৱতীক নাৰ্ছিং কৰোৱা আদি ব্যৱস্থা উল্লেখনীয়। কিন্তু এটা কথা ঠিক যে যিসমূহ আঁচনি চৰকাৰে দিছে সেই আঁচনিসমূহ সীমিত সংখ্যক লোকৰ মাজতেই আবদ্ধ। বহুতেই আঁচনিৰ বিষয়ে নাজানে। অৰ্থাৎ পূৰ্বতে কোৱাৰ দৰে সঠিক প্ৰচাৰৰ অভাৱ হৈছে বুলি মোৰ বোধ হয়। কিন্তু এটা কথাত আমি শলাগ ল'ব লাগিব যে আজি চাকৰি আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে যি 3% সংৰক্ষণৰ ব্যৱস্থা কৰিছে সেয়া কিন্তু চাহ বাগিচাৰ লোকসকলৰ বাবে আশীৰ্বাদ স্বৰূপ।
1: হয়, সঁচাকৈ আপুনি বৰ সুন্দৰকৈ কথাখিনি ক'লে। নবীন কুৰ্মী ডাঙৰীয়া, আপোনাক সুধিব বিচাৰিছোঁ যে আমাৰ নৱপ্ৰজন্মৰ দায়িত্ব এই ক্ষেত্ৰত কেনে হোৱাটো উচিত বুলি আপোনাৰ ধাৰণা?
0: আৰু এইখিনি যি কি নহওক কিন্তু বৰ্তমান সময়ত নৱপ্ৰজন্মৰ দায়িত্বও আমাৰ সমাজখনৰ প্ৰতি বাঢ়ি গৈ আছে। আমি সকলো জ্ঞাত যে বৰ্তমান বিশ্বায়নৰ যুগ, যিকোনো ক্ষেত্ৰতে, অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, যিকোনো ক্ষেত্ৰতে যুৱক যুৱতীসকলৰ দায়িত্ব বা নৱপ্ৰজন্মৰ দায়িত্ব বাঢ়ি গৈছে। চাহ বাগিচাৰ পৰা শিক্ষাৰ ক্ষেত্ৰত আৱশ্যক পৰিৱৰ্তন আনি অধিক শিক্ষিত আৰু সুস্থ সমাজ গঢ়ি তুলিবলৈ নৱপ্ৰজন্মৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'বই লাগিব। এই নৱপ্ৰজন্মই শিক্ষাৰ গুৰুত্ব বুজি নিজকে মেধাৱী আৰু সুনাগৰিক হিচাপে গঢ়ি তুলিব লাগিব, লগতে আন আন ছাত্ৰ ছাত্ৰীসকলকো উৎসাহিত কৰিব লাগিব। চৰকাৰী যিসমূহ আঁচনি আছে সেইবোৰ গাঁৱে গাঁৱে প্ৰচাৰ চলাব লাগিব। প্ৰয়োজন সাপেক্ষে নিজেই চৰকাৰী আঁচনিসমূহ অন্য ছাত্ৰ ছাত্ৰীয়ে পোৱাত সহায় সহযোগিতা কৰিব লাগিব। তাৰোপৰি সাধাৰণ যিবোৰ লোক আছে তেওঁলোকক বাটৰ নাট, সজাগতা সভা আদিৰ যোগেদিও আমি জাগৰণ সৃষ্টি কৰিব পাৰোঁ।
1: হয় হয়, সজাগ কৰি তুলিব পাৰোঁ আমি,
0: কাৰণ শিক্ষা হ'ল সমগ্ৰ সমাজৰ কাৰণে এক সুৰক্ষা কবচ আৰু ভৱিষ্যতৰ সুধীৰ এক পৰিকল্পনা। মুঠৰ ওপৰতে অসমৰ চাহ বাগিচাৰ শৈক্ষিক ক্ষেত্ৰখনত প্ৰত্যাহ্বান বহুত দেখিবলৈ পোৱা যায়। কিন্তু শুদ্ধ পৰিকল্পনা, চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণ আৰু সমাজৰ একতাৰে এই সমস্যাসমূহক সলনি কৰিব পাৰি, এই সমস্যাসমূহ দূৰ কৰিব পাৰি। উচ্চ শিক্ষা, শাৰীৰিক মানসিক উৎকৰ্ষতা আৰু সামাজিক সহায়ৰ জৰিয়তে চাহ বাগিচাৰ পৰিসৰত শৈক্ষিক পৰিৱৰ্তন সম্ভৱ। এই সকলোবোৰ একত্ৰিত হোৱাৰ অবিহনে চাহ বাগিচাত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত কোনেও অৰ্থাৎ আমি কেতিয়াও সম্ভৱ নহওঁ।
1: হয় হয়, ধন্যবাদ কুৰ্মী ডাঙৰীয়া, সঁচাকৈ বৰ সুন্দৰকৈ কথাখিনি ক'লে। কাৰণ আজিৰ তাৰিখত আমাৰ বাগিচা অঞ্চলৰ পৰা বহুকেইজন প্ৰশাসনিক বিষয়াই হওক বা অসম আৰক্ষী সেৱাৰ বিষয়াই হওক, শিক্ষক, সমাজসেৱক, ৰাজনীতিবিদ ওলাই আহি আছে আৰু তেওঁলোকৰো দায়িত্ব আমাৰ বাগিচাখনৰ প্ৰতি যথেষ্ট আছে। কাৰণ তেওঁলোকে বাগিচাখনক বুজি পায়, তেওঁলোকে সেই বাগিচাৰ ভিতৰতে খেলা ধূলা তথা পঢ়া শুনা কৰি আজিৰ এই পৰ্যায় পাইছেহি। গতিকে তেওঁলোকে আমাৰ কণমানিহঁতক বুজি পায়, আমাৰ পৰিৱেশটো বুজি পায়, আমাৰ পিছৰ প্ৰজন্মক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব। শেষত আমি এটা কথাই ক'ব লাগিব যে চাহ বাগিচাৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি প্ৰাথমিক পৰ্যায়ৰ পৰাই শিক্ষাৰ প্ৰতি গুৰুত্ব দি আহিব লাগিব আৰু আমাৰ অভিভাৱকসকলো এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'ব লাগিব আৰু লগতে আমাৰ সকলোৰে দায়িত্ব এই ক্ষেত্ৰত যথেষ্ট। তেতিয়াহে আমি উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাসমূহ আঁতৰ কৰিব পাৰিম। নবীন চন্দ্ৰ কুৰ্মী ডাঙৰীয়া, চাহ বাগিচা অঞ্চলত উচ্চ শিক্ষাৰ সমস্যাৱলীৰ বিষয়ে বহুমূলীয়া সময়খিনি দি ইমান সুন্দৰকৈ মতামতবোৰ আগবঢ়োৱাৰ বাবে আপোনালোক দুয়োজনলৈ অশেষ ধন্যবাদ থাকিল। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে বাগিচাঞ্চলত উচ্চ শিক্ষাৰ সমস্যা এই বিষয়ে নবীন চন্দ্ৰ কুৰ্মী কথোপকথনটি শুনিলে। কথোপকথনটিৰ আঁত ধৰিলে নিপা গোৱালাই। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক হোমেশ্বৰ কৰ্মকাৰ আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমইৰ।

0: শ্ৰোতাসকলে ইমান পৰে হোমেশ্বৰ কৰ্মকাৰ আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক ধনঞ্জয় কুৰ্মীৰ স্বৰচিত কবিতা পাঠ।
1: কবিতাৰ শিৰোনাম ৰাধা। নিশাৰ কাজলি চাৱনিত আগমন ফুলাম আৰ্তনাত, লজ্জা ভয় প্ৰেমানুৰাগ মৌখনা আকুল মমতা, নাচে বনলতা আকোৱালি ধৰণী ধুনীয়া মন, পৰিৱেশিত সুষমা সেউজ সুমৃদু পৰম, নিশাৰ কাজলি চাৱনিত টুপি টুপি ভৰুণ যৌৱন মৌন, নিমখীয়া আকাশ প্ৰিয়ম শিহৰণত ৰসিক থমকিত স্বৰ্ণীল নয়নী, সুশোভন পটভূমি সুৰসী মিচিকিয়া টিক টিক টিক, নিস্তব্ধতাত প্ৰকৃতি মোহিত অভিভূত বিশ্ববৰেণ্য। কবিতাৰ শিৰোনাম সোণালী প্ৰহৰ। য'ত পুৰি পুৰি ছাই হওঁ আগ্নেয়গিৰিৰ লাভা বৃষ্টিপাত হয়, লাখুটিত ভৰ দি এটা ভৰিত থিয় হৈ আছোঁ গলি পিঘলি, সোঁৱে বাৱে আগে পিছে চেপন, জানিছিলোঁ ফিৰিঙতিৰ প্ৰতাপ জাতীয় জীৱন তছনছ, ৰাজহাৰ বেকী পুঙা খেলিছোঁ নতুনকৈ ভ্ৰম শব্দৰ আখৰ জোতনি একাষৰীয়াকৈ, জোনাকী স্বপ্নৰ গতিপথ বিচাৰি বিমূৰ্ত ৰূপ ৰচনা কিম্ভূত কিমাকাৰ প্ৰেম অৰ্চনা দুচকুনমী, সঠিক পথৰ সন্ধানে ক্লিষ্ট উশা নিশা, স্বৰ্ণমোহত অক্টোপাস অকোৱা পকোৱা প্ৰেম নীৰৱ লক্ষণ, পিঠিত চুৰি কলিজাত কাইট বৃহৎ, তুমি আহা তুমি চোৱা তোমাৰ স্পৰ্শত শুকাব ঘা। কবিতাৰ শিৰোনাম চাপ। এমুকুৰা হাঁহিত বিয়পে বুজি পোৱাবোৰে বুজিব নোখোজাৰ বেদনা, দূৰত্ব অনদেখা মধুৰ আত্মহত্যাৰ তৃপ্তি, কিমানখিনি স্ববিতৃষ্ণাত জাগে আত্মহত্যাৰ তৃষ্ণা, প্ৰধান স্থিৰ অস্থিৰ চাপ অসহায়তাত হালধীয়া লেপন, নিৰ্লিপ্ত জ্বৰ আত্মাক গুজৰি কুমৰি নিৰ্বাক নিষ্পন্দ চকুত ধূলি দি আঘাত, অনুভূতিহীন দিশে বায়ু বাংময়ত

এই অধিৱেশনৰ সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ নুৰুল ইছলাম।

আৰু ডক্টৰ ৰাম কুমাৰ দাসে আত ধৰিব মেলডি পাটকেৰিয়ে প্ৰযোজনা উৎপল বৰাৰ নিশা 8:02 এই মাহৰ গীত শিল্পী বিউটি শৰ্মা বৰুৱা সংগীত সংৰচনা ৰমেন চৌধুৰীৰ নিশা 9:30 এতিয়া আলোচনা সংসদ কে সমুখ মুদ্দে

সন্ধিয়া 5:55 প্রিন্ট গান, সন্ধিয়া 6:40 চয়নিকা মজুমদারৰ কণ্ঠৰ বৰগীত, 7:00 কথিকাৰ অনুষ্ঠানত ডক্টৰ নৰেন কলিতাৰ কথিকা অসমৰ পুথিচিত্ৰৰ ঐতিহ্য, 7:20 বিনয় তালুকদাৰ আৰু সংগীতবিন্দৰ কণ্ঠৰ নাম, সন্ধিয়া 7:30 আমাৰ মিডিয়া মেভ যোগে ফিফা বিশ্বকাপ 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত মুকুল ৰাভা আৰু সংগীতবিন্দৰ কণ্ঠৰ ৰাভা গীত, সন্ধিয়া 7:45 সংবাদ চলন্তিকা, নিশা 8:10 গজলৰ অনুষ্ঠান, 8:30 শ্ৰাব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান, নিশা 9:00 চিত্ৰগীত আৰু 10:00 ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। এইখিনিতে শুনক আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। কাইলৈ পুৱা 9:20 গ্ল'বেল হেল্থ ষ্ট্ৰেটেজিছ ইকনমিক্স প্ৰাইভেট লিমিটেডৰ সৌজন্যত স্বাস্থ্য সজাগতা সম্পৰ্কীয় এটি প্ৰযোজিত অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানত ভাগ ল'ব জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ ডক্টৰ দেৱজিৎ শৰ্মাই, আগধৰিব ইন্দ্ৰজিৎ দাসে। বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত দৰঙৰ পশ্চিম হাতীমুৰীয়াত বাণীবদ্ধ অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নবনীতা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত হাছিনা হাজৰিকা, অৰুণ কলিতা, ৰিজোনা চুলতান আহমেদ, উৎপল তালুকদাৰ আৰু ৰুণুমি ফুকনৰ কণ্ঠৰ গীত শুনিবলৈ পাব। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত ৰূপক মিলিজুলি মিতিৰালি ৰচনা ডক্টৰ শ্যামা প্ৰসাদ শৰ্মাৰ। নিশা 9:30 ৰবীন্দ্ৰ বৰা ৰচিত নাট এজোপা গছৰ ছাঁত, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। পুৱা 9:15 জিৰাল জিলাৰ ৰেহৰূপ, পুৱা 9:35 চিত্ৰগীত, দিনৰ 10:00 হাতে বাটে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, দিনৰ 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি আৰু 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠান। আমাৰ আজি আৰু কাইলৈৰ সেয়া আছিল অনুষ্ঠান পৰিস্থিতি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি সমবেত কণ্ঠৰ গীত, গীতৰ কথা তফজুল আলীৰ।

0: সমবেত কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল তফজুল আলীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি সংসদ ভৱনত সৰ্বদলীয় বৈঠক, প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত গোলাঘাটত হিতাধিকাৰীসকলক অনুদান পত্ৰ বিতৰণ, নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ কেইবাটাও অঞ্চল বানৰ কবলত, মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা বন্ধ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই অংশগ্ৰহণ কৰে। বৈঠকৰ পাছত শ্ৰীৰিজিজুৱে অধিৱেশনৰ কাম কাজ সুকলমে পৰিচালনাৰ বাবে আৰু এই সময়ছোৱাত গঠনমূলক আলোচনা অনুষ্ঠিত কৰিবলৈ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ আগেয়ে আজি বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসমূহে বিভিন্ন বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰি বৈঠক ত্যাগ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে কংগ্ৰেছ, ডি এম কে, জে এম এম, তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ আটাইকেইটা দলে প্ৰতিবাদ কৰি বৈঠকৰ পৰা ওলাই আহিছে। তেওঁ লগতে বৈঠকত উপস্থিত থকা এন চি পি আই কোনো স্বীকৃতি

0: অধিকাৰপ্ৰাপ্ত সংসদীয় দল নহয় বুলিও অভিযোগ তোলে। প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ, চি পি আই এমৰ নেতা জন বিত্তাছ, জে এমৰ মহুৱা মাজি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই পুনৰ বৈঠকত ভাগ লয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। আজিৰ বৈঠকত চৰকাৰে সদন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ ওচৰত সহযোগিতা বিচাৰে। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 13 আগষ্টত সামৰণি পৰিব। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি গোলাঘাটত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক অনুদান পত্ৰ বিতৰণ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ 334 অনুসূচিত জাতিৰ আত্মসহায়ক গোট আৰু 48 গৰাকী অনুসূচিত জাতিৰ সদস্যাক এই আঁচনিৰ বাবে বাছনি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী সঞ্চালকালয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰিছে। এই বিত্তীয় সাহায্য লাভ কৰাৰ ফলত আত্মসহায়ক গোটৰ সদস্যসকল বিভিন্ন ধৰণে লাভান্বিত হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: আমি যদি নিজকে সক্ষম কৰি নতুলো বিভিন্ন দিশত, আমি দক্ষতা যদি আমি বিকাশ সাধন নকৰো, তেতিয়াহ'লে আমাৰ কোনো মূল্যই নাথাকিব। সেইকাৰণে আপোনালোকে যি কাম কৰে ভালকে কাম কৰিব, জীৱনটো ফুলমজ্জা নহয়, য'তে তাকে কষ্ট কৰিব লাগিব। আপোনালোকে য'তে আছে যি কামেই নকৰক ভালকে কৰিব লাগিব, নিজৰ সন্তানক মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। প্ৰতিগৰাকী মহিলাৰ দায়িত্ব এই ক্ষেত্ৰত কিন্তু সৰ্বাধিক। ধন টকা পইচা টেম্পৰৰী, চব টেম্পৰৰী, চব নাইকিয়া হৈ যাব, সৌন্দৰ্য নাইকিয়া হৈ যাব, ধন টকা পইচা নাইকিয়া হৈ যাব, ক্ষমতা নাইকিয়া হৈ যাব। আজি মই মন্ত্ৰী আছো, কাইলৈতো মই নাই। গতিকে মই যি অৱস্থাত আছো সেই অৱস্থাৰ পৰা কেনেদৰে নিজৰ সমাজখন ঠিক কৰিব পাৰো, তাৰ কাৰণে প্ৰত্যেকে চিন্তা কৰা দৰকাৰ।
0: আঁচনিখনৰ অধীনত নিৰ্বাচিত অনুসূচিত জাতি মহিলা আত্মসহায়ক গোটৰ সদস্যাক 50,000 টকা পৰ্যন্ত অথবা মুঠ প্ৰকল্প ব্যয়ৰ 50% সাহায্য প্ৰদান কৰা হয়। উজনি অসমৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে উজনিত নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে মাজুলীলৈ ইঞ্জিনযুক্ত ফেৰীৰ লগতে অন্যান্য জাহাজসমূহ নিয়মীয়াকৈ চলিব বুলি অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জানিবলৈ দিছে। কালিৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চলো কৃত্ৰিম বানৰ কবলত পৰিছে। চহৰখনৰ 14টা ৱাৰ্ডৰ একাংশ এলেকা পানীত বুৰ যোৱাৰ ফলত জনজীৱন ব্যাহত হৈছে। চহৰখনৰ দৌলমুখ চাৰিআলি, হেমচন্দ্ৰ বৰুৱা পথ, বাবুপট্টি, বৰ্দি ৰোড আদিত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই সমস্যাৰ তাৎক্ষণিক আৰু ফলপ্ৰসূ সমাধানৰ বাবে দাবী জনাইছে। গোলাঘাট জিলাৰ নুমলীগড় আৰু দেৰগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। নুমলীগড়ৰ পাৰ্বতীপুৰ গাঁৱৰ এটা অংগনবাড়ী কেন্দ্ৰত বৰষুণৰ পানী সোমোৱাৰ লগতে পাৰ্বতীপুৰ, বিষ্ণুপুৰ আদৰ্শ গাঁও, নেপালী খুটি, ৰজাবাৰী আদি অঞ্চল জলমগ্ন হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মৃণাল শইকীয়াই আজি নুমলীগড়ৰ বিভিন্ন বানপীড়িত অঞ্চল নাৱেৰে পৰিদৰ্শন কৰে আৰু বানগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষিমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট পথৰ অভাৱ আৰু শীতল ভঁৰালৰ প্ৰয়োজনীয়তাৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডক অগ্ৰাধিকাৰ দি আহিছে আৰু পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ বাবে ব্যাপক হাৰত কাম কৰা হ'ব। বিশেষকৈ নৱেম্বৰৰ পৰা এপ্ৰিললৈ কৃষকসকলে সন্মুখীন হোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ কয়। ধান খেতিৰ লগতে ৰবি শস্যৰ খেতিত অধিক মনোনিৱেশ কৰিবলৈ তেওঁ কৃষকসকলক আহ্বান জনায়। শ্ৰীহাজৰিকাই খুমটাইৰ ফলঙনি বুৱতীয়ে জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰি পুনৰ এই আঁচনিখন কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
2: জলসিঞ্চনৰ ব্যৱস্থা নহ'লে ভালকে আমাৰ খেতিয়কে খেতি কৰিব নোৱাৰে। আমাৰ যি 5 মাহ লীন পিৰিয়ড থাকে, নৱেম্বৰৰ পৰা এপ্ৰিললৈকে মানুহে খেতি কৰিব নোৱাৰে আৰু খেতি কৰিলেও নষ্ট হয়। গতিকে আমাৰ এই 5 বছৰত আমি জলসিঞ্চনক অগ্ৰাধিকাৰ দিবলৈকে

0: প্রচেষ্টা চলাম আৰু সেই কাৰণে আজি আলোকে আহিছিলো। আমি যেতিয়া কাম আৰম্ভ কৰিম, অসমৰ যিখিনি খৰাং পীড়িত অঞ্চল, জলসিঞ্চনৰ কাম যত আৰম্ভ কৰিম, প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব সেই অঞ্চলসমূহ, মানে গোলাঘাটৰ যি অংশত খৰাং হয়। আমি যদি জলসিঞ্চনৰ কাম কৰোঁ, ইৰিগেশ্যনৰ কাম কৰোঁ, ডেফিনেটলি গোলাঘাট অঞ্চলটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব। গতিকে অলপ দিন মানুহে আৰু কষ্ট খাব লাগিব, কিন্তু নিশ্চয়কৈ আমাৰ দিনতেই গোলাঘাটৰ যথেষ্ট অঞ্চলত, মই 100% অঞ্চলত কৰিব পাৰিম বুলি নকওঁ, কিন্তু যথেষ্ট অঞ্চলত আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিম।
1: উল্লেখযোগ্য যে 1962 চনতে আৰম্ভ কৰা এই আঁচনিখন 40 বছৰ ধৰি অচল হৈ আছে। এই আঁচনিখন কাৰ্যক্ষম হলে মৰঙী মৌজাৰ কমেও 100খন গাঁৱৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত ধেমাজি চিটি মহাবিদ্যালয় আৰু ধেমাজিৰ প্ৰায় 13টা যোগ আৰোগ্য কেন্দ্ৰৰ সহযোগত আজি জিলাভিত্তিক এখন যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। ধেমাজিৰ চিটি মহাবিদ্যালয়ৰ শৰীৰ চৰ্চা গৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত জিলাভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত 185গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। চিচি বৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে এই প্ৰতিযোগিতা উদ্বোধন কৰে। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধ্বংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধ্বংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এজৰি কনচা আৰু বুকায়ো চাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ান বাপ্পে দিয়া 2টা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হৈছে। ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ এই বাতৰি যুগুতোৱাৰ পৰলৈকে 33 অভাৰত 1টা উইকেট হেৰুৱাই 206 ৰান সংগ্ৰহ কৰিছে। শৃংখলাৰ দ্বিতীয়খন খেলত সোঁভৰিত আঘাতৰ বাবে ৱাশ্বিংটন সুন্দৰক এইখন খেলৰ পৰা বাদ দিয়া হৈছে। সুন্দৰৰ ঠাইত আজি অলৰাউণ্ডাৰ হৰ্ষ দুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। শৃংখলাটো সম্প্ৰতি 1-1 ফলাফলত অমীমাংসিত হৈ আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি সংসদ ভৱনত সৰ্বদলীয় বৈঠক। নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ কেইবাটাও অঞ্চল বানৰ কবলত। মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা বন্ধ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কৃষি জগত।
3: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোদি পাটগিৰিয়ে শ্ৰোতাক আদৰিছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে অসমৰ পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ পশু চিকিৎসা বিভাগৰ মহকুমা পশু চিকিৎসা বিষয়া তথা পশু চিকিৎসা পৰিষদৰ সদস্য ডক্টৰ নুৰুল ইছলাম।
4: নমস্কাৰ।
3: আৰু একে বিভাগৰে পশুপালন আৰু পশু চিকিৎসা বিষয়া তথা গো বসন্ত নিৰ্মূলকৰণ বিষয়া ডক্টৰ ৰাজকুমাৰ দাস।
5: নমস্কাৰ।
3: আজিৰ বিষয়বস্তু আপোনালোকে গম পাইছে। পুনতেই মই সুধিব বিচাৰিছোঁ অসমত পশুধনৰ সংখ্যা কিমান বাৰু, আৰু পশুধনৰ সেৱা আগবঢ়াবলৈ কি কি ধৰণৰ প্ৰতিষ্ঠান আছে আৰু সেই প্ৰতিষ্ঠানসমূহে কেনেধৰণে সেৱা আগবঢ়াই আহিছে?
4: ভাৰতীয় অৰ্থনীতিত পশুপালন পশু চিকিৎসা বিভাগৰ পশুপালনৰ এটা বৃহৎ পৰিসৰ আছে। তেনেকৈ অসমৰ যিটো অনুকূল পৰিৱেশে পশুপালনৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰে, কাৰণ পশুপালনৰ ক্ষেত্ৰত

ক্ষেত্ৰত দেখা গৈছে যে অসমৰ জনসংখ্যা বিস্ফোৰণ হোৱাৰ লগে লগে খেতিৰ মাটিৰ পৰিমাণ কমি আহিছে, যিটো কাৰণত আমাৰ কৃষকসকলে তথা উদ্যমী নিবনুৱা যুৱকে পশুপালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগে লগে অসমৰ গ্ৰাম্য অৰ্থনীতিটো যথেষ্ট অৰিহণা যোগাই আছে। কাৰণ অসমৰ যিটো ঘৰুৱা উৎপাদন দেখা গৈছে যে ঘৰুৱা উৎপাদনৰ 4.1% আমাৰ পশুপালন জড়িত বা কৃষি অৰ্থনীতিত, বিশেষকৈ কৃষি মৎস্য বিভাগ আৰু পশু চিকিৎসা বিভাগ, গতিকে একেলগে আমি এই বিভাগটোৰ জৰিয়তে দেখা গৈছে পশুপালনৰ জৰিয়তে যথেষ্ট পৰিমাণে উৎপাদন বৃদ্ধি কৰিব পাৰি। আৰু এই বিভাগটোত আমাৰ অসমৰ ক্ষেত্ৰত দেখা গৈছে যে কেতিয়াবা প্ৰতিকূল পৰিৱেশৰ ক্ষেত্ৰত বিভিন্ন ৰোগৰ আবিৰ্ভাৱ হ'ব পাৰে বা প্ৰাদুৰ্ভাৱ ঘটিব পাৰে, যিটো কাৰণত বিভাগে অসম চৰকাৰৰ আমাৰ পশু চিকিৎসা বিভাগ, এই বিভাগটোৰ সঞ্চালকালয় গুৱাহাটীত আছে, তেনেকৈ অসমৰ বিভিন্ন জিলাত জিলা বিষয়া অধীনত পশু চিকিৎসালয়, খণ্ড পশু চিকিৎসালয় তথা উপ পশু স্বাস্থ্য কেন্দ্ৰবিলাক আছে। উপ পশু স্বাস্থ্য কেন্দ্ৰ তথা এই গাঁও অঞ্চলত পশু চিকিৎসা সেৱা আগবঢ়াবলৈ পশু চিকিৎসা বিষয়া নিয়োজিত হৈ আছে। দেখা গৈছে যে 2019 চনৰ পশুধন গণনা মতে অসমত মুঠ পশুধনৰ সংখ্যা হ'ল 1,80,40,000তকৈ বেছি। আৰু 19 চনৰ যিটো তথ্য আছিলে আৰু এতিয়া 2025 চনত আৰু পশুধন পিয়ল হৈ গৈছে, সেইখন পিয়লত আকৌ পশুধনৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। এই পশু চিকিৎসা সেৱা আগবঢ়াবলৈ ইতিমধ্যে আমাৰ বিভাগত, যিহেতু এই বিভাগটো যথেষ্ট পৰিসৰ আছে গ্ৰাম্য অৰ্থনীতিত অৰিহণা যোগোৱাৰ কাৰণে, কাৰণ পশু চিকিৎসা বিভাগৰ মূল ভিত্তিটোৱে হ'ল পশু চিকিৎসা, পশুধনৰ স্বাস্থ্য চোৱা চিতা কৰা, লগতে মানুহৰ স্বাস্থ্য আৰু উৎপাদন বৃদ্ধি কৰা। তেনেকৈ অসমৰ বিভিন্ন অঞ্চলত, অসমৰ বিভিন্ন জিলাত 21খন পশু চিকিৎসালয় আছে। পশু চিকিৎসা ডিষ্ট্ৰিক্ট ডিছপেঞ্চাৰী, পশু দাতব্য ঔষধালয় বুলি কোৱা হয় 443খন, আৰু উপ পশু স্বাস্থ্য কেন্দ্ৰ 767খন আছে। তেনেকৈ অসমৰ বিভিন্ন জিলাত, অসমৰ বিভিন্ন অঞ্চলত 181খন মোবাইল ভেটেনাৰী ইউনিট, ভ্ৰাম্যমান পশু চিকিৎসালয় আছে। আৰু ভ্ৰাম্যমান পশু চিকিৎসালয়ৰ জৰিয়তে ৰাতিপুৱা 8 বজাৰ পৰা পিছবেলা 4 বজালৈকে, আবেলি 4 বজালৈকে 1962 যদি কল কৰা হয় তেনেকুৱা পশু চিকিৎসা বিষয়া নিয়োজিত হৈ আছে। লগে লগে সেই অঞ্চলত যিটো নম্বৰৰ পৰা ফোন আহিব সেই অঞ্চলটোকে চিকিৎসা সেৱা আগবঢ়াব। তেনেকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণ ডিজিজ ডায়েগনষ্টিক, উত্তৰ পূৰ্বাঞ্চল ৰোগ নিৰূপণ কেন্দ্ৰ এটা আছে খানাপাৰাত, আৰু তেনেকৈ আৰু এটা আঞ্চলিক ফিট টেষ্টিং লেবৰেটৰী, আঞ্চলিক ৰিজনেল ফিট টেষ্টিং লেবৰেটৰী, আঞ্চলিক খাদ্য পৰীক্ষা লেবৰেটৰী খানাপাৰাত আছে। আৰু বিভিন্ন অঞ্চলত তেনেকৈ আমাৰ অসমৰ বিভিন্ন ঠাইত 19টা DDL ডিষ্ট্ৰিক্ট ডায়েগনষ্টিক লেবৰেটৰী, ৰাজ্যিক জিলা পৰ্যায়ৰ ডায়েগনষ্টিক ৰোগ নিৰূপণ কেন্দ্ৰও আছে। যদিহে কোনোবা ডিছপেঞ্চাৰীৰ পৰা, কোনোবা হস্পিটেলৰ পৰা, কোনোবা অঞ্চলৰ পৰা যদিহে কোনোবা জীৱ জন্তু বা আক্ৰান্ত হৈছে বেমাৰত, তেজৰ নমুনা, অন্যান্য জৈৱিক নমুনা সংগ্ৰহ কৰি পশু চিকিৎসা বিষয়াগৰাকীয়ে লগে লগে 2 দিনৰ ভিতৰতে তেনেকৈ জৈৱিকভাৱে কেনেকৈ বৈজ্ঞানিক ভিত্তিত সংৰক্ষণ কৰি নমুনা নৰ্থ ইষ্টাৰ্ণ ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী, আঞ্চলিক ৰোগ নিৰূপণ কেন্দ্ৰ খানাপাৰালৈ প্ৰেৰণ কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ পশু চিকিৎসা সুবিধাবিলাক আছে। আমাৰ আৰু এটা আছে গুৱাহাটী খানাপাৰাত ইনষ্টিটিউট অফ ভেটেৰিনেৰী বায়'লজিকেল। এই বায়'লজিকেলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ যেনে ডাক কলেৰা, হাঁহৰ বেমাৰৰ বা গৰুৰ মোহনীয় জীৱ জন্তুৰ বেমাৰৰ প্ৰতিষেধক চিটা প্ৰস্তুত কৰে, তেনেকুৱা কিছুমান বেমাৰ আছে, গলফুলা বেমাৰ, হিমৰেজিক ছেপ্টিচিয়া বেমাৰ, এই বেমাৰটো বিভিন্ন অঞ্চলত প্ৰাদুৰ্ভাৱ হ'ব পাৰে। আমাৰ গাঁও অঞ্চলত বিশেষকৈ বানপানীৰ পিছত বা বানপানীৰ সময়ত, গ্ৰীষ্মকালীন বা এনেকুৱা সময়ত এই বেমাৰ এইচ এছ হ'ব পাৰে। এই বেমাৰৰ প্ৰতিষেধক চিটা আমাৰ ইয়াৰ পৰা যোগান ধৰা হয়। তেনেকুৱা হাঁহৰ বেমাৰৰ ক্ষেত্ৰত যেনেকুৱা ডাক কলেৰা, ডাক প্লেগ, এনেকুৱা বেমাৰৰ প্ৰতিষেধক চিটা যোগান ধৰা হয়। ছাগলীৰ বেমাৰৰ ক্ষেত্ৰতো এই ইতিমধ্যে তেনেকুৱা প্ৰতিষেধক চিটা যোগান ধৰা হয়। যিহেতু আমাৰ বিভিন্ন জিলাত নিয়োজিত হৈ থকা পশু চিকিৎসা বিষয়াসকলে সন্দেহজনক কিবা বেমাৰৰ নমুনা বেমাৰ চিকিৎসা কৰিবলগা হয়, ডিজিজ ছাৰ্ভেইলেঞ্চ বেমাৰৰ নিৰূপণৰ কাৰণে সেই অঞ্চললৈ নমুনা সংগ্ৰহ কৰি পঠিয়াই দিয়ে। কিন্তু এইখিনিয়ে ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ আছে, আৰু এই ফেচিলিটিবিলাকৰ জৰিয়তে আমাৰ পশু চিকিৎসা বিষয়াসকলে সেৱা আগবঢ়াই আছে। থলমূলকৈ পশু চিকিৎসা বিভাগৰ আন্তঃগাঁথনি আৰু পশু চিকিৎসা সেৱা এইখিনিয়ে। আৰু ইয়াৰ বাহিৰে কি কৰা হয়, ৰোগ নিৰূপণৰ ক্ষেত্ৰত আমাৰ পশু চিকিৎসা বিষয়াসকলে সেই নমুনা সংগ্ৰহ কৰাৰ বাহিৰে আৰু বিভাগত এতিয়া NDLM নেশ্যনেল ডিজিটেল লাইভষ্টক মিছন, লাইভষ্টক মিছনৰ জৰিয়তে

0: আধাৰ জীৱ জন্তুৰ গৰাকীৰ আধাৰ নম্বৰৰ লগত জীৱ জন্তুৰ সংলগ্ন কৰে যে কিমানটা জীৱ জন্তু আছে বা মানুহজনৰ আধাৰৰ নম্বৰ, এইটো কৰাৰ ফলত ডিজিটেলাইজ গোটেই ডিজিটেলাইজ ছিষ্টেম কৰা হৈছে, যিটো কাৰণত তেতিয়াহ'লে আমি গুৰুজনে যদি কেতিয়াবা হেৰাইও যায় বা চৰকাৰে আঁচনি গ্ৰহণ কৰিবলগা হয় প্ৰত্যেকটো অস্বীকাৰ ক্ষেত্ৰত ৰাজ সাহাৰ্য বা চৰকাৰে আঁচনিৰ ক্ষেত্ৰত এই নেশ্যনেল ডিজিটেল লাইফ ষ্টক মিছনে বৃহৎ পৰিমাণে সহায় কৰিব পাৰিব খেতিয়ক বন্ধুসকলক। আৰু ইয়াৰ বাহিৰেও আমি বিভিন্ন ধৰণৰ এন জি অ'ৰ জৰিয়তে বা পঞ্চায়ত ৰাজ ইনষ্টিটিউচন বা সহযোগত অন্যান্য বিভাগৰ লগত কনভাৰ্জেন স্কিমৰ জৰিয়তে বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই থকা হৈছে। এনেকুৱা ক্ষেত্ৰত জইণ্ট ডিজি ছাৰ্ভেলেঞ্চ এক্টিভিটিজবিলাক কৰা হৈ আছে।
1: এইখিনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি। এইবাৰ মই ডক্টৰ ৰাজকুমাৰ দাসক সুধিব বিচাৰিছোঁ, বৰ্ষাকালত অসমত পশুধনৰ ক্ষেত্ৰখনে খাদ্য সুৰক্ষা আৰু খাদ্য নিৰাপত্তাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে?
2: একচুৱেলি কি হৈছে, আমি বৰ্ষাকালীন আৰম্ভৰ আগে আগে কিছুমান ভেকচিন দি লওঁ। সেই ভেকচিনবিলাক কি হয়, জেনেৰেলি কি হয়, ভেকচিন আগতে কৰা হয় বৰ্ষাকালীনৰ, কৰাৰ পিছত কি হয় বৰ্ষাকালীন সময়ত সেই বেমাৰটো হয়তো নহয়, তাৰমানে যেনে এইচ এছ বি কিউ এন ফুড এণ্ড মাউথ ডিজিজ। আমাৰ মেইন প্ৰব্লেমটো হৈছে আমাৰ ফুড এণ্ড মাউথ ডিজিজ, ফুড এণ্ড মাউথ ডেট মিনছ তেওঁৰ মুখতো হ'ব গৰুটোৰ আৰু ভৰিটো হ'ব, তাৰমানে যিহেতু গৰুটো আমি ফাক থাকে খুৰাত, তাৰমানে সেই ফাক থকাবিলাকত তাৰমানে যিবিলাক প্ৰভেন ফুটেড সেইবিলাক সেইবিলাক এনিমেলৰ সেই বস্তুটো ফুড এণ্ড মাউথ ডিজিজ হয়। ঘৰাৰ কিন্তু ফুড এণ্ড মাউথ ডিজিজ নহয়, বিকজ ঘৰাৰ হেৰিটো সম্পূৰ্ণ তাৰমানে তাৰ মাজত ফাক নাই তাৰমানে খুৰাত, তাৰমানে তথাপিও আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে ফুড এণ্ড মাউথ ডিজিজৰ কাৰণে, যাৰ কাৰণে আমাৰ ডক্টৰবিলাকে বিভিন্ন ডিস্পেঞ্চেৰী ডক্টৰ নাইবা ধৰ বি ভি অ' ব্লক ফেটিৰ অফিচাৰ সেইসকলে কৰে কি তাৰমানে ভেকচিনেশ্যন দিয়ে। আৰু প্লাছ কথাটো হৈছে কি, আপোনাৰ সেই যিবিলাক ভি এফ এ আছে ক্ষেত্ৰ সহায়ক, দে আৰ দ্য গ্ৰাছৰুট লেভেল ৱৰ্কাৰ, ভেটেনাৰী ফিল্ড এচিষ্টেণ্ট, পশু ক্ষেত্ৰ সহায়ক, সেইসকলে কৰে কি তাৰমানে ভেকচিন দিয়া আৰম্ভ কৰে বি কিউ এইচ এছ বা যেনেকৈ ক'লে তাৰমানে আমাৰ ডাক কলেৰা, ডাক ভাইৰাছ হেপাটাইটিছ এইবিলাকৰ আৰু ফুড এণ্ড মাউথ ডিজিজ চবকা বুলি কয় অসমীয়াত, সেই চবকা সম্পৰ্কে ভেকচিন নিয়ে তাৰমানে। আৰু ভেকচিন দিয়াৰ ফলত হয় কি, সেই মাতটো তাৰমানে নহয় আৰু যদি হয়ো কেতিয়াবা খুব কম পৰিমাণে হেৰি হয়। আৰু কথাটো হৈছে কি, আমাৰ তাৰমানে অসমত বিভিন্ন ফুডাৰ ফাৰ্ম আছে যিবিলাক গৰু খাব পাৰে, সেই ফুডাৰ ফাৰ্মবিলাক কৰা হয় কেতিয়া, আমি তাত মানে ফুডাৰটো ৰাখি থৈ দিয়া হয় ঘাঁহবিলাক যিবিলাক আপোনাৰ খাব পাৰে, নেপিয়াৰ আছে বা বহুত কিবা কিবি আছে এনেকুৱা, গতিকে সেইবিলাক আমাৰ মানে চৰকাৰে আৰু প্লাছ আমাৰ বিভাগে সেইবিলাক স্পটেড কৰি থৈ দিয়ে যে এইখিনি আমাক লাগিব। তাৰোপৰি যদি হেভি তাৰমানে ধৰ লছ অফ এনিমেল হয়, ৱাশ্ব এৱে হয় এনিমেলবিলাক, তেতিয়াহ'লে এটা মানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ মাজতো কিন্তু পশু চিকিৎসকবিলাকে কৰে কি, যিবিলাক ওখ ঠাই আছে সেই ওখ ঠাইবিলাক যিবিলাক গৰুবিলাক ৰাখি থয়, আমাৰ পশু চিকিৎসা বিষয়াসকলে ভেটেনাৰী ফিল্ড আছেবিলাকে সিহঁতে ট্ৰিটমেণ্ট কৰিব দিয়ে তাৰমানে। আৰু ট্ৰিটমেণ্ট কৰাৰ লগে লগে সিহঁতক তাৰমানে একচুৱেলি দানা কিনো দিয়া হয়। আৰু দানাকিনাটো দায়িত্ব জেনেৰেলি কি কৰা হয়, আমাৰ মানে চিভিল এডমিনিষ্ট্ৰেশ্যনে কৰে, দানাখিনি চিভিল এডমিনিষ্ট্ৰেশ্যনে ক্ৰয় কৰে, ক্ৰয় কৰি আমাৰ যিবিলাক মানুহ আছে, ডক্টৰ আছে, ধৰক ভি এফ এ আছে, চকীজ আছে, কম্পাউণ্ডাৰ আছে বা চাব চেণ্টাৰ উপকেণ্ডৰ মানুহ আছে, সেইবিলাকে বিশেষ ধৰণে সেই গৰুবিলাকক বচোৱাৰ কাৰণে চেষ্টা কৰে।
1: জে ভাইৰাছ, ইয়াৰ বিষয়ে অলপ বিতংকৈ ক'ব নেকি?
2: মানে ভাইৰাছ বিভিন্ন প্ৰকাৰৰ আছে, কোনোবা মানুহক এটেক কৰে, কোনোবা জন্তুক এটেক কৰে, কোনোটো ভাইৰাছ জ্বৰ মানুহলৈ আহে। এই জেই ভাইৰাছটো তাৰমানে মানুহৰ গাত হয়, তাক ফুল ফৰ্ম হৈছে জাপানিজ এনচেফেলাইটিছ। আৰু এই জেই ভাইৰাছটো আপোনাৰ প্ৰথম ডিটেকশ্যন হৈছে ডিব্ৰুগড়ত, নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি এন আই ভি তাৰমানে পুনে ছাৰ্ভে কৰি কৰি প্ৰথম এই ডিটেক্ট কৰিছিল ডিব্ৰুগড়ত। এন আই ভিৰ যিখন চাৰ্ট আছে সেই চাৰ্টত ৰঙা চিন দিয়া থাকে যে তাত মানে ভাইৰাছটো ডিটেক্ট হৈছিলে। এতিয়া কথাটো হৈছে কি, সেই ভাইৰাছটো কিন্তু বিভিন্ন ফালে ডিটেক্ট হৈছে। এতিয়া মেইন কথাটো হৈছে কি তাৰমানে, আচলতে এই ভাইৰাছটো কিছুমান চৰাইৰে গাত থাকে, তাক হেৰান বুলি কয় ইংলিছত, কণা মচুৰি পানী বগল এনেকুৱা তাৰমানে ব্ৰাউন কালাৰৰ যিবিলাক সৰু সৰু বগলী টাইপৰ, সিহঁতৰ দেহত থাকে ভাইৰাছটো। আৰু সেই ভাইৰাছটো তাৰমানে যেতিয়া মহাতে কামোৰে চৰাইটোক, তেতিয়া মানুহৰ গাত কামোৰিলে ডাইৰেক্টলি সেই মাতটো হ'ব পাৰে। নাইবা কেতিয়াবা এনেকুৱা হয় যে সেই মহটোই মানে গাহৰিক কামোৰে, আৰু গাহৰিক যদি কোনোবা মহে কামোৰে সেই বস্তুটো মানুহৰ গালৈ আহে, মানুহক কামোৰিলে। আৰু গাহৰিক কোৱা হয় একচুৱেলি মানে এম্প্লিফাইং হোষ্ট, গাহৰিটোৰ লগত যেতিয়া মহটোৱে কামোৰে, ইনফেক্টেড মহ টিউলেক্স বুলি কয় তাৰ বস্তেচিছ আছে, সেই মহটো যেতিয়া কামোৰে গাহৰিৰ গাত, তেতিয়া স্পীডত তাৰমানে বস্তুটো ফেলি যায়। কিন্তু ইণ্টাৰেষ্টিং কি, সেই গাহৰিটো কোনো চিমটমছ নকৰে, জাষ্ট সি কেৰি

0: ভাইরাস ভাইরাসটো, তার ভাইরাসটো তাতে বেমার সৃষ্টি করিব নোৱাৰে, বাট দি ভাইরাস ইজ ইন দ্য সার্কুলেশন অফ দি ব্লাড অফ দি পিক। সেই পিকটো যদি কোনোবা মহে কামুৰে, আলটিমেটলি তাৰপিছত মাহক এটা মানুহ কামুৰিলে সেই মানুহটোৰ যে ভাইরাসটো হ'ব পাৰে। সেইকাৰণে ইয়াক আৰ্ব ভাইরাস বুলি কয়। আৰ্ব মিনচ আৰ্থ্ৰোপড বন ভাইরাস, মহৰ ঠেং থাকে, গতিকে আৰ্থ্ৰোপড সেই বস্তুটো পিক আপ কৰে দি দিয়ে তাৰমানে। এই যে জাপানীজ যে ভাইরাসবিলাক মানে আপুনি মই কথা কৈছে মানুহ ক্ষেত্ৰত থাকিলে মই হোৱাটো প্ৰমাণ পোৱা নাই নহয়, বা বেলেগত থাকিলে, কিন্তু তাত এপিডেমিৰ কিছুমান মানে পৰিৱেশৰ কিছুমান তাৰমানে ফেক্টৰে কাম কৰে, য'ত নদী এটা বৈ আছে, তাত চৰাই আহে, মাজত গাহৰি থাকে, ইফালে চাংঘৰ থাকে। বানপানীৰ সময়ত কি হয় একচুৱেলি, সেই গাহৰিবিলাক মানুহৰ ক্লজ কণ্টেক্টত আহি যায়, বিকজ পানী হয় তাতে, তেতিয়া চান্স অফ যে ইজ মোৰ তাৰমানে। আৰু আমি যদি আৰু দেখা পাওঁ তাৰমানে, ধৰক গুৱাহাটী জি এম চিত আনিলে মানুহজনক, গুৱাহাটী তাৰ হোৱা নাই বস্তুটো, তেওঁ ক'ৰ পৰা আহিছে সেই বস্তুটো তাৰমানে অলপ জানিলে বস্তু সুবিধা হ'ব। আৰু এনেকুৱা যদি কিছুমান প্ৰগ্ৰেম যদি লয় চৰকাৰে, যে আমি গ্ৰাছ ৰুট লেভেলত কেনেকৈ ভাইৰাছটো নোহোৱা কৰিব পাৰোঁ বা কি কৰিব পাৰোঁ, সেই বস্তুটো মানে যদি চৰকাৰে হেৰি লয়, তেতিয়াহ'লে মানুহ উপকৃত হ'ব আৰু আল্টিমেটলি যে ভাইৰাছ মানুহ নমৰিব তাৰমানে।
1: এটা মানুহৰ ক্ষেত্ৰত এই ৰোগটো হ'লে তাৰ লক্ষণসমূহ কেনেকুৱা?
0: তাৰ কিছুমান লক্ষণ দেখা যায় তাৰমানে, তাৰমানে চিজৰ হ'ব, তাৰপিছত টেম্পাৰেচাৰ আহিব, মানে কৰ্পণিচন উঠিব, আৰু তাৰপিছত লাহে লাহে কি হয়, আৰু বস্তুটো হৈছে ভাইৰাছত ইয়াৰ এগেইনষ্ট কোনো ডাইৰেক্ট ঔষধ নাই তাৰমানে। আৰু এণ্টিভাইৰাছ ড্ৰাগ হোৱাটো থাকিব পাৰে, থাকিলে হয়তো সেই বস্তুবিলাক অলপ দুৰ্বল কৰে মানুহক। আৰু এই এণ্টিভাইৰাছ হোৱাৰ পিছত মানুহটো অলপমান ক্ষীণাই যায় বিৰাট।
1: এইবাৰ সুধিব বিচাৰিছোঁ, গ্ৰীষ্মকালত অসমৰ পশুধনৰ কি কি ধৰণৰ ৰোগ হ'ব পাৰে আৰু তেনে ৰোগৰ বিৰুদ্ধে কি কি প্ৰতিকাৰ আৰু প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?
2: গ্ৰীষ্মকালত সাধাৰণতে চবকা বেমাৰ, গৰু যিটো ফুড এণ্ড মাউথ ডিজিজ, সেইটো বেছিকৈ হয়। এইটো বেমাৰ হোৱাৰ পিছত যিহেতু ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ, ভাইৰাছৰ দ্বাৰা পটককৈ ততাতৈয়াকৈ বেমাৰটো বিভিন্ন ঠাইত বিয়পিব পাৰে। ভাইৰাছ বিভিন্ন প্ৰকাৰৰ ভাইৰাছ থাকিব পাৰে, বিভিন্ন ধৰক এছিয়া ওৱান, এছিয়া টু, অ' এচি, এনেকুৱা ধৰণৰ ভালেকেইটা ভাইৰাছৰ প্ৰজাতি আছে। কাৰণ এই ভাইৰাছৰ পৰা হোৱাৰ বেমাৰৰ ফলত যিকোনো অঞ্চলত পটককৈ, কাৰণ বেক্টেৰিয়েল আমাৰ বীজাণুৰ দ্বাৰা হোৱাৰ আৰু বিষাণুৰ দ্বাৰা, যিটো ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ পটককৈ বিভিন্ন অঞ্চলত ততাতৈয়াকৈ বিয়পিব পাৰে। আৰু বিশেষকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সাহায্যত, আমাৰ অসম চৰকাৰে এনেকুৱা ধৰণে কেন্দ্ৰীয় চৰকাৰ এটা আঁচনি আছে, লাইফ ষ্টক হেলথ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম, পশুধনৰ স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ আঁচনি। এতিয়া আমাৰ অসমত সপ্তম ৰাউণ্ড ইতিমধ্যে ছটা ৰাউণ্ড সমাপ্ত হৈ গৈছে, সপ্তম ৰাউণ্ড চলি আছে, আৰু সপ্তম ৰাউণ্ডৰ FMD ফুড এণ্ড মাউথ ডিজিজ যিটো বেমাৰ, আৰু এইটো হ'ল ফুড এণ্ড মাউথ ডিজিজ প্ৰডাকশ্যনৰ লগত জড়িত, উৎপাদনৰ লগত জড়িত বেমাৰ। কাৰণ এই বেমাৰটোৰ ফলত কি হয়, মানুহৰ গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পেলাব পাৰে, আৰু যদি একমহীয়া পোৱালিৰ এই বেমাৰটো হয় তেতিয়াহ'লে একমহীয়া পোৱালিটো মৃত্যুমুখত পৰাৰ সম্ভাৱনা বেছি থাকে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ গোটেই ভাৰতবৰ্ষতে এইটো আঁচনি লাইফ ষ্টক হেলথ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম, গোটেই ভাৰতবৰ্ষত এই আঁচনি চলি আছে। আৰু এই আঁচনিৰ ক্ষেত্ৰত আমাৰ অসমতো তেনেকুৱা, অহা 4 জুলাইলৈকে আমাৰ গোটেই যিমান পশুধন আছে, বিশেষকৈ আমাৰ গোধনৰ ভেকচিন প্ৰতিষেধক চিটা দিব লাগিব। ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈকে এইখিনি ভেকচিনেশ্যন সমাপ্ত কৰিব লাগিব, সম্পূৰ্ণ বিনামূলীয়া ভেকচিনেশ্যন। মই ইতিমধ্যে আগতে উল্লেখ কৰিছোঁ, আধাৰ নাম্বাৰৰ লগত সংলগ্ন কৰিব লাগে, আৰু তেনেকৈ আমি ডিজিটেলৰ আপলোড কৰিব লাগিব, কাৰণ মানুহৰ গৰাকীৰো নাম ৰেকৰ্ড হৈ থাকিব। এই আঁচনিখন চলি আছে, প্ৰতিষেধক চিটা আমাৰ গাঁও অঞ্চলত আমাৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে পশু চিকিৎসা বিষয়ৰ তত্ত্বাৱধানত, জিলা বিষয়ৰ তত্ত্বাৱধানত পশুধনৰ FMD ভেকচিনেশ্যন, ফুড এণ্ড মাউথ ডিজিজ, লাইফ ষ্টক ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেমৰ সপ্তম ৰাউণ্ড চলি আছে। তেনেকৈ গাহৰিৰ ক্ষেত্ৰত ক্লাছিকেল ছোৱাইন ফিভাৰ, তেনেকৈ ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ প্ৰত্যেকখন জিলাতেই নিৰ্ধাৰণ কৰি দিয়া আছে, কিমানটা গাহৰিক প্ৰতিষেধক চিটা দিব লাগিব। ইতিমধ্যে আমাৰ এই প্ৰগ্ৰেমটো আমাৰ চলি আছে, গাহৰিৰ যিটো প্ৰতিষেধক চিটা 15 মে'ৰ পৰা আৰম্ভ হৈছে অসমত, তৃতীয় ৰাউণ্ড, যিটো সপ্তম ৰাউণ্ড চলি আছে আমাৰ প্ৰতিষেধক চিটা FMD ভেকচিনৰ, যোৱা 15 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে।
1: এই প্ৰতিষেধক চিটাসমূহ কেতিয়া কেতিয়া বা কিমান সময়ৰ ব্যৱধানত দিয়া হয়?
2: ব্যৱধান প্ৰতিষেধক চিটাসমূহ এইটো 6 মাহ পিছে পিছে আকৌ দিয়া হয়, ফুড এণ্ড মাউথ ডিজিজৰ, আৰু অকল FMD নাথাকে, ফুড এণ্ড মাউথ ডিজিজ তেনেকুৱা এস্কাৰ এটা আঁচনি আছে, এছিষ্টেণ্ট টু ষ্টেট ফৰ কণ্ট্ৰল অফ এনিমেল ডিজিজ, ইয়াৰ পিছত এইটো আৰম্ভ হ'ব। যোৱা বছৰ এস্কাৰটো সমাপ্ত হৈছে, আকৌ নতুনকৈ এস্কাৰ আঁচনি হ'ব। মই আগতে উল্লেখ কৰিছোঁ যে হিমৰিজিক ছেপ্টিচিমিয়া, যিটো গৰুৰ বা জীৱ জন্তুৰ গলফুলা বেমাৰ, উৎপত্তি শ্বাস প্ৰশ্বাস হ'ব, টেম্পাৰেচাৰ বাঢ়িব আৰু মৃত্যুমুখত পৰিব পাৰে। হিমৰাজিক ছেপ্টিচিমিয়া যিটো বেমাৰ, এইটো আমি এস্কাৰৰ অধীনত আৰম্ভ হ'ব, আৰু

0: এই প্ৰতিষেধক চিটাসমূহ সাধাৰণতে এটা প্ৰতিষেধক চিটা দিয়াৰ পিছত আনটো প্ৰতিষেধক, ধৰক এতিয়া FMD ভেকচিনেশ্যন দিয়া হ'ল, ফুড এণ্ড চবকা বেমাৰৰ প্ৰতিষেধক চিটা দিয়া হ'ল, তাৰ 15 দিন আগত বেলেগ এটা চিটা দিব নোৱাৰিব। একেটা জন্তু জীৱ জন্তুৰ ক্ষেত্ৰত যদি আমি FMD ভেকচিন দিছোঁ, তেতিয়াহ'লে আকৌ তাত 15 দিন গেপ লাগে, বা সেই গেপ পিৰিয়ডৰ আগত দিব নোৱাৰিব। এই এস্কাট আঁচনিৰ অধীনত আমাৰ জহৰবাদ বেমাৰৰ এটা BQ ব্লেক কোৱাটাৰ বুলি কোৱা হয়, এইটো বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ, সেইটো ভেকচিন আমাৰ প্ৰতিষেধক চিটা আৰম্ভ হ'ব। এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আৰম্ভ ইতিমধ্যে তাৰ কাৰণে আঁচনি প্ৰস্তুত কৰা হৈছে, বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়া ভেকচিন এইটো দিয়া হ'ল। আৰু আমাৰ দি থকা হৈছে জলাতংকৰ নিৰ্মূল কৰাৰ কাৰণে, জলাতংক তেনেকুৱা এণ্টিৰেবিজ ভেকচিন, যিহেতু কুকুৰৰ মেইনলি সময়ত আমাৰ এটা বেছিভাগে কুকুৰৰ পৰাই বেমাৰটো হোৱা বুলি কয়, যে কুকুৰৰ প্ৰতিষেধক চিটা দিয়াৰ কাৰণে ABC এনিমেল বাৰ্থ কণ্ট্ৰল কৰাৰো আঁচনি আমাৰ ইতিমধ্যে বিভিন্ন জিলাত, অসমৰ জলাতংকৰ ভেকচিনৰ দি থকা হৈ আছে আৰু বিভিন্ন জিলাত প্ৰতিষেধক চিটা প্ৰেৰণ কৰা হৈছে। তেনেকৈ আমাৰ পশু চিকিৎসা বিশেষজ্ঞসকলে, ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক এই কামত নিয়োজিত কৰিছে সম্পূৰ্ণ বিনামূলীয়াকৈ। কুকুৰৰ যিটো প্ৰতিষেধক চিটা এনিমেল বাৰ্থ কণ্ট্ৰলত, গতিকে 100% আমি ভেকচিন যোগান ধৰিব নোৱাৰি, হিচাপ মতে আমাৰ দিয়া হয়। বিশেষকৈ মিউনিচিপালিটি এৰিয়াত, পৌৰসভা এলেকা অঞ্চলবিলাকত দিয়াৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছে, বিভিন্ন জিলাত প্ৰতিষেধক বা নগৰ অঞ্চলত দিয়া হৈ আছে। গতিকে তাত কিছুমান অসুবিধাও আছে ভেকচিনৰ ক্ষেত্ৰত, আমি পৌৰসভা বা পঞ্চায়তৰাজ ইনষ্টিটিউচনত আলোচনা কৰি প্ৰতিষ্ঠানৰ লগত আমি প্ৰতিষেধক চিটা দিব লাগিব। তেনেকৈ আমাৰ ডাক প্লেগ বেমাৰ, যিটো ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ, কলেৰা, ডাক কলেৰা বেমাৰ, এই বেমাৰৰ প্ৰতিষেধক চিটা আমাৰ ইনষ্টিটিউট অফ ভেটেৰিনেৰী বায়'লজিকেল খানাপাৰৰ পৰা আমি আমাৰ পশু চিকিৎসা বিষয়াসকলে জিলা বিষয়াৰ জৰিয়তে প্ৰতিষেধক চিটা গ্ৰহণ কৰিব পাৰিব। কাৰণ এতিয়া যিহেতু কিছুমান কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিষেধক চিটা দিয়া হয়, কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ বিনামূলীয়া, তেনেকৈ আমাৰ অসম চৰকাৰৰ ইনষ্টিটিউট অফ ভেটেৰিনেৰী বায়'লজিকেল, যিটো জৈৱিক প্ৰতিষ্ঠান আছে খানাপাৰাত, তাৰ পৰাও আমাৰ প্ৰতিষেধক চিটা প্ৰস্তুত কৰা হয়, বা গোপালকসকলক, যিসকলে গোপালক বা জীৱ জন্তু পুহি আছে, তেওঁলোকক আমি প্ৰতিষেধক চিটাখিনি দিব পাৰিম। আৰু তাৰ বাহিৰেও আমাৰ যিবিলাক বহু ধৰণৰ ক্ষেত্ৰ, ডিঅৰ্মিং, পেলুৰ দৰৱ দিবলগীয়া হয়, পেলুৰ দৰৱো আমি বিনামূলীয়াকৈ দিব পাৰিম। যিহেতু আমাৰ পশু চিকিৎসালয়সমূহ দুটা কি থাকে, সময় থাকে, চামাৰ আৰু উইণ্টাৰ। ধৰক এতিয়া আমাৰ চামাৰ এতিয়া চলি আছে, এতিয়া ৰাতিপুৱা ধৰক 8 বজাত আমাৰ কাৰ্যালয় খুলিব, 1টাত আকৌ বন্ধ হৈ যাব, 7 বজাৰ পৰা 1টালৈকে থাকিব। বন্ধৰ দিনবোৰত ৰাতিপুৱাৰ ভাগত 8 বজাৰ পৰা 12 বজালৈকে থাকিব, আৰু পিছবেলা খোলা নাথাকিব। কিন্তু হস্পিটেল ডিষ্ট্ৰিক্টৰ যিবিলাক হস্পিটেল, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ, তেওঁলোকক দিয়া হৈছে ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। সেইখিনি সেৱা ফোনযোগ পাৰিব 1962 যিটো নাম্বাৰ কৈছোঁ, 1962 সময়ত 181 181 তেনেকুৱা ভ্ৰাম্যমান পশু চিকিৎসা বিষয়া আছে, মোবাইল ভেটেৰিনাৰী ইউনিট বুলি কোৱা হয়। আৰু মোবাইল ভেটেৰিনাৰী ইউনিটক যদিহে অসমৰ 181 জিলাত, কিছুমান জিলাত 7খন আছে, কিছুমান 4খন, জিলাখনৰ ওপৰত নিৰ্ভৰ কৰিব, কোনোবা এখন জিলাত বেছিও থাকিব পাৰে, এম্বুলেঞ্চ যিখন ভ্ৰাম্যমান পশু চিকিৎসাৰ গাড়ী যিখন থাকিব, তাত ক্ষেত্ৰত আমাৰ
1: মোবাইল
0: ভেটেৰিনাৰী ইউনিট
1: MVU,
0: তাত আমাৰ বিষয়াজন থাকিব 196টোত কল কৰাৰ পিছত। কিন্তু ৰাতি ফোন কৰিলে নাপাব, ৰাতিপুৱা 8 বজাৰ পৰা 4 বজালৈকে সেৱা গ্ৰহণ কৰিব পাৰিব, জ্বৰ পৰাই ফোন কৰিব, লোকেশ্যনত গৈ ওলাব। ধৰক ইয়াতে আমাৰ MVU যিটো আমি জ্বৰ পৰা কল কৰিব, কল নাম্বাৰ ডিটেইলছ এড্ৰেছ লৈ সম্পূৰ্ণ এড্ৰেছ লৈ তাত তেওঁলোকে চিকিৎসা সেৱা প্ৰদান কৰিব পাৰিব। ইয়াৰ বাহিৰেও আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰসকলে, জিলা পৰ্যায়ৰ বিষয়াসকলে MVUৰ লগত আলোচনা কৰি নিৰ্দেশ দি নিৰ্দিষ্ট অঞ্চলত য'ত বেমাৰ হ'ব পাৰে সেইখিনিত চিকিৎসা সেৱা স্বাস্থ্য শিবিৰ কৰিব পাৰিব। আৰু ইতিমধ্যে অসমৰ ভালেকেইখন জিলাত এনেকুৱা ধৰণৰ আমাৰ পশু স্বাস্থ্য শিবিৰ হৈ গৈছে, ভালেকেই ঠাইত জিলা পৰ্যায়তো হৈছে নিৰ্দিষ্ট কিছুমান ঠাইত। আৰু বানপানীৰ সময়ত বিশেষকৈ আমাৰ বিষয়াসকলে, যিহেতু আমাৰ জিলা প্ৰশাসনৰ লগত সভা হৈ থাকে, তেনেকৈ কণ্টিজেঞ্চি প্লেন এখন প্ৰস্তুত কৰে। কণ্টিজেঞ্চি প্লেন যেতিয়া প্ৰস্তুত কৰিব, তেনেকৈ উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি, DDC মিটিঙত ডিছকাছ কৰি, নাইবা বানপানীৰ যিখন কণ্টিজেঞ্চি প্লেন, তেনেকৈ কিছুমান নিৰ্ধাৰণ কৰি কিছুমান ঠাইত চিকিৎসা সেৱা স্বাস্থ্য শিবিৰ গ্ৰহণ কৰিব পাৰিব। আৰু তেতিয়া কণ্টিজেঞ্চি এটা টীম, এটা কণ্ট্ৰল ৰুম থাকিব, তেনেকৈ চিকিৎসা সেৱা আগবঢ়াব পাৰিব। আৰু বিভাগৰ পৰা যিখিনি পৰ্যাপ্ত পৰিমাণৰ যিখিনি ঔষধ থাকিব, পৰ্যাপ্ত পৰিমাণ নহ'লেও সেই

0: সেইখিনি সেৱা আগবঢ়াব পাৰিব, নহ'লেও বিষয়াগৰাকীয়ে অন্ততঃ সেইখিনি কনচালটেঞ্চি দিব পাৰিব। আৰু বিভাগত ৰোগ নিৰীক্ষণৰ ক্ষেত্ৰত তেজৰ নমুনা বা অন্যান্য জৈৱিক নমুনা সংগ্ৰহ কৰি জিলা পৰ্যায়ত জিলা বিষয়াগৰাকীয়ে যিসকল পশু চিকিৎসা বিষয়া আছে, নৰ্থ ইষ্টাৰ্ণ ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী, যিখন উত্তৰ পূৰ্বাঞ্চল ৰোগ নিৰূপণ কেন্দ্ৰ, তালৈকে প্ৰেৰণ কৰিব পাৰিব। তেনেকৈ কণ্টিনিউৱাছ প্ৰত্যেক মাহে মাহে আমাৰ সেই প্ৰতিবেদন দাখিল কৰিব লাগিব ৰোগ নিৰীক্ষণ ৰিপৰ্ট জিলা বিষয়াৰ জৰিয়তে সঞ্চালকালয়ত প্ৰেৰণ কৰিব পাৰিব। ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী বুলি যিবিলাক ডি ডি এল আছে অসমৰ দৰে ডি ডি এল আৰু চি আই ইউ বুলি কোৱা হয়, ক্লিনিকেল ইনভেষ্টিগেশ্যন ইউনিট 19টা আছে অসমত বিভিন্ন ঠাইত। তাতে যমুনাবিলাক কিছুমান বেমাৰৰ সুবিধামতে যিখিনি সুবিধা আছে সেই পৰীক্ষাখিনি কৰিব, আৰু যিখিনি সুবিধা পৰীক্ষা কৰিব নোৱাৰিব উত্তৰ পূৰ্বাঞ্চল ৰোগ নিৰূপণ কেন্দ্ৰলৈ, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গুৱাহাটী খানাপাৰাত আছে, তালৈ প্ৰেৰণ কৰিব পাৰিব। আৰু যিহেতু যিবিলাক বেমাৰৰ কথা আলোচনা হৈ আছিলে, আমাৰ তেনেকুৱা এফ এম ডিৰ কথা মই আলোচনা কৰিলোঁ, ডিছ কৰিলোঁ। এফ এম ডি ভেকচিনেশ্যন চলি আছে, ব্ৰুচেলছিছ নামৰ আৰু এবিধ বেমাৰ, এইটো হ'ল উপ সংক্ৰামক বেমাৰ, জীৱ জন্তুৰ পৰা মানুহৰ গাটো আহিব পাৰে, মানুহৰ পৰা জীৱ জন্তুৰ গাটো আহিব পাৰে, সেইটো হ'ল ব্ৰুচেলছিছৰ। এনেকৈ 4 মাহৰ পৰা 8 মাহৰ পোৱালি, বিশেষকৈ চেউৰী পোৱালিবোৰক সেই প্ৰতিষেধক চিটা দিয়া হয়। আমাৰ সেইটো যোৱা বছৰ ষষ্ঠতে তৃতীয় ৰাউণ্ডত ইতিমধ্যে সেইটো সমাপ্ত হৈ গৈছে। আকৌ চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্ধাৰণ আহিলে, নীতি নিৰ্দেশনা আহিলে, আমি আকৌ সেই ভেকচিনটো আৰম্ভ কৰিম। আৰু অচিৰেই এস্কাৰ আঁচনিৰ জৰিয়তে মই আগতে উল্লেখ কৰিছোঁ, তেনেকুৱা প্ৰতিষেধক চিটাবিলাক কৰা হ'ব। আৰু ক্লাছিকেল গাহৰিৰ ক্ষেত্ৰত যিটো ভেকচিন চি এছ এফ ভেকচিন, ক্লাছিকেল চোৱাইন ফিভাৰ, এইটো ভেকচিনৰ কিছুমান ডিলাবিলাকত নিৰ্ধাৰণ কৰি দিছে পশুধনৰ ওপৰত নিৰ্ভৰ কৰি কিমান গাহৰি আছে, কিমান তাত থাকিব পাৰে, তেনেকৈ ভেকচিনবিলাক প্ৰতিষেধক চিটা চি এছ এল প্ৰেৰণ কৰিছে। ইণ্টাৰেষ্টিং হ'ল আমাৰ আফ্ৰিকান চোৱাইন ফিভাৰ, এই বেমাৰটো কিন্তু আপোনাৰ মানুহৰ দেহলৈ সংক্ৰমিত নহয়। আফ্ৰিকান চোৱাইন ফিভাৰৰ হ'লে কি হয়, এবিধ মাৰাত্মক ৰোগ, ইয়াৰ কিন্তু প্ৰতিষেধক চিটা নাই। যেনেকৈ ক্লাছিকেল চোৱাইন ফিভাৰৰ ভেকচিন আছে, যেনেকুৱা এফ এম ডি বেমাৰৰ, চবকা বেমাৰৰ ভেকচিন আছে, ডাক কলেৰাৰ হাঁহৰ ক্ষেত্ৰত ভেকচিন আছে, ৰাণীখন ডিজিজ হাঁহ কুকুৰাৰ ভেকচিন যিহেতু আছে, কিন্তু আফ্ৰিকান চোৱাইন ফিভাৰৰ অসমত যোৱা বছৰৰ এনেকুৱা এই বেমাৰটো আকৌ প্ৰাদুৰ্ভাৱ হৈছিল। এনেকুৱা বেমাৰৰ ক্ষেত্ৰত দেখা গৈছে, ইয়াৰ যিহেতু প্ৰতিষেধক চিনা নাই, কিন্তু মানুহৰ ক্ষেত্ৰত সংক্ৰমণ নহয়, কিন্তু কৃষি অৰ্থনীতিত বিশেষকৈ প্ৰভাৱ পেলায়। কাৰণ এই বেমাৰটো হোৱাৰ লগে লগে 100% ইয়াৰ পৰা ইয়াৰ জৈৱ সুৰক্ষা ৰাখিবলৈ ফাৰ্মখন, যদিহে জৈৱ সুৰক্ষা দিয়া নহয় এই বেমাৰটো নিশ্চিতভাৱে বেমাৰটো হ'ব। পাম চৌহদত 3 মিটাৰ দূৰত্বত অন্যান্য জীৱ জন্তু মানুহৰ প্ৰৱেশ থাকিব নালাগিব, অন্তত 3 মিটাৰ দূৰত্বত। আৰু দানাৰ পাত্ৰবোৰ 4-6 ঘণ্টাৰ ভিতৰত পানীত ডুবাই ৰাখিহে তেতিয়া দানা দিব পাৰিব। প্ৰৱেশদ্বাৰৰ ক্ষেত্ৰত দেখা গৈছে যে তাত পটককৈ সোমাব নোৱাৰিব, 2% ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰি ল'ব, তেনেকৈ ফাৰ্মত চিকিৎসাকৰ্মী বা চিকিৎসা বিষয়াজনে প্ৰৱেশ কৰিব পাৰিব, নাইবা ফাৰ্মৰ গৰাকীজনে প্ৰৱেশ কৰিব পাৰিব। আৰু যদি নতুনকৈ কিনি অনা গাহৰিটো 3-4 সপ্তাহ বেলেগকৈ আছুতীয়াকৈ ৰাখিব লাগিব, তেতিয়াহে ফাৰ্মত সোমাব পাৰিব। কাৰণ এই বেমাৰৰ বীজাণু ইতিমধ্যে সেইটো গাহৰিৰ দেহত থাকিব পাৰে, তেতিয়াহ'লে অন্যান্য গাহৰিকো সংক্ৰমণ কৰিব পাৰে। আৰু এই বেমাৰৰ যিহেতু এফ এম ডি পূৰ্ণ পৰ্যায়ত ভেকচিন প্ৰতিষেধক চিটা চলি আছে, এইচ এছ আৰু বি কিউ এইচ এছ ভেকচিন আমাৰ প্ৰতিষেধক চিটা আমাৰ অসমত যিটো আছে জৈৱিক আমাৰ ইনষ্টিটিউট অফ ভেটেনাৰী বায়'লজিকেল, তাৰ পৰা প্ৰতিষেধক চিটা আমাৰ পশু চিকিৎসা বিষয়াসকলে গ্ৰহণ কৰিব পাৰিব আৰু পশু চিকিৎসা প্ৰতিষেধক চিটা দিব পাৰিব। আৰু তেনেকুৱা পশু যিবিলাক আঁচনি, এই 2টা আঁচনি মেইনলি লাইফ ষ্টক হেল্থ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম আৰু এল এছ এস্কাট এচিষ্টেণ্ট টু ষ্টেট ফৰ কণ্ট্ৰল অফ এনিমেল ডিজিজ, এইটো অচিৰি আৰম্ভ হ'ব। আৰু পশু চিকিৎসা বিষয়াসকলক সময়ে সময়ে নীতি নিৰ্দেশনা দিয়া হয়, সঞ্চালকালয়ৰ পৰা নিৰ্দেশনা দিয়া হয়। তেনেকৈ জিলা বিষয়াসকলে পশু চিকিৎসা বিষয়া আছে খণ্ড পৰ্যায়ত, ষ্টেট ভেটেনাৰী ডিছপেঞ্চাৰী ৰাজ্যিক পশু চিকিৎসালয়ত নীতি নিৰ্দেশনা মতে তেওঁলোকে কাম কৰিব লাগিব। আৰু যিহেতু এম ভি অ'ৰ কথাটো ক'লোৱে, 196-2 কল কৰিলে
1: লোৱা হৈছে, ঠিক তেওঁৰ ভেকচিনেশ্যন বা কোৱাৰেণ্টাইন মেজাৰ নাইবা বিভিন্ন মেজাৰ। এতিয়া কথাটো হৈছে কি, এই ভেকচিনেশ্যনটো কৰিব লাগিব, ভেকচিন কৰিলেহে গৰু মহবিলাক ৰক্ষা পৰিব। আৰু এটা কথা হৈছে কি, পেলু ৱৰ্মছ অসমখন হৈছে কি, এই পেৰাডাইজ ফৰ পেৰাচাইট বুলি কোৱা হয়, মানে পেলুৰ কাৰণে নন্দন কানন। গতিকে আমাৰ বিষয়াসকলে কৰে কি, তাৰমানে বা ভিয়াভিয়াসকলে কৰে কি, পেলুৰ দৰৱটো প্ৰায় গৰুবিলাকক খুৱাই থাকে বছৰত 2 বাৰ কৰি হ'লেও, ধৰ মাৰ্চ মাহত খোৱালে এবাৰ,

0: অক্টোবৰ মানত খোৱালে এবাৰ গতিকে এনেকৈ পেলুৰ দৰৱবিলাক খোৱাৰ কাৰণে সিহঁতক ইনষ্ট্ৰাকশ্যন দিয়া হয় বিভিন্ন আৰু ডিষ্ট্ৰিক্ট অফিচাৰবিলাকে তদাৰক কৰে যে পেলুৰ দৰৱ খুৱাইছে নে নাই আৰু মানুহবিলাক সজাগ হৈছে এতিয়া আহি পেলাই সিহঁতে পেলুৰ দৰৱটো লৈ যায় তাৰমানে গতিকে পেলুৰ দৰৱটো যেতিয়া লৈ যায় যদি খুৱায় তেন্তে পেলু হ'ব নোৱাৰে তাৰমানে আটাইতকৈ ভয়ংকৰ বস্তু কথা হৈছে কি ফেচিঅ'লা বুলি কোৱা হয় ফেচিঅ'লাত হয় কি তাৰমানে গলটোত ফুলি যায় তাত পানী জমা হয় আৰু তাৰ লিভাৰটো ডেমেজ হৈ যায় এই ফেচিঅ'লাৰ কাৰণে তাৰমানে কৰা মানে কি কৰে যে স্নেইল বৰ্ণ ডিজিজ ডেট মিনছ এটা শামুকৰ পৰা আহে তাৰ শামুকৰ চাইকেলটো কমপ্লিট কৰি ঘাঁহত থাকে সেই ঘাঁহ যদি কনজিউম কৰে তেতিয়া ভিতৰত বস্তুটো মেইন পেৰিয়ডটো একটো পোৱা যায় তাৰমানে তেতিয়া কনফাৰ্ম হয় যে মানে ফেচিঅ'লা হৈছে তাক ঔষধ খুৱাব লাগিব গতিকে আমাৰ ভিন্ন কৰ্মচাৰীবিলাক এইবিলাক খুৱাই থাকে ভেচিনেশ্যনটো কৰি থাকে আৰু মেইনলি এটা আজিকালি এটা মানে মানে খুব জোৰ দিয়া হৈছে বায়' ছিকিউৰিটি বায়' ডিষ্টেঞ্চ জৈৱ সুৰক্ষা ফাৰ্ম এখনত মানে যদি গাহৰি এটা বেমাৰ লাগে সেইটো উলিয়াই আনিব লাগিব আনি পেলাই বা মৰিলে তাক ভালকৈ পুতি থ'ব লাগিব নাইবা যদি কোনো ফাৰ্মত সোমাব খোজে সি নিজে চেনিটাইজ হ'ব লাগিব হাত ধুব লাগিব ভৰি দিব লাগিব না পটাচত পানী থাকিব তাততো জপকাই যাব লাগিব আৰু আজিকালি মানে কি হৈছে ঘটনাটো ফাৰ্মাৰবিলাক সচেতন হৈছে তাৰমানে আগৰ দিন নাই তাৰমানে আজিকালি ফাৰ্মাৰবিলাক অবজাৰ্ভ কৰে বস্তুবিলাকক আগতে কি কৈছে গৰুটো পঢ়িছিল যি হৈছে হৈছে আৰু এতিয়া কৰে কি ফাৰ্মাৰবিলাকে অবজাৰ্ভ কৰে তো এতিয়া এনেকুৱা হৈছে দেহে তো লৈ আহোঁ নেকি গতিকে ফাৰ্মাৰবিলাকৰ অবজাৰ্ভেশ্যনটো কিন্তু বৰ ইম্পৰ্টেণ্ট কথা সি অবজাৰ্ভ কৰিব লাগিব যে মুৰ্গীকেইটাৰ কি হৈছে
1: আজিৰ আমাৰ যিটো বিষয় আছিল অসমৰ পশুধনৰ বৰ্ষাকালীন ৰোগ আৰু প্ৰতিষেধক এই বিষয়ে আশা কৰোঁ শ্ৰোতাসকলে বহুখিনি কথা জানিব পাৰিলে আপোনালোকক আকৌ কেতিয়াবা ষ্টুডিঅ'ৰ মজিয়াত বিচাৰিম আজিলৈ আপোনালোকক ধন্যবাদ
0: নমস্কাৰ
2: ইমান পৰে অসমৰ পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা এই বিষয়ে আলোচনাটি শুনিলে আলোচনাটিত ভাগ ল'লে মহকুমা পশু চিকিৎসা বিষয়া তথা পশু চিকিৎসা পৰিষদৰ সদস্য ডক্টৰ নুৰুল ইছলামে লগতে একে বিভাগৰে পশুপালন আৰু পশু চিকিৎসা বিষয়া তথা গোবসন্ত নিৰ্মূলকৰণ বিষয়া ডক্টৰ ৰাজকুমাৰ দাসে আলোচনাটিৰ আঁত ধৰিলে মেলোডি পাটগিৰিয়ে কৃষিজগত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল মেলোডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: পিএম জয় অব গরিবো কি জয় বন গই হ্যায়।

0: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত শুনিলে চয়নিকা মজুমদাৰৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আজিতো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। RBI কয় আপোনাৰ পিন, OTP, CV আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। বাই গাৰ্লছ, কোন ফালে গৈছা? শুনা নাই? নো শ্বেয়াৰিং। RBI কয় জানি লওক, সতৰ্ক হওক। আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ। বিল ভৰাৰ আগতেতো আহিব নহয়। ঐ ছোৱালীহঁত, কি কৰি আছ?
2: বিললৈ ৰৈ আছো।
1: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া। RBI কয় যে আপোনাৰ পিন, OTP, CVV কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয় জানি লওক, সতৰ্ক হওক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, সংসদ ভৱনত আজি সৰ্বদলীয় বৈঠক, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক মনোনয়ন, নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত, মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা বন্ধ, সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই অংশগ্ৰহণ কৰে। বৈঠকৰ পাছত শ্ৰীৰিজিজুৱে অধিৱেশনৰ কাম কাজ সুকলমে পৰিচালনাৰ বাবে আৰু এই সময়ছোৱাত গঠনমূলক আলোচনা অনুষ্ঠিত কৰিবলৈ সকলোকে সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনায়। ইয়াৰ আগেয়ে আজি বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰি বৈঠক ত্যাগ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে কংগ্ৰেছ, ডি এম কে, জে এম এম, তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ আটাইকেইটা দলে প্ৰতিবাদ কৰি বৈঠকৰ পৰা ওলাই আহিছে। তেওঁ লগতে বৈঠকত উপস্থিত থকা এন চি পি আই কোনো স্বীকৃতিপ্ৰাপ্ত সংসদীয় দল নহয় বুলি অভিযোগ তোলে। অৱশ্যে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশ, চি পি আই এমৰ নেতা জন ব্ৰিট্ৰাছ, জে এ এ এমৰ মহুৱা মাঝি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই পুনৰ বৈঠকত ভাগ লয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। আজিৰ বৈঠকত চৰকাৰে সদন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ ওচৰত সহযোগিতা বিচাৰে। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 13 আগষ্টত সামৰণি পৰিব। ৰাজ্যপাল তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিশ্ববিদ্যালয় আইন 2017

0: উত্তৰৰ 23(1)খ ধাৰাৰ অধীনত বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক মনোনীত কৰিছে। ৰাজ্যপালৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ চি চি আৰ এ এছৰ আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান গেংটকৰ সহকাৰী সঞ্চালক তথা বিজ্ঞানী ডঃ শ্ৰীপ্ৰকাশ আৰু কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দেৱজিৎ শৰ্মাক সদস্য হিচাপে মনোনীত কৰা হৈছে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডঃ প্ৰভা কুমাৰী দেৱীকো সদস্য হিচাপে মনোনীত কৰা হৈছে। জাননীত উল্লেখ কৰা মতে মনোনীত সদস্যসকলে বিশ্ববিদ্যালয় আইনৰ ধাৰা অনুসৰি 3 বছৰৰ বাবে দায়িত্ব পালন কৰিব। ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্ট হৈছে বিশ্ববিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণকাৰী সংস্থা। এই নতুন মনোনয়নে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক গৱেষণা আৰু প্ৰশাসনিক ক্ষেত্ৰত অধিক দক্ষতাৰ সংযোজন ঘটাব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি গোলাঘাটত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক অনুদান পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ 334 অনুসূচিত জাতিৰ আত্মসহায়ক গোট আৰু 48 অনুসূচিত জাতিৰ সদস্যক এই আঁচনিৰ বাবে বাছনি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী সঞ্চালকালয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰিছে। এই বিত্তীয় সাহায্য লাভ কৰাৰ ফলত আত্মসহায়ক গোটৰ সদস্যসকল বিভিন্ন ধৰণে লাভান্বিত হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: আমি যদি নিজকে সক্ষম কৰি নতুলো বিভিন্ন দিশত, আমি দক্ষতা যদি আমি বিকাশ সাধন নকৰো, তেতিয়াহ'লে আমাৰ কোনো মূল্যই নাথাকে। সেইকাৰণে আপোনালোকে যি কাম কৰে ভালকে কাম কৰিব, জীৱনটো ফুৰিবলগীয়া নহয়, য'তে তাকে কষ্ট কৰিব লাগিব। আপোনালোকে য'তে আছে যি কামেই নকৰক ভালকে কৰিব লাগিব, নিজৰ সন্তানক মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব।
0: এই আঁচনিৰ অধীনত নিৰ্বাচিত অনুসূচিত জাতি মহিলা আত্মসহায়ক গোটৰ সদস্যক 50,000 টকা পৰ্যন্ত অথবা মুঠ প্ৰকল্প ব্যয়ৰ 50% সাহায্য প্ৰদান কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: উজনি অসমৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে উজনিত নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে মাজুলীলৈ ইঞ্জিনযুক্ত ফেৰীৰ লগতে অন্যান্য জাহাজসমূহ নিয়মীয়াকৈ চলিব বুলি অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জানিবলৈ দিছে। কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চলো কৃত্ৰিম বানৰ কবলত পৰিছে। চহৰখনৰ 14টা ৱাৰ্ডৰ অধিকাংশ এলেকা পানীত বুৰ যোৱাৰ ফলত জনজীৱন ব্যাহত হৈছে। চহৰখনৰ দৌলমুখ, চাৰিআলি, হেমচন্দ্ৰ বৰুৱা পথ, বাবুপট্টি, বৰ্ড ৰোড আদিত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই সমস্যাৰ তাৎক্ষণিক আৰু ফলপ্ৰসূ সমাধানৰ বাবে দাবী জনাইছে। গোলাঘাট জিলাৰ নুমলীগড় আৰু দেৰগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। নুমলীগড়ৰ পাৰ্বতীপুৰ গাঁৱৰ এটা অংগনবাড়ী কেন্দ্ৰত বৰষুণৰ পানী সোমোৱাৰ লগতে পাৰ্বতীপুৰ, বিষ্ণুপুৰ আদৰ্শ গাঁও, নেপালীখুটি, ৰজাবাৰী আদি অঞ্চল জলমগ্ন হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মৃণাল শইকীয়াই আজি নুমলীগড়ৰ বিভিন্ন বানপীড়িত অঞ্চল নাৱেৰে পৰিদৰ্শন কৰে আৰু বানগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষিমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট পথৰ অভাৱ আৰু শীতল ভঁৰালৰ প্ৰয়োজনীয়তাৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডক অগ্ৰাধিকাৰ দি আহিছে আৰু পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ বাবে ব্যাপক হাৰত কাম কৰা হ'ব। বিশেষকৈ নৱেম্বৰৰ পৰা এপ্ৰিললৈ কৃষকসকলে সন্মুখীন হোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। ধান খেতিৰ লগতে ৰবি শস্যৰ খেতিত অধিক মনোনিৱেশ কৰিবলৈ তেওঁ কৃষকসকলক আহ্বান জনায়। শ্ৰীহাজৰিকাই খুমটাইৰ ফলঙতি বোৱতী জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰি পুনৰ এই আঁচনিখন কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
3: জলসিঞ্চনৰ ব্যৱস্থা নহ'লে ভালকে আমাৰ খেতিয়কে খেতি কৰিব নোৱাৰে। আমাৰ যি 5 মাহ লীন পিৰিয়ড থাকে, নৱেম্বৰৰ পৰা এপ্ৰিললৈকে মানুহে খেতি কৰিব নোৱাৰে আৰু খেতি কৰিলেও নষ্ট হয়। গতিকে আমাৰ এই 5 বছৰত আমি জলসিঞ্চনক অগ্ৰাধিকাৰ দিবলৈকে প্ৰচেষ্টা চলাম আৰু সেইকাৰণেই আজি ইয়ালৈকে আহিছিলোঁ। আমি যেতিয়া কাম আৰম্ভ কৰিম, অসমৰ যিখিনি খৰাং পীড়িত অঞ্চল জলসিঞ্চনৰ কাম য'ত আৰম্ভ

0: প্ৰিম প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব সেই অঞ্চলসমূহ, মানে গোলাঘাটৰ যি অংশত খৰাং হয়। আমি যদি জলসিঞ্চনৰ কাম কৰোঁ, ইৰিগেশ্যনৰ কাম কৰোঁ, ডেফিনেটলি গোলাঘাট অঞ্চলটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব। গতিকে অলপ দিন মানুহে আৰু কষ্ট খাব লাগিব, কিন্তু নিশ্চয়কৈ আমাৰ দিনতেই গোলাঘাটৰ যথেষ্ট অঞ্চলত, মই 100% অঞ্চলত কৰিব পাৰিম বুলি নকওঁ, কিন্তু যথেষ্ট অঞ্চলত আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিম।
1: উল্লেখযোগ্য যে 1962 চনতে আৰম্ভ কৰা এই আঁচনিখন 40 বছৰ ধৰি অচল হৈ আছে। এই আঁচনিখন কাৰ্যক্ষম হলে মৰঙি মৌজাৰ কমেও 100খন গাঁৱৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। তামোলপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আজি তামোলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। শিক্ষা, সুস্থ সমাজ আৰু উজ্জ্বল ভৱিষ্যতৰ চাবিকাঠি শীৰ্ষক বিষয়ত আয়োজিত এই অনুষ্ঠানটি ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীদৈমাৰীয়ে ছাত্ৰ ছাত্ৰীসকলক সময়ৰ সদব্যৱহাৰ কৰিবলৈ আৰু জ্ঞান অৰ্জনৰ বাবে চেষ্টা চলাবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 80%তকৈও অধিক নম্বৰ লাভ কৰা জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলক সম্ভাষণ জনোৱা হয়। চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁও ছাতিপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানক মাদক দ্ৰব্য ভৰ্তি 5টা টেমা জব্দ কৰাৰ লগতে 2গৰাকী পুৰুষ মহিলাক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে, ছাতিপুৰ গাঁৱত বহুদিন ধৰি একাংশ লোকে মাদক দ্ৰব্যৰ বেহা চলাই আহিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনক সোধা পোছা কৰি আছে। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধ্বংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধ্বংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। লগতে বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰা লোকক উচ্ছেদ কৰা হ'ব আৰু অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হ'ব বুলি তেওঁ মন্তব্য কৰে। বিগত 5 বছৰত 1.5 লাখ বিঘা ভূমি অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। অনাগত দিনতো এই উচ্ছেদ অভিযান চলিব বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: বেদখলকাৰী বা বনাঞ্চল বেদখলকাৰীৰ ওপৰত প্ৰতিটো মুহূৰ্ততে অভিযান চলি গৈ থাকিব। যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি বেদখলমুক্ত কৰিছিলোঁ, তাৰ বেছিভাগ অঞ্চলে বনাঞ্চল, আৰু আজিও অসমত হায়েষ্ট বনাঞ্চলে বেদখলকাৰী ৰাস্তাত আছে। গতিকে বনাঞ্চলৰ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখন অতি কঠোৰ। ইয়াত বেলেগ কথাই নাই, যি বনাঞ্চলতে এইবিলাক অচিনাক্ত মানুহ বা যিবিলাক আগ্ৰাসনকাৰী আছে তেওঁলোক একদম নিশ্চিত থাকক, অতি তীব্ৰ গতিত বনাঞ্চলৰ উচ্ছেদ চলি থাকিব।
1: উল্লেখযোগ্য যে বন বিভাগে বালি আৰু শিল পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানৱীয় হস্তক্ষেপ হ্ৰাস পাইছে বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ব্যৱসায়ীসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হলে হোৱাটছএপৰ জৰিয়তে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পৰ্যায়ক্ৰমে CCTV আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুণ্ণ ৰাখি দেশৰ অন্য বন্যপ্ৰাণীথলীৰ দৰে কাজিৰঙাটো পৰ্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
3: গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ বেলতলত আজি ভূমিস্খলন সংঘটিত হয়। পাহাৰৰ পৰা খহি অহা মাটিয়ে এখন গাৰ্ডৱাল ভাগি পেলোৱাৰ লগতে 5খনকৈ দুচকীয়া বাহন পুতি পেলায়। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই। ভূমিস্খলনৰ ফলত খহি অহা পাহাৰৰ ভূমিয়ে কিছু সময়ৰ বাবে পথটো যাতায়াতৰ বাবে বন্ধ কৰি পেলায়। বজালী জিলাৰ পাটাচাৰকুছিৰ ধৰমতলাৰ আদৰ্শ হাইস্কুলত আজি 5ম বজালী জিলা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। বজালী কাৰাটে এছ'চিয়েচন আৰু কাৰাটে ডো একাডেমীৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত জিলাখনৰ 80%-ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ধেমাজি জিলাৰ যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত ধেমাজি চিটি মহাবিদ্যালয় আৰু ধেমাজিৰ প্ৰায় 13টা যোগ আৰোগ্য কেন্দ্ৰৰ সহযোগত আজি জিলাভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। ধেমাজিৰ চিটি মহাবিদ্যালয়ৰ শৰীৰ চৰ্চা গৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত 185গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউ জাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ

প্ৰথমাৰ্ধতে চাৰিটা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেক্লন ৰাইচ, এছ ডি কনছা আৰু বুকায়ো ছাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া দুটা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ো ছাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰিত কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে আঠটা গ'ল দিয়াৰ বিপৰীতে বাপে দহটা গ'ল দিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হৈছে। ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ এই বাতৰি যুগুতোৱাৰ পৰলৈকে 44 অভাৰত দুটা উইকেট হেৰুৱাই 297 ৰান সংগ্ৰহ কৰিছে। শৃংখলাৰ দ্বিতীয়খন খেলত সৌ ভৰিত পোৱা আঘাতৰ বাবে ৱাশ্বিংটন সুন্দৰক এইখন খেলৰ পৰা বাদ দিয়া হৈছে। সুন্দৰৰ ঠাইত আজি অলৰাউণ্ডাৰ হৰ্ষ ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। শৃংখলাত সম্প্ৰতি এক এক ফলাফলত অমীমাংসিত হৈ আছে। মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীত চুৰি কাৰ্যত অভিযুক্ত এজন যুৱক গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ গুলীত আহত যুৱকজন অজনবী আলী বুলি জানিব পৰা গৈছে। বজালি জিলাৰ পাটাচাৰগুচি পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ তথা বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল কলিতাৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। যকৃতজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল 49 বছৰ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত কলিতাৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বজালি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ে কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। পাটাচাৰকুচি চেম্বাৰ অব কমাৰ্চে কলিতাৰ স্মৃতিত শ্ৰদ্ধা জনাই কাইলৈ দুপৰীয়া 12 বজালৈ পাটাচাৰকুচিৰ দোকান বজাৰ বন্ধ ৰাখিবলৈ আহ্বান জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, সংসদ ভৱনত আজি সৰ্বদলীয় বৈঠক, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে 4গৰাকী বিশিষ্ট ব্যক্তিক মনোনয়ন, নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত, মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা বন্ধ, সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবলৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছোঁ কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক ডক্টৰ নয়ন কলিতাৰ কথিকা অসমৰ পুথিচিত্ৰৰ ঐতিহ্য। এয়া ডক্টৰ কলিতা।
1: অসমত এতিয়ালৈকে যিমানখিনি সচিত্ৰ পুথি পোহৰলৈ আহিছে সেইবোৰৰ ওপৰত ভেটি কৰি এই কথাটো সহজতে ক'ব পাৰি যে অসমে পুথিচিত্ৰৰ বিশাল ঐতিহ্যৰ কাৰণে গৌৰৱ কৰিব পাৰে। এতিয়ালৈকে উদ্ধাৰ হোৱা প্ৰাচীনতম সচিত্ৰ পুথিৰ সময় সপ্তদশ শতিকাৰহে। সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈকে অসমত পুথি সচিত্ৰকৰণৰ কাম চলি আছিল আৰু সেইবোৰে অসমৰ নিজা চিত্ৰশৈলীক প্ৰতিনিধিত্ব কৰিব পাৰিছিল। প্ৰতিকূল বতৰ আৰু অন্যান্য প্ৰাকৃতিক কাৰণত নষ্ট হোৱাৰ কাৰণে সপ্তদশ শতিকাৰ আগৰ চিত্ৰ বা পুথিচিত্ৰ পাবলৈ নাই যদিও তেতিয়া অসমত চিত্ৰবিদ্যাৰ চৰ্চা হোৱা নাছিল বুলি ক'ব নোৱাৰি। সপ্তদশ শতিকাৰ কামৰূপৰ মহাৰাজ ভাস্কৰ বৰ্মাই হংসবেগ কটকীৰ হাতত ভাৰত সম্ৰাট হৰ্ষবৰ্ধনলৈ উপঢৌকন হিচাপে পঠোৱা বস্তুবোৰৰ ভিতৰত সাঁচিপাত, তুলিকা, ৰং বৰণ আদিও আছিল বুলি বাণভট্টৰ হৰ্ষচৰিতত পোৱা যায়। প্ৰাচীন কামৰূপৰ কোনো কোনো ৰজাৰ দিনত ছবিৰে সুশোভিত ৰাজপ্ৰাসাদ থকাৰ উল্লেখ সেই ৰজাসকলে ভূমিদান কৰা তামৰ ফলিৰ পৰা জনা যায়। মহাপুৰুষ শংকৰদেৱে 18 বছৰ বয়সতে তোলাপাতত হেঙুল হাঁইতাল বোলাই সাত বৈকুণ্ঠৰ 7খন পটচিত্ৰ আঁকি চিহ্নযাত্ৰা কৰাৰ কথা চৰিত পুথিত আছে। সেইদৰে মহাপুৰুষ মাধৱদেৱে সুন্দৰীত গোবৰ্ধন যাত্ৰা ভাওনা কৰোঁতে পটুৱা শিল্পীৰ আৰ্হিত গোবৰ্ধন পাহাৰ অংকন কৰোৱাৰ কথাও চৰিত পুথিতে পোৱা যায়। প্ৰাক শংকৰী আৰু শংকৰী যুগৰ কাব্য সাহিত্যত চিত্ৰ আংগিক বুজোৱা এনে বহু শব্দ পোৱা যায় যিবোৰে অসমৰ চিত্ৰৰ প্ৰকৃতি আৰু শৈলীৰ লগত কবিসকলৰ পৰিচয় থকাৰ ধাৰণাকে দিয়ে। গতিকে সপ্তদশ শতিকাৰ আগৰ অসমৰ চিত্ৰ ঐতিহ্যৰ ইতিহাস ৰচনা কৰিবলৈ তামৰ ফলি সাহিত্য আদিৰ সমলবোৰ বিশেষ সহায়ক হ'ব। মহাপুৰুষ শংকৰদেৱে 15-16 শতিকাত যি বৈষ্ণৱ আন্দোলনৰ সূত্ৰপাত কৰিছিল তাৰ প্ৰত্যক্ষ অনুপ্ৰেৰণাত মধ্যযুগৰ অসমত ধৰ্ম আৰু সাহিত্যৰ বাহিৰেও গীত, নৃত্য, ভাওনা, স্থাপত্য, ভাস্কৰ্য, চিত্ৰশিল্প আদিৰ প্ৰচুৰ বিকাশ হ'বলৈ ধৰিছিল। সপ্তদশ শতিকাৰ আৰম্ভৰে পৰা বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ঠায়ে ঠায়ে ধৰ্মগুৰুসকলে সত্ৰ পাতিবলৈ

হোৱাৰ পৰা ন পানীৰ ঢলৰ দৰেই পুথি ৰচনা পুথি প্ৰতিলিপিকৰণৰ কাম হ'বলৈ ধৰিছিল। সত্ৰবোৰে ভাওনা ৰং বৰণৰ কাম পুথি প্ৰতিলিপিকৰণ আদি সূক্ষ্ম কামবোৰ কৰিবলৈ নিজাকৈ একোজন বা একাধিক খনিকৰক সত্ৰৰ ভকত হিচাপে পৃষ্ঠপোষকতা কৰিছিল। এই খনিকৰসকলেই ভাওনা ৰং বৰণ আৰু লেখনিডালৰ কামৰ পৰিসৰ বহলাই পুথিৰ পাততো ৰং আৰু ৰেখাৰে ছবি অঁকাৰ পৰম্পৰা গঢ়ি তুলিছিল। এনেকৈয়ে সত্ৰত পুথি সচিত্ৰকৰণৰ কাম আৰম্ভ হৈছিল। অসমৰ প্ৰাচীনতম চিত্ৰপুথিকেইখন যেনে বালিসত্ৰৰ চিত্ৰভাগৱত, পুৰণা কমলাবাৰীৰ ভক্তি ৰত্নাৱলীখন সত্ৰতে পোৱা হৈছে। ইয়াৰ চিত্ৰশৈলীক সেইকাৰণে সত্ৰীয়া নামকৰণ কৰা হৈছে। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শিল্পৰসিকতা সৰ্বজনবিদিত। এইজনা স্বৰ্গদেৱে তেওঁৰ ৰাজসভালৈকে কোনো সত্ৰীয়া চিত্ৰশিল্পী মতাই আনি গীতগোবিন্দৰ চিত্ৰসমূহ অংকন কৰাইছিল। এওঁৰ পিছত শিৱসিংহ স্বৰ্গদেউ সত্ৰীয়া চিত্ৰকৰ হতুৱাই আনন্দলহৰীৰ পাতবোৰত ছবি অঁকাইছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ অনুপ্ৰেৰণাতে অসমলৈ ভাতৃৰ ফালৰ কেইবাটাও বৃত্তিয়াল শিল্পী পৰিয়াল আহিছিল। এওঁলোকৰ ভিতৰত ৰং বৰণৰ কাম কৰা পৰিয়ালো আছিল। ৰজাঘৰত পুনৰ্বাসন লাভ কৰাৰ পিছতে এওঁলোকে ৰজাঘৰীয়া নতুন চিত্ৰ সম্প্ৰদায় এটা গঢ়ি তোলাত অৰিহণা যোগাইছিল নিশ্চয়। এই নতুন শিল্পীৰ প্ৰথম শিল্পকৰ্ম আছিল ৰুদ্ৰসিংহৰ আমোলত 1713 খ্ৰীষ্টাব্দত সচিত্ৰ কৰা গজেন্দ্ৰ চিন্তামণি। মন কৰিব পাৰি যে ভাতৃৰ শিল্পীয়ে অসমলৈ আহি অসমীয়া সমাজ সংস্কৃতি মানুহৰ অবয়ব ঘৰ দুৱাৰ আদিৰ লগত পৰিচিত হ'বলৈ আৰু সেইবোৰক চিত্ৰৰ বস্তু নিশ্চয়ৰূপে দাঙি ধৰিবলৈ কিছু সময় ল'ব লগা হৈছিল বুলি ভাবিব পাৰি। সেইকাৰণে গজেন্দ্ৰ চিন্তামণিৰ চিত্ৰসমূহত কেৱল হাতীৰ অবয়ব অংকনৰ বাহিৰে অসমৰ মানুহ প্ৰকৃতি আচবাব স্থাপত্য আদি একো পাবলৈ নাই। গজেন্দ্ৰ চিন্তামণি অংকনৰ পৰা 13 বছৰমানৰ ব্যৱধানত এই নতুন শিল্পীয়ে 1726 খ্ৰীষ্টাব্দত শংখচূড়বধৰ চিত্ৰভূমিতহে পোন প্ৰথমবাৰৰ বাবে মানুহৰ অবয়ব আৰু স্থাপত্য সজ্জাৰ প্ৰয়োগ কৰিবলৈ লয়। কিন্তু সেয়ে হ'লেও মানুহৰ অৱয়বিক ৰূপ সাজ পোছাক স্থাপত্য আদি বহুলাংশে অসমৰ বাহিৰৰ ৰাজস্থানী ৰাজপুত মোগল উৎসৰ। স্বৰ্গদেউ শিৱসিংহৰ দিনত 1730 খ্ৰীষ্টাব্দত অংকন কৰা বৃহৎ উষাগীত বা কুমাৰহৰণৰ ছবিবোৰতো এই ঐতিহ্যৰে প্ৰকাশ ঘটিছে। কিন্তু শিৱসিংহৰ ৰজাঘৰীয়া শিল্পী দিলবৰৰ দুচাইয়ে 1734 খ্ৰীষ্টাব্দত সচিত্ৰ কৰা হস্তিবিদ্যানৱৰ পাততে পোনপ্ৰথম অসমৰ স্থানীয় ঐতিহ্য প্ৰকাশ ঘটে। অসমৰ চিত্ৰশিল্পৰ নতুন ধাৰাটো আহোম স্বৰ্গদেউসকলৰ ৰাজসভাত গঢ় লোৱাৰ কাৰণে এই ধাৰাটোৰ চিত্ৰক ৰজাঘৰীয়া বুলি অভিহিত কৰা হৈছে। এই ধাৰাৰ সৰহখিনি সচিত্ৰ পুথিয়েই হৈছে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰ। শংখচূড়বধ, বৃহৎ উষাগীত, হস্তিবিদ্যানৱৰ উপৰি শিৱসিংহৰ ৰাজত্বকালত সচিত্ৰ কৰা হয় 1735 খ্ৰীষ্টাব্দত ধৰ্মপুৰাণ, 1737 খ্ৰীষ্টাব্দত ষষ্ঠস্কন্দ ভাগৱত আৰু আনুমানিক 1739 আৰু 1744 খ্ৰীষ্টাব্দৰ ভিতৰত শৈল পৰ্ব। ৰজাঘৰীয়া শৈলীৰ আন দুখনমান সচিত্ৰ পুথিৰ ভিতৰত দিচিয়াল সত্ৰত পোৱা কোমৰহৰণ উল্লেখযোগ্য। লৱকুশৰ যুদ্ধৰ যি দুটা সচিত্ৰ প্ৰতিলিপি পোৱা হৈছে তাত নতুন ধাৰা এটাৰ উন্মেষ ঘটিছিল। ইয়াৰ চিত্ৰসমূহ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ হোৱা সম্ভৱ। এইজনা স্বৰ্গদেউ ৰাজসভাতে অসমৰ সত্ৰীয়া খনিকৰৰ শিল্পাদৰ্শৰ লগত ভাতৃৰ খনিকৰৰ আংগিক মিহলি হ'বলৈ ধৰিছিল। এওঁৰ ৰাজত্বকালতে 1759 খ্ৰীষ্টাব্দত চিত্ৰিত ৰাঙলী কীৰ্তনৰ অনুচিত্ৰখনে এই ধাৰণাকে দিয়ে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকাল 1769 খ্ৰীষ্টাব্দত সামৰণি পৰাৰ লগে লগে অসমত মোৱামৰীয়া গণ আন্দোলন হয়। ৰজা সিংহাসনচ্যুত হ'বলগীয়া হয় আৰু ৰাজসভাৰ শিল্পী সম্প্ৰদায়টো ভাগি বিকল্প সংস্থান বিচাৰি যাবলগীয়া হয়। ইয়াৰে কোনো কোনো শিল্পী সত্ৰ পায়গৈ। সেয়ে আহোম ৰজাঘৰৰ শিল্পী সম্প্ৰদায়টোৰ আয়ুস 6-7টামান দশকতে শেষ হয়। ৰজাঘৰৰ তুলনাত সত্ৰৰ সাংস্কৃতিক ভেটিটো দৃঢ় আছিল। সেয়ে সত্ৰত চিত্ৰচৰ্চাৰ কাম 18 শতিকাত চলিছিলেই। আনকি 19 শতিকাত হোৱা মানৰ প্ৰচণ্ড আক্ৰমণ আৰু তাৰেই সূত্ৰ ধৰি অসমত ব্ৰিটিছ কোম্পানীৰ ৰাজত্বৰ পত্তনৰ কালচোৱাটো কমপক্ষেও 1870 খ্ৰীষ্টাব্দলৈকে চলি আছিল। স্বৰ্গদেউসকলৰ ৰাজধানী নগৰ গড়গাঁৱৰ নিচেই কাষতে চলিহা বাৰেঘৰ সত্ৰত নিজা এটা শিল্পী সম্প্ৰদায়ে চিত্ৰচৰ্চাৰ কাম কৰিছিল। এই সত্ৰৰ 18 শতিকাৰ দ্বিতীয় দশকৰ অজামিল উপাখ্যান আৰু অধ্যাত্ম ৰামায়ণৰ চিত্ৰত কাষতে থকা ৰজাঘৰীয়া সমৃদ্ধিৰ কোনো চিন পাবলৈ নাই। বিশুদ্ধ সত্ৰীয়া শৈলী এই সময়ৰ চিত্ৰৰ বৈশিষ্ট্য। এই সময়তে মাজুলীৰ বেঙেনাআটি সত্ৰত ৰামায়ণৰ চিত্ৰৰ কাম চলিছিল যদিও পুথিখনৰ ভালেমান ছবি পিছত ৰজাঘৰীয়া শৈলীত পুনৰ অংকন কৰা হৈছিল। পুনৰ অংকিত চিত্ৰসমূহৰ অংকন বহু পৰিমাণে দুৰ্বল আৰু অপৈণত।
অষ্টাদশ শতিকাৰ সত্তৰ দশকত

0: চলিহা বাৰেঘৰ সত্ৰতে পূৰ্ণকাম আতা নামৰ এগৰাকী গুণী শিল্পীয়ে 1767 খ্ৰীষ্টাব্দত আধ্যাত্ম ৰামায়ণৰ ছবি আঁকিছিল। শিল্পগুণৰ ফালৰ পৰা এওঁৰ চিত্ৰসমূহ অসমৰ সচিত্ৰ পুথিসমূহৰ ভিতৰতে উৎকৃষ্ট। স্থানীয় সত্ৰীয়া আৰু ৰাজপুত মোগল আদি শৈলীৰ সফল মিশ্ৰণেৰে আধ্যাত্ম ৰামায়ণ তাৎপৰ্যপূৰ্ণ শিল্পকৰ্ম হৈ থাকিব। 19 শতিকাৰ প্ৰায় 10-12খন সচিত্ৰ পুথিৰ ভিতৰত 1837 খ্ৰীষ্টাব্দত চিত্ৰিত পাৰিজাতহৰণ, ব্ৰহ্ম বৈৱৰ্ত পুৰাণ আৰু কল্কীপুৰাণ উৎকৃষ্ট সৃষ্টি। ইয়াৰে পাৰিজাতহৰণ বিশুদ্ধ সত্ৰীয়া শৈলীৰ আৰু বাকী দুখনৰ প্ৰথমখন পুৰন্দৰ সিংহৰ খন্তেকীয়া ৰাজত্বকালৰ সময়ৰ, শেষৰখন এসময়ৰ ৰজাঘৰীয়া চাংকাকতি আৰু পিছলৈ ব্ৰিটিছ শাসনকালত চিৰস্তাৰদাৰ পদত কাৰ্যনিৰ্বাহ কৰা ঘনশ্যাম খাৰঘৰীয়া ফুকনৰ। দুয়োখনতে আহোম ৰজাঘৰীয়া চিত্ৰৰ ৰঙৰ পিৰিচখনেই সবল হৈ আছে। 19 শতিকাতে দৰং ৰাজসভাত দৰং ৰাজবংশাৱলীৰ চিত্ৰসমূহ অংকন কৰা হৈছিল আহোম ৰাজসভাৰ চিত্ৰৰ প্ৰেৰণাতে। নন্দনমূল্যৰ ফালৰ পৰা অসমৰ চিত্ৰসমূহ বিচাৰ কৰিলে এইটো দৃষ্টিগোচৰ হয় যে চিত্ৰবোৰে বিশেষভাৱে সংবেদন সৃষ্টি কৰিব পাৰে। ওজস্বী অভিব্যক্তি চিত্ৰবোৰৰ মৌলিক সম্পদ। গতানুগতিক ৰূপবন্ধবোৰ সাধাৰণতে ওজস্বী, বিশেষকৈ সত্ৰীয়া থোলত। বস্তু নিশ্চয় থৰঙা হ'লেও ভাৱ প্ৰকাশত শক্তিশালী, বিশেষকৈ হাতৰ মুদ্ৰাৰ বিশেষ কৌশলৰ কাৰণে। চিত্ৰপটত বস্তু নিশ্চয়ৰ বিতৰণ দুয়োটা শৈলীতে আনুভূমিকভাৱেই কৰা হয়। তীব্ৰ সংবেদনশীল বৰ্ণ দুটিয়ে পৰস্পৰ ওচৰ আচৰিকৈ থাকি চিত্ৰত এক বিশেষ ধৰণৰ সংবেদন সৃষ্টি কৰিছে। বৰ্ণবৰ্তনাৰ প্ৰতি খনিকৰসকলে কোনো ধৰণৰ মনোযোগ দিয়া নাই, কেৱল তাঁৰৰ নিচিনা ৰেখাৰে দেহদোল ৰচনা কৰিছে আৰু বস্তু নিশ্চয়ো সামতলিকভাৱে বিন্যাস কৰিছে। পুথিৰ বিষয়বস্তু কথনেই খনিকৰৰ লক্ষ্য আৰু সেইফালৰ পৰা বস্তু নিশ্চয়ৰ তলত কেতিয়াবা চিনাকি ফলক দি আৰু কেতিয়াবা নিদিয়াকৈয়ে নিজৰ বক্তব্য চিত্ৰৰ ভাষাৰে দাঙি ধৰি তেওঁ সাৰ্থক হৈছে বুলি ভাবিছিল।
1: ইমানপুৰে অসমৰ পুথিচিত্ৰৰ ঐতিহ্য এই শিক্ষক ডক্টৰ নৰেন কলিতাৰ কথিকাটি শুনিলে। কথিকাৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। নিউজন এয়াৰ মোবাইল এপ যোগেও শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া বাতৰি শুনিবলৈ পাব।
2: বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱনত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ডক্টৰ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। অতিৰিক্ত সেৱামূল্য সংযোজন কৰা দেশৰ 41খন ৰেষ্টুৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে গোচৰ ৰুজু কৰিছে। জম্মু কাশ্মীৰত বৰষুণ আৰু ভূমিস্খলনৰ ফলত কমেও 11গৰাকী লোক নিহত আৰু 7গৰাকী লোক নিৰুদ্দেশ হয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। এতিয়া শুনক বিতং বাতৰি। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান বৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, ৰাজ্যসভাৰ নেতা জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগানে অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে মুখ্য বিষয়সমূহত গঠনমূলক আলোচনা কৰাৰ লগতে সংসদৰ কাম কাজ সুচাৰুৰূপে চলাত সহযোগ কৰিবলৈ সকলো ৰাজনৈতিক দললৈ অনুৰোধ জনায়। তেওঁ কয় যে গণতন্ত্ৰ শক্তিশালী কৰি তোলাৰ বাবে অৰ্থপূৰ্ণ আলোচনা আৱশ্যকীয়। বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰি বৈঠক ত্যাগ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে, জে এম, তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ আটাইকেইটা দলে প্ৰতিবাদ কৰি বৈঠকৰ পৰা ওলাই আহে। তেওঁ লগতে বৈঠকত উপস্থিত থকা এন চি পি আই কোনো স্বীকৃতিপ্ৰাপ্ত সংসদীয় দল নহয় বুলি অভিযোগ তোলে। অৱশ্যে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ, চি পি আই এমৰ নেতা জন বিট্ৰাছ, জে এ এমৰ মহুৱা মাজি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই পুনৰ বৈঠকত ভাগ লয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। আজিৰ বৈঠকত চৰকাৰে

সদন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ ওচৰত সহযোগিতা বিচাৰে। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 13 আগষ্টত সামৰণি পৰিব। জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি তথা ৰিভলিউচনেৰী কাউন্সিলৰ অধ্যক্ষ ডঃ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তাঞ্জানিয়াৰ অৰ্ধস্বায়ত্তশাসিত অঞ্চল জাঞ্জিবাৰৰ নিজা সংবিধান তথা ৰাষ্ট্ৰপতি থকাৰ উপৰি হাউচ অফ ৰিপ্ৰেজেণ্টেটিভ আৰু নিজা পতাকাও আছে। এই বৈঠকত নেতাদ্বয়ে ভাৰত আৰু তাঞ্জানিয়াৰ মিত্ৰতাৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰ বাবে নতুন দুৱাৰ মুকলি কৰা সন্দৰ্ভত আলোচনা কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে এই বৈঠকৰ জৰিয়তে ভাৰত তাঞ্জানিয়াৰ জনসাধাৰণৰ মাজৰ তথা সাংস্কৃতিক সম্পৰ্ক আৰু কেইবা শতিকাজোৰা সামুদ্ৰিক সম্পৰ্কত নিহিত হৈ থকা দীৰ্ঘস্থায়ী মিত্ৰতা তথা বিশেষ এনাজৰী পুনৰ নিশ্চিত হৈছে। তেওঁলোকে বাণিজ্য, বিনিয়োগ, উন্নয়নমূলক মিত্ৰতা, পৰ্যটন আৰু সামুদ্ৰিক অৰ্থনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ দিশ অন্বেষণ কৰে। শ্ৰীৰাধাকৃষ্ণনে অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডসমূহত বৰ্ধিত সহযোগিতাৰ জৰিয়তে উমৈহতীয়া উন্নয়নমূলক লক্ষ্যসমূহ অগ্ৰসৰ হোৱাত তাঞ্জানিয়া আৰু জাঞ্জিবাৰৰ সৈতে দেশৰ বন্ধুত্বৰ প্ৰতিশ্ৰুতিক দোহাৰে। ৰাষ্ট্ৰপতি মিউনিয়ে চেন্নাইত থকা ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্ৰাংগণ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ জাঞ্জিবাৰত থকা শাখা মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লয়। উল্লেখযোগ্য যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছৰ জাঞ্জিবাৰ প্ৰাংগণ হৈছে ভাৰতীয় প্ৰায়োগিক আৰু অৰ্থনৈতিক সহযোগিতা প্ৰশিক্ষণ কাৰ্যসূচীৰ লগতে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক জলপানী পৰিষদৰ উপৰি জল প্ৰকল্পসমূহৰ বাবে দেশীয় সহযোগিতা আৰু দ্বিপাক্ষিক শৈক্ষিক সহযোগিতাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য অগ্ৰগতি। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও ৰাষ্ট্ৰপতি মিউনিক আজি পুৱাৰ ভাগত সাক্ষাৎ কৰে। উল্লেখযোগ্য যে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ আমন্ত্ৰণ মৰ্মে জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে 4-দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিছে। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ পন্নী আৰু মন্ত্ৰী তথা জ্যেষ্ঠ বিষয়াসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে সংগ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি গ্ল'বেল ছাউথৰ মিত্ৰ দেশ হিচাপে ভাৰত আৰু তাঞ্জানিয়াই ব্যাপক খণ্ড সামৰি মিত্ৰতা আৰু সহযোগিতাৰ নিবিড় তথা দীৰ্ঘস্থায়ী মিত্ৰতাৰ এনাজৰী বজাই ৰাখিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইন নম্বৰৰ জৰিয়তে প্ৰাপ্ত অভিযোগৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত সেৱা মূল্য সংযোজন কৰা দেশৰ 41খন ৰেষ্টুৰাৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত গ্ৰাহক পৰিক্ৰমা তথা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰাধিকৰণে গ্ৰাহক সুৰক্ষা আইন ভংগ কৰা ৰাষ্ট্ৰসমূহৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে নিয়ম উলংঘা কৰাসকলক জৰিমনা বিহাৰ উপৰি অতিৰিক্ত সেৱাকৰ সংযোজন কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰেষ্টুৰাসমূহৰ সেৱাকৰ আদায় দিয়া বা নিদিয়াটো গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। শ্ৰীযোশীয়ে লগতে এনে নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে অভিযোগ দিবলৈ গ্ৰাহকসকলক ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা হেল্পলাইন নম্বৰ 1915 ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। জম্মু কাশ্মীৰৰ ৰাজৌৰি আৰু পুঞ্চ জিলাত হোৱা বিগত কিছুদিন ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত আজি পুৱাৰ ভাগত কমেও 11গৰাকী লোক নিহত হোৱাৰ লগতে 7গৰাকী লোক নিৰুদ্দেশ হয়। পুঞ্চ জিলাৰ চুৰানকোট অঞ্চল আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। নেৰানেপেৰা বৰষুণ আৰু বিধ্বস্ত বাটপথৰ মাজতে উদ্ধাৰ অভিযান অব্যাহত আছে। উপৰাজ্যপাল মনোজ সিনহাই পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ তৎকালীনভাৱে সাহায্য আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই তেওঁৰ দিল্লী ভৱন আধাতে সামৰি আজি বিয়লি জম্মুলৈ উভতি আহে। গোৱাৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ 7ম সমাৱৰ্তন সমাৰোহ আজি পুণ্ডাত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বি টেক, এম টেক আৰু পি এইচ ডি সম্পূৰ্ণ কৰা 188গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা প্ৰফেচাৰ অজয় কুমাৰ সুদ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপান অপেন 2026ৰ মহিলাৰ একক শাখাত খিতাপ অৰ্জন কৰাৰ বাবে পি ভি সিন্ধুক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ এয়া ভাৰতীয় বেডমিণ্টন জগতত এটা ঐতিহাসিক মুহূৰ্ত বুলি আখ্যা দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিযোগিতাখনত খেলুৱৈগৰাকীয়ে নিষ্ঠা আৰু অতুলনীয় দক্ষতা প্ৰদৰ্শন কৰে। শ্ৰীমোদীয়ে কয় যে এই খিতাপ অৰ্জন কৰা সিন্ধু হৈছে প্ৰথমগৰাকী ভাৰতীয়। তেওঁৰ এই বিজয়ে দেশজুৰি অসংখ্য যুৱ খেলুৱৈক আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব।
ইংলেণ্ডে যোৱা নিশা

মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গলৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4 গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেক্লন ৰাইচ, এজৰী কনচা আৰু বুকায়ু চাফাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া 2 গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ু চাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গোল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে 8 গ'ল দিয়াৰ বিপৰীতে বাপে 10 গ'ল দিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছোঁ। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱনত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ডক্টৰ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। অতিৰিক্ত সেৱা মূল্য সংযোজন কৰা দেশৰ 41 ৰেষ্টুৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে গোচৰ ৰুজু কৰিছে। জম্মু কাশ্মীৰত বৰষুণ আৰু ভূমিস্খলনৰ ফলত কমেও 11 লোক নিহত আৰু 7 লোক নিৰুদ্দেশ হয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিনয় তালুকদাৰৰ লগৰীয়াসকলৰ কণ্ঠৰ নাম শুনিবলৈ পাব আৰু ইয়াৰ মাজতে সন্ধিয়া 7:30 কেৱল মিডিয়াম ৱেভত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব 7:30ৰ পৰা।

0: ইমানপুৰে নাম শুনিলে বিনয় তালুকদাৰ আৰু লগৰীয়াসকলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া শুনক মুকুল ৰাভাৰ কণ্ঠত দুটি ৰাভা গীত।

0: পূবালীৰ সুৰনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে মুকুল ৰাভাৰ কণ্ঠত কেইটামান ৰাভা গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: সংবাদ চলন্তিকা।
4: নমস্কাৰ শ্ৰোতাসকল, আজিৰ সংবাদ চলন্তিকালৈ মই ঋতুস্মিতাই আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত শিশু শ্ৰমিক সন্দৰ্ভত আলোচনা কৰিবলৈ লৈছো। শিশুসকল হৈছে এখন দেশৰ ভৱিষ্যত। শিশুক শিক্ষা, সুৰক্ষা আৰু মৰমেৰে সুস্থভাৱে গঢ়ি তুলিলেহে সমাজখন সুদৃঢ় হয়। কিন্তু অতি দুখৰ বিষয় যে বৰ্তমান সমাজত বহু শিশুৱেই বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত হৈ জীৱিকাৰ সন্ধানত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। সাধাৰণতে 14 বছৰৰ বয়সৰ তলৰ যিকোনো শিশুক তেওঁলোকৰ শৈশৱ কাঢ়ি লৈ উপাৰ্জনৰ বাবে কামত খটাবলৈ বাধ্য কৰাটোৱেই হৈছে শিশু শ্ৰমিক। আইনৰ দৃষ্টিত কম বয়সৰ শিশুক কোনো ধৰণৰ শাৰীৰিক শ্ৰমৰ সৈতে জড়িত কৰাটো এটা অপৰাধ। এই সন্দৰ্ভত অধিক জানিবৰ বাবে আমি সংযুক্ত হৈছো বজালী জিলাৰ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ আইন আৰু আৱেক্ষণ বিষয়া মিতালী তালুকদাৰৰ সৈতে। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো।
5: ধন্যবাদ।
4: হয়, আপোনাৰ পৰা আমি প্ৰথমে জানিব বিচাৰিছো শিশু শ্ৰম আচলতে কি আৰু আমাৰ সমাজত দেখিবলৈ পোৱা গৈছে বহু সময়ত শিশু শ্ৰমিক দেখিবলৈ পোৱা যায় আৰু সমাজত শিশুসকলক কামত লগোৱাৰ মূল কাৰণটো আপুনি কি বুলি ভাবে? আচলতে
5: শিশু শ্ৰম আৰু শিশু শ্ৰমিক আচলতে দুয়োটাই বেলেগ বিষয় আৰু এই দুয়োটা বিষয় বুজিবলৈ হ'লে কিন্তু আমি প্ৰথমতে শিশু কাক কয় সেইটো জানিব লাগিব। সাধাৰণতে যদি আমি বহল ভিত্তিত কবলৈ যাওঁ তেতিয়াহ'লে 18 বছৰৰ তলৰ প্ৰতিজন ব্যক্তি বা লোককে শিশু বুলি কোৱা হয় আৰু আইনৰ দৃষ্টিত শিশু শ্ৰমিক হৈছে অৰ্থনৈতিক উৎপাদনশীলতাত ভাগ লোৱা, বয়স অনুযায়ী আইনৰ গণ্ডিত পৰিণত নোহোৱা ব্যক্তি। কিন্তু ভাৰতবৰ্ষৰ নিচিনা এখন দুখীয়া দেশত ইয়াত শিশু শ্ৰম বা শিশু শ্ৰমিক ফেক্ট হয়, এইটো আমি কোনো ওলাই কৰিব নোৱাৰো। সেইকাৰণে এইখন দেশত তেনেকুৱা ধৰণৰ কঠোৰ আইনৰ প্ৰয়োজন হৈছে যাৰ দ্বাৰা আমি ৰোধ কৰিব পাৰো। আৰু এনেকুৱা শ্ৰম আইন মতে কিন্তু 18 বছৰৰ তলৰ উৎপাদনশীলতাত ভাগ লোৱা ব্যক্তিসকলক আমি আকৌ দুটা ভাগত ভাগ কৰিছো, শিশু শ্ৰমিক আৰু কিশোৰ শ্ৰমিক বুলি। 14 বছৰৰ তলৰ শিশু শ্ৰমিক আৰু 14 বছৰৰ পৰা 18 বছৰৰ খিনিক আমি কিশোৰ শ্ৰমিক বুলি কওঁ। 14 বছৰৰ তলৰ খিনিক একেবাৰে এতিয়া বৰ্তমান যিখন সংশোধিত আইন 2016 চনত আনিছিলে সেই আইন মতে কিন্তু এতিয়া 14 বছৰৰ তলৰ সকলো শিশুকে সকলো ধৰণৰ কামৰ পৰাই কিন্তু তেওঁলোকক কামত লগাব নোৱাৰা কৰিছে আৰু 18 বছৰৰ খিনি কিন্তু যিখিনি আচলতে বিপদজনক শাৰীৰিক বা মানসিক ডেভেলপমেণ্টত ব্যাঘাত জন্মাব পাৰে তেনেকুৱাকে বাধা দিছে। শিশু শ্ৰম মানে হৈছে শিশুসকলক তেওঁলোকৰ শৈশৱৰ যিখিনি সম্ভাৱনা বা অধিকাৰৰ পৰা বঞ্চিত কৰি যিকোনো ধৰণৰ অৰ্থনৈতিক বা কায়িক কামত খটোৱা হয় সেইখিনি শিশু শ্ৰম বুলি কোৱা হয়। আৰু যেতিয়া এজন শিশুক তেওঁৰ মৌলিক অধিকাৰ, শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি উপাৰ্জন কৰিবলৈ বা কোনো কাম কৰিবলৈ যদি বাধ্য কৰা হয় তাক শিশু শ্ৰম

0: এনেকুৱা হয় তেতিয়া, কিয়নো সেই কাৰণে আমাৰ শিশুসকলৰ মানসিক বা শাৰীৰিক বা নৈতিকভাৱে তেওঁলোকৰ কাৰণে সকলো কাৰণে বিপদজনক। আৰু কাৰণ বুলি যিটো কথা কৈছে আপুনি, ভাৰতবৰ্ষত আছে মেইন কাৰণটো কিন্তু আমাৰ যিটো অৰ্থনৈতিক দৈন্যতা সেইটোৱে হ'ব। কাৰণ ইয়াত এনেদৰে শিপাই আছে, শিশুসকলক শ্ৰমত নিয়োগ কৰিবলৈ মাক দেউতাকো বহু ক্ষেত্ৰত বাধ্য হয়। আৰু সেইকাৰণে গোটেই শিশুসকলক যাতে এটা ভাল পৰিৱেশ দিব পাৰে, তেওঁলোকক যাতে উদ্ধাৰ কৰি যিটো শিশুসকলৰ শিক্ষাৰ মৌলিক অধিকাৰ আমাৰ সংবিধানে দিছে সেইটো আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, তাৰ কাৰণে 1986 চনতে এখন আইন প্ৰণয়ন কৰিছিলে শিশু শ্ৰম নিবাৰণৰ কাৰণে, আৰু সেই আইনখন অধিক শক্তিশালী কৰিবলৈ 2016 চনত আকৌ সংশোধন কৰিছে।
1: যিহেতু আপুনি অলপ আগতে কৈছে যে শিশু শ্ৰমিক বুলি ক'বলৈ গ'লে আচলতে দুটা ভাগত ভাগ কৰা হয়, শিশু শ্ৰমিক আৰু কিশোৰ শ্ৰমিক, নহয় জানো? এই শিশু বা কিশোৰ শ্ৰমিকসকল যিসকলক কামত নিয়োগ কৰা হয়, এই কামত নিয়োগ কৰাৰ বিৰুদ্ধে যিখন বিশেষ আইন প্ৰণয়ন কৰিছে চৰকাৰে, এই বিশেষ আইনখন আচলতে কি, আৰু এই আইনখনৰ মতে এগৰাকী ব্যক্তিয়ে যদি এগৰাকী শিশু বা এগৰাকী কিশোৰ শ্ৰমিক নিয়োগ কৰে তেন্তে সেই ব্যক্তিগৰাকী কেনেধৰণৰ শাস্তি বিহা হয়? আচলতে
0: ডিচেম্বৰৰ 1986 চনতে প্ৰধানকৈ এই বিপদজনক কামত যদি শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰে সেইটো নিৰ্ধাৰিত কৰিবলৈ আইনখন বনাইছিলে। আৰু সেই আইনখন প্ৰথম অৱস্থাত আছিলে শিশু শ্ৰম প্ৰতিষেধ আৰু নিয়ন্ত্ৰণ আইন, কিন্তু সেই আইনখনত বহুতো লোভল আছিলে, আৰু বিশেষকৈ শিক্ষাৰ যিটো মৌলিক অধিকাৰ সেইটো বাস্তৱত কাৰ্যকৰী ভালদৰে ফলপ্ৰসূ কৰাৰ কাৰণে আৰু নিয়োগকৰ্তাসকলক অলপ অধিক শাস্তি দিয়াৰ কাৰণে, জৰিমনা বেছিকৈ দিয়াৰ কাৰণে এই আইনখন সংশোধন কৰিছে 2016 চনত। এই আইনখনে এখন নতুন নাম পাইছে আৰু এই নতুন নামটো হৈছে শিশু আৰু কিশোৰ শ্ৰম প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 1986 চন বুলি কোৱা হয়। এই আইনৰ অধীনত আচলতে শিশু শ্ৰমিক নিয়োগ কৰাটো এতিয়া কগনিজেবল অফেন্স, আগতে কিন্তু কগনিজেবল অফেন্স নাছিলে। আইনী জৰিমনাও উল্লেখনীয়ভাৱে বৃদ্ধি কৰিছে এই আইনখনত, আৰু অপৰাধীৰ প্ৰকৃতি আৰু ই প্ৰথম নে দ্বিতীয়বাৰৰ বাবে কৰা অপৰাধ তাৰ ওপৰত ভিত্তি কৰি কিন্তু শাস্তিসমূহ বেলেগ বেলেগ হয়। আৰু খুব ইণ্টাৰেষ্টিংলি এই আইনখনত পিতৃ মাতৃৰ দায়িত্ববোধ বৰ্তাই ৰাখিবলৈও কিছু পদক্ষেপ লৈছে। পিতৃ মাতৃও যদি প্ৰথমবাৰৰ বাবে শিশু নিয়োগ কৰিছে, কামত লগাইছে, অনুমতি দিছে কামৰ কাৰণে, তেতিয়াহ'লে তেওঁলোকে কোনো শাস্তি নাপায়। কিন্তু দ্বিতীয়বাৰৰ কাৰণে যদি উলংঘা কৰে তেওঁলোকে, তেতিয়াহ'লে কিন্তু তেওঁলোককো জৰিমনা দিয়া হয়, 10,000 পৰ্যন্ত এই জৰিমনা হ'ব পাৰে। আৰু মই যিটো কৈছো যে অপৰাধীৰ প্ৰকৃতি আৰু প্ৰথম নে দ্বিতীয়বাৰৰ কৰিছে এইটো চাই পেলাই তেওঁলোকৰ শাস্তি বেলেগ ধৰণে দিয়া হয়। নিয়োগকৰ্তাসকলৰ বাবে শাস্তি যদিহে তেওঁলোক প্ৰথমবাৰ কৰিছে তেতিয়াহ'লে 6 মাহৰ পৰা সৰ্বাধিক 2 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে তেওঁলোকক, অথবা জৰিমনা হ'ব পাৰে 2,000ৰ পৰা 50,000 পৰ্যন্ত, অথবা দুইটাই হ'ব পাৰে। আৰু দ্বিতীয় বা পৰৱৰ্তী অপৰাধ যদি কৰে নিয়োগ তেতিয়াহ'লে এই শাস্তি 1 বছৰৰ পৰা 3 বছৰ পৰ্যন্ত হয়।
1: হয়, যিহেতু আমি বিভিন্ন সময়ত দেখিয়ে থাকোঁ শিশু শ্ৰমিক আমাৰ সমাজত থাকে আৰু সেই শিশু শ্ৰমিকসকলক সময়ে সময়ে উদ্ধাৰ কৰাও দেখিবলৈ পোৱা যায়, আৰু সেই উদ্ধাৰ কৰাৰ পাছতে শিক্ষা আৰু পুনৰ সংস্থাপনৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বাৰু চৰকাৰে?
0: হয় হয়, যিখন মই আইনৰ কথা কৈছো সেই আইনখনৰ লগতে শিশু আৰু কিশোৰ শ্ৰমিক প্ৰতিষেধ আৰু নিয়ন্ত্ৰণৰ নিয়মাৱলী এখন প্ৰস্তুত কৰা হৈছিলে, আৰু ইয়াৰ জৰিয়তে শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ আচলতে জিলা পৰ্যায়ত এখন টাস্ক ফৰ্চ থাকে, আৰু ইয়াৰ মূল উদ্দেশ্যটো হৈছে জিলাখনৰ এক্তিয়াৰৰ ভিতৰত শিশু আৰু কিশোৰ শ্ৰমিকসকলক সম্পূৰ্ণ নিৰ্ধাৰ আৰু পুনৰ সংস্থাপন নিশ্চিত কৰা। আৰু এই আইনখনৰ লগতেই কিন্তু যিখন কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট আছে আৰু আমাৰ সংবিধানৰ যিখিনি প্ৰভিজন আছে শিশুসকলৰ অধিকাৰৰ কাৰণে, এই কেইটা আচলতে যৌথ প্ৰচেষ্টাত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে আইনৰ গণ্ডিত। আৰু সংশোধিত এই শ্ৰম আইনে জিলা পৰিষদ আৰু কিশোৰ শ্ৰমিক পুনৰ সংস্থাপনৰ পুঁজিৰো আনকি সূচনা কৰিছে। এজন অবৈধ নিয়োগকৰ্তাৰ পৰা আদায় কৰা জৰিমনাৰ সমগ্ৰ ধনৰাশি উদ্ধাৰ কৰা, নাবালকজনৰ কল্যাণ আৰু শিশুৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ পোনপটীয়াকৈ যিটো সুৰক্ষা পুঁজি থাকে সেই সুৰক্ষা পুঁজিত জমা হয়। কিন্তু কথা হ'ল এতিয়া তেওঁলোকক উদ্ধাৰ কৰি অনাৰ পিছত সঠিক পথত তেওঁলোকক কিহৰ প্ৰয়োজন আচলতে? সঁচাকে আৰ্থিক অভাৱৰ কাৰণে তেওঁলোকে কামত নিয়োজিত হৈছে নে তেওঁলোকক আচলতে মাক দেউতাকে অৱজ্ঞা কৰিছে নে তেওঁলোকৰ অভিভাৱকৰ অভাৱ, সেইবিলাক কোনে চাব? সেইবিলাক দিশো আছে, সেইবিলাকৰ কাৰণে আচলতে উদ্ধাৰ কৰা শিশু অথবা কিশোৰ শ্ৰমিকসকলক পুনৰ সংস্থাপন বা এইবিলাক বিষয়ে ভালদৰে চালি জাৰি চোৱাৰ কাৰণে এক বহুস্তৰপীয়া আইনীভাৱে বাধ্যতামূলক প্ৰক্ৰিয়াৰ তদাৰক কৰে শিশু ন্যায় আইনৰ অধীনত গঠন কৰা শিশু কল্যাণ সমিতিয়ে। মই অলপ আগতে যিখন কৈছিলো আপোনাক জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট, সেইখন যিখন শিশু ন্যায় আইন 2016 চনতো সেইখন নতুনকৈ আহিছে এটা বেলেগ ধৰণে। এই আইনখনৰ অধীনত শিশু কল্যাণ সমিতি চাইল্ড ৱেলফেয়াৰ কমিটি প্ৰতিখন ডিষ্ট্ৰিক্টতে আপোনাৰ এষ্টাব্লিছ কৰে আৰু 3 বছৰৰ কাৰণে কাৰ্যকাল থাকে এই কমিটিখনৰ। এই কমিটিখনে আচলতে

0: শিক্ষার অধিকার, আর্থিক ক্ষতিপূরণ, জরুরীকালীন চিকিৎসালয় সেৱা, আশ্রয়, মানসিক পরামর্শ, কিহৰ প্রয়োজন শিশুসকলক, এই সকল কথা ভালদরে চালি জারি চাই শিশুসকলক শোষণৰ পৰা মুক্ত কৰি এটা সুৰক্ষিত পৰিৱেশ যাতে দিব পাৰে বা সুৰক্ষিত পৰিৱেশলৈ স্থানান্তৰ কৰাটো তেওঁলোকে বিবেচনা কৰে। গতিকে এইটো সম্পূৰ্ণ চৰকাৰৰ মানে WCD ডিপাৰ্টমেণ্টৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ভিতৰতেই পৰে আৰু তাৰ জৰিয়তে এই শিশুসকলক উদ্ধাৰ কৰি পুনৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰে। ইয়াত ইমান ধুনীয়াকৈ সকলো ধৰণৰ সকলো তৰপীয়া সহযোগেৰে শিশু এজনক আচলতে ভালদৰে পুনৰ সংস্থাপন কৰিব পাৰে যদিহে প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰে।
1: হয়, এতিয়া আপোনাক এটা কথা সুধিব বিচাৰিছো, শিশু শ্ৰমিক ৰোধ কৰাত অভিভাৱক, এখন সমাজ আৰু এটা চৰকাৰী বিভাগৰ ভূমিকা কেনেধৰণৰ বুলি আপুনি ভাবে আচলতে?
0: মোৰ প্ৰথমতে মনলৈ আহিছে আমি আচলতে প্ৰত্যেকজন নাগৰিকে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব পাৰোঁ। 109 বুলি এটা টোল ফ্ৰী নাম্বাৰ আছে আৰু এই টোল ফ্ৰী নাম্বাৰটোৱে আপোনাক শিশুৰ যদি আপোনাৰ দৃষ্টিগোচৰ হৈছে শিশু শ্ৰম কৰি থকা এজন শিশুক, তেতিয়াহ'লে আপুনি কি কৰিব পাৰে, ফোন কৰিব পাৰে আৰু ফোন কৰি আপুনি দায়িত্বশীল নাগৰিক হিচাপে অৰিহণা যাব পাৰে শিশু শ্ৰমিক এজনক উদ্ধাৰ কৰা। যদিহে আমাৰ তেনেকুৱা ঘটনা দৃষ্টিগোচৰ হয় বা তেনেকুৱা ঘটনাৰ বিষয়ে আমি অৱগত হওঁ কোনো ৰকমে, তেতিয়াহ'লে সেই 1098 আপোনাৰ চাইল্ড হেল্প এজেঞ্চি বুলি এটা আছে, ইমাৰজেঞ্চি চাইল্ড হেল্প এজেঞ্চি ডিষ্ট্ৰিক্ট বিলাকত, তেওঁলোকৰ জৰিয়তে আপোনাৰ যিখন ডিষ্ট্ৰিক্ট লেভেল টাস্ক ফৰ্চ বুলি কৈছো সেইখনলৈকে এই ইনফৰমেশ্যনটো যাব আৰু তেওঁলোকে এটা নিৰ্দিষ্ট ড্ৰাইভ কৰি শিশুজনক উদ্ধাৰ কৰি আনিব পাৰিব আৰু অনাৰ পিছত চাইল্ড ৱেলফেয়াৰ কমিটিত প্ৰডিউচ কৰিব শিশু কল্যাণ সমিতি, কাৰণ সেইখনেই হৈছে জিলা পৰ্যায়ত শিশুসকলৰ বাবে চিন্তা কৰিব পৰা একেবাৰে ষ্ট্ৰং কমিটি এখন আৰু তাত আনকি আপোনাৰ গোটেই তেওঁলোকক চিআৰপিচিৰ পাৱাৰো দিয়া থাকে। গতিকে তেওঁলোকে ভালদৰে বিবেচনা কৰিব শিশুজনক কেনেকে পুনৰ সংস্থাপন কৰিব লাগে। আৰু এইখিনি মই প্ৰতিজন নাগৰিকৰ কথা কৈছো, সচেতন নাগৰিক হিচাপে আমাৰ চিনাকি অচিনাকি যিকোনো শিশু যদি আমাৰ দৃষ্টিগোচৰ হয় কাম কৰি থকা, তেতিয়াহ'লে আমি এনেকুৱা ষ্টেপ এটা আমি ল'ব পাৰোঁ। আৰু শিশুসকল হ'ল দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ, হয়নে? গতিকে অভিভাৱক, চৰকাৰৰ লগতে বেচৰকাৰী সংস্থা আৰু সমাজৰ শিশু শ্ৰম ৰোধ কৰাত সকলোৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিশু শ্ৰম এক অপৰিৱৰ্তনীয় সত্যা হিচাপে আমি মানি ল'লেতো নহ'ব, শিশু শ্ৰম প্ৰতিৰোধৰ বাবে এক যৌথ তথা বহুতৰীয় প্ৰচেষ্টাৰ প্ৰয়োজন। চৰকাৰে কঠোৰ আইন ব্যৱস্থা ভালকৈ কাৰ্যকৰী কৰি নিয়োগকৰ্তাসকলক শাস্তি নিশ্চিত কৰিবও লাগিব, কাৰণ শাস্তি
1: কিন্তু এইখিনি ক্ষেত্ৰত আচলতে চৰকাৰে সকলোখিনি কাম কৰিলে নহ'ব, নহয় জানো? আমি নাগৰিকসকল আমি নিজেও কৰিব লাগিব সেইখিনি কাম।
0: আমি নিজেও কৰিব লাগিব, যিটো কথা মই কৈছো যে সচেতন নাগৰিক হিচাপে আমি ইনফৰমেশ্যনটো কমচে কম দিব লাগিব আৰু সেই সজাগতাখিনি যদি আমি আইনৰ বিষয়ে অলপ জানো, সেই জানা শুনা মানুহখিনিয়ে বা যিখিনি শিশু সুৰক্ষাৰ লগত জড়িত মানুহ আছে বা সংস্থা আছে সেইবিলাকো নিজৰ দায়িত্ব ভালদৰে সুচাৰুৰূপে পালন কৰিব লাগিব, যাতে তেনেকুৱা কিবা দৃষ্টিগোচৰ হলেই তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ববিলাক সুচাৰুৰূপে পালন কৰি আইনগতভাৱে যিখিনি ভালকৈ কাৰ্য কৰিব লগা ব্যৱস্থা আছে সেইখিনি চৰ্চা কৰিব। তাৰ লগতে যেনেকে বিনামূলীয়া সুলভ শিক্ষাৰ ব্যৱস্থাটো, সেইটো শিক্ষা এডুকেশ্যন ডিপাৰ্টমেণ্টেই হওক বা লেবাৰ ডিপাৰ্টমেণ্ট, তেওঁলোকৰ লগতো জড়িত হৈ আছে, কিয় যেতিয়া আপোনাৰ শিক্ষাৰ অধিকাৰ মৌলিক অধিকাৰ হৈছে কাৰ্যকৰীকৰণৰ কাৰণে আৰু এখন আইন আনিছে। গতিকে এই প্ৰচেষ্টাত আচলতে আমি যিখিনি নিয়োগ কৰোঁ শাস্তি দিবও লাগে, কাৰণ সমাজত এটা মেছেজ যাব লাগিব যে শিশু শ্ৰমিক কৰিলে এনেকুৱা ধৰণৰ শাস্তি হয়, কিন্তু আমি বহুতেই নাজানোৱে এতিয়া কেনেকুৱা ধৰণৰ শাস্তি হ'ব বা কেনেকুৱা ধৰণৰ শিশুক ৰাখিলে আমি আমি শাস্তি পাব পাৰোঁ বা শিশুক কেনেকুৱা ধৰণৰ কামত আমি নিয়োগ কৰিব নোৱাৰোঁ। হয়, যদি নিজৰ ভালদৰে দায়িত্ব পালন কৰে, মানে প্ৰতিখন জিলাত থকা যিটো শিশু সুৰক্ষা গোট থাকে প্ৰতিখন জিলাতে থাকে শিশু সুৰক্ষা গোট, আৰু এই শিশু সুৰক্ষা গোটটো মই যিখন আপোনাক জুবেনাইল জাষ্টিছ কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট বুলি কৈছো সেইখনতেই আচলতে ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ লগতেই শিশু কল্যাণ সমিতিৰ ব্যৱস্থাও কৰা হৈছে। এই জিলা সুৰক্ষা শিশু কমিটি, জিলা শিশু সুৰক্ষা ইউনিট আৰু আপোনাৰ যিটো চাইল্ড ৱেলফেয়াৰ কমিটি বুলি কৈছো, এই দুয়োটাই যদি খুব ভালদৰে কাম কৰে তেতিয়াহ'লে শিশুৰ অধিকাৰ আৰু শিশু সুৰক্ষাৰ সজাগতা সৃষ্টি কৰি সমাজকো শিশুসকলক সচেতন সংবেদনশীল কৰিব পৰা বহুতো কৰণীয় আছে আৰু এইটোৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ ব্যৱস্থাও কৰিছে। গতিকে যদি আৰ্থিক দৈন্যতাৰ কাৰণে কোনোবা শিশু কামত নিয়োগ হৈছে তেতিয়াহ'লে সেই শিশুসকলক আনকি 18 বছৰলৈকে তেওঁলোকৰ শিক্ষা ভালদৰে কৰি সামৰিবলৈ 4,000 টকাকৈ 18 বছৰলৈকে মাহে মান্থলি 4,000 টকাকৈ দিয়াৰ ব্যৱস্থাও আছে। এইখিনি স্পনচৰশ্বিপ আঁচনিত পৰে আৰু যদি তেওঁলোকৰ মাক দেউতাক নাই, তেনেকুৱা অৱস্থাত তেওঁলোকে কোনো কামত নিয়োজিত হৈ আছে দুবেলা দুমুঠি খোৱাৰ কাৰণে, তেতিয়া সেই শিশুসকলকৰ যদি স্কুলত এনৰলমেণ্ট কৰিব পৰা তেওঁলোকৰ বয়স আছে তেতিয়াহ'লে ৰেচিডেঞ্চিয়েল স্কুলত ৰাখি, তেওঁলোকক চাইল্ড কেয়াৰ ইনষ্টিটিউট আছে, শিশু গৃহ আছে, শিশু গৃহত ৰাখি ৰেচিডেঞ্চিয়েল স্কুলত তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা কৰাৰো তেনেকুৱা ডিষ্ট্ৰিক্ট প্ৰটেকশ্যন ইউনিট চাইল্ড কেয়াৰ কমিটিৰ জৰিয়তে আছে। গতি সরকারের আসলে আপনি

0: নাই আৰ্থিক সহায়ৰ কাৰণে বিভিন্ন আঁচনি হওক নাইবা সেই শিশুসকলক ডেষ্টিটিউট বা অৰফেন এনেকুৱা শিশুসকলকো উদ্ধাৰ কৰি তেওঁলোকক ভালদৰে এটা ভাল আশ্ৰয়স্থলত য'ত শিশুৰ সকলো ধৰণৰ সুৰক্ষা সুনিশ্চিত হয় তেনেকুৱা ব্যৱস্থা আছে। কিন্তু কথা হ'ল আমাৰ সজাগতাৰ, তেনেকুৱা শিশুসকলক দেখিলে আমি প্ৰতিজনেই যাতে নিজৰ নিজৰ এটা দায়িত্ব আছে শিশুসকলৰ জীৱন সুৰক্ষা কৰাৰ কাৰণে বা তেওঁলোকৰ যিখিনি প্ৰাপ্ত মৌলিক অধিকাৰ শিক্ষাৰ অধিকাৰ পায় তাৰ যদি ব্যৱস্থা কৰাৰ আমাৰ এটা মানসিকতা থাকে তেতিয়াহ'লে চৰকাৰৰ পৰা এইখিনি ধুনীয়াকৈ ব্যৱস্থা আছে, যিখিনি ব্যৱস্থা একদম সুচাৰুৰূপে পালন কৰিব পাৰে ডিষ্ট্ৰিক্ট হেল্থ প্ৰটেকশ্যন ইউনিট আৰু চাইল্ড ৱেলফেয়াৰ কমিটিয়ে।
1: হয় বাইদেউ, আপুনি আমাক বহুমূলীয়া সময়খিনি দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। সেয়া আছিল বজালী জিলাৰ জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ৰ আইন আৰু আৱেক্ষণ বিষয়া মিতালী তালুকদাৰ। তেওঁ শিশু শ্ৰমিক সন্দৰ্ভত আমাক সবিশেষ জনালে। ইয়াৰ পৰা শেষত এটা কথাই ক'ব পাৰি যে এগৰাকী শিশুৰ হাতত কাম নহয়, কিতাপ আৰু কলমেহে শোভা পায়। এই শিশু শ্ৰম বন্ধ কৰাটো কেৱল চৰকাৰৰ দায়িত্ব নহয়, আমাৰ সকলোৰে দায়িত্ব। সংবাদ চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। আজিৰ সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাৰ বিদায় লৈছোঁ। নমস্কাৰ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। ৰাজ্যপাল তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিশ্ববিদ্যালয় আইন 2017-23(1)(খ)ৰ অধীনত বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে 4গৰাকী বিশিষ্ট ব্যক্তিক মনোনীত কৰিছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত আজি গোলাঘাটত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক অনুদান পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে আজি ভাৰতক বিজয়ৰ বাবে 288 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া।

11.5 মিটাৰ 729 কিলোহাৰ্টজৰ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া শুনক এই মাহৰ গীত। আজিৰ শিল্পী বিউটি শৰ্মা বৰুৱা, সংগীত সংৰচনা ৰমেন চৌধুৰীৰ। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতটিৰ কথা কেশৱ দত্তৰ।

এই মাহৰ গীত শুনিছে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত। সংগীত সংৰচনা ৰমেন চৌধুৰীৰ, শিল্পীয়ে গাবলৈ লোৱা এইবাৰৰ গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

ফরিদা খানুমৰ কণ্ঠৰ গজল শুনিলে। এবাৰ শুনক পারভেজ মেহেদিয়ে কোৱা আন এটি গজল।

0: সেয়া আছিল পারভেজ মেহদি। গজলৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ উদেষ্ণাৰ মন শীৰ্ষক এলবামটিৰ পৰা এটি গীত। গীতৰ কথা নগেন বৰাৰ, সুৰ প্ৰীতি ৰেখা দত্তৰ। গীতটিত কণ্ঠদান কৰিছে চান আৰু উদেষ্ণাই।

চান আৰু উদেষ্টাৰ কণ্ঠৰ গীতটি শুনিলে উদেষ্টাৰ মন শীৰ্ষক এলবামটিৰ পৰা। এইবাৰ শুনক পুলক বেনাৰ্জীয়ে গোৱা এটি গীত, সুৰ আৰু সংগীত পৰিচালনা ডাক্তৰ অপৰ্ণা বুজৰ বৰুৱাৰ, গীতৰ কথা ডাক্তৰ নগেন্দ্ৰনাথ বুজৰ বৰুৱাৰ।

সপোন সপোন লগা ৰঙানদী এই শীৰ্ষক এলবামটিৰ পৰা পুলক বেনাৰ্জীয়ে গোৱা গীতটি শুনিলে। সুৰ আৰু সংগীত পৰিচালনা আছিল ডক্টৰ অপৰ্ণা বুজৰপৰুৱাৰ, গীত লিখিছিল ডক্টৰ নগেন্দ্ৰনাথ বুজৰপৰুৱাই। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

ইমানতে অন্ত পৰিল এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।

0: ৰশ্মিৰেখা ছবিখনত শান্তনা বৰুৱাৰ কণ্ঠ গীতটি শুনিলে গীতৰ কথা আৰু সংগীত আছিল উপেন কাকতিৰ।
1: ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰ দেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপছনলাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 9101085876 আৰু 9864013036।
0: পুনৰ উভতি আহিছোঁ চিত্ৰগীতৰ মাজলৈ। ৰশ্মিৰেখা ছবিখনত খগেন মহন্ত আৰু অৰ্চনা মহন্তই গোৱা এই গীতটি শুনাবলৈ লৈছোঁ।

0: বলা প্রাঙ্গলি হল।
1: ৰশ্মিৰেখা ছবিখনত খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
2: অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?

0: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: উভতি আহিছোঁ চিত্ৰগীতৰ মাজুলী। পৰিণাম ছবিখনত দীপেন বৰুৱাই গোৱা গীতটি বজাই শুনাবলৈ লৈছোঁ। গীতৰ কথা নৱকান্ত বৰুৱাৰ, সংগীত ৰমেন বৰুৱাৰ।

পৰিণাম ছবিখনত সেয়া আছিল দীপেন বৰুৱা। এইবাৰ শুনক, যোগ বিয়োগ ছবিখনত পাহাৰী শইকীয়া আৰু দীপেন বৰুৱাই গোৱা এই গীতটি।

0: যোগবিয়োগ ছবিখনত সেয়া আছিল পাহাৰী শইকীয়া আৰু দীপেন বৰুৱা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: উভতি আহিছোঁ চিত্ৰগীতৰ মাজুলী। যোগবিয়োগ ছবিখনত পাহাৰী শইকীয়া গোৱা এই গীতটি শুনক। গীতৰ কথা কেশৱ মহন্তৰ।

0: যোগবিয়োগ ছবিখনত পাহাৰী শইকীয়া গোৱা গীতটি শুনিলে
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: উভতি আহিছোঁ চিত্ৰগীতৰ মাজুলী। শেষৰ গীতটি শুনক বনহংস ছবিখনত ভূপেন হাজৰিকাৰ কণ্ঠত।

0: রাম রাজ্যর হত হত স্বপ্ন করে লন্ড ভন্ড। তুমি দেখিছা, ময়ও দেখিছো এই মুখা পিন্ধা রাবণর বিকৃত ছন্দ করা বন্ধ। রক্ত রঙা সাহস লই অগণন সূর্য পুত্রর সোয়াগমন, উত্তপ্ত ধরণী উত্তপ্ত ধামনী পুয়াব রজনী প্রজ্বলিত করা প্রজ্বলিত করা ক্ষমতার অগণী হে তরুণ তরুণী।
1: বনসংস ছবিখনত সেয়া আছিল ভূপেন হাজৰিকা। এই গীতটিৰে আমাৰ আজিৰ চিত্ৰগীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:25 আমাৰ নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যপাল তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিশ্ববিদ্যালয় আইনৰ অধীনত বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে 4 বিশিষ্ট ব্যক্তিক মনোনীত কৰিছে। ৰাজ্যপালৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ CCRAS আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান গেংটকৰ সহকাৰী সঞ্চালক তথা বিজ্ঞানী ডঃ শ্ৰীপ্ৰকাশ আৰু কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দেৱজিৎ শৰ্মাক সদস্য হিচাপে মনোনীত কৰা হৈছে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডঃ প্ৰভা কুমাৰী দেৱীকো সদস্য হিচাপে মনোনীত কৰা হৈছে। জাননীত উল্লেখ কৰা মতে মনোনীত সদস্যসকলে বিশ্ববিদ্যালয়ৰ আইনৰ ধাৰা অনুসৰি 3 বাবে এই দায়িত্ব পালন কৰিব। ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্ট হৈছে বিশ্ববিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণ সংস্থা। এই নতুন মনোনয়নে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক গৱেষণা আৰু প্ৰশাসনিক ক্ষেত্ৰত অধিক দক্ষতাৰ সংযোজন ঘটাব বুলি আশা কৰা হৈছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ব্যৱহাৰ কৰি ভুৱা ইমেইল আইডি খোলাৰ অভিযোগত আজি এজন লোকক গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ চাংচাৰী আৰক্ষী থানাৰ অন্তৰ্গত ধূপাৰতাৰী গাঁৱৰ পৰা পংকজ দাস নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হয়। অপৰাধ অনুসন্ধান বিভাগে সদৰি কৰা তথ্য অনুসৰি ধৃত পংকজ দাসে মুখ্যমন্ত্ৰীৰ নামত CMAssam.gov.in@gmail.com নামৰ এটা আইডি খুলি সাধাৰণ লোকলৈ বাৰ্তা প্ৰেৰণ কৰিছিল। ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰা সন্নিৱিষ্ট কৰি 11/2026 নম্বৰৰ এটা গোচৰ ৰুজু কৰি অভিযুক্ত দাসক গ্ৰেপ্তাৰ কৰা হয়। আদালতে ইতিমধ্যে অভিযুক্তগৰাকীক 3 বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষিমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। জলসিঞ্চনৰ সমস্যা, উন্নত বাট পথৰ অভাৱ আৰু শীতলীকৰণ ভঁৰালৰ অভাৱ আদিৰ বাবে প্ৰয়োজনীয়তা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী হাজৰিকাই কয় যে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডক অগ্ৰাধিকাৰ দি আহিছে আৰু পৰৱৰ্তী 5 ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ বাবে ব্যাপক হাৰত কাম কৰা হ'ব। বিশেষকৈ নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈ কৃষকসকলে সন্মুখীন হোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ধান খেতিৰ লগতে ৰবি শস্যৰ খেতিত অধিক মনোনিৱেশ কৰিবলৈ তেওঁ কৃষকসকলক আহ্বান জনায়। শ্ৰীহাজৰিকাই খুমটাইৰ ফলঙনি বুৱতী জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰি পুনৰ এই আঁচনিখন কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
3: জলসিঞ্চনৰ ব্যৱস্থা নহ'লে ভালকৈ আমাৰ খেতিয়কে খেতি কৰিব নোৱাৰে। আমাৰ যি 5 লীন পিৰিয়ড থাকে, নৱেম্বৰৰ পৰা এপ্ৰিললৈকে মানুহে খেতি কৰিব নোৱাৰে আৰু খেতি কৰিলেও নষ্ট হয়। গতিকে আমাৰ এই 5 আমি জলসিঞ্চনক অগ্ৰাধিকাৰ দিবলৈকে প্ৰচেষ্টা চলাম আৰু সেইকাৰণেই আজি ইয়ালৈকে আহিছিলোঁ। আমি যেতিয়া কাম আৰম্ভ কৰিম, অসমৰ যিখিনি খৰাং পীড়িত অঞ্চল, জলসিঞ্চনৰ কাম য'ত আৰম্ভ কৰিম, প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব সেই অঞ্চলসমূহ, মানে গোলাঘাটৰ যি অংশত খৰাং হয়। আমি যদি জলসিঞ্চনৰ কাম কৰোঁ, ইৰিগেশ্যনৰ কাম কৰোঁ, ডেফিনেটলি গোলাঘাট অঞ্চলটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব।
2: উল্লেখযোগ্য যে 1962 আৰম্ভ কৰা এই আঁচনিখন 40 ধৰি অচল হৈ আছে। এই আঁচনিখন কাৰ্যক্ষম হ'বলৈ মৰঙী মৌজাৰ কমেও 100 গাঁৱৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত দীঘলী চাপৰিত ঔদ্যোগিক উন্নয়ন নিগমে স্থাপন কৰা উদ্যোগ পামখন পৰিদৰ্শন কৰে। পামখনত সম্প্ৰতি নিৰ্মীয়মান অৱস্থাত থকা LMB চিৰামিক প্ৰাইভেট লিমিটেডৰ টাইলছ নিৰ্মাণকাৰী উদ্যোগটো পৰিদৰ্শন কৰি

মিডিয়াম উইঘুৰ 411 দশমিক 5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। আজিৰ অনুষ্ঠানটি আগবঢ়াইছে যুৱৰাজ কুমাৰ দাসে।

0: रामधेनु।
1: প্রিয়শ্রোতা, আপোনাক দিয়া প্রতিশ্রুতি অনুসৰি মোৰ ভাল লগা কেইটামান গীত আৰু অকণমান মনৰ কথাৰে ৰামধেনু অনুষ্ঠানটিলৈ আকৌ এবাৰ মই যুৱৰাজ কুমাৰ দাস। নৈ দুয়োপাৰে সভ্যতাৰ পলক ছটিয়াই যি যায় বৈ সেয়াই নৈ। যুগ যুগ ধৰি নিৰৱিচ্ছিন্ন গতিৰে মন আৰু পথাৰৰ সমন্বয়ৰ কথা কৈ যি যায় বৈ সেয়াই নৈ। প্ৰিয়শ্রোতা, আজি হঠাতে মনলৈ জানো কিয় আহিল বৈ থকা নৈখনৰ কথা। নৈৰ ভাৱনাতে আজি সেই কেইটামান গীত মোৰ ভাল লগা। প্ৰথমে শুনো আহোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

উজনিৰ পৰা নামনিলৈ নৈখন যেতিয়া বৈ যায়, দুয়োপাৰৰ অজস্ৰ জীৱনক জীৱন প্ৰাচুৰ্যৰে উপচাই নৈখন যেতিয়া বৈ যায়, কাৰোবাৰ দুখবোৰক ধুৱাই, কাৰোবাৰ হুমুনিয়াহবোৰ কঢ়িয়াই নৈখন যেতিয়া বৈ যায়, এনে লাগে নৈখনক যেন কৈ পেলাম অকণমান ৰৈ যাবলৈ। কিন্তু নৈৰ জানো আহৰি আছে কাৰোবাৰ কথা শুনি অকণমান ৰৈ যাবলৈ, কাৰোবাৰ কাতৰ এষাৰি মাত শুনিবলৈ। মনলৈ আহিছে নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত, আহকচোন শুনো।

সকলোৰে মনত একোখন নৈ থাকে, বৈ থাকিবলৈ, গৈ থাকিবলৈ, নিৰ্জনতাক বেদনাৰে উপচাই পেলাবলৈ, বুকুৰ গৰাখহনীয়া হৈ চপৰা চপৰে হুমুনিয়াহবোৰ খহাবলৈ, সকলোৰে মনত এখন নৈ থাকে, কান্দি কান্দি হাঁহিবলৈ, হাঁহি হাঁহি কান্দিবলৈ, আত্মবিভোৰ সময়ত সৰ্বোচ্চ উটুৱাই নিবলৈ, সকলোৰে মনত একোখন নৈ থাকে। প্ৰেছতা ৰামধেনু অনুষ্ঠানটিত এইবাৰ শুনোৱা হওক মুকুতা চলচ্চিত্ৰৰ এটি গীত দীপেন বৰুৱাৰ কণ্ঠত।

এখন নৈ পরিচয় হব পাৰে কোনো এখন ঠাইৰ। সেই নৈৰ বুকুতে সোমাই থাকিব পাৰে সেই ঠাইৰ সোণালী ইতিহাস। কেৱল বৈ থকাৰ বাবে নৈখন বুৱতী নহয়, নৈখনে কঢ়িয়ালে ফুৰে ইতিহাস এটি যুগৰ পৰা আন এটি যুগলৈ। নৈখন বাহক পৰম্পৰাৰ পৰিক্ৰমাৰ। ৰামধেনু অনুষ্ঠানটিত এবাৰ শুনোৱা হওক অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

বৈ থকা নৈখনৰ চন্দে চন্দে দুয়োপাৰ জীপাল কৰে নৈৰ অন্তৰংগ ধৌৱে। ধৌৱে দেখে নৈৰ প্ৰাচুৰ্য অথবা জীৰ্ণ ৰূপ। ধৌৱে বুজে নৈৰ চঞ্চলতা, বিষণ্ণতা। নৈ থাকে মানে ঢৌৰ সৈতে এই অন্তৰংগতা। নৈ শান্ত হয়, অশান্ত হয়। ধৌৱে নৈৰ সৈতে সকলোতে একাত্ম হয়। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানটিত এবাৰ শুনো আহক অংগৰাগ মহন্তৰ কণ্ঠৰে গীত।

আহক, নৈ এখন কঢ়িয়াওঁ বুকুত, নৈৰ দৰে ববলৈ লওঁ স্তব্ধ নহয় কাহানিও, নৈৰ দৰে মিলি যাওঁ আহক ধূলিয়ৰি মাটিত, উৰ্বৰা কৰি গঢ়ি তোলো এখন শস্য শ্যামলা ধৰা, এখন নৈ হোৱাত আপত্তি কত। প্ৰিয় শ্ৰোতা, ৰামধেনুৰ শেষৰ গীতটি শুনোৱাৰ সময় হৈছে, শুনো আহক জয়ন্ত হাজৰিকাৰ কণ্ঠত।

ৰামধেনু শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা চাৰে 10 বাজিছে।

সামৰ সাম্ৰাজ্যৰ দিনজোৰা অধিৱেশনৰ কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 3 তাৰিখ, 1948 শকাব্দৰ আজি আহাৰ মাহৰ 29 দিন।